আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 25 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 10 তাৰিখ।

আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 25 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 10 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: সংযম, চিন্তাশীলতা, মূল্যবোধ আদি গুণৰো বিকাশ হ'ব লাগিব। শিক্ষা লাভেইহে শিক্ষাৰ উদ্দেশ্য। কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱেই নহয়, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় অনেকেই শিক্ষাৰ দীঘলীয়া পথ অতিক্ৰম নকৰাকৈ পৰীক্ষাত সৌভাগ্যক্ৰমে কেতিয়াবা কৃতকাৰ্যও হয়। সম্পূৰ্ণ শিক্ষাত গুৰুত্ব নিদি কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাতেই গুৰুত্ব দিলে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য ব্যাহত হয়। প্ৰকৃততে আমাৰ দেশত পৰীক্ষা এই অতিকায় দানৱটোৱে শিক্ষাৰ পৰিৱেশটোকেই নানাভাৱে কলুষিত কৰিছে। আজিকালি পৰীক্ষাবোৰত অনেকে অসৎ উপায় অৱলম্বন কৰে আৰু দুৰ্ভাগ্যক্ৰমে দুই এজন ধৰাও পৰে। ধৰা নপৰাবিলাক সাধু পৰীক্ষাৰ্থী বুলিয়ে গণ্য হয় আৰু তেওঁলোক পৰীক্ষাত উত্তীৰ্ণ হৈ সমাজৰ নানা গুৰুত্বপূৰ্ণ পদবীত অংশগ্ৰহণ কৰে। সমস্যাটোৰ প্ৰতি যিমান গুৰুত্ব দিব লাগে সংশ্লিষ্ট কৰ্তৃপক্ষই সিমান গুৰুত্ব দিয়া নাই। বহুতো পৰীক্ষা একোটা ৰাজসুই যজ্ঞৰ দৰে, বহুতে খায়, বহুতে পায়, বহুতৰ আৰ্থিক লাভো হয়। সেইকাৰণে পৰীক্ষাৰ কলুষিত দিশটোলৈ অনেকেই চকু মুদি থাকে। চকু মুদিলেই পিছে বিপদে এৰা নিদিয়ে। আমাৰ সৰহখিনি সময় আৰু শক্তি পৰীক্ষাই খাই পেলায়। সেই সময় আৰু শক্তি আমি প্ৰকৃততে দৈনন্দিন শিক্ষাদানতহে খৰচ কৰা প্ৰয়োজন। ছাত্ৰ ছাত্ৰীয়ে দৈনন্দিন শিক্ষা গ্ৰহণত আগবাঢ়ি গৈছে নে নাই সেইখিনিৰ মূল্যায়নৰ কাৰণে মাহেকত অন্ততঃ দুদিন খৰচ কৰিব পাৰি। শিক্ষা দিয়া শিক্ষকজনৰো এইটো কৰ্তব্য, কাৰণ শিক্ষাদান পদ্ধতিৰো মূল্যায়নৰ প্ৰয়োজন। বছৰৰ মূৰত 3 বা 4 ঘণ্টাত পৰীক্ষাৰ্থীৰ প্ৰকৃত মূল্যায়ন হ'ব নোৱাৰে। এই মূল্যায়ন শিক্ষাদান গ্ৰহণকালত নিৰন্তৰভাৱে চলি থাকিব লাগে। এই কালচোৱাত যাতে ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত অনুশীলন হয় সেইটোহে কাম্য। সেয়ে হ'লে পৰীক্ষা অনায়াসে পাৰ হোৱা পৰিৱেশ সৃষ্টি হ'ব। শিক্ষকে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ অনুশীলনৰ তথ্য ব্যৱহাৰ কৰিব। এনে ব্যৱস্থা হ'লে শিক্ষক আৰু শিক্ষাৰ্থী কোনেও নিজৰ কামত ফাঁক ৰাখি যাব নোৱাৰে। মোৰ প্ৰধান বক্তব্য হৈছে পৰীক্ষাতকৈ শিক্ষাৰ প্ৰতি আমাৰ দৃষ্টি অধিক পৰিব লাগে। ব্যয়বহুল উৎসাহ আৰু শক্তিৰ অপব্যৱহাৰ হোৱা পৰীক্ষাৰ প্ৰকৃততে আৱশ্যকেই নাই। প্ৰতি অনুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা বুলি দিয়া প্ৰমাণ পত্ৰখনেই গ্ৰহণীয় হোৱাৰ ব্যৱস্থা হ'ব লাগে। আনহাতে পৰৱৰ্তী উচ্চ পাঠ্যক্ৰমত বা বৃত্তিগত শিক্ষানুষ্ঠানত চিকিৎসা, অভিযান্ত্ৰিক আদিত ভৰ্তি হ'ব খোজাসকলক কৰ্তৃপক্ষই নতুনকৈ পৰীক্ষালৈহে ভৰ্তি কৰিব।
1: মুকুতামালা, আজিৰ মুকুতামালা যজ্ঞেশ্বৰ শৰ্মাৰ ৰচনাৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জ্যোৎস্না বেগম আৰু সংগীসকলৰ কণ্ঠৰ কেইটিমান জিকিৰ।

পরিষ্কার পরিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: মাংস নাখাই নাখাই দুৰ্বল হৈ বিলাতত মই

0: সুস্থ শৰীৰে থাকিব নোৱাৰিম বুলি ভাবি তেওঁৰ মনত দুঃচিন্তা হৈছিল। এনেকৈ এমাহলৈ মোৰ শিক্ষা হ'ল। বন্ধুজনৰ ঘৰ আছিল ৰিচমণ্ডত। তালৈ সপ্তাহে এবাৰ কি দুবাৰ মাত্ৰ যাব পাৰিছিলোঁ। সেইকাৰণে ডাক্তৰ মেহতা আৰু ডাক্তৰ দানপতৰাম শুক্লাই মোক ইংৰাজ পৰিয়ালত থোৱা স্থিৰ কৰিলে আৰু পশ্চিম কেনছিংটনত ভাৰত ফেৰত ইংৰাজ এগৰাকীৰ লগত বন্দোবস্ত কৰি তেওঁৰ ঘৰত থলে। লেণ্ডলেডীগৰাকী বিধৱা আছিল। মই তেওঁক মোৰ প্ৰতিজ্ঞাৰ কথা ক'লোঁ। তেওঁ উচিত মতে মোৰ আলপৈচান ধৰিবলৈ গাত ল'লে আৰু মই তেওঁৰ তাত থাকিবলৈ ল'লোঁ। কিন্তু ইয়াতো মই আচলতে ভোকতেই দিন নিয়াব লগাত পৰিছিলোঁ। ঘৰলৈ মিঠাই প্ৰভৃতি পঠিয়াবলৈ লিখিছিলোঁ, কিন্তু তেতিয়াও সেইবোৰ গৈ পোৱা নাছিল। মই একোতে আনন্দ নোপোৱা হ'লোঁ। দিনৌ বুঢ়ী তিৰোতাগৰাকীয়ে মই খোৱা বোৱা কেনে পাইছোঁ সুধিছিল। বেচেৰীয়ে কৰিবই বা কি। এতিয়াও মোৰ স্বভাৱ আগৰ দৰেই লাজুকীয়া আছিল, সেইবাবে কেতিয়াও বিচাৰি নাখাইছিলোঁ। বুঢ়ীগৰাকীৰ দুজনী ছোৱালী আছিল। তেওঁলোকে জোৰ কৰি মোক এডোখৰ বা দুডোখৰ ৰুটি সৰহকৈ খুৱাইছিল। গোটে পাও ৰুটি এটা নহ'লে যে মোৰ ভোক নুগুচে সেই কথা তেওঁলোকে জানে কেনেকৈ। কিন্তু লাহে লাহে সকলো ঠাই চিনি পোৱা হ'লোঁ। মই তেতিয়াও নিয়মিতৰূপে পঢ়া শুনা কৰা নাই। মিষ্টাৰ শুক্লাৰ উদগনিত বাতৰি কাকত পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। ভাৰতবৰ্ষত থাকোঁতে বাতৰি কাকত পঢ়া মোৰ মনত নপৰে। ইয়াত কিন্তু সদায় নিয়মিতভাৱে বাতৰি কাকত পঢ়া মোৰ অভ্যাস হ'ল। মই সদায় ডেইলী নিউজ, ডেইলী টেলিগ্ৰাফ আৰু পলমল গেজেট এইবিলাক কাগজ পঢ়িছিলোঁ। এই কামত মোৰ মুঠেই এঘণ্টামান সময়হে খৰচ হৈছিল। বাতৰি কাকত পঢ়ি অতাই বাটে বাটে মই ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছিলোঁ। মই ফুৰিছিলোঁ নিৰামিষ হোটেল এখনৰ সন্ধানত। লেণ্ডলেডীগৰাকীয়ে চহৰৰ ভিতৰত তেনে হোটেল আছিল বুলি কৈছিল। মই দিনে 10-12 মাইল ফুৰি সন্ধ্যা হোটেল এখনত সোমাই পেট ভৰাই ৰুটি খাইছিলোঁ। কিন্তু তথাপি মোৰ তৃপ্তি নহৈছিল। এনেকৈ ঘূৰি ফুৰোঁতে এদিন ফেৰিংডন ষ্ট্ৰীটত নিৰামিষ ভোজনাগাৰ এখন দেখিবলৈ পালোঁ। সৰু সৰু ল'ৰা ছোৱালীয়ে মনৰ জোখাই পুতলা পালে যিদৰে ৰং পায়, এই হোটেলখন দেখি ময়ো ঠিক সেইদৰে মনত ৰং পালোঁ। ভিতৰত নৌ সোমাওঁতেই দুৱাৰমুখত আইনাৰ দেৰাজ এটাত কিছুমান কিতাপ বিক্ৰীৰ নিমিত্তে থোৱা দেখিলোঁ। তাৰ ভিতৰত নিৰামিষ আহাৰ খোৱাৰ কাৰণ নামৰ কিতাপ এখনো আছিল। এই কিতাপখন এক চিলিং দি কিনি খোৱা কোঠালীলৈ সোমাই গ'লোঁ। বিলাতলৈ অহাৰ পাছৰ পৰা ইয়াতে মই প্ৰথমে তৃপ্তিৰে সৈতে এসাঁজ খাওঁ। যি নহওক, ঈশ্বৰে মুখ তুলি মোলৈ চালে। মই চন্তৰ কিতাপখন ইমূৰৰ পৰা সিমূৰলৈ পঢ়ি বৰ ভাল পালোঁ। এই কিতাপখন পঢ়াৰ দিনাৰ পৰাই মই নিজ ইচ্ছামতে নিৰামিষভোজী হৈছোঁ বুলি ক'ব পাৰোঁ। ঈশ্বৰক ধন্যবাদ যে মই আইৰ আগত এদিন এনে প্ৰতিজ্ঞা কৰিছিলোঁ। মই ইমান দিন কেৱল প্ৰতিজ্ঞাৰ বান্ধ খাইহে মাংস নোখোৱাকৈ আছিলোঁ। কিন্তু মনে মনে মই সকলো ভাৰতবাসীয়ে মাংস খোৱা উচিত বুলি ভাবিছিলোঁ আৰু এদিন ময়ো তেনে কৰিম বুলি স্থিৰ কৰিছিলোঁ। কিন্তু এতিয়া মোৰ মন নিৰামিষ আহাৰ ফালে ঢাল খালে আৰু তেতিয়াৰে পৰা ইয়াৰ প্ৰচাৰ মোৰ জীৱনৰ ব্ৰতৰ দৰে হ'ল।
1: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুপ জলতাৰ কণ্ঠৰ এটি ভজন।

অনুপ জলতাৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 9:20 যোৱা 1 জুলাইত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ বাণীবদ্ধ ৰূপ প্ৰচাৰ কৰা হ'ব। শিল্পীগৰাকীৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে। দিনৰ 11:05 অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্লবৰুৱাই 2026

2027 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ।

নিশা দহ বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা আন্দাজি দুই মিনিটৰ উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ অষ্টম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মীন পালনত মাছ পোনাৰ গুণগত মানৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু সাগৰিক নাথে, আঁত ধৰিব ডক্টৰ পৰা শইকীয়াই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডিঅ' বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা, এই বিষয়ে ডক্টৰ নাহিদ সুৰেয়া ইছলামৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ।

দিনৰ 1:20 হৰেন্দ্ৰ চন্দ্ৰনাথ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি, পুৱা 8:30 গীতিমালিকাৰ শিল্পী ৰঞ্জুমণি শইকীয়া, খগেন মহন্ত, পাৰুল দেৱী, অসীম হাজৰিকা আৰু জুবিন চুলতানা। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ শুনিবলৈ পাব।

দিনৰ 11:05 পৰাগমালা লাইভ, পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, পুৱাৰ সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 এলবামৰ গীত, দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য, ৰূপালী পৰ্দাৰ সোণোৱালী যাত্ৰা, পৰিৱেশন কস্তুৰিমা দাস আৰু ত্ৰিদিশা বৰাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। ১২:১৫ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত কমল বৰুৱাৰ খোলবাদন, 1:50 হৰেণ কলিতাৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিনোদ ভৰদ্বাজৰ কণ্ঠৰ আধুনিক গীত 3:05, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 সংস্কৃত ভাষাৰ পাঠ, পাঠ চুগুটাই আগবঢ়াইছে মৈত্ৰী বৰাই, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনি আলেখ্য, আকাশ আমাক অকণি আকাশ দিয়া, শুনিবলৈ পাব আলেখ্যখনিৰ দ্বিতীয় খণ্ড, ৰচনা ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ, সন্ধিয়া 6:40 জ্যোৎস্না বেগম আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত শৰৎ ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত, নিশা 7:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডঃ মুকুল চন্দ্ৰ কলিতাৰ কথিকা মেডিচিনেল প্লেন্স হাউ চেফ ডিয়াৰ, নিশা 9:00 চিত্ৰগীত, 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট শিক্ষাবিদ লেখক তথা গৱেষক ডঃ বিজয় কৃষ্ণ দেৱশৰ্মা, শুনিবলৈ পাব অনুষ্ঠানটিৰ ষষ্ঠ খণ্ড, তেখেতৰ সৈতে কথা পাতিছে অৱনী কুমাৰ ভাগৱতীয়ে, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্প প্রতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰীতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: মোৰ প্ৰিয়
0: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

নিজকে উপযুক্ত কৰি গঢ়ি তোলে আৰু কিদৰে সিহঁতে প্ৰাকৃতিক পৰিৱেশ উপযুক্ত আৰু সুস্থ আবাদীৰ গুণ ধাৰণ কৰি চলে পৃথিৱীৰ পৰিৱেশ অভাৱনীয় পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ আহিছে আৰু জীৱ জগতত পৰিৱৰ্তিত পৰিৱেশৰ ফলত হোৱা বিৱৰ্তন আৰু অনুকূলৰ পৰিণতি প্ৰাকৃতিক ইকোচিষ্টেম বা পৰিৱেশ চক্ৰ বা পৰিস্থিতিতন্ত্ৰ লাখ লাখ বছৰ জুৰি বিকশিত হৈ আহিছে পৰিৱেশৰ এক উল্লেখযোগ্য স্বৰূপ হ'ল প্ৰাকৃতিক সন্তুলন সৃষ্টি কৰি গঢ়া সুস্থিৰ আবাদী কেৱল বিশেষ এবিধ প্ৰাণীৰ প্ৰজাতিৰ বংশবৃদ্ধি হোৱা হ'লে সেই একেবিধ প্ৰজাতিৰে আৱাসস্থল উপচি পৰিলেহেঁতেন আৰু খাদ্য সামগ্ৰীৰ নাটনি হ'লহেঁতেন বহুত প্ৰাণীৰ বংশবৃদ্ধিৰ হাৰ অতি বেছি কীট পতংগই হাজাৰ হাজাৰ কণী পাৰে এহাল এন্দুৰ নিগনিয়ে বছৰি প্ৰায় 100-120টালৈকে পোৱালি জগায় কিছুমান মাছে প্ৰতিটো ঋতুত লক্ষ লক্ষ কণী পাৰে প্ৰজননত কোনো বাধা নাপালে এজোৰ মাখিৰ পৰা 3 বছৰমানৰ ভিতৰত যি বৃহৎ সংখ্যক মাখি উপজিব সিহঁতৰ ওজন

কৃষিতন্ত্ৰ লাখ লাখ বছৰ জুৰি বিকশিত হৈ আহিছে। পৰিৱেশৰ এক উল্লেখযোগ্য স্বৰূপ হ'ল প্ৰাকৃতিক সন্তুলন সৃষ্টি কৰি গঢ়া সুস্থিৰ আবাদী। কেৱল বিশেষ এবিধ প্ৰাণীৰ প্ৰজাতিৰ বংশবৃদ্ধি হোৱা হ'লে সেই একেবিধ প্ৰজাতিৰে আৱাসস্থল উপচি পৰিলেহেঁতেন আৰু খাদ্য সামগ্ৰীৰ নাটনি হ'লহেঁতেন। বহুত প্ৰাণীৰ বংশবৃদ্ধিৰ হাৰ অতি বেছি। কীট পতংগই হাজাৰ হাজাৰ কণী পাৰে। এহাল এন্দুৰ নিগনিয়ে বছৰি প্ৰায় 100-120টালৈকে পোৱালি জগায়। কিছুমান মাছে প্ৰতিটো ঋতুত লক্ষ লক্ষ কণী পাৰে। প্ৰজননত কোনো বাধা নাপালে এজোৰ মাখিৰ পৰা 3 বছৰমানৰ ভিতৰত যি বৃহৎ সংখ্যক মাখি উপজিব সিহঁতৰ ওজন পৃথিৱীৰ ওজনতকৈ অধিক হ'ব। আনকি অতি কমকৈ পোৱালি দিয়া এজোৰ হাতীৰ পৰা 750 বছৰত 19 কোটি সতী সন্ততিৰ জন্ম হ'ব পাৰে। কিন্তু প্ৰকৃতিত এনেকাণ্ড দেখা নাযায়, কিয়নো প্ৰাণীৰ বংশবৃদ্ধিত বিভিন্ন কাৰকে বাধা দিয়ে। ইয়াৰ এটা কাৰক হ'ল খাদ্যৰ বাবে সিহঁতৰ হেতা ওপৰা। একে প্ৰজাতিৰ প্ৰাণীবোৰে একেখিনি খাদ্যকে লৈ হেতা ওপৰা কৰে, যাৰ ফলত সিহঁতৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰে। সংখ্যাধিক্যই ৰোগ পুষ্টিহীনতাৰ দৰে ধ্বংসৰ কাৰণসমূহ সৃষ্টি কৰে, আৰু ইয়েই পুষ্টিহীনতাৰ দৰে ৰোগসমূহ সৃষ্টি কৰে যিয়ে ধ্বংসৰ কাৰণ হৈ পৰে। প্ৰাণীৰ আবাদীত বাধা দিয়া অন্যান্য কাৰণসমূহৰ ভিতৰত হ'ল প্ৰতিকূল জলবায়ু, প্ৰাকৃতিক দুৰ্যোগ, বাসভূমিৰ বিনাশ ইত্যাদি। গতিকে আবাদী নিয়ন্ত্ৰণ কৰা কাৰকসমূহে শেষান্তত পৰিৱেশৰ বহন শক্তি নিৰূপণ কৰে। প্ৰাকৃতিক পৰিৱেশে উপলব্ধ খাদ্য সম্ভাৰেৰে এক নিৰ্দিষ্ট সংখ্যাৰ প্ৰাণীকহে ভৰণ পোষণ দিব পাৰে। পৰিৱেশৰ এনে উল্লেখযোগ্য বহন সামৰ্থ্য হ'ল সুস্থিৰ আবাদী, পৰস্পৰ নিৰ্ভৰশীলতা আৰু অন্তঃসম্পৰ্কৰ কাৰণ। প্ৰতিটো পৰিৱেশে পৰিৱেশত খাপ খোৱা আৰু চৌপাশৰ প্ৰাকৃতিক পৰিৱেশৰ ঘটনাচক্ৰত জড়িত বিভিন্ন প্ৰকাৰৰ জীৱক ভৰণ পোষণ কৰে। উদ্ভিদে আহৰণ কৰা শক্তি প্ৰাণীৰ জৰিয়তে স্থানান্তৰিত হয়। উদ্ভিদে পোষক দ্ৰব্য মাটিৰ পৰা আহৰণ কৰে আৰু সেই দ্ৰব্যবোৰ মৰণ আৰু পচনৰ মাজেৰে মাটিলৈ উভতি যায়। মৃত্যুৰ ঠাইত নতুন জীৱন গঢ় লৈ উঠে। বছৰৰ পিছত বছৰ, শতিকাৰ পিছত শতিকা জুৰি, লাখ লাখ বছৰ এনে বৰ্ণনাটিত জটিল প্ৰক্ৰিয়া সংঘটিত হৈ আহিছে, যাক আমি সহজ ভাষাত কওঁ প্ৰাকৃতিক ভাৰসাম্য। পৰিৱেশৰ এনে জটিল আৰু সুস্থিৰ চৰিত্ৰ থকা সত্ত্বেও অতীতৰ বিভিন্ন ভূতাত্ত্বিক যুগত পৃথিৱীত বিচৰণ কৰা এক বুজন পৰিমাণৰ প্ৰাণী প্ৰজাতি লোপ পালে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা

এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভ'কেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰাৰ পূৰ্বে আজি মেলবৰ্ণত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতৰ্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্ৰকাশ কৰিছে। ভাৰতে সংঘাতজনিত যৌন হিংসাক কঠোৰভাৱে গৰিহণা দিছে। চৰকাৰে E85 ইন্ধন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে আৰু ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ অন্তিম পৰ্যায়ত উপনীত হৈছে। অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰাৰ পূৰ্বে শ্ৰীমোদীয়ে আজি মেলবৰ্ণত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনোৱা মতে, শ্ৰীমোদীয়ে আজি দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগাছ টেইলৰক সাক্ষাৎ কৰিব। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু ৰাজনৈতিক সহযোগিতা সুদৃঢ় কৰাৰ বিষয় লৈ আলোচনা কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতৰ্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত

0: কালি সীমামূৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাণৱন্ত গাঁও কাৰ্যসূচীৰ অধীনত প্ৰব্ৰজন ৰোধ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু চৰকাৰী কল্যাণমূলক আঁচনিৰ 100% ৰূপায়ণ সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয় যে চৰকাৰে দেশক অনুপ্ৰৱেশৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাৰ বাবে এটা সমৃদ্ধিশালী ব্যৱস্থা গঢ় দি আছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বিজ্ঞানসন্মতভাৱে সীমামূৰীয়া এলেকাৰ আন্তঃগাঁথনি 400% বৃদ্ধি কৰা বুলি শ্ৰীশ্বাহে জানিবলৈ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে 31,000 কোটি টকা ব্যয়েৰে 1,600 কিলোমিটাৰৰ অধিক দৈৰ্ঘ্যৰ ভাৰত ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণ কৰিছে। তেওঁ লগতে সীমান্তৱৰ্তী এলেকাত অস্বাভাৱিক কাৰকৰ বাবে সৃষ্টি হোৱা জনগাঁথনিৰ পৰিৱৰ্তনৰ তথ্য তৃণমূল পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ শীঘ্ৰে অৱগত কৰোৱাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সীমামূৰীয়া এলেকাসমূহক নিৰাপদ আৰু অধিক বাসোপযোগী কৰি ছায়াযুদ্ধ, অনুপ্ৰৱেশ, মৌলবাদ, মাদক দ্ৰব্যৰ সৰবৰাহ, ড্ৰোনজনিত ভাবুকি আৰু জনগাঁথনিৰ পৰিৱৰ্তন ৰোধ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। জম্মু কাশ্মীৰ, পাঞ্জাব, ৰাজস্থান, উত্তৰাখণ্ড, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলকে ধৰি সীমামূৰীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী অধীক্ষকসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো সন্মিলনত উপস্থিত থাকে। ভাৰতে সংঘাতজনিত যৌন হিংসাক কঠোৰভাৱে গৰিহণা দিছে। ভাৰতে ইয়াক যুদ্ধ, সন্ত্ৰাস, নিৰ্যাতন আৰু ৰাজনৈতিক দমন পীড়নৰ অস্ত্ৰ হিচাপে বৰ্ণনা কৰিছে, যাৰ জৰিয়তে মানুহৰ ওপৰত কষ্ট জাপি দিয়া হয়। সংঘাত সম্পৰ্কীয় যৌন হিংসা বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিছে এনে হিংসা অব্যাহত থকা কাৰ্যক গৰিহণা দিয়ে। তেওঁ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি কয় যে 2025 চনত এনেধৰণৰ ঘটনাসমূহৰ বৃদ্ধিয়ে সামূহিক পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাক অধিক স্পষ্ট কৰি তুলিছে।
1: India has been a victim of cross-border terrorism for decades. Our people have paid a terrible price and this experience has shaped India's zero-tolerance approach. Irrespective of any grievance, political cause or strategic calculation, terrorism in all its forms and manifestations must be condemned unequivocally. India has worked to strengthen the global focus on terror financing. We have supported capacity building, South-South cooperation and strengthening of multilateral frameworks. India believes that counter-terrorism should not be hollowed out by false equivalences or politicized narratives.
0: ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি হৰিছে কয় যে মহিলা শান্তিৰক্ষীসকলৰ নিয়োগে সংঘাত সম্পৰ্কীয় যৌন হিংসা মোকাবিলাত পৰিৱৰ্তনমূলক প্ৰভাৱ পেলাইছে। তেওঁ লগতে কয় যে ভাৰতীয় শান্তিৰক্ষী মেজৰ মইজ য়াছিন আৰু মেজৰ ছোনিয়া দেৱেন ট্ৰাম্ভাস্কাৰে সংঘাত সম্পৰ্কীয় যৌন হিংসা প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকৰ উৎকৃষ্ট অৱদানৰ বাবে 2026 চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দ্য ইয়েৰ স্বীকৃতি লাভ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কুৱেইট ভ্ৰমণ সামৰি ওমানত উপস্থিত হৈছে। ওমানৰ বিদেশ মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান শ্বেখ আহমেদ আল মাস্কাৰীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায়। ডঃ জয়শংকৰ ওমান ভ্ৰমণ সামৰি নিউয়ৰ্কলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 2028-29 কাৰ্যকালৰ বাবে ভাৰতৰ আনুষ্ঠানিক অভিযানৰ শুভাৰম্ভ কৰিব। ইয়াৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী 14 জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰুছেলছত উপস্থিত হ'ব। তাত তেওঁ ভাৰত ইউৰোপীয় সংঘ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ তৃতীয়লানি বৈঠকত অংশগ্ৰহণ কৰিব আৰু ইউৰোপীয় সংঘ তথা বেলজিয়ামৰ বিদেশ মন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে E85 ইন্ধন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰা বুলি আৰু ইয়াৰ মূল্য E20 পেট্ৰলৰ তুলনাত প্ৰতি লিটাৰত 20 টকা কম হ'ব বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে E85 ইন্ধন অকল ইন্ধন ব্যৱহাৰৰ উপযোগীকৈ নিৰ্মাণ কৰা বাহনৰ বাবেহে উপলব্ধ হ'ব। মন্ত্ৰীগৰাকীয়ে কালি এটা ব্যক্তিগত চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে গ্ৰাহকসকলক বিত্তীয় সকাহ প্ৰদানৰ লগতে চৰকাৰৰ ইথানল মিশ্ৰণ কাৰ্যসূচী আগুৱাই নিয়াৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ব্যাপক জৈৱ ইন্ধন নীতিৰ সপক্ষে মত পোষণ কৰি শ্ৰীপুৰীয়ে ইথানল মিহলি কৰা পেট্ৰল ব্যৱহাৰ কৰাৰ ফলত ইঞ্জিনৰ ক্ষতি আৰু বাহনৰ মাইলেজক লৈ সৃষ্টি হোৱা উদ্বেগ খাৰিজ কৰে। পশ্চিমবংগত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। বিজেপিয়ে সুখেন্দু শেখৰ ৰায়, সুস্মিতা দেৱ আৰু প্ৰকাশ সিং পৰাইকৰ নাম ঘোষণা কৰিছে। এই আসনকেইখনৰ বাবে চলিত মাহৰ ২৪ তাৰিখে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য

0: যে তিনিওগৰাকী নেতাই তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰি কালি বিজেপিত যোগদান কৰে। ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গলত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পেই 60 মিনিটত আৰু উছমান ডেম্বেলেই 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই 30 বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত 20 গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্ৰান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইন আজি নিশা হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত ব্ৰিষ্টলত অনুষ্ঠিত চতুৰ্থখন টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰত ইংলেণ্ডৰ হাতত 9 উইকেটত পৰাজিত হয়। এই জয়ৰ সুবাদত আয়োজক দেশ ইংলেণ্ডে 5খনীয়া শৃংখলাটোত 3-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতে 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 158 ৰান সংগ্ৰহ কৰে। অধিনায়ক শ্ৰেয়াছ আয়াৰে 49টা বলত অপৰাজিত হৈ থাকি 80 ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ জফৰা আৰ্চাৰ আৰু জ'চ ষ্টংগুৱে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে মাত্ৰ 1টা উইকেট হেৰুৱাই 13 অভাৰ আৰু 5টা বলত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অধিনায়ক হেৰি ব্ৰুকে 35টা বলত অপৰাজিত হৈ থাকি 79 ৰান আৰু ফিল চল্টে 42টা বলত অপৰাজিত 59 ৰান সংগ্ৰহ কৰি দলটোক সহজ জয় প্ৰদান কৰে। শৃংখলাটোৰ পঞ্চম তথা অন্তিম খেলখন শনিবাৰে ছাউথএম্পটনত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে মানচেষ্টাৰত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডে 4 উইকেটত জয়লাভ কৰিছিল আৰু তৃতীয়খন খেলত 125 ৰানত জয়ী হৈছিল। আনহাতে শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে বাতিল হৈছিল। আৰ্চাৰীত মাদ্ৰিদত অনুষ্ঠিত বিশ্বকাপ ষ্টেজ ফ'ৰত ভাৰতৰ ধীৰাজ বোম্বাদেৱাৰা আৰু কীৰ্তি শৰ্মাই ৰিকাৰ্ভ মিক্স শাখাত ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হৈছে। প্ৰথমবাৰৰ বাবে জুটি বান্ধি খেলা দুয়োগৰাকী খেলুৱৈয়ে ছেমি ফাইনেলত চীনৰ হাতত 3-5 ব্যৱধানত পৰাস্ত হোৱাৰ আগতে নেডাৰলেণ্ডছ আৰু জাপানক পৰাস্ত কৰিছিল। ব্ৰঞ্জৰ পদকৰ বাবে ভাৰতীয় দলটো ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতৰ পুৰুষ আৰু মহিলাৰ ৰিকাৰ্ভ দল দুয়োটাই আমেৰিকাৰ হাতত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লয়। পুৰুষ শাখাত ধীৰাজ বোম্মাদেউৰা, নীৰজ চৌহান আৰু যশপ্ৰীত ভোগেৰ দল 0-6 ব্যৱধানত পৰাস্ত হয়। আনহাতে অংকিতা ভাকাত, কীৰ্তি আৰু কুমকুম গঠিত মহিলা দলটোৱে 2-6 ব্যৱধানত পৰাজয় স্বীকাৰ কৰে। অৱশ্যে কম্পাউণ্ড শাখাত ভাৰতে ইতিমধ্যে 1টা পদক নিশ্চিত কৰিছে। মহিলা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰাৰ পূৰ্বে আজি মেলবৰ্ণত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতৰ্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্ৰকাশ কৰিছে। আৰু ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 25 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 10 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ একাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:24:32 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14:39।

0: আনক আঘাত দিলে সেই আঘাত এদিন নিজে ভোগ কৰিবা, কথাষাৰ কৈছিল তুলসীদাসে। আজি ৰাষ্ট্ৰীয় মীনপালক দিৱস, এই সম্পৰ্কে আমাক কৈছে কামৰূপ জিলাৰ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই।
1: 1957 চনৰ আজিৰ এই দিনটোতে উৰিষ্যাৰ কটকৰ সমীপৰ আঙ্গুল মীন পামত ডক্টৰ হীৰালাল চৌধুৰীয়ে প্ৰফেচাৰ আলিকুনিৰ সহযোগত ভাৰতত

0: পোনপ্ৰথমবাৰৰ বাবে আবিষ্ট প্ৰজননৰ জৰিয়তে মাছৰ পোনা উৎপাদনত সফলতা লাভ কৰে। এই ঐতিহাসিক দিনটো স্মৰণ কৰিবলৈ 2000 চনৰ পৰা 10 জুলাই তাৰিখটো সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় মীনপালক দিৱস অৰ্থাৎ নেশ্যনেল ফিছ ফাৰ্মাৰ ডে হিচাপে পালন কৰি অহা হৈছে। মাছৰ আবিষ্ট প্ৰজননৰ আগতে মীনপোনাসমূহ নদীৰ পৰা সংগ্ৰহ কৰি পুখুৰীত পালন কৰিব লগা হৈছিল আৰু পোনা সংগ্ৰহত যথেষ্ট অনিশ্চয়তা আছিল। 1957 চনৰ পৰা হৰমন প্ৰয়োগ কৰি মাছৰ আবিষ্ট প্ৰজনন সম্ভৱ হৈ উঠাৰ লগে লগে গোটেই ভাৰতবৰ্ষত অলৱণীয় পানীৰ মাছ উৎপাদনৰ এক বৈপ্লৱিক পৰিৱৰ্তন দেখা পোৱা গৈছে আৰু আজি ইনলেণ্ড ফিছাৰিছত গোটেই পৃথিৱীৰ ভিতৰতে ভাৰতৰ স্থান দ্বিতীয় হিচাপত পৰিগণিত হৈছে। অসমতো 80ৰ দশকৰ পৰা কৃত্ৰিম পদ্ধতিত মাছৰ পোনা উৎপাদন আৰম্ভ হৈছিল। মীনপোনা উৎপাদক তথা মীনপালকসকলৰ ঐকান্তিক প্ৰচেষ্টাত ৰাজ্যখনত বছৰি প্ৰায় 20,000 মিলিয়ন ফ্ৰাই মীনপোনা উৎপাদন হয়। ইয়ে ৰাজ্যখনৰ মাছ উৎপাদন বৃদ্ধিৰ হাৰ বছৰি প্ৰায় 6% হোৱাত অৰিহণা যোগাইছে। ৰাজ্যখনত প্ৰায় 25 লাখ লোক মাছ উৎপাদন আৰু ব্যৱসায়ৰ লগত জড়িত হৈ আছে। আজিৰ এই বিশেষ দিনটোত মই মহান বিজ্ঞানীদ্বয় ডক্টৰ হীৰালাল চৌধুৰী আৰু ডক্টৰ আলি কৰ্ণিক শ্ৰদ্ধাৰে কৰিছোঁ আৰু দেশৰ লগতে ৰাজ্যৰ সমূহ মীনপালকক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহক, আজিৰ এই ৰাষ্ট্ৰীয় মীনপালক দিৱসত আমি ঐক্যবদ্ধ হৈ গুণগত মানদণ্ডৰ মীনপোনা উৎপাদনৰ জৰিয়তে ৰাজ্যখনৰ গ্ৰামীণ অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰাত অংশীদাৰ হওঁ।
1: আমাৰ সৈতে সেয়া আছিল কামৰূপ জিলাৰ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মা। আকাশবাণী গুৱাহাটীৰ গৌৰৱ প্ৰশ্ৰোতা, ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক প্ৰতিযোগিতাত ইতিমধ্যে বহুকেইখন সংগীতালক্ষ্যই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক প্ৰতিযোগিতাত গোবৰ্ধন চৰিত নামৰ নাটকখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এই নাটকখনৰ ৰচনা আছিল তৰুণ শইকীয়াৰ, নাটকখন প্ৰযোজনা কৰিছিল নীল চক্ৰৱৰ্তীয়ে। এই নাটকখন প্ৰথমবাৰৰ কাৰণে অনাতাঁৰ যোগে প্ৰচাৰ হৈছিল 1976 চনৰ 24 অক্টোবৰত বিয়লি 2 বজাত। নাটকখনত অভিনয় কৰা শিল্পীসকল আছিল ইন্দ্ৰ বনিয়া, আনন্দমোহন ভাগৱতী, দুলাল শৰ্মা, প্ৰণতি গোস্বামী, ময়াজিন আলী, থানেশ্বৰ শৰ্মা, চেতনা দাস, ৰুমি দাস আৰু আকাশবাণী গুৱাহাটীৰ শিল্পীসকল। গোবৰ্ধন চৰিত নাটকখনে সেইখিনি সময়ত এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি কৰিছিল। আপোনালোকক এই নাটকখনৰ কিয় অংশ শুনাবলৈ লৈছো।
2: ৰাইজে মোক চিলেক্ট কৰিছে, কাইলৈ ওলাব লাগে। কৈ গৈলা প্ৰাণ পুত্ৰ, কি শব্দ লিখিলে এইটো? বচন এখন ভালদৰে গুট গুট আখৰে লিখিব নোৱাৰে। জেপত ভৰাই মানে গাপ দি দিওঁতে এই দুখন মানে আখৰ মোচ খালে। বুজিলো, মোহক কৈ কৈলা, তই দাঁত পেলালি দেখোন, মই ভাও এটা লোৱাত তই ভালহে পাব লাগিছিল, বোলে নিজৰ মানুহটো 10 ৰাইজৰ আগত ওলাব।
3: পিছে তোৰ ভাওটো কি?
2: গেন্ধাৰী।
3: হে, গেন্ধাৰী? বচন কোনে দিলে তোক?
2: ৰাইজে মানে তোষেশ্বৰে আহি ভাও ঘূৰাই দিলত। কাইলৈ মানে ভাওনা, আহি ভাগো ভাগো আৰু, কোনো নলয় ভাও।
3: আৰু তই লৈ থৈ দিলি?
2: নহলে ৰাইজে বেয়া নাপাব, ঈশ্বৰৰ সাওপাত নালাগিব।
3: দৈ লৈ থৈ গুচি আহিব লাগিছিল ভদা কৰোবাৰ, ঠগিলে সেই হলংগুজ মানুহটো পাই আবুৱা ভৰালে। নাযাওঁ মই ভাওনা চাওনা চাবলৈ, যা।
2: কি কলি? তই নগলে
3: মনে মনে থাক। ভাল ভাও হোৱা হলে তোক দিলে হেঁতেন না, এতিয়া কোনেও নোলোৱা ভাওটো উপায় নাপায় তোক দিছে। সেয়ে হয় লোকৰ মতাই ৰয়েল নিমা মুকুট পিন্ধি গপচৰ ওলাব, ঘৈণীয়েকহঁতৰ বুকু দুহাত ফুলিব, আমাৰটো ওলাব মেখেলা চাদৰ পিন্ধি ক'লা কাপোৰ চকুত বান্ধি খেপিয়াই খেপিয়াই। অবে মোৰ পিনে ইজনীয়ে সিজনী চিকুট মাৰি দেখুৱাই দেখুৱাই মোক পিচি পিচি হাৰিব।

ভাৰতত জন্মগ্ৰহণ কৰা ব্ৰিটিছ অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ আছিল মেঘনাথ জগদীশ চন্দ্ৰ দেশাই। কেৰিয়াৰ আৰম্ভণিতে দেশাইয়ে কেলিফৰ্ণিয়াৰ বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ সহযোগী বিশেষজ্ঞ হিচাপে

কর্মজীৱনৰ আৰম্ভণি কৰিছিল। 1965 চনত লণ্ডন স্কুল অফ ইকনমিক্সৰ প্ৰবক্তা আৰু 1983 চনত অৰ্থনীতিৰ অধ্যাপক হয়। দেশাইয়ে একাধিক আলোচনীত 200ৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰিছিল। 1984 চনৰ পৰা 1981 চনলৈ জাৰ্নেল অফ এপ্লাইড ইকনমেটিক্সৰ সহ সম্পাদক আছিল। তেখেতৰ শৈক্ষিক গৱেষণা পত্ৰৰ নিৰ্বাচিত গৱেষণা পত্ৰসমূহ 1995 চনত মেঘনাথ দেশাইৰ নিৰ্বাচিত ৰচনা হিচাপে দুটা খণ্ডত প্ৰকাশ কৰিছিল। 1940 চনৰ 10 জুলাইত জন্মগ্ৰহণ কৰিছিল মেঘনাথ দেশাইয়ে। দেশাইয়ে ব্ৰিটিছ লেবাৰ পাৰ্টিত সক্ৰিয় হৈ 1986 চনৰ পৰা 1992 চনলৈ লেবাৰ পাৰ্টিৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল। তেখেত ইজৰাইলৰ লেবাৰ ফ্ৰেন্সৰো সদস্য আছিল। দলৰ প্ৰাক্তন নেতা জেৰেমি কাৰ্বিনক সদস্য হিচাপে পুনৰ গ্ৰহণ কৰাৰ পিছত 2020 চনত ইহুদী বিৰোধিতাক উদ্বেগক লৈ দেশাইয়ে 39 বছৰীয়া লেবাৰ পাৰ্টিৰ সদস্য পদ এৰি দিয়ে। সংগীতৰ অধ্যয়ন আৰু প্ৰচাৰৰ বাবে পৰিচিত আছিল নেপালী নৃতাত্ত্বিক সংগীত বিজ্ঞানী ৰামচৰণ দৰ্ণাল। নেপালত পশ্চিমীয়া বাদ্য জনপ্ৰিয় কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰামচৰণ দৰ্ণালে। নৃতাত্ত্বিক সংগীত বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অপৰিহাৰ্য অৱদানৰ বাবে ৰামচৰণ দৰ্ণাললৈ জগদম্বী বঁটা, নাৰায়ণ উৎপল সংগীত বঁটা, লোকনাৰায়ণ গংগাদেৱী চৌধুৰী বঁটা, ৰাষ্ট্ৰীয় প্ৰতিভা বঁটা আদি প্ৰদান কৰা হৈছিল। নেপালী ডাকে দৰ্ণালৰ এখন ছবিৰে টিকট প্ৰকাশ কৰি তেখেতৰ অৱদানৰ প্ৰতি সন্মান জনাইছিল। নেপালৰ শিক্ষা মন্ত্ৰালয়ে প্ৰস্তুত কৰা পাঠ্যক্ৰমত 9ম শ্ৰেণীৰ বাবে নেপালী পাঠ্যপুথিৰ অংশ হিচাপে সংগীতজ্ঞ দৰ্ণালৰ জীৱনী অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতত স্কুলীয়া শিক্ষাৰ মাজতে দৰ্ণালে কলিকতাৰ এটা ৰেকৰ্ডিং কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াতে তেখেতে নেপালী সংগীতজ্ঞসকলৰ সৈতে চিনাকি হৈছিল। 1958 চনত দৰ্ণালে নেপাললৈ মেণ্ডোলিন আৰু গীটাৰ আনে। দেশত পশ্চিমীয়া বাদ্য প্ৰৱৰ্তন কৰা তেখেতে আছিল প্ৰথমগৰাকী ব্যক্তি। 1937 চনৰ 10 জুলাইত কাঠমাণ্ডুৰ ধোবীচুৰত ৰামচৰণ দৰ্ণালৰ জন্ম হৈছিল। কাঠমাণ্ডুৰ দৰবাৰ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ দৰ্ণালে মাধ্যমিক শিক্ষাৰ বাবে ভাৰতৰ দাৰ্জিলিংস্থিত ছেইণ্ট ৰবাৰ্ট স্কুললৈ আহে আৰু ইয়াতে তেখেতে মেণ্ডোলিন আৰু গীটাৰ বজাবলৈ শিকিছিল। 1959 চনত নেপালৰ প্ৰজ্ঞাৰ প্ৰতিষ্ঠানত মেণ্ডোলিষ্ট হিচাপে চাকৰি লাভ কৰে। 5 বছৰ পাছত নেপালৰ তেতিয়া ৰজা মহেন্দ্ৰই অনা 3 বছৰীয়া পৰিকল্পনাৰ অংশ হিচাপে নেপাল সংগীত আৰু নৃত্য একাডেমীৰ সম্পাদক হিচাপেও তেখেতক নিযুক্তি দিছিল। পাৰ্বিন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হৈছিল। 2014 চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল। 12 বছৰ বয়সৰ পৰাই পাৰ্বিন চুলতানাই পোনপ্ৰথমবাৰৰ বাবে মঞ্চত সংগীত পৰিৱেশন কৰে আৰু 1965 চনত প্ৰথমবাৰৰ বাবে তেখেতৰ কণ্ঠ বাণীবদ্ধ কৰা হয়। 1968 চনত আব্দুল মজিদ পৰিচালিত মৰম তৃষ্ণা চলচ্চিত্ৰখনত কণ্ঠদান কৰিছিল। 1971 চনত দো বুন্দ পানী পাকিজা, 1977 চনত নিপুৰাৰ পৰিচালিত সোনমা, 1981 চনত কুদৰত, 2001 চনত গদৰাজি চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। 1999 চনত সংগীত নাটক অকাডেমী বঁটা আগবঢ়োৱা হৈছিল। 2004 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা, 2009 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, বিহাৰ চৰকাৰে মেলোডি কুইন, গুজৰাট চৰকাৰে কিউপেট্ৰা অৱ মিউজিক আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ে সন্মানীয় ডক্তৰেটকে আদি কৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতলৈ বঁটা তথা সন্মান আগবঢ়াইছে। শাস্ত্ৰীয় সংগীত শিল্পী পাৰ্বিন চুলতানাই পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত। পিতৃ ইক্ৰামুল মছজিদৰ তত্বাৱধানত পাৰ্বিন চুলতানাই প্ৰথম সংগীতৰ শিক্ষা আৰম্ভ কৰে। পাৰ্বিনে বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু হীৰেণ শৰ্মাৰ তত্বাৱধানত সংগীত চৰ্চা কৰিছিল। পাছলৈ কিছুদিন কলিকতাত পণ্ডিত চিন্ময় লাহিৰীৰ ঘৰত সংগীত সাধনা কৰে। 1963 চনত পাটিয়ালা ঘৰানাৰ উস্তাদ দিলশাহ খানৰ শিষ্য হয়। 70ৰ দশকৰ পৰাই পাৰ্বিন চুলতানাই স্থায়ীভাৱে মুম্বাইত থাকিবলৈ লয়। পাৰ্বিন চুলতানাৰ জন্ম হৈছিল 1950 চনৰ 10 জুলাইত অসমৰ নগাঁৱত। 1963 চনত জহৰা চাইগলক উৰ্দু শাখাত সংগীত নাটক অকাডেমী বঁটা আগবঢ়োৱা হৈছিল। 1998 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আৰু 2001 চনত কালিদাস সন্মানেৰে সন্মানিত কৰা হৈছিল। 2004 চনত সংগীত নাটক একাডেমীয়ে আজীৱন সাফল্যৰ বাবে সৰ্বোচ্চ বঁটা সংগীত নাটক একাডেমী ফেলোশ্বিপ প্ৰদান কৰে। 2010 চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আগবঢ়োৱা হয়। 1912 চনৰ 27 এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ সংযুক্ত প্ৰদেশৰ চাহাৰণপুৰত জহৰা চাইগলৰ জন্ম হৈছিল। জন্মৰ সময়তে তেখেতৰ নাম আছিল জহৰা বেগম মুমতাজুল্লাহ খান। জহৰা চাইগল সমসাময়িক নৃত্য দলৰ সদস্য। জহৰা চাইগলে সমসাময়িক নৃত্য দলৰ সদস্য হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভণি কৰি 1940 চনৰ পৰা তেখেতে অভিনয় জগতলৈ আহে। 6 দশকৰো অধিক সময়ৰ কৰ্মজীৱনত চাইগলে কেইবাখনো ব্ৰিটিছ ছবি, টেলিভিছন শ্ব আৰু বলিউডৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। নৃত্যশিল্পী হোৱাৰ উপৰিও নৃত্য পৰিচালক আছিল জহৰা চাইগল। 2014 চনৰ 10 জুলাইত জহৰা চাইগলৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়। ইতিহাসৰ পিছত গুৰুত্ব বিচাৰিলে পাওঁ 1857 চনত মিৰাটত চিপাহী বিদ্ৰোহৰ আৰম্ভ হৈছিল। খ্যাতনামা পদাৰ্থ বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ জন্ম হৈছিল 1938 চনত। ভাৰতীয় ক্ৰিকেটাৰ সুনীল মনোহৰ গাভাস্কাৰৰ জন্ম হৈছিল 1949 চনত। গোৱালিয়ৰত প্ৰথমখন মহিলা

0: এন চি চি কলেজ মুকলি কৰা হৈছিল 1965 চনত। 1973 চনত কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামাই স্বাধীনতা লাভ কৰিছিল। ভাৰত কানাডাৰ যৌথ নিউক্লিয়াৰ ৰিয়েক্টৰ চাইৰাছ কাৰ্যক্ষম কৰা হৈছিল 1960 চনত। আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰ সংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ টেলিষ্টাৰ 1 উৎক্ষেপণ কৰা হৈছিল 1962 চনত। ভাৰতত প্ৰথমবাৰ নিৰ্মিত দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ ইনছাট 24 আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হৈছিল 1992 চনত। গুৱাহাটী উচ্চ ন্যায়ালয়ত ই কোৰ্ট আঁচনি প্ৰৱৰ্তন কৰা হৈছিল 2007 চনত। সম্প্ৰতি ই কোৰ্ট আঁচনিখন ৰাষ্ট্ৰীয় ই গভৰ্ণেন্স আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। উত্তৰ পূবৰ বিকাশৰ কাৰণে ৰাছিয়ান ডেভেলপমেণ্ট বেংকে $200,000,000 ঋণ প্ৰদান কৰিছিল 2012 চনত। আমেৰিকান উদ্ভাৱক বৈদ্যুতিক অভিযন্তা নিকোলা টেছলাৰ জন্ম হৈছিল 1856 চনত। ফৰাচী উপন্যাসিক সমালোচক আৰু ৰচনাবিদ মাৰ্চেল ফ্ৰষ্টৰ জন্ম হৈছিল 1871 চনত। ৰোমান সম্ৰাট হেড্ৰিয়ানৰ মৃত্যু হৈছিল 138 চনত। স্পেইনৰ ৰাষ্ট্ৰবীৰ এলচিডৰ মৃত্যু হৈছিল 1099 চনত। ফ্ৰান্সৰ ৰজা দ্বিতীয় হেনৰীৰ মৃত্যু হৈছিল 1559 চনত। আলোকচিত্ৰশিল্পী ফ্ৰান্সৰ উদ্ভাৱক লুই জেক্স মণ্ডে ডেণ্ডাৰৰ মৃত্যু হৈছিল 1851 চনত। আমেৰিকান দবা খেলুৱৈ পল মাফিৰ মৃত্যু হৈছিল 1984 চনত। অসম গৌৰৱ সন্মান প্ৰাপক কল্পনা বড়োৰ মৃত্যু হৈছিল 2022 চনত। সংস্কৃত পণ্ডিত মুক্তিয়াৰ নৰেন দত্তৰ মৃত্যু হৈছিল 2014 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ',
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ হৈছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বিদেশী বিনিয়োগৰ নতুন ঠিকনা ভাৰত। মাত্ৰ এবছৰতে দেশত বিনিয়োগত বাঢ়িল 44%। বিদেশী বিনিয়োগৰ মুঠ অংকৰ নিৰিখত বিশ্বৰ 11 সংখ্যক স্থানত ভাৰত। একাধিক ছেক্টৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ 100% বৃদ্ধি কৰাৰ লক্ষ্য কেন্দ্ৰৰ। জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পে সৃষ্টি কৰিব 27,000ৰো প্ৰত্যক্ষ পৰোক্ষ নিযুক্তি। ৰাজ্যত আছে মুঠ 12,07,177 পঞ্জীয়ভূত মজলীয়া ক্ষুদ্ৰ অতি ক্ষুদ্ৰ উদ্যোগ। বিনিয়োগ হ'ব 27,000ৰো অধিক মূলধন। বিধানসভাত মন্ত্ৰী কৌশিক ৰায়ে সদৰি কৰিলে তথ্য। 10 বছৰত 152% পৰ্যন্ত বৃদ্ধি খাদ্য সামগ্ৰীৰ দাম। 2016 চনত 59.34 টকা পেট্ৰল, বৰ্তমান হ'ল 105.73 টকা। আজি সদনত দাখিল কৰিব 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেট। এইবাৰ চমক নহয়, উন্নয়নৰ পথ মুকলিৰ প্ৰয়াস চৰকাৰৰ। 44,000 কোটিলৈ নিজা আয়ৰ বৃদ্ধিৰ সম্ভাৱনা। প্ৰতি সমষ্টিতে জুবিন গাৰ্গৰ নামত স্থাপন হ'ব প্ৰেক্ষাগৃহ, সাংস্কৃতিক কেন্দ্ৰ। শিল্পীৰ স্মৃতি ৰক্ষাৰ্থে চৰকাৰৰ অভিলাষী চিন্তা। সোণাপুৰত 10 বিঘা মাটি সাংস্কৃতিক সঞ্চালকালয়লৈ হস্তান্তৰ। নিম্ন প্ৰাথমিকত 11,662, উচ্চ প্ৰাথমিকত 4,315টা। ৰাজ্য বিদ্যালয়ত সৰ্বমুঠ খালী হৈ আছে 30,032টা পদ। খালী হৈ আছে বিজ্ঞান ভাষা শিক্ষকৰো পদ। চৰকাৰে আৰম্ভ কৰিছে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বুলি সদনত শিক্ষামন্ত্ৰীৰ মত প্ৰকাশ। বিধানসভাত জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে ক'লে 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদাৰ প্ৰক্ৰিয়াত কিছু আশোহা আছে, গতিকে মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণৰ যোজা কৰা হৈছে। উত্থাপন হ'ল গুৱাহাটী উপগ্ৰহীয় মহানগৰ উন্নয়ন কৰ্তৃপক্ষ বিধেয়ক। বিধানসভাত সংশোধনীসহ 6খন বিধেয়ক উত্থাপন। বিধানসভাৰ বিশেষ উল্লেখ শিতানত আলোচনা। সৰ্থেবাৰীৰ কাঁহ পিতলৰ উদ্যোগ বিকাশৰ কাৰণে 4 বছৰীয়া পৰিকল্পনা কৰিছে চৰকাৰে। জালনোট প্ৰসংগক লৈ উত্তাল সদন। লখিমপুৰৰ বঙালমৰাত জালনোটৰ ঘাটি চৰকাৰে পাইছে তথ্য। ভুৱা DSNC ভান এস্কৰ্ট পাইলট AK-47 ব্যৱহাৰ কৰে জালনোট সৰবৰাহকাৰীয়ে। গুৱাহাটীত জালনোট ব্যৱসায়ী 3গৰাকীক গ্ৰেপ্তাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত চূড়ান্ত কৌশলগত অসামৰিক সহযোগিতা পাৰমাণৱিক ইন্ধন চুক্তি স্বাক্ষৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ। বিয়পি পৰিছে তেজস্ক্ৰিয় বিকিৰণৰ আশংকা। ইৰাণৰ পাৰমাণৱিক ঘাটিৰ আক্ৰমণ আমেৰিকাৰ। স্পেইনৰ সৈতে বাণিজ্যিক সম্পৰ্ক ছিন্ন ঘোষণা আমেৰিকাৰ। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অপাৰেশ্যন ফাৰ্ষ্ট লাইট, 5 সহস্ৰাধিক গ্ৰেপ্তাৰ। ভাৰতসহ বিশ্বৰ 97খন দেশত ইণ্টাৰপলৰ বৃহৎ অভিযান। আমেৰিকা ইৰাণৰ সংঘৰ্ষ অব্যাহত। IRGC কাৰ্যালয়ত লক্ষ্য কৰি মাৰ্কিন সেনাৰ এয়াৰ ষ্ট্ৰাইক। ৰচতা আজ পোৱাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈছিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শর্মা।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সমৰ হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা তৰুণ শৰ্মাৰ, সুৰ গোপাল বড়োৰ।

শ্রোতাসকলে শুনিছে সমৰ হাজৰিকাৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক আন এটি গীত। গীতৰ কথা হেমন্ত দত্তৰ, সুৰ জয়ন্ত হাজৰিকাৰ।

0: ইমান পৰে শ্ৰোতাসকলে সমৰ হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
0: বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
5: হৈ গল বাজেট? অঁ, 5000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লওঁ?
6: নলওঁ।
5: যোৱা মাহত হেতু লৈছিলোঁ।
6: আৰু এযোৰ?
5: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু আধন বেংকত জমা।

0: বৰজ্ঞানী এতিয়া যোৱা
1: আৰবিআই কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
3: হয়
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে পিছে এনে যত্ন ক'ত পালি
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
2: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
3: নহয়
2: শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
3: অঁ সঁচাকৈ বৰ ভাল কথা
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী

আজি পুৱা 9:20 যোৱা 1 জুলাইত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ বাণীবদ্ধ ৰূপ প্ৰচাৰ কৰা হ'ব। শিল্পীগৰাকীৰ সৈতে কথা পাতিছে ঋতুপৰ্ণা দাসে।

আজি দিনৰ 11:05 অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্লবৰুৱাই 2026-2027 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ অষ্টম খণ্ড। পাঠৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনসাধাৰণক ভূমি সংৰক্ষিত কৰাৰ বাবে অসম ভূমি ৰাজহ অধিনিয়ম অধ্যায় 12 বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কখন উত্থাপন সন্দৰ্ভত কয় যে বৰপেটা মাজুলী বটদ্ৰৱাকে ধৰি ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থানত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 3টা প্ৰজন্মৰ লোকেহে এনে স্থানৰ ভূমি ক্ৰয় কৰিব পাৰিব বুলি ইতিমধ্যে চৰকাৰে আইন গৃহীত কৰিছে, কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ কিছু সংশোধনী পৰামৰ্শ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰাৰ বাবে পৰিকল্পনা কৰিছে।
2: আমি কিছুদিন আগতে এখন আইন পাছ কৰিছিলোঁ যে বৰপেটা মাজুলী আমাৰ বটদ্ৰৱাত 3টা জেনেৰেশ্যন নহলে তাত মাটি কিনা বেচা নহব। ভাৰত চৰকাৰে এই আইনখনত কিছু আমাক সংশোধনী দি পঠিয়াইছে আইনখন আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে। গতিকে এই আইনখন আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন চেপ্টাৰ 12 আৰু অলপ শক্তিশালী কৰি নতুন ৰূপত বিধানসভাত উত্থাপন কৰা হ'ব।

মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জুৱাইত আয়োজিত জয়ন্তীয়া সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ বেহদিয়েন খলাম উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বেহদিয়েন খলাম শব্দৰ অৰ্থ হৈছে মহামাৰী বা ৰোগ ব্যাধিক সমাজৰ পৰা খেদি পঠিওৱা। কৃষিৰ বতৰৰ সামৰণিৰ পিছত প্ৰতি বছৰে জয়ন্তীয়া সম্প্ৰদায়ৰ লোকসকলে এই ধৰ্মীয় তথা কৃষিভিত্তিক উৎসৱ পালন কৰি আহিছে। ৰোগ ব্যাধি, মহামাৰী আৰু অশুভ শক্তিৰ পৰা সমাজক সুৰক্ষিত কৰাৰ লগতে অনাগত দিনত প্ৰচুৰ শস্য উৎপাদনৰ বাবে ভগৱানৰ আশীৰ্বাদ বিচাৰি এই উৎসৱ উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই উৎসৱৰ জৰিয়তে তেওঁলৈ আগবঢ়োৱা আন্তৰিকতাৰ বাবে সম্প্ৰদায়টোৰ লোকসকলক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয় তথা সমাজৰ শান্তি সমৃদ্ধিৰ প্ৰতীকস্বৰূপ এই ঐতিহ্যমণ্ডিত উৎসৱৰ অংশীদাৰ হবলৈ পাই তেওঁ আনন্দিত হোৱা বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জয়ন্তীয়া সম্প্ৰদায়ৰ এই সুন্দৰ পৰম্পৰাই গভীৰ আধ্যাত্মিক আৰু সামাজিক বাৰ্তা বহন কৰা বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ, কেবিনেট মন্ত্ৰী ডব্লিউ শিলা, বি এল চাংমা, এছ চাহটুন আৰু এল ৰিম্বুৰ লগতে অসমৰ

জয় তথা সমাজৰ শান্তি সমৃদ্ধিৰ প্ৰতীকস্বৰূপ এই ঐতিহ্যমণ্ডিত উৎসৱৰ অংশীদাৰ হ'বলৈ পাই তেওঁ আনন্দিত হোৱা বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জয়ন্তীয়া সম্প্ৰদায়ৰ এই সুন্দৰ পৰম্পৰাই গভীৰ আধ্যাত্মিক আৰু সামাজিক বাৰ্তা বহন কৰা বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ থৰ, কেবিনেট মন্ত্ৰী ডব্লিউ শিলা, বি এল চাংমা, এছ চাহটুন আৰু এল ৰিম্বুৰ লগতে অসমৰ বিধায়ক তুলিৰাম ৰংহাং, মেঘালয়ৰ বিধায়ক মুনলাইট পাৰিয়াটৰ লগতে ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। আনহাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মেঘালয় ভ্ৰমণকালত শ্বিলঙত ভাৰতীয় সেনাৰ 101 এৰিয়াৰ জি অ' চি লেফটেনেণ্ট জেনেৰেল মোহিত ৱাধৱাহ আৰু অসমৰ ৰেজিমেণ্ট চেণ্টাৰৰ কমাণ্ডেণ্ট ব্ৰিগেডিয়াৰ বিকাশ ৰয়চান্দিলৰ সৈতে বৈঠকত মিলিত হয়। জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পই 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱাৰ প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে থলুৱা অসমীয়া দক্ষতা সম্পন্ন যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে। অসমৰ 508গৰাকী মহিলাই নাৰ্ছপুৰা আৰু হুচুৰাৰ টাটা ইলেক্ট্ৰনিকছৰ সুবিধাসমূহত ছেমি কণ্ডাক্টৰ পেকেজিং আৰু ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণৰ অভিজ্ঞতা লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে উচ্চ প্ৰযুক্তিসম্পন্ন উদ্যোগত কাম কৰাৰ বাবে প্ৰয়োজন হোৱা দক্ষতা আহৰণ কৰাৰ বাবে 1,800গৰাকী থলুৱা যুৱক যুৱতীক বাংগালুৰুত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। দক্ষ কৰ্মশক্তি গঢ়ি তুলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অৰ্ধপৰিবাহী তত্ত্ব আৰু প্ৰয়োগ বিষয়ক স্নাতকোত্তৰ ডিপ্ল'মা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ে ডিজিটেল উৎপাদন প্ৰযুক্তিৰ ডিপ্ল'মা পাঠ্যক্ৰম যুগুতাই উলিওৱাৰ কাম আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই প্ৰকল্পৰ সফলতা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 10,255 কোটি টকা আৰু অসম চৰকাৰে অতিৰিক্ত 3,799 কোটি টকাৰ বিত্তীয় সাহায্য হিচাপে অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৃহৎ উদ্যোগৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হোৱাৰ দিশত আগবাঢ়িব। প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ উৎপাদন প্ৰকল্পটোৱে ৰাজ্যৰ জনসাধাৰণৰ বাবে যুগান্তকাৰী সুবিধা কঢ়িয়াই আনিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিশ্বমানৰ সুবিধাটোৱে উন্নত পেকেজিং প্ৰযুক্তিবিদ্যাত বিশেষ মাত্ৰা প্ৰদান কৰিব আৰু মটৰগাড়ী, দূৰসংযোগ, কৃত্ৰিম বুদ্ধিমত্তা তথা ইলেক্ট্ৰনিকছৰ দৰে মূল উদ্যোগসমূহৰ বিকাশত সহায় কৰিব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ৰঞ্জুমণি শইকীয়াৰ কণ্ঠৰীতি গীত। গীতৰ কথা ছাহিৰুদ্দিন আলী আহমেদৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠান।

0: আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: আজি পুৱা 9:20 যোৱা 1 জুলাইত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ বাণীবদ্ধ ৰূপ প্ৰচাৰ কৰা হ'ব। শিল্পীগৰাকীৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে।

দিনৰ 11:05 অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্লবৰুৱাই 2026-2027 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰিব।

আজি পুৱা 9:20 যোৱা 1 জুলাইত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ বাণীবদ্ধ ৰূপ প্ৰচাৰ কৰা হ'ব। শিল্পীগৰাকীৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে।

দিনৰ 11:05 অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্লবৰুৱাই 2026-2027 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মীন পালনত মাছ পোনাৰ গুণগত মানৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু সাগৰিকা নাথে। আঁত ধৰিব ডক্টৰ পৰাগ শইকীয়াই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা, এই বিষয়ে ডক্টৰ নাহিদ সুৰেয়া ইছলামৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। জাগেৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। ৰাজ্যত বিগত 5 বছৰত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত 16,605 গোচৰ পঞ্জীয়ন, 26,537 লোকক আটক। ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। আৰু মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব। বাজেটত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ 5 বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্ৰতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰাক বাজেট আলোচনাত বিজেপিৰ সংকল্পপত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অটল অবিচল অগ্ৰগামী অসমৰ লক্ষ্যৰে এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বাজেটত উন্নয়নমূলক ব্যয় বৃদ্ধি, আন্তঃগাঁথনি সবলীকৰণ আৰু সামাজিক সুৰক্ষা আঁচনিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰৰ বাজেটত কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, উদ্যোগ, পৰ্যটন, বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নগৰ উন্নয়ন আদি কেইবাটাও খণ্ডত পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজি দাখিল কৰিবলগীয়া বাজেটখন অহা 23 জুলাইত সদনত গৃহীত হ'ব। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি চতুৰ্থ দিনা 6 গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাজ্য চৰকাৰে কালি ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026ও বিধানসভাত উত্থাপন কৰে। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পই 27,000

0: নিৰপেক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে থলুৱা অসমীয়া দক্ষতাসম্পন্ন যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে। অসমৰ 508গৰাকী মহিলাই নাৰ্ছপুৰা আৰু হুচুৰৰ টাটা ইলেক্ট্ৰনিক্সৰ সুবিধাসমূহ, ছেমি কণ্ডাক্টৰ পেকেজিং আৰু ইলেক্ট্ৰনিক্স সামগ্ৰী নিৰ্মাণৰ অভিজ্ঞতা লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে উচ্চ প্ৰযুক্তিসম্পন্ন উদ্যোগত কাম কৰাৰ বাবে প্ৰয়োজন হোৱা দক্ষতা আহৰণ কৰাৰ বাবে 1800গৰাকী থলুৱা যুৱক যুৱতীক বাংগালুৰুত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। দক্ষ কৰ্মশক্তি গঢ়ি তুলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অৰ্ধপৰিবাহী তত্ত্ব আৰু প্ৰয়োগ বিষয়ক স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ে ডিজিটেল উৎপাদন প্ৰযুক্তিৰ ডিপ্লমা পাঠ্যক্ৰম যুগুতাই উলিওৱাৰ কাম আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই প্ৰকল্পৰ সফলতা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 10,255 কোটি আৰু অসম চৰকাৰে অতিৰিক্ত 3,789 কোটি টকাৰ বিত্তীয় সাহায্য হিচাপে অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৃহৎ উদ্যোগৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হোৱাৰ দিশত আগবাঢ়িব। প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ উৎপাদন প্ৰকল্পটোৱে ৰাজ্যৰ জনসাধাৰণৰ বাবে যোগান্তকাৰী সুবিধা কঢ়িয়াই আনিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিশ্বমানৰ সুবিধাটোৱে উন্নত পেকেজিং প্ৰযুক্তিবিদ্যাত বিশেষ মাত্ৰা প্ৰদান কৰিব আৰু মটৰ গাড়ী, দূৰসংযোগ, কৃত্ৰিম বুদ্ধিমত্তা তথা ইলেক্ট্ৰনিক্সৰ দৰে মূল উদ্যোগসমূহৰ বিকাশত সহায় কৰিব। তেওঁ লগতে DHLৰ দৰে আন ভালেমান উদ্যোগে জাগীৰোডক ব্যৱসায়িক গোট স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে। গুৱাহাটী, নগাঁও, তেজপুৰ আৰু ডিব্ৰুগড়ত নতুন উদ্যোগ, পৰিবহণ সেৱা আৰু ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে। বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বহু লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে যোৱা 5 বছৰত অৰ্থাৎ 2021ৰ পৰা 2026চনৰ ভিতৰত ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ ঘটনা সন্দৰ্ভত 16,605টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত 26,537জন লোকক আটক কৰা হৈছে। একেদৰে 2016ৰ পৰা 2020চনৰ ভিতৰত ৰাজ্য চৰকাৰে 3,010টা গোচৰ ৰুজু কৰিছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত 4,718গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে। 2011ৰ পৰা 2015চনৰ ভিতৰত ৰাজ্যত ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত 969টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সময়ছোৱাত এনে ঘটনাৰে জড়িত 1,295জন লোকক আৰক্ষীয়ে আটক কৰিছে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্পৰ অন্যতম বুলি প্ৰকাশ কৰে। হৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত কালি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই এনেদৰে কয়। মন্ত্ৰী শ্ৰী বৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024চনত ভৌগোলিক সূচাংক বা GI টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত মন্ত্ৰী শ্ৰী বৰাই এইদৰে কয়।
1: এই GI টেগ স্বীকৃতিপ্ৰাপ্ত এই হৰ্থেবাৰী কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু হৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই GI টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে হৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি হৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
0: ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনসাধাৰণক ভূমি সংৰক্ষিত কৰাৰ বাবে অসম ভূমি ৰাজহ অধিনিয়ম অধ্যায় 12 বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কখন উত্থাপন সন্দৰ্ভত কয় যে বৰপেটা, মাজুলী, বটদ্ৰৱাকে ধৰি ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থানত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 3টা প্ৰজন্মৰ লোকেহে এনে স্থানৰ ভূমি ক্ৰয় কৰিব পাৰিব বুলি ইতিমধ্যে চৰকাৰে আইন গৃহীত কৰিছে। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ কিছু সংশোধনী পৰামৰ্শ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰাৰ বাবে পৰিকল্পনা কৰিছে।

0: আমি কিছুদিন আগতে এখন আইন পাছ কৰিছিলো যে বৰপেটা মাজুলী আমাৰ বটদ্ৰৱাত তিনিটা জেনেৰেশ্যন নহলে তাত মাটি কিনা বেচা নহব। ভাৰত চৰকাৰে এই আইনখনত কিছু আমাক সংশোধনী দি পঠিয়াইছে আইনখন আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে। গতিকে এই আইনখন আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন চেপ্টাৰ 12 আৰু অলপ শক্তিশালী কৰি নতুন ৰূপত বিধানসভাত উত্থাপন কৰা হ'ব।
1: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে ভুৱা, নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক কঠোৰ নিৰ্দেশ দিছে। জনতা ভৱনত কালি অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়সমূহত কোনোধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ভুৱা ঔষধ কেৱল আইন উলংঘনেই নহয়, ই জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ স্বৰূপ বুলি মন্ত্ৰী সিংহালে মন্তব্য কৰে। সেয়েহে ৰাজ্যজুৰি ফাৰ্মাচী, ঔষধ বিক্ৰী কেন্দ্ৰ, গুদামঘৰ আৰু ঔষধ বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত নিয়মীয়া পৰিদৰ্শন কৰাৰ লগতে সন্দেহজনক ঔষধৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক পৰীক্ষা প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিব লাগিব বুলি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা কালি জনতা ভৱনত অসমীয়া লিপিক ইউনিকোডত অন্তৰ্ভুক্ত কৰাৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিৰ সদস্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসমীয়া লিপিৰ ইউনিকোডৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বুজ লয় আৰু এই পদক্ষেপ শীঘ্ৰে বাস্তৱায়িত কৰাৰ বিষয় লৈ আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই অসমীয়া লিপিৰ স্বীকৃতি লাভৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ বিষয়ে সময়ে সময়ে অৱগত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কালি অনুষ্ঠিত আন এখন বৈঠকত অসমীয়া চলচ্চিত্ৰ আৰু মনোৰঞ্জন জগতৰ বাবে সুকীয়া অতিথি প্লেটফৰ্ম স্থাপনৰ প্ৰস্তাৱৰ পৰ্যালোচনা কৰে। এই মঞ্চই ৰাজ্যৰ সৃষ্টিশীল প্ৰতিভা, চলচ্চিত্ৰ উদ্যোগ আৰু ডিজিটেল বিষয়বস্তুক নতুন সুযোগ আৰু বিশ্বৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। বৈঠক দুখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ বি কল্যাণ চক্ৰৱৰ্তী আৰু সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি বিশেষজ্ঞ সমিতিৰ সদস্যসকল উপস্থিত থাকে। ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পেই 60 মিনিটত আৰু উমছান ডেম্বেলেই 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই 30 বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত 20টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্ৰান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: বিধানসভাত আজি 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল। জুবিন ক্ষেত্ৰৰ বাবে 10 বিঘা ভূমিৰ আবণ্টন। 10 বছৰত খাদ্য সামগ্ৰীৰ দাম 152% বৃদ্ধিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। বিগত 10 বছৰত চাউল, দাইল, আটা, সৰিয়হৰ তেল, নিমখ, চেনিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে 10 বছৰত 152% পৰ্যন্ত বৃদ্ধি, খাদ্য সামগ্ৰীৰ দাম শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত সৰ্বমুঠ 30,032টা শিক্ষকৰ পদ খালী হৈ থকা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক প্ৰায় আটাইবোৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে দেশত হৰাহৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ এটা বাতৰি মাত্ৰ এবছৰতে দেশত বিনিয়োগ বাঢ়িল 44% শিৰোনামেৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বাজেট দাখিলৰ বাতৰি কৰ আৰোপ নকৰাৰ প্ৰতিশ্ৰুতিৰে আজি যন্ত্ৰমলৰ বাজেট দাখিল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীত 100 কোটি টকাৰ জালনত প্ৰচলনৰ অভিযোগ ভিত্তিহীন বুলি মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভাত কৰা মন্তব্যৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰণাল্ডোৰ বিদায়ত আকৰ্ষণ হেৰুৱালে বিশ্বকাপে, টিকটৰ মূল্য কমিছে হোৰাহোৰে শিৰোনামেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্প পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰে 4-বছৰীয়া পৰিকল্পনা ঘোষণা কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে শিক্ষকৰ যোগ্যতাৰ সৈতে আপোচ কৰা নহয় বুলি শিক্ষামন্ত্ৰীয়ে কালি বিধানসভাত কৰা মন্তব্য

0: Zertani, no compromise on quality and eligibility of thesis, says Education Minister Hironomere at a battery Mukhabatri Sepe Prokakurse. Etia Hawk, battery Mazole, Ubadija.
1: ধন্যবাদ অৰূপ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, সুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ সিং বৰাইকে কালি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। কলকাতাত কালি তিনিওগৰাকী প্ৰাক্তন সাংসদে বিজেপিত যোগদান কৰাৰ পাছত দলটোৱে তেওঁলোকক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পশ্চিমবংগত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে কালি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত তিনিওগৰাকী প্ৰাক্তন সাংসদৰ নাম অন্তৰ্ভুক্ত হৈছে। ৰাজ্যখনৰ ৰাজ্যসভা নিৰ্বাচন অহা 24 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। জাগি ৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। ৰাজ্যত বিগত 5 বছৰত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত 16,605টা গোচৰ পঞ্জীয়ন, 26,537 লোকক আটক। ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ নিৰ্দেশ। আৰু মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। খন্তেক পাছতেই জিলাৰ ৰূপ শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। এই অনুষ্ঠানত আজি শুনক দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ৰেহৰূপ। আমালৈ পঠিয়াইছে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ আমাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে। অসমৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত এখন গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী জিলা হৈছে দক্ষিণ শালমাৰা মানকাছৰ। প্ৰাকৃতিক সৌন্দৰ্য, কৃষিভিত্তিক জীৱনধাৰা, বৈচিত্ৰময় সংস্কৃতি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাবে জিলাখনে লাভ কৰিছে এক বিশেষ পৰিস্থিতি। এই বিষয়ে আমাক বিতংকৈ কৈছে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ আমাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে।
2: 2016 চনৰ 15 আগষ্টত ধুবুৰী জিলাৰ পৰা পৃথক হৈ দক্ষিণ শালমাৰা মানকাছৰ জিলা হিচাপে আত্মপ্ৰকাশ কৰে। জিলাখনৰ প্ৰশাসনিক সদৰ হাতছিঙিমাৰী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ এই জিলাখন ভৌগোলিকভাৱে অতি গুৰুত্বপূৰ্ণ। পশ্চিম আৰু দক্ষিণ দিশে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তই জিলাখনক এক বিশেষ কৌশলগত স্থান প্ৰদান কৰিছে। নদী, চৰচাপৰি, বিস্তীৰ্ণ কৃষিভূমি আৰু সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে সমৃদ্ধ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জনজীৱন মূলত কৃষি নিৰ্ভৰ। ধান, মৰাপাট, শাক পাচলি আদি হৈছে জিলাখনৰ প্ৰধান কৃষিজাত উৎপাদন। সাম্প্ৰতিক সময়ত কৃষকসকলৰ আধুনিক কৃষি পদ্ধতিৰ সৈতে সংযুক্ত কৰাৰ বাবে বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰদৰ্শনীমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি হৈছে। জিলাখনৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ইয়াৰ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ। বিভিন্ন জাতি জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকসকলে যুগ যুগ ধৰি ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ মাজেৰে বসবাস কৰি আহিছে। স্থানীয় লোকৰ লোক সংস্কৃতি, পৰম্পৰাগত উৎসৱ, লোকগীত, সামাজিক ঐতিহ্যই জিলাখনৰ নিজস্ব পৰিচয় বহন কৰিছে। ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল হিচাপে দক্ষিণ শালমাৰা মানকাছৰ নিৰাপত্তা আৰু সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আছে। সীমান্তৱৰ্তী লোকসকলৰ জীৱন জীৱিকা আৰু যোগাযোগ ব্যৱস্থা আৰু উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে প্ৰাকৃতিক দুৰ্যোগ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী জিলাখনৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান। প্ৰতি বছৰে বহু পৰিয়ালে খহনীয়াৰ ফলত ঘৰ বাৰী আৰু কৃষিভূমি হেৰাবলগীয়া হয়। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। সমস্যাৰ মাজতে সম্ভাৱনাৰে ভৰা এখন জিলা হৈছে দক্ষিণ শালমাৰা মানকাছৰ। কৃষি, মীন, পশুপালন, সীমান্ত বাণিজ্য আৰু মানৱ সম্পদৰ উন্নয়নৰ জৰিয়তে জিলাখনে আগন্তুক দিনত আৰু অধিক বিকাশৰ পথত আগবাঢ়িব পাৰে। প্ৰকৃতিৰ সেউজীয়া আৱৰণ, পৰিশ্ৰমী জনসাধাৰণ আৰু সম্প্ৰীতিৰ বাৰ্তাৰে দক্ষিণ শালমাৰা মানকাছৰ জিলা অসমৰ এক সম্ভাৱনাপূৰ্ণ আৰু স্বকীয় বৈশিষ্ট্যৰে পূৰ্ণ জিলা হিচাপে পৰিগণিত হৈছে।
1: কৃষকক আধুনিক কৃষি পদ্ধতিৰ সৈতে জড়িত কৰাৰ লক্ষ্যৰে আত্মা আঁচনিৰ অধীনত মানকাছৰ ফেকামাৰীত প্ৰদৰ্শনীমূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে।

0: বিষয়ে আমাক কৈছে আমাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে।
1: কৃষকসকলক আধুনিক কৃষি পদ্ধতিৰ সৈতে জড়িত কৰাৰ লগতে তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে দক্ষিণ হামৰা মানকাছৰ জিলা মানকাছৰ আৰু ফেকামাৰী উন্নয়ন খণ্ড এলেকাত ৰূপায়ণ কৰা হৈছে বিভিন্ন প্ৰদৰ্শনমূলক কাৰ্যসূচী। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা আত্মা অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আঁচনিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত মানকাছৰ আৰু ফেকামাৰী উন্নয়ন খণ্ডত কৃষি আৰু পশুপালন খণ্ডত মুঠ 30টা প্ৰদৰ্শনী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰে 15টা কৃষি বিভাগৰ আৰু 15টা পশুপালন বিভাগৰ অধীনত গ্ৰহণ কৰা হৈছে। আত্মা আঁচনিৰ অংশ হিচাপে মীন পালনৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰাৰ লগতে মানকাছৰ উন্নয়ন খণ্ড এলেকাৰ 7গৰাকী কৃষকক মাছৰ পোনা বিতৰণ কৰা হয়। ইয়াৰ লগতে জহা ধানৰ খেতিৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে 15গৰাকী নিৰ্বাচিত কৃষকক উন্নত জাতৰ জহা ধানৰ বীজ প্ৰদান কৰা হৈছে। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ জৰিয়তে কৃষকসকলক উন্নত কৃষি পদ্ধতি, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, উৎপাদন বৃদ্ধি, আয় বৃদ্ধিৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মানকাছৰ উন্নয়ন খণ্ডৰ আত্মা আঁচনিৰ খণ্ড কাৰিকৰী পৰিচালক মৃদুপন সন্দিকৈয়ে জানিবলৈ দিয়ে যে আত্মা আঁচনিৰ জৰিয়তে কৃষকসকল নতুন কৃষি পদ্ধতি গ্ৰহণৰ বাবে উৎসাহিত কৰাৰ লগতে কৃষি খণ্ডত স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
0: ইমান পৰে জিলাৰ ৰেহৰূপ অনুষ্ঠানত শ্ৰোতাসকলে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ৰেহৰূপ শুনিলে। আমালৈ লিখি পঠিয়াইছিল জিলাখনৰ আমাৰ আকাশবাণীৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে। জিলাৰ ৰেহৰূপ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰি কাইলৈ আন এখন জিলাৰ ৰেহৰূপলৈ পুনৰ আহিম। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে। আজি দক্ষিণ শালমাৰা মানকচৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আমাৰ সংবাদদাতা জেচমিনাৰা পাৰবিন।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক, যোৱা 1 জুলাইত আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ সম্পাদিত ৰূপ। শিল্পীগৰাকীৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে।

0: পদুমৰে ভৰা বিলৰে পানীত দেখো লৰিয়লি সৰু চৰাই, আহিনৰ নিয়ৰৰ ভিজা ভিজা আঙুলিৰে পৰা নাও হৈ তুমি কাষ চাপি আহোঁতেই মই নদী হৈ দিলোঁলৈকে আমাৰ গানৰ ভুৱন ভৰাই তোলা কিমান যে মন চুই যোৱা গান। কোনে গাইছে? মঞ্জুস্না মহন্ত গোস্বামীয়ে। বহুদিন শুনা নাই জীয়াশিলে কথা কোৱা মঞ্জুস্নাই, আমি শুনা নাই বহুদিন মঞ্জুস্নাই কথা কোৱা গান গোৱা, আজি এতিয়া আমি শুনিম। মঞ্জুস্না মহন্ত গোস্বামী বাইদেউক আমি মঞ্চলৈ আদৰিছোঁ। তেখেতৰ সৈতে আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাসে। নাট বিভাগ বুলি ক'লেই, নাটক বুলি ক'লে আপোনালোক সকলোৱে খুব ভাল পায়, সেই নাট বিভাগৰ যিটো লিগেচি, সেই লিগেচিটোক বহন কৰি এতিয়া আগুৱাই লৈ গৈ আছে ঋতুপৰ্ণ দাসে। অনুষ্ঠানৰ আৰম্ভণিতে মই অনুৰোধ জনাব বিচাৰিছোঁ ভাস্কৰ জ্যোতি গগৈক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ অনুষ্ঠান কাৰ্যবাহী। তেখেতে মঞ্জুস্না বাইদেউক এটি স্মাৰকেৰে আদৰণি জনাব। গৈছোঁ ঋতুপৰ্ণ দাসৰ ওচৰলৈ।
1: আপোনালোক আটাইকে নমস্কাৰ জনাইছোঁ। যোৱা বছৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ সময়তে আমি আলোচনা কৰিছিলোঁ যে মঞ্জুস্না বাইদেউক কেনেবাকৈ আপোনালোকৰ মাজলৈ এনেকৈ কথা গানৰ কাৰণে লৈ আহিব পাৰি নেকি। সেইবাৰ আমাৰ অনুষ্ঠান ৰঙিয়াত হ'ল আৰু বাইদেউ অকণমান যাবলৈ সেইখিনি সময়ত অসুবিধা হ'ল, যিটো কাৰণে আমি যোৱাবাৰ তেখেতক আমাৰ মাজলৈ আনিব নোৱাৰিলোঁ। এইবাৰ যেতিয়া তেখেতক আকাশবাণী গুৱাহাটীৰ হৈ প্ৰস্তাৱটো দিয়া হ'ল, আমাৰ ভাল লাগিল যে তেখেতে একে আখৰতে হ'ব বুলি ক'লে। গানৰ

মানুহ যেতিয়া সভালৈ আহে তেতিয়া হঠাৎকৈ গানে গুৰুত্ব পোৱাৰ দৰকাৰ। ঠিক সোমাই আহোঁতে বাইদেউ মানে মই ভাবিছোঁ, সদায়ে এই কথাটো আলোচনা হৈ থাকে, চৰ্চা হৈ থাকে যে মঞ্জুষ্ণা মহন্ত কোন? কেশৱ মহন্তৰ ছোৱালী। কিন্তু এই কথাটো খুব কম আলোচনা হয় নিশ্চয় যে মঞ্জুষ্ণা মহন্ত সেইগৰাকী মানুহৰ ছোৱালী যিগৰাকী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বৰগীতৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী, তেখেত প্ৰয়াত নিকুঞ্জলতা মহন্ত ডাঙৰীয়ানী। অনুৰোধ কৰিছোঁ মাৰ কথা মনলৈ আনক আৰু আৰম্ভ কৰক।

0: এই কুট মাধৱদেৱ বিৰচিত ঘোষা আচলতে গালোঁ মায়ে যেতিয়াই মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ উঠে তেতিয়াই প্ৰথমেই এনেধৰণে গুৰু বন্দনাৰে তেওঁৰ অনুষ্ঠান আৰম্ভ কৰে কৰিছিলে আৰু মাক স্মৰণ কৰি মায়ে গোৱা এই কুট ঘোষা প্ৰায়ে ঘৰত শুনিছোঁ মাৰ মুখত তাৰে ময়ো আজি আৰম্ভ কৰিলোঁ ধন্যবাদ
1: এতিয়া এই ঘোষা ভাষি শুনাৰ পাছত এই ধাৰণাটো আমাৰ মুঠেও মনলৈ নাহে যে এই ছোৱালীগৰাকীয়ে মানে এই মহিলাগৰাকীয়ে ছোৱালী হৈ থাকোঁতে যেতিয়া প্ৰথম গীত শিকিছে আকৰ্ষিত হৈছে উষা উত্থুপৰ প্ৰতি আৰু ৰাম্বা হো হো গাব খুজিছিলে কিন্তু ঘৰত যিগৰাকী ব্যক্তি গুৰুগম্ভীৰ ব্যক্তি থাকে আছিল তেখেতে ধৰিলে আপোনাক সেই কাহিনী
0: ভালকৈ ধৰিলে
1: কি বুলি কৈছিলে
0: নহয় আচলতে আমাৰ আখৰাটো চলে মানে মোৰ দাদা সাগৰ আছে হ'বলা ইয়াতে এতিয়ালৈকে সি মোৰ সাংগীতিক যাত্ৰাত লগ দিয়ে আছে আৰু মোক প্ৰেৰণা যোগাই আছে সি তাবলা শিকিছিলে তাৰপিছত ড্ৰামছ বজাইছিলে আৰু যেতিয়া দেউতা অফিচলৈ যায় মা স্কুললৈ যায় আমাৰ বা কামত যায় আৰু নাথাকে ঘৰত তেতিয়া আমাৰ সংগীতৰ চৰ্চা আৰম্ভ হয় হাতত একো নাথাকিলেও টেবুলখনেই হৈ যায় ৰিদিম দিবলৈ টেবুলখনত সি ৰিদিম দিয়ে আৰু ময়ো তেনেকুৱা গান কিছুমান গাই থাকোঁ তে সেইখিনি সময়তে এনেও মোৰ ভইচটো অকণমান মানে গান গাবলৈ লোৱাৰ পৰা অলপ মানে বেলেগ বুলি চবে কয় যে মানে তোৰ মাতত মানে ভাল নালাগে চব গান এনেকুৱা আৰু মোৰ মাতটো খুব মোটা অলপ মানে হতঙা মাত এটা তাৰপিছত ময়ো আকৌ তেনেকুৱা ধৰণৰ অকণ ব্যতিক্ৰমী ভইচবোৰ শুনি খুব ভাল পাওঁ আৰু সেই উষা উত্থুপৰ কণ্ঠটোৱে মোক মানে বিৰাট আকৰ্ষণ কৰে এটা গান খুব মানে আমাৰ ক'ৰ পৰা কেছেটটো আহিছিল নাজানো আমাৰ ঘৰলৈ কেছেট এটা আছিলে সেইটো লগাই দিওঁ আৰু আমাৰ চনোডাইনটোত আৰু খুব তাত সমানে সমানে গানটো মই গাবলৈ আৰম্ভ কৰি দিওঁ তাৰপিছত সেই গানটো এদিন এনেকৈ ঘৰত গাই থাকোঁতে ফূৰ্তি লাগিছে আমিও গাই আছোঁ দেউতা আছিলে দেউতা মানে

0: প্ৰায় মানে চোঁচা মাৰি আহিছে মানে মোৰ ওচৰলৈ, সেইবোৰ কি গান গাইছ তই এইবোৰ, কিয় ভাল লাগিছে, ক'ত পাইছ তই এই গানটো, মোক সেই কেছেটটো দেখুৱালোঁ। দেউতা ইমান খং উঠিল, কাৰণ দেউতাৰ দৃষ্টিত সেইখিনি গান দেউতাই মানে মই গাম বুলি দেউতাই মানে ভাবিব নোৱাৰে, দেউতাৰ দৃষ্টিত বেয়া বেয়া কথা মানে, কিয় গাবি তই সেইবোৰ কেলৈ অভ্যাস কৰিবি তই। কেছেটটো দেখুৱাই দিয়াৰ লগে লগে ইমানেই খং উঠিলে, দেউতাই তাৰ পৰা টেপবোৰ উলিয়াই মানে ফিটাবোৰ উলিয়াই উলিয়াই উলিয়াই উলিয়াই গোটেইটো খালী কৰি পেলালে, পেলাই মানে পেলায়েই দিলে আৰু, নোৱাৰ এইটো গাবলৈ। অঁ তাৰপিছতে চেতনা আহিছে যে নহ'ব এইবোৰ গান, এনেকুৱা গানেই নহ'ব, তাৰপিছত বেলেগ গানৰ চৰ্চা আৰম্ভ হৈছে আৰু, কিন্তু সেইটো খুব গাইছিলোঁ আৰু।
1: তাৰমানে আপোনাৰ সেই আশা তাতে নিৰ্বাপিত হ'ল?
0: অঁ হ'ল আৰু, অলমষ্ট
1: গাবলৈ বাদেই দিলে সেই ধৰণৰ গান,
0: বাদ দিলোঁ বাদ দিলোঁ বাদ দিলোঁ।
1: ঠিকে আছে, আমাৰ হাতত সময়টো যিহেতু কমি আহিল, আমি পোনে পোনে আহিব খুজিছোঁ সেই গীতটি লৈ যিটো গীত আমাৰ আকাশবাণী গুৱাহাটীত প্ৰম'যোগে প্ৰচাৰ হৈ আছিল, যিটো গীতৰ প্ৰসংগেৰে ইন্দ্ৰজিৎ দাসে আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনাইছে, সেই গীতটো হ'ল বহুদিন শুনা নাই যি আহিলে কথা কোৱা। এই গীতটি গোৱাৰ আগে আগে আপুনি উপস্থিতসকলক এই কথাটোও জনাই যাওক যে এই গীতটি ইয়াৰ পূৰ্বেও আপুনি এই একেটা সুৰতে বেলেগ কথাত আপুনি গীতটি গাইছিল, আপোনাৰ কণ্ঠত সেইটো বাণীবদ্ধ হৈছিল, এই কথাটো কোন কওক।
0: এই গীতটো আচলতে আবেগেৰে নামৰ যিটো মোৰ সংকলন আছিলে গীতৰ, তাত সন্নিৱিষ্ট হৈছিলে। কাজল শৰ্মাৰ বহু সুৰৰ গীত তাত আছে, এইটোও কাজল শৰ্মাৰে সুৰ, কিন্তু এটা গান আমাক লগা হৈছিলে আৰু মোৰ বিশেষকৈ মানে এই গীতটোৰ যিটো সুৰ, মানে বহুদিন শুনা নাই গীতটো এতিয়া আপোনালোকে যিটো শুনিছে, সেই সুৰটো মোৰ খুব পচন্দৰ সুৰ আছিলে, খুব ভাল লাগিছিলে মোৰ। কিন্তু সেই সুৰতে কাজলে বেলেগ এটা গান লিখিছিলে আৰু সেইটো মই গাব লগা হৈছিলে, এই গীতটো কৰাৰ বহু পূৰ্বে, প্ৰায় 10 বছৰমান আগতে সেই গীতটো গাইছিলোঁ। কিন্তু সেই গীতটো কিবা কাৰণত মোৰ বৰ এটা মানে লিখাখিনি বৰ এটা মেচিয়ৰ্ড লগা নাছিলে আৰু তাত মানে অকণমান টিনেজ লাভৰ কথা আছে, কিবা কিবি এনেকুৱা কাষলৈ মোৰ অহা না, কথা এটি কোৱা না, মই এইটো আৰু গাবলৈ মোৰ মন নাযায় এনেকুৱা কৰোঁতে দেউতাক সুৰটো খালী শুনাই দিছিলোঁ যে আকৌ দেউতাৰ হতুৱাই লিখাওঁ নেকি, এনেকুৱা এটা মানে আমাৰ পৰিকল্পনা চলিছিলে। তাৰপিছতে কাজলৈ ক'লোঁ তোৰ বৰ্তাই লিখিলে তোৰ বিৰাট ভাল হ'ব, তাৰপিছত দেউতা আহিলে, আহি পেলাই অকল সুৰটো শুনাইছোঁ, দেউতাকে গোটেই কাহিনী কোৱা নাই, খালী সুৰটো শুনাইছিলোঁ আৰু সুৰৰ সেইটো সুৰতে দেউতাই বহুদিন শুনা নাইটো যেতিয়া লিখি দিলে আৰু তেতিয়াতো আৰু একেবাৰে বেলেগ হৈ গ'ল গানটো, আৰু দেউতাৰ জীৱনৰ শেষ গান হৈ গ'ল সেইটো, সেইকাৰণে মোৰ কাৰণে বৰ মানে এটা স্মৰণীয় গান হৈ গ'ল এইটো।

0: বহুদিনৰ মূৰত জিয়াশিলৰ গান শুনি কেনে পাইছে ৰাইজে জনাই দিছে আপোনাক। এই কথাষাৰ জানিব মন যায় যে আকাশবাণীৰ সৈতে আপোনাৰ পোনপটীয়া সম্পৰ্ক কেতিয়াৰ পৰা আৰু কেনেকৈ, কাৰণ ঘৰখনত আপুনি তেনে এটা পৰিৱেশ পাইছেই, তথাপি পোনপটীয়া সম্পৰ্কটো?
1: পোনপটীয়া সম্পৰ্ক 80ৰ দশকত 1986 চনত অডিশ্যন দিলোঁ। অডিশ্যন দিবই লাগিব আৰু, সকলো যায়, মামাহঁত চব যায়, মোৰ বয়সটো হৈছে গতিকে দিব লাগে অডিশ্যন। অডিশ্যন দিয়া পাছ কৰিলোঁ, গান গাবলৈ ল'লোঁ। গতিকে 80ৰ দশকৰ পৰা একেবাৰে প্ৰত্যক্ষভাৱে,
0: মানে যিসকলে হয়তো এই কথাটো নাজানে তেখেতসকলক ক'ব খুজিছোঁ যে এইগৰাকী কণ্ঠশিল্পী এনেধৰণেৰে সমৃদ্ধ হৈ আছে যে ভাবিলে আমাৰেই আচৰিত লাগে। তেখেতৰ পিতৃ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি গীতিকাৰ কেশৱ মহন্ত, মাতৃ মই ক'লোৱেই যে আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী বৰগীতৰ মহিলা কণ্ঠশিল্পী নিকুঞ্জলতা মহন্ত, মামা বুলি ক'লে মোমায়েক খগেন মহন্ত, পোনে পোনে আহিছোঁ ভায়েক বুলি ক'বলৈ হ'লে অংগৰাগ পাপন মহন্ত, তেখেতসকলৰ তিনিটি মানে ককাই ভাই, ক'লে অলপ আগতে যে শ্ৰীযুত সাগৰ মহন্ত তেখেত ডাঙৰ, তাৰপিছতে বায়েক আছিল প্ৰয়াত বনজ্যোৎস্না বৰুৱা, বনজ্যোৎস্না মহন্ত, বনজ্যোৎস্না বৰুৱাক যালৈ বিয়া দিছিল তেখেতে আকৌ অসমীয়া চিনেমাৰ গোটেই সংগীতৰ কথাটোকে সলনি কৰি পেলাইছিল, গোটেই ছবিখন সলনি কৰি বাণিজ্যিক সংগীতৰ সূচনা কৰা অসমীয়া সংগীত পৰিচালকজন এখেতৰ ভিনীহিয়েক ৰমেন বৰুৱা। এখেত যালৈ বিয়া হ'ল, এখেতৰ নামটো জিৰণি, তেখেতে যাৰ হৃদয়ত জিৰণি লৈছে তেখেত অসমৰ এগৰাকী বিশিষ্ট তবলাবাদক শ্ৰীযুত হৃদয় গোস্বামী, ক'বলৈ বাকী নাথাকিল আৰু। গোটেই পৰিয়ালটোত এনেধৰণেৰে সমৃদ্ধ হৈ আছে, নিশ্চয় গান কবিতাৰ কথাই ওলাই। তাৰপাছত আপুনি আকাশবাণীলৈ আহিল আৰু প্ৰথম গীতটি আপুনি গালে সুৰৰ শৰাইৰ বাবে।
1: পাছ কৰাৰ পিছতে এটা প্ৰগ্ৰেম দিয়ে নহয়, বেলেগ ধৰণৰ উৎসাহত আহিছোঁ আৰু।
0: কিন্তু কথাটো হ'ল যে প্ৰথম যেতিয়া পাছ কৰে তেতিয়া নিয়মটো হ'ল যে পাঁচটা সাধাৰণকৈ গান গাবলৈ দিয়ে, তবলা এযোৰ থাকে, হাৰমনিয়াম এখন থাকে, ভায়লিন এখন থাকে আৰু গীটাৰ এখন থাকে।
1: সেইটো জেনেৰেল প্ৰগ্ৰেম বুলি কয়, সেইটো স্পেচিয়েল প্ৰগ্ৰেম নহয়।
0: আপুনি পোনে পোনে স্পেচিয়েল প্ৰগ্ৰেম
1: নহয়, নহয় জেনেৰেল প্ৰগ্ৰেম দিছে মোক, সেইটো নিয়মৰ মাজেদিয়ে গৈছে। যেতিয়া মানে এটা স্পেচিয়েল পায় সেইটোৰ যেতিয়া সুযোগ আহিলে,
0: সেই তাতে দুটা গীত গাইছিল আপুনি,
1: দুটা গীত গাইছিল,
0: এটা গীত অত্যধিক জনপ্ৰিয় হৈছিল সেই সময়ত।
1: মানে এই বুলি ক'ব লাগিব যে সেইটো গীতেৰেই মই অসমৰ মানে শ্ৰোতাৰ মাজত পৰিচয়

0: হৈছে, মানে পৰিচিত হৈছোঁ, আৰু সেইটো আকাশবাণীয়ে কৰিছে মোক, আকাশবাণীৰ যোগেদি
1: এটাই
0: মাধ্যম।
1: কোনে লিখা গীত আছিল?
0: গীতি লিখিছিলে প্ৰশান্ত বৰদলৈ, গীতিকাৰ প্ৰশান্ত বৰদলৈ, আৰু সুৰ আমাৰ জপিদাৰ।

0: আপুনি ৰুদ্ৰ বৰুৱাই লিখা কেইটামান গীতৰ এটা সংকলন কৰিছিল, এনাজৰি, আৰু আপুনি গোৱাৰ পাছত নতুন প্ৰজন্মৰ মানুহখিনিয়ে প্ৰকাশনৰ মাজে মাজে গীতটো খুব সুন্দৰকৈ আঁকোৱালি লৈছিল। তাতে ভালেমান গীত আছিল, তাতে এটা গীত আপুনি গাইছিল বৰষুণৰ বতৰত, আপুনি আজি আৰম্ভৰ আগে আগে এজাক বৰষুণ বাহিৰত, আনকি আপুনিও গাড়ীৰ পৰা নামি আহিব পৰা নাছিল। তাৰপাছত দেখিলোঁ যে বহুত মইনা মইনী বৰষুণৰ বতৰতো মটৰত উঠি মাকহঁতক কোচত উঠি ফাংচন চাবলৈ আহিছে।
1: গতিকে সেইকেইটা গীতৰ কথা বেলেগ, সেইকেইটা গীত মানে সংকলন হিচাপে কৰিবলৈ আমি আগবাঢ়িছিলোঁ, মানে বিৰাট আগ্ৰহী হৈছিলোঁ। এটা খুব আমি কামপুৰলৈ আমি মানে অনুষ্ঠান কৰিবলৈ গৈছিলোঁ, তাতে বিভিন্ন গীত লৈ গৈছিলোঁ। তেতিয়া মই এইখিনি গীত মামাই খগেন মামাইহে পপুলাৰ কৰা গান এইবিলাক আছিলে কিছুমান, মানে এতিয়া বৰষুণৰ বতৰত সেইটো মামাই যিধৰণে গাই থৈছে বেলেগ আৰু। কিন্তু তাৰে মানে আমি কামপুৰলৈ যাওঁতে মোৰ লগত এওঁ থাকে বজোৱা মানুহ, তেতিয়া বজোৱা মানুহৰ মাজত আৰু

আমাৰ কথা বতৰা চলি থাকে, চলি থাকোঁতে মানে তাৰ মাজৰ পৰা অডিয়েঞ্চৰ মাজৰ পৰা উঠি আহি হঠাৎ শ্লিপ এখনত পকা ধানৰ মাজে মাজে বুলি এনেকৈ লিখি লৈ আহিছে মানে। আৰে তেতিয়ালৈকে মানে সেই গানটো মই সম্পূৰ্ণভাৱে নাজানো, যিহেতু লৈ আনিছে মইতো গাবলৈ বাধ্য, মুখখনটো জানোৱেই ইমান এটা পপুলাৰ গান গালোঁ। মুখখন গাওঁতে মানুহেই এনেধৰণেই মানে ভাল পাইছে, মানে গাই থাকিবলৈ কৈছে, মই মানে সেইটোকে ৰিপিট কৰি কৰি গাই আছোঁ। তাৰপিছত এওঁ মোলৈ চাই কৈছে, দেখিছা এইবিলাক গানৰ কেনেকুৱা হেৰি, বোলো অঁ। তাৰপিছততো হয়তো হয়েই কথাটো, আৰু আহি ঘৰ আহি পালোঁ, আহি পাই এওঁ মানে ইমান জোৰ দিছে যে এটা কাম কৰিব লাগে জানা, এইখিনি গান আকৌ, কাৰণ সেইখিনি সময়ত কাৰণ বাপু মামাই লুইতকৰ ৰুদ্ৰ বৰুৱাই নিজেই গাই থৈছে পকা ধানৰ মাজে মাজে গীতটো, কিন্তু সহজে মানে উপলব্ধ নাছিলে, শুনিবলৈ হ'লে মানে বহু সময় ৰ'ব লাগে, ৰেডিঅ'ত বাজিব কেতিয়াবা, শুনিব কেতিয়াবা, মানে একেবাৰে পাই যোৱা নাছিলে, সেইকাৰণেই চাগে এটা গেপ হৈছিলে, মানে এটা ব্যৱধান আছিলে, মানুহে মানে নোগোৱা হৈছিলে। আৰু সৰু সৰু সেইকাৰণে ল'ৰা ছোৱালী কেইটামানক লৈছিলোঁ মই, মানে মোৰ উদ্দেশ্য এইটোৱে আছিলে যে মানে পিঢ়ীৰ পিছত পিঢ়ীয়ে জানি যাওক গীতবিলাক। আমাৰ সেনেকুৱা ধৰণৰ এটা মানে কথা বতৰা ঘৰত চলিলে, মোৰ ঘৰৰ মানুহজন, মোৰ জীৱন সংগী হৃদয় গোস্বামী, তেওঁৰো খুব প্ৰিয় এইখিনি গান, তেওঁ ক'লে যে এইখিনি গান কৰিব লাগে, ব'লা পাপুদাৰ ওচৰলৈ যাওঁ। পাপুদাৰ ওচৰলৈ লৈ পাপুদাইটো একেলগে আৰে কৰা আৰু মানে একেলগে লগে গ্ৰীণ ছিগনেল আৰু ভাল লাগি গ'ল। তাৰপিছত মামী জুনুমামীও তই অমুকটো গাচোন, তই তমুকটো গাচোন বুলি ক'লো, মানে বাপু মামাৰ বহুত ক্ৰিয়েশ্যন উলিয়াই দিলে, মানে এইটো তই গাচোন, সেইটো তোৰ মতত ভাল লাগিব, এনেকৈ এনেকৈ গৈ আঠটা গান মানে আমাৰ হৈয়ে গ'ল। আগতে আঠটা গান লাগে এটা কেছেট কৰিবলৈ, আঠটা গান হৈয়ে গ'ল মানে তৎক্ষণাত। তাৰপিছত মোৰ দাদা, আৰু এজন মোৰ দাদা প্ৰশান্ত চৌধুৰী, আমাৰ মোৰ বৌৰ ককায়েক, তে ৰাণা মোৰ দাদা এনেকৈ চব আগুৱাই আহিলে, আহি ক'লে হ'ব বোলে কৰি দিওঁ দে, তৎক্ষণাতে কৰি দিছিলোঁ। আৰু এজাক লগত মানে ল'ৰা ছোৱালী লৈছিলোঁ, এতিয়া সেইবোৰ ডাঙৰ ডাঙৰ হ'ল, সেইবোৰ মাক হ'ল, এতিয়া আকৌ ক'ৰবালৈ গান গাবলৈ গ'লে সেই মাকে কোলাত কেঁচুৱালৈ আহে, মাকে গাই থাকে, আৰু সেই মাকে এতিয়া আকৌ ল'ৰা ছোৱালীবিলাকক শিকাই আছে পকা ধানৰ মাজে মাজে। গতিকে মোৰ ভাল লাগে এই কথাটো যে এই যে এটা ইমান মানে এটা আমাৰ শক্তিশালী এটা হেৰি আছে, সংগীতৰ ধাৰা আছে, এই ধাৰাটোত লুৎকৰ ৰুদ্ৰ বৰুৱাৰ যি অৱদান আছে সেইটোতো নুই কৰিব নোৱাৰিব, চলি যাব লাগিব। গতিকে এই যেতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে গোৱা দেখোঁ, তেতিয়া সঁচাকৈ সেই সংকলনটো এটা সাৰ্থক সংকলন আছিলে বুলি মোৰ ভাবি মোৰ নিজৰ ভাল লাগে যে গায় এতিয়া সকলোৱে, আকৌ গাব তেনেকৈ, আকৌ আমিতো গান গাব নোৱাৰা হৈ যাম, তেতিয়া আকৌ পিছৰ পিঢ়ীয়ে এইবোৰ গান চলাই নিব লাগিব। আৰু লুৎকৰ ৰুদ্ৰ বৰুৱা এগৰাকী এনেকুৱা সুৰকাৰ যি কেৱল পকা ধানৰ মাজে মাজে হয়েৰা যিটো কিবা এই যিটো অকল লোকসুৰৰ এনেকুৱা ধৰণৰ বিহু বিহু লগা ধৰণৰ গীত বা লোক এনেকুৱা গীতেই কৰিছে তেনেকুৱা নহয়, এইটো এক্সপেৰিমেণ্টেল কাম কৰিছে তেওঁৰ সংগীতৰ মাজত। মানে তাৰপিছত পাপুদাৰ লগত কথা পাতি আমি আকৌ এটা কৰিছিলোঁ, চেনেহজুৰি নাম দিছিলোঁ তাৰ এলবামটোৰ, সেইটো পিছে এনাজৰী সমানে মানুহে গম নাপায়, সেইটো কৰিছিলোঁ। তাতো আৰু কেইবাটাও গান লৈছিলোঁ বিভিন্ন ধাৰা, মানে ক'ৰবাত যদি পশ্চিমীয়া গীতৰ সুৰৰ আধাৰত, জ্বলে তৰা জিলি মিলি বৈ বাৰিবি এনেকুৱা ধৰণৰ গানো য'ত কৰিছে তেওঁ আকৌ,

এই ধৰণৰ একদম শাস্ত্ৰীয় সংগীতৰ এটা গজল গজল লগা, এইটোৰ লগত মানে আৰু গজল এনেকৈ যদি কেতিয়াবা আমি মেডলি কৰিব খোজোঁ কৰি দিব পাৰোঁ, মানে এনেকুৱাকৈ শাস্ত্ৰীয় সংগীতৰ আধাৰত কৰিছে। ক'ৰবাত আকৌ তেখেত মানে চাকৰি সূত্ৰে ঘূৰি ফুৰিছিলতো, সেইকাৰণে চাগে মানে মই আচলতে কিয় কৈছোঁ এইখিনি কথা, মই সেই গীতখিনি যে গালোঁ এই ষোল্লটা নহয় তাতকৈ বেছিয়ে গীত গালোঁ, ষোল্লটা আৰু কেইটামান গাইছোঁ, এই গীতখিনিৰ মাজত মানে সুৰক আৰু ৰুদ্ৰবোৰজনৰ মানে কেনেকুৱা ভাৰ্চেটাইল, মানে ক'ৰবাত যে গৈছে ধৰক চাকৰি সূত্ৰে হয়তো বেলেগ বেলেগ প্ৰদেশলৈ গৈছে ভাৰতবৰ্ষৰ, বেলেগ প্ৰদেশৰ সুৰো আনি তেওঁৰ গীতত তেওঁ ঢালি দিছে, কিন্তু ধৰিব নোৱাৰি যে সেইটো সেই বেলেগ প্ৰদেশৰ লোকসুৰটোৰে মানে গোটেই লোকৰ সুৰটোৰে সেই গীতটো কৰিছে, এনেকুৱা লাগে শুনি থাকিলে সেইটো এটা অসমীয়া গীত, এনেকুৱা এটা গীত আছে তেওঁ, মই শুনাই দিওঁ দেই, এতিয়া মন গৈছে গাই দিবলৈ।

0: গোটেই বস্তুটো কিন্তু মানে শুনিলে একদম এটা অসমীয়া গান। মই বেছি কথা কৈছোঁ চাগে, বহুত বিশিষ্ট সুৰকাৰ বহি আছে, তেওঁলোকে মোৰ লগত চাগে একমত হ'ব যে এইটোতো ব্লেণ্ডিং মানে এনেকৈ কৰিছে সুৰ, সেইটোৱে মানে যিটো জ্যোতিপ্ৰসাদে আমাক দেখুৱাই থৈ গৈছে ধাৰাটো কেনেকৈ ব্লেণ্ড কৰিব লাগে, মন্থন কেনেকৈ কৰে, মানে চিধা চিধি ফোকটো আনি বহুৱাই দিয়া নাই, মানে সেই ফোকটোৰ আধাৰতে তেওঁ এনেকৈ মন্থন কৰিছে, মানে কৰি একদম এনেকুৱা লাগি আছে আমি চকুৰ আগত আমাৰ অসমৰ ধাননি পথাৰখন দেখি আছোঁ, লগে ভাগে সাজি কাচি আহা আমি যাওঁ পথাৰলৈ, সেইটোৱে দেখি আছোঁ। ইয়াত মানে সেই অবধ নগৰীয়া এনেকুৱা ধৰণৰ কথাটো নাই দেখা, কিন্তু আনিছে তেনেকৈ পাঞ্জাবী মানে পাঞ্জাবৰো তেনেকুৱা বহুত ফোকৰ ওপৰত তেখেতে এক্সপেৰিমেণ্ট কৰিছে। তেনেকুৱা আৰু সুৰকাৰ আমাৰ আছে, মই কোৱা নাই যে তেখেতে অকল কৰিছে, কিন্তু তেখেতৰ গীতখিনি গাই থাকোঁতে মোৰ সেই অনুভৱটো, তেনেকুৱা আৰু বিশিষ্ট ধাৰাত মানে বিশিষ্ট সংগীতকাৰ আছে সেই ধাৰাটোত এনেধৰণে সংগীত কৰা।
1: এটা কথা আপোনাৰ পৰা জানিবলৈ মন গৈছে, আমি ইয়াৰ পূৰ্বেও এবাৰ আন এটা অনুষ্ঠানত পাওঁতে কথাত আলোচনা কৰিছিলোঁ, ইয়াত যিহেতু সুধী সমাজ বহি আছে তেখেতসকলৰ জ্ঞাতাৰ্থেও কথাটো আপোনাৰ পৰা জানিব বিচাৰোঁ, যে কেশৱ মহন্তৰ ছোৱালী হোৱাৰ সুবিধা কি আৰু অসুবিধা কি?
0: প্ৰথমে ক'লোঁ দেখোন যিটো গান গাবলৈ লৈছিলোঁ গাবলৈ নাপালোঁ যে, নাই দেউতাৰ সুবিধাই বেছি, যিকাৰণে হয়তো আজিলৈকে মই এনেধৰণে অসমৰ শ্ৰোতা ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছোঁ দেউতাৰ ছোৱালী হোৱাৰ কাৰণে, আৰু দেউতাই দেখুৱাই দিয়া বাটেৰে মোৰ সংগীতৰ যাত্ৰাটো লৈ যোৱাৰ কাৰণে চাগে মই এনেকৈ গৈ থাকিব পাৰিছোঁ, আজিলৈকে গান গাই থাকিব পাৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালৰ পৰা বিষ্ণু ৰাভাৰ পৰা কোনোবা মানুহ পালেই হ'ল, আমাৰ ঘৰলৈ দিলীপ শৰ্মাদেৱ, তেখেত দেউতাই ৰজা বুলি মাতিছিলে, তেওঁলোক দুয়োকে মানে আমাৰ মা দেউতাই ৰজা ৰাণী বুলি মাতিছিলে, তেওঁলোকেও আমাৰ মা দেউতাকে ৰজা ৰাণী বুলি মাতিছিলে, দিলীপ শৰ্মা সুদক্ষিণা শৰ্মা। আমি কওঁ মানুহ কেতিয়াবা মানে আমি দুৱাৰ খুলি দিব লগা হ'লে কওঁ যে মা ৰজা ৰাণী আহিছে, এনেকৈ কওঁ, আৰু তেওঁলোকেও ৰজা বুলি মাতে ৰাণী বুলি মাতে, তেনেকুৱা। কিন্তু তেওঁলোক যেতিয়া আহে তেতিয়া মোক বহুৱাই দিয়ে এই কেইটামান জ্যোতি সংগীত শিকাওকচোন, এনেধৰণে মানে সেই মোৰ হেৰিটো নিচাটো তাত বহুৱাই দিলে, গতিকে সেইবোৰ সুবিধা।
1: দেউতাৰ সৈতে আপোনাৰ খুব গভীৰ বন্ধুত্ব আছিল, সেই কথাটো বিভিন্ন সময়ত আমি অনুমান কৰিছিলোঁ। বন্ধুত্ব
0: দেউতা বন্ধুৰ দৰে আছিল আমাৰ সকলোৰে লগত, আৰু মোৰ লগত এটা বেলেগ ফ্ৰেণ্ডশ্বিপ আছিল,
1: আপুনি বন্ধুত্ব আছিল। গীত মানে লিখাবৰ বেলিকা আপুনি বেছ কষ্ট কৰিবলগীয়া হয়, আৰু এটা ষড়যন্ত্ৰ কৰে আপোনাৰ তাত সহযোগ কৰে আপোনাৰ জীৱন সংগীজনেও আৰু কাজল শৰ্মায়ো সেই ষড়যন্ত্ৰত সহযোগ কৰে, যে কেশৱ মহন্ত ডাঙৰীয়াই আবেলি সময়ত শোৱাৰ পৰা উঠি সেই পুৰীখনত এনেকৈ চেনি এক লাইন কৰি পেলাই এনেকৈ পকাই দিলে খাই ভাল পায়, যেতিয়াই নতুন গান এটা লিখাব লাগে সেই পুৰী দি পেলাই অলপ আবদাৰটো বেছিকৈ কৰে, অতি ভকতি হেৰি হৈ যায়গৈ, আৰু তেখেতে ভজা মাছ খাই ভাল পাই আহিছিলে।
0: এই গীতটো লিখোঁতে মাছ আনিবলৈ গৈছিলে, মাছ একদম গৰম গৰম ভজা মাছ দিছে, বহি দিছে দেউতা সেইকাৰণে লগতে,
1: বহুদিন
0: বহুদিনটো লিখোঁতে
1: মাছ তাছ খুৱাই গান চানবিলাক গান উলিয়াইছিলে। এটি বিশেষ গীত আছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ, সেই গীতটো কলেজত এটা কবিতা পঢ়ি কিতাপ এখনত একদম তীব্ৰ গতিত ফেটিসাপৰ মূৰচিঙি অহা বুলি কয় আমাৰ কওঁতে, তেনেকুৱা গতিত গাড়ী চলাই ঘৰ আহি পালেহি আৰু দেউতাকক সেই কবিতাটোৰ বিষয়ে মনত পেলাই দিলে, তেখেতে জানিছিলেই, আৰু তেখেতে মঞ্জুস্না মহন্ত বাইদেৱে দেউতাকক আবদাৰ কৰিলে ধৰিলে যে মানে এই কবিতাটোৰ ভাৱটোক ৰাখি তেনেধৰণৰ এটা গীত লিখি দিব, গীতটো দেউতাকে

0: তেখেতক লিখি দিলে, কিন্তু নিয়তিৰ পৰিহাস সি কোনো কোনো ক্ষেত্ৰত নিষ্ঠুৰৰ দৰে হয়, কাৰণ গীতটো তেখেতে গাবলৈ নাপালে। গীতটো গাবলৈ পালে, গীতটো গালে অলপতে আমাৰ মাজৰ পৰা নোহোৱা হোৱা জুবিন গাৰ্গে, আৰু সেই গীতটো জানে সকলোৱে অকণমান সেই কাহিনীটো।
1: হয় নহয়, মানে মই কলেজত ছাত্ৰীসকলৰ লগত মই কিবা মালিতাৰ কথা মানে আলোচনা কৰি থাকোঁতে হেইনৰিখ হাইনেৰ মানে এটা মালিতাৰ উদাহৰণ দিবলৈ যাওঁতে সেই কাহিনীটো কিতাপত পোৱা কাহিনী আৰু কিতাপখনত পাই মই লোৰেলি নামৰ যিটো তেওঁৰ মালিতা, সেই মালিতাটো সম্পৰ্কে মই কৈ আছিলোঁ। কৈ থাকোঁতে মই যদিও কথাখিনি কৈ আছোঁ, মোৰ মনত খেলাই আছে যে বাহ, সেইটো এটা কি ধুনীয়া গান হৈ যায়, এনেকুৱা লোৰেলি মানে সোণালী চুলি মেলি শিল চতাত বহি থাকে আৰু নদীখনৰ পানীখিনি দেওলগ মানে পানীখিনিত দেওলগা পানী মানে নাৱৰীয়া তেওঁৰ সৌন্দৰ্য দেখি পেলাই নাৱৰীয়া আগবাঢ়ি আহে, কিন্তু পানীখিনিয়ে নাৱৰীয়াখিনিক আকৌ খেদি পঠিয়ায়, মানে ছোৱালীজনী চুব নোৱাৰে কোনেও, আৰু ছোৱালীজনী অকলশৰীয়াকৈ তাত গান গাই থাকে। তে সেইটো মানে সেইদিনাখন কৈ আহি মোৰ মূৰত এনেকৈ ধৰণে সোমালে কথাটো, মই কি দৌৰি আহি দেউতাক কৈছে, দেউতা এটা গান লিখিব লাগে, হ'বনে এনেকুৱা গান, হ'ব কিয় নহ'ব, তাৰপিছত বোলে কি বোলে মই ক'লোঁ কথাটো আৰু, এইটোতো এটা মালিতা, এটা মই তাৰপৰা এটা গান হ'ব নেকি, হ'ব হ'ব দে মই লিখি দিম তোক, সেইবুলি থাকিল আৰু। কেইদিনমান পিছত দেউতাই সেই যিটো 4 বজাৰ লুচিক চাহ খাবলৈ যোৱাৰ সময় দেউতা মানে যায় মনে মনে গুচি যায়, মনে মনে নহয় আৰু ঘৰৰ পৰা ওলাই যায় সেইখিনি সময়ত, চবেই জোকায় আৰু বোলে নাই নেকি, মান মামাও আহে কেতিয়াবা, ভিন্দ আছে নেকি, ভিন্দ নাই নহয়, অ' মছজিদলৈ গ'ল চাগে, সেইবুলি কয় মানে, তাৰ মোলাৰ দৌৰ মছজিদ, দেউতা মানে মোৰ তালৈ যায় কাৰণে তেনেকৈ কয় আৰু, তালৈ গ'ল চাগে, তাতে বহে গৈ তেনেকুৱা এটা দিনত সেই পকেটত গানটো লৈ পেলাই গৈছিলে। গানটো দেখি ইমান ভাল লাগি গ'ল, আন যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি পোৱানে চিনি, গোটেই গীতটো যেতিয়া পঢ়িছোঁ মানে মই একদম মানে মই শিহৰিত হৈ গৈছোঁ আৰু, মোৰ বাপৰে ইমান বঢ়িয়া গান কৰিব লাগিব বুলি মই পকেটতে লৈ ইতিমধ্যে গান বিচাৰি জুবিন গাৰ্গৰ বাবে গান বিচাৰি আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা তেতিয়া তেওঁ একেলগে কাম কৰি আছে জুবিন গাৰ্গৰ লগত, তেওঁ আহিলে। সেই দেউতাৰ সেইখিনি সময়ত গান নাই, মানে ৰেডি লিখি থোৱা গান নাই, আৰু লিখিবলৈ দেউতাৰ কিবা অন্য কামত দেউতা ব্যস্ত, গতিকে সময় নাই, ক'লে যে মই নোৱাৰোঁ লিখি দিবলৈ, মোৰ নহ'ব গান এতিয়া লিখা, আৰু তেওঁলোকৰো তাগিদা আছে, খুব এসপ্তাহমানৰ ভিতৰতে লাগে, দেউতাই বোলো ইমান কম সময়ৰ ভিতৰতো মই নোৱাৰিম লিখিব, এনেকৈ ক'লে। সেই গোটেই ঘটনাটো সেই মোক ক'লে, সেই বোলে মই এনেকৈ ক'লোঁ, মই বোলো কেলৈ ক'লা, তেওঁ কৈছে হেৰি নহয় বোলে নহ'ব নহয় ইমান সোনকালে গান মোৰ এতিয়া, তো মোৰ চাটকৰে সেই গানটোৰ কথা মনত পৰিলে, বোলো এইটো গান আছে তুমি এইটো গান দি দিয়া, হেই তই জানোচা বেয়া পাওঁ, এইটো তোলেহে লিখিছোঁ, আন যোৱা বাটে নোযোৱা ছোৱালীজনী তই, তোৰ কাৰণেহে লিখিছোঁ, মই মোৰ কাৰণে যেতিয়া লিখিছা আনে গালে বেছি ভাল লাগিব, আৰু জুবিন গাৰ্গে য'ত গাব আৰু তেওঁৰ কণ্ঠ তেওঁৰ সুৰটো ডেফিনেটলি বেলেগ ধৰণৰ হ'ব, মোৰ মানে খুব উৎসাহ পালোঁ মানে কথাটো, নাই মই দিবই লাগিব এইটো গান, তাৰপিছত দেউতাক মান্তি কৰালোঁ, নাই এইটো গান দিবা বুলি, তই বেয়া নাপাওঁ মই চিনে পাওঁ, তাকে তাত ভৰাই আৰু লৈ গ'ল দেউতাই, তাৰপিছত গানটো দিলে, তাৰপিছত এটা ইমান সুন্দৰ গান।
0: আপুনি গোৱা এটা বিশেষ গীত হ'ল যিটো গীতৰ যোগেদি কেইবাটাও নতুন শব্দ চৰাইৰ নাম আৰু কেইবাটাও নতুন শব্দ অসমৰ শ্ৰোতা সমাজে গম পালে, এটা একেবাৰে সৰু চৰাই লৰিয়লি, দৰিয়লিত পৰি জিৰাইছিল,
1: দৰিয়লিত পৰি জিৰাইছিল,
0: সেই গীতটো শ্ৰোতা সমাজে বৰ ভাল পায়।
1: নতুন মানে নতুন শব্দ নহয় আচলতে, লৰিয়লি দৰিয়লি দেউতাহঁতৰ দৰে সেই সময়ৰ গীতিকাৰখিনি বা গীতিকাৰে তেওঁলোকে তেওঁলোকৰ অধ্যয়নটো বৰ বেলেগ ধৰণৰ নাছিল জানো, অভিজ্ঞতা বা তেওঁলোকৰ লোক এই কথা লোককথা লোকসুৰ লোক গীত মাত এই সকলোবিলাকৰ লগত তেওঁলোকো একেবাৰে ওতঃপ্ৰোতভাৱে মানে হেৰি হৈ আছিলে, সম্পৃক্ত মানে তেওঁলোকে, সেইকাৰণে তেওঁলোকৰ মনত সেই শব্দবোৰে খেলাই থাকে চাগে, এনেই নৈ দৰিয়লি চৰাই লৰিয়লি এনেকুৱা বিহু নামত আছে ক'ৰবাত, কীৰ্তিদাই ক'ব পাৰিব, কীৰ্তিদাটো বিহু নামৰ একদম উজা, ক'ৰবাত যদি পুৰণি বিহু নামত যদি খুচৰি চোৱা ক'ৰবাত পাবা।

0: অলপ আগতে কীৰ্তিকমল ভূঞা ডাঙৰীয়া যিটো অভিযোগ উত্থাপন কৰিলে যে আপোনাক দি থোৱা গানটো আপুনি গাব কেতিয়া, তেনেকুৱা
1: কৰিম, মই নিশ্চয় কৰিম, মই হেঁপাহটো আছেই মোৰ সেই গানটো কৰাৰ। কিন্তু তাৰ আগেয়ে কীৰ্তিদাৰ কিন্তু অন্য গান এটা মই কৰি পেলাইছিলোঁ, যি গীত তোমাৰ নহ'ল কোৱা তাৰ বাবে কান্দে জীৱনে। এই গীতটি তেওঁ বিশেষভাৱে আমাৰ প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকাৰ বাবে লিখিছিলে, আৰু মই আজি দুবছৰ আগত সেই গীতটি সুৰ কৰি গাইছিলোঁ। ভাল পাইছিলে মানুহে, আৰু কীৰ্তিদাৰো ভাল লাগিছিল বুলিয়ে কৈছিলে মোক। ভাল, গতিকে তেনেকৈ আকৌ সিটো গানো মই নিশ্চয় কৰিম। আপোনাৰ
0: গাব লাগে, মনীষা বয়ে কৈছে যে গাব লাগে, শ্ৰীযুত মনীষা হাজৰিকা ডাঙৰীয়ে বহি আছে, তাৰ পৰা কৈছে যে গাব লাগে। তেনেকুৱা আধৰুৱা গানৰ কথা আৰু কিবা মনলৈ আহিছে নেকি আপোনাৰ? যে
1: আধৰুৱা গান বহুত আছে, ইয়াতে উৎপল আছে নেকি? উৎপল দত্ত, উৎপল দত্তৰ ওচৰত মই বিশেষভাৱে কৃতজ্ঞ। মোক, মই গান গাবলৈ যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়া মোক বৰ বেলেগ ধৰণে উৎসাহ দিছিলে তেওঁ, বিশেষভাৱে তেনেকুৱা নতুন মানে উদীয়মান গায়িকা সম্পৰ্কে লিখা মেলা যেতিয়া কৰিছে মোৰ বিষয়ে বৰ উচ্চ প্ৰশংসা কৰিছে, মানে মোক ক'ৰবাত ক'ৰবাত বেয়াই পাইছিলে ঘৰৰ মানুহে, বৰ বেছিকৈ কৈছে তোৰ কথা এনেকুৱা নিচিনা হৈছে। বোলো তেওঁ ভাবিছে আৰু তেনেকৈ চাগে কৈছে আৰু, সেইকাৰণে মোৰ বৰ ভাল লাগিছিলে। কিন্তু সপোন নামৰ বোলছবিখনত মই গীত গাবলৈ পোৱাৰ এটা কাৰণ উৎপল দত্ত, কাৰণ তেওঁৱে মোৰ নামটো প্ৰস্তাৱ কৰিছিলে, গতিকে উৎপল দত্তৰ ওচৰত মই কৃতজ্ঞ। তেওঁৰ গান এটাও আচলতে মই নগাঁও ৰেডিঅ'ৰ কথা ক'ব লাগিব, নগাঁৱলৈ গৈছিলোঁ, নগাঁও ৰেডিঅ'ত তেওঁ আছিল তেতিয়া, গান এটা গাম বুলি ক'লোঁ, গান এটা তৎক্ষণাত হৈছিলেও সুৰ কৰি পেলাইছিলোঁ, কিন্তু ৰেকৰ্ড কৰা হোৱাগৈ নাই গানটো, সেই গানটো মই কৰিম বুলি ভাবি থৈছিলোঁ। এনেকুৱা বহু গান আছে, এনেকুৱা আৰু এগৰাকী এইখিনিতে গীতিকাৰ বহি আছে, মানসী বায়ন, তেওঁৰ গান মই গাইছোঁ এটাত, কিন্তু কেইবাটাও গান গাম বুলি কৈ থোৱা আছে, গোৱা হোৱা নাই, গাম কিন্তু। ইউটিউবে খুব ভাল লগা বুলি কয় সেই গানটো, মই অকণমান গাই দিছোঁ বাৰু। যি

0: মুখখন গীতটো
1: আমাৰ বন্ধু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া সীমান্ত বৰ্মাই এটা অনুষ্ঠান কৰে জীৱন আলীৰ যুগলবন্দী ইংৰাজীত কাপল অফ দ্য মান্থ তেনে এটি অনুষ্ঠানলৈকে মঞ্জুস্না মহন্ত বাইদেউ তেখেতৰ জীৱনসংগী শ্ৰীযুত হৃদয় গোস্বামীৰ সৈতে গৈছিল আৰু সাক্ষাৎকাৰত আক্ষেপ কৰিছিল যে গজলৰ এটা এলবাম কৰিবলৈ কেইটামান গজল ৰেকৰ্ডিং কৰিবলৈ বৰ মন আছিল গোৱা নহ'ল যিদিনাৰ পৰা আমি মঞ্জুস্না বাইদেউৰ সৈতে কথা পাতিছোঁ এই অনুষ্ঠানৰ কাৰণে তেতিয়াৰ পৰা সীমান্ত বৰ্মা আৰু আকাশবাণী গুৱাহাটী পৰিয়ালৰ এটা দাবী আছে যে কিনো গজল গাবলৈ মন কৰিছিল তাৰে দুষাৰিমান আমাক শুনাব লাগিব
0: এটা সময়ত গাইছিলোঁ খুব গজল গাবলৈ উৎসাহ দিয়া মানুহ মোৰ ধেৰ আছিলে আৰু মোৰ শিক্ষাগুৰুসকল আছিলে আন গান একো নুশুনে মোৰ শিক্ষাগুৰুৱে মোৰ মুখেৰে গজলহে শুনিবলৈ খোজে সৰুতে মানে বেলেগ ধৰণৰ মানে সপোনবিলাক দেখি থাকিছিলোঁ মই জগজিত সিঙক চিত্ৰা সিঙক এনেকৈ সপোনত মানে সেইবোৰকে শুনিছিলোঁ সেইবোৰকে চৰ্চা কৰিছিলোঁ সেইকাৰণে চাগে ইচ্ছা আছিল হয় গজল গাবলৈ মোৰ খুব কিন্তু দেখিলোঁ যে গজল ইয়াত অনিৰ্বাণ দা বহি আছে তেতিয়া অনিৰ্বাণ দাই খুব গজল গায় খুব ভাল লাগে চাই মই ভাবোঁ ময়ো যদি তেনেকৈ গজল গাব পাৰিলোঁহেঁতেন মই গাইছিলোঁ কিন্তু গজলৰ তালিম ল'বলৈ উৰ্দু শিকিবলৈ মোৰ তেনেকুৱা কোনো ব্যৱস্থা নাই গতিকে দেউতাই ক'লে যে তই নোৱাৰিবি নহয় এইটো কণ্টিনিউ কৰিব নোৱাৰিবি সেইটোও বাদ পৰিলে মোৰ নহ'লগৈ কিন্তু মোৰ সৌভাগ্যক্ৰমে মোৰ ঘৰৰ মানুহজন তেওঁ আকৌ খুব চখ মানে এইবিলাক ভাষাৰ মানে হেৰি গতিকে উৰ্দুটো মোতকৈ বহুত বেছি জানে মানে কৈ দিব পাৰে যে এইটোৰ অৰ্থ অমুক এইটোৰ উচ্চাৰণ তমুক সেইটো এটা মোৰ বৰ সুবিধা হ'ল তেওঁক মই জীৱনসংগী হিচাপে পাই মই গজল গাবলৈ ল'লে চিধাই সোধোঁ আজিও সুধিছোঁ গতিকে গাম বুলি লৈ আনিছোঁ অকণমান গাইছোঁ বেছি নাগাওঁ

0: এতিয়া আমি মন কৰিছোঁ যে যোৱা কিছু বছৰত আপুনি একুটি একুটি এটা সময়ৰ অন্তৰে অন্তৰে আপুনি একুটিকৈ গীত ইউটিউবৰ যোগেদি শ্ৰোতা সমাজলৈ আগবঢ়াইছে, তেনেকুৱাতে শেহতীয়া গীত হ'ল নাও হৈ
1: কাষ চাপি
0: মনদী হৈ দিলোঁ। সেই গীতটোৰ এষাৰি যদি শুনায় ভাল লাগিব।

এটা শেষৰ গীত আছে আৰু একেবাৰে শেষৰ প্ৰশ্ন এটা আছে। প্ৰশ্নটো হ'ল যে আপুনি অসমীয়া সংগীতক কি দিছে সেয়া আমি প্ৰত্যেকেই অনুধাৱন কৰোঁ, আৰু সেই কথা আপুনিও জানে যে আপোনাৰ এচাম আপোনাৰেই শ্ৰোতাৰ আপুনি সৃষ্টি কৰিলে এক ধৰণৰ গীতৰ যোগেৰে।

0: গাবলৈ মন যায়, আপুনি অসমীয়া সংগীতক দিছে, সংগীতে আপোনাক কি দিছে, গানে আপোনাক কি দিছে?
1: জীৱন, বাহ, জীৱন দিছে, জীয়াই আছো এতিয়ালৈকে, মৰিবলৈ ওলায়ো আকৌ জীয়াইছোঁ, সেয়াও গানৰ কাৰণে চাগে। গতিকে দেউতাৰ এটা লাইন আছে, মই গানতে উপজি গানতে মৰোঁ, মোৰো সেয়ে কথা, মই গানতে উপজিছোঁ যেন মই গানতে মৰোঁ।
0: কথা প্ৰসংগত এইগৰাকী শিল্পীয়ে কৈছিল যে এসময়ত ভাবিছিলোঁ মই কিয়, আৰু এতিয়া মই ভাবোঁ যে মই কিয় নহওঁ। আপোনালোকে হয়তো জানে যে আমাক হতবাক কৰা এটা খবৰ আছিল যে মঞ্জুস্না বাইদেউ, মঞ্জুস্না মহন্ত গোস্বামী হঠাৎ অসুস্থ হৈছে। অসুস্থ মানে অসুস্থতাৰ পৰ্যায় ইমানলৈকে গৈছে যে এই মুহূৰ্তত তেখেতৰ শৰীৰৰ ভিতৰৰ কেইবাটাও অংগ নাই, সেইসমূহ আঁতৰাই দিয়া হৈছে। আমি নাম ল'বলৈ ভয় কৰা এটা অসুখে তেখেতক আক্ৰমণ কৰিছিল, কিন্তু তাক হাঁহি হেলাৰঙে অতিক্ৰম কৰি আজি আপোনালোকৰ সন্মুখত বহি আছে মঞ্জুস্না মহন্ত গোস্বামী। এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। এই জীৱন সংগ্ৰামৰ কাহিনী, অনুপ্ৰেৰণাৰ কাহিনী। এই প্ৰসংগত আপোনাৰ কি ক'বলৈ মন যায় মানুহক?
1: জীৱনৰ বাটটোতো সুচল নহয়, সেই কথা সৰুৰ পৰাই আমি শিকিছোঁ। গতিকে মা দেউতাই সেয়াই শিকাইছে যে কেনেকৈ বিপদ আহিব গম নাপাবি, বিপদৰ সন্মুখীন হ'ব লাগিব, বিপদলৈ ভয় কৰিব নালাগিব। এই কথাটো বাৰে বাৰে যেতিয়া মই সেই সন্মুখীন হৈছোঁ বিপদৰ, বাৰে বাৰে মোৰ মগজুত ক্ৰিয়া কৰিছে সেই কথাটোৱে, যে মায়ে যে কৈছিলে বিপদে মোৰে ৰক্ষা কৰ, এই নহয় মোৰ প্ৰাৰ্থনা, বিপদে যেন কৰি না আমি ভয় যেন নকৰোঁ, সেই ভয়টো আঁতৰাব লাগিব, আৰু হয় প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰিব লাগিব কথাটো। কাৰণ যেতিয়া কৈছেই যে মোৰ হৈছে, হয় প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি, কাৰণ জীয়াই থকাখিনিয়েতো সংগ্ৰামৰ কথা, মৰিলেতো মৰিলোৱেই, তাৰপিছততো একো নাজানো কি হ'ব কি নহ'ব, কিন্তু নমৰালৈকে যুদ্ধ কৰিব লাগিব জীৱনত। মই যুঁজি হাৰোঁ, মই হাৰি যুঁজোঁ, বিনা যুঁজে জীয়াই থকাৰ অৰ্থ কেনো বুজোঁ, দেউতায়ো লিখি থৈ গৈছে এনেকৈ। গতিকে এই জীৱনৰ কথা, জীৱনত উঠা নমা খলা বমা থাকিবই, তাৰ মাজত প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব পাৰিব লাগিব ছবি। আৰু এটা কথা, এই মোৰ যিটো অসুখ, সেই অসুখটো আচলতে নামটো শুনিলে মানুহে ভয় খায় বা তাৰ আগত খুব কৈ থকা হয় দুৰাৰোগ্য, সেইটো কিন্তু এতিয়া নহয় আচলতে। এতিয়া ইয়াৰ যি চিকিৎসা, সি যথেষ্ট আগবাঢ়িছে, এডভান্স হৈছে, আৰু চিকিৎসা আছে, সকলো পৰ্যায়তে ইয়াৰ চিকিৎসা আছে। গতিকে এই কথাটো আচলতে ৰাইজৰ মাজলৈ খুব যাব লাগে, যাৰে হৈছে ভয় খাব নালাগে, গ্ৰহণ কৰিব লাগে যে হয় মোৰ হৈছে, লুকুৱাব নালাগে, আৰু সেইমতে যক ডাক্তৰে যি পৰামৰ্শ দিছে সেইমতে আগবাঢ়িলে তাৰ পৰা মুক্ত হ'ব পাৰি,
0: একেবাৰে পাৰি। গুপ্তচৰে এটা খবৰ দিছে কীৰ্তিদা, গুপ্তচৰে দিয়া খবৰটো হ'ল যে বিয়াৰ কিছুদিন পাছত যেতিয়া শহুৰৰ ঘৰলৈ বুলি গৈছিলে, তেতিয়া মানুহ এঘৰৰ চোতালত মৰণা মাৰি আছে আৰু গৰুৰ এই মুখনিখন লগাই থোৱা হৈছে, কাৰণ হেৰি খাব, ধান খাব, গতিকে মুখনিখন লগাই থয়। তেতিয়ালৈকে আকৌ এখেতে গৰু ভালকৈ মানে চিনি নাপায়। এখেতে স্বামী দেৱতাক সুধিছে, গৰুটো পগলা নেকি? তেখেত আচৰিত হ'ল, কেলে কি হ'ল গৰুটো পগলা, কি কাৰণে? বোলে নহয় মানুহ কামুৰিব নেকি, এখন লগাই থৈছে যে মাছখন। সেইগৰাকী মানুহে পকাধনা মাজে মাজে গাই আমাক আপ্লুত কৰি থৈছে এই মঞ্জুস্না মহন্ত গোস্বামী। শেষৰটি গীতৰ প্ৰসংগত সুধিব খুজিছে, বজাব খুজিছে,
1: নাই এনেকুৱাই হ'ব কিন্তু শেষলৈ গৈ, কোনো মানে গোহালিত গৰু দেখিছোঁ, কিবা কাৰণত মামাই, খগেন মামাই অলপমান চখতে গৰু পুহিছিলে, তেতিয়া সেই গৰুৰ গাখীৰ, ফেঁহু, এনেকুৱা কথাবিলাক একদম প্ৰত্যক্ষ কৰিছোঁ। মিছা কথা কৈতো লাভ নাই, কাৰণ আমি ইয়াতে ডাঙৰ হৈছোঁ, দেউতাই নিয়াও নাই কেতিয়াও, একেবাৰে অনবৰতে তেনেকৈ মৰণা মৰা কিবা এই কথাবোৰ কিতাপৰ জ্ঞানেই জ্ঞান, আৰু মাজে মাজে ক'ৰবাত দেখিছোঁ এনেকৈ, কিন্তু ইমান এটা লক্ষ্য কৰা নাছিলোঁ। সেইদিনা ওচৰৰ পৰা দেখিলোঁতো মুখাখন লগাই থোৱা আছে, মোৰো মানে আনি মই দিলোঁ সুধি এওঁক, এওঁ মানে ইমান মজা পালে কথাটোত, গোটেই আহি মানে সমাজত ৰাষ্ট্ৰ কৰি দিলে, মোৰ শাহুৰ পৰা মোৰ বৰজনালৈকে মোক ইমান ঠাট্টা কৰিলে, মই মানে সেই দিনটো মই একো খোৱা বাদ দি মই তলমূৰকৈ থাকোঁতেই গ'ল, মানে ইছ ৰাম, মই এই কথাটোও নাজানো, বোলো পগলা নেকি,
0: মানে ইমানেই তলমুখে থাকিলে যে গৰুটো তেনেকৈ তলমুখে থকা নাছিলে।

0: এখন পিন্ধি। কিন্তু চাওক আপোনালোক সাক্ষী আছে, মই যেতিয়া সুধিলোঁ যে ভিন্দু মোক এনেকুৱা এটা কথা কওক যিটো মানে আমি অলপ ক'লে মানুহে ভালো পাব, কথাটো সঁচাও, মোক ক'লে মই ক'ম, কিন্তু ৰিস্কটো কোনে ল'ব? মইতো ঘূৰি তেখেতৰ লগতে তেওঁৰ লগতে ঘৰখনলৈ আহিব লাগিব, গতিকে তুমি যদি দায়িত্ব লোৱা তেতিয়াহ'লে মই ক'ম বুলি ক'লে এতিয়া দায়িত্বটো আপোনালোকে ল'ব লাগিব যাতে একো অঘটন ঘৰত গৈ নঘটে। শেষৰটো কথাৰেই গানটো আমি সামৰিম। প্ৰায় এনেকুৱা হয় যে কণ্ঠশিল্পীসকলৰ ক্ষেত্ৰতো হয় যে আনে গোৱা গীতেটি শুনি উঠি খুব সন্তুষ্ট হোৱা যায়, খুব ভাল লাগে, আপ্লুত হোৱা যায় আৰু ভবা হয় ইছ এই গানটো মই গাবলৈ পোৱা হ'লে। তেহেলৈ সেই গানটো লতা মংগেশকাৰে গাওক, সুমন কল্যাণপুৰেই গাওক বা আন কোনোবা তেনেকুৱা মানে চাকিৰাই গাওক যেনিবা, তেনেকুৱা কিবা লোভ থকা গান যিটো আপোনাৰ ভাৱ হয় যে এই গানটো মই গাবলৈ পোৱা হ'লে?
1: আছে, কিয় নাই, ৰেডিঅ'টোৱেইতো আমাৰ আচল বস্তু আছিলে আৰু লৈ ফুৰোঁ। মোৰ বাইদেউ আছিল, তাই খুব ডিএক্সিং কৰে ৰেডিঅ'ত, বেলেগ বেলেগ চেণ্টাৰ লগাই দিয়ে, একদম ঢাকা শুনাই কিবা কিবি, কেতিয়াবা একদম চাইনা টাইনাও শুনি যাওঁ মানে। তাই বিৰাট উস্তাদ আছিলে এইবিলাকত, খুব কৰিছিলে। তাইহে আচলতে গান গাইছিল দেই আমাৰ ঘৰত, মই বহুত পিছতহে গান গাবলৈ লৈছিলোঁ, কাকলি বাইদেউ। গতিকে ৰেডিঅ'ত আৰু এই বিবিধ ভাৰতী এই কল্পতৰু বাজিয়ে থাকে আৰু অনবৰতে ঘৰত বাজি থাকে, তাতে বজা মোৰ সেইখিনি সময়ৰ মানে মোৰ যৌৱনৰ সময়খিনিত আৰু এটা গান হঠাৎ মানে সেইখন হিৰো বুল ছবিখন, হিৰো বুল ছবি তেতিয়া অন্যান্য গানবিলাকতো শুনিয়েই থাকোঁ আৰু লতা মংগেশকাৰ, আশা ভোচলে তেওঁলোকৰ গান আমাৰ কাৰণে একোটা একোটা পাঠ, আমি পাঠ লওঁ তাৰ পৰা। গতিকে সেইবোৰ গান গাবলৈ কেতিয়াও সাহস কৰা নাই, মোৰ কণ্ঠই নোৱাৰেগৈ মই জানো। তাৰপিছত এটা গান তাৰ মাজতে হঠাৎ মানে বাজে, মই ক'ব নোৱাৰোঁ কিয়, ইমান মই কান্দি দিওঁগৈ মানে গানটো শুনি শুনি শুনি শুনি, খুব ভাল লাগে। আৰু লাহে লাহে সেই গানটো মানে যেতিয়াই ৰেডিঅ'ত বাজে তেতিয়াই গাবলৈ চেষ্টা কৰোঁ, সেই গানটো অকণমান গাই দিওঁ, সেইটো হয়, সেইটো মোৰ গাবলৈ খুব মন যায়।

গানৰ সৈতে লম্বী জুদাই কেতিয়াও নহওক, শ্ৰোতাৰ সৈতে লম্বী জুদাই কেতিয়াও নহওক, আকাশবাণীৰ সৈতে লম্বী জুদাই কেতিয়াও নহওক, এই আশাৰে আমাৰ কথোপকথন আমি সামৰিব খুজিছোঁ। আমাৰ এই সামগ্ৰিক আয়োজনত উপজা দিনৰ সুবাস, এই 79 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ আকাশবাণী গুৱাহাটীৰ আয়োজনত সহায় সহযোগিতাৰ হাত আগবঢ়োৱা আটাইকে আমি কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ। বাদ্যযন্ত্ৰী শিল্পীসকলক ধন্যবাদ জনাইছোঁ, সকলো সংবাদ মাধ্যম, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষ, আটাইকে আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি অনুষ্ঠান সামৰিব খুজিছোঁ। মঞ্জুষ্ণা মহন্ত গোস্বামী ডাঙৰীয়ানীক আকৌ যেতিয়া লগ পাম তেতিয়া বাকী থকা কথাবোৰ পাতিম, বাকী থকা গানবোৰ শুনিম। আটাইকে পুনৰ ধন্যবাদ জনাই উপজাতীয় সভা অনুষ্ঠানটি সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ বাইদেউ।

0: ইমান পৰে শ্ৰোতাসকলে, যোৱা 1 জুলাইত আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ সম্পাদিত ৰূপ শুনিলে। শিল্পীগৰাকীৰ সৈতে কথা পাতিলে ঋতুপৰ্ণ দাসে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আলাপ অনুরাগ
3: আভরণ
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
3: বৰাৰ।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: उमंग कार्यक्रम की तकनीकी टीम के साथ अगले सप्ताह तक के लिए आज्ञा दीजिए। नमस्कार।
1: उमंग उमंग उमंग उमंग।
2: শ্রোতাসকলে ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কিছু সময়ৰ পাছত বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। বাজেটত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ 5 বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্ৰতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰাক বাজেট আলোচনাত বিজেপিৰ সংকল্প পত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অটল অবিচল অগ্ৰগামী অসমৰ লক্ষ্যৰে এইবাৰো বাজেট প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। বাজেটত উন্নয়নমূলক ব্যয় বৃদ্ধি, আন্তঃগাঁথনি সবলীকৰণ আৰু সামাজিক সুৰক্ষা আঁচনিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰ বাজেটত কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, উদ্যোগ, পৰ্যটন, বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নগৰ উন্নয়ন আদি কেইবাটাও খণ্ডত পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজি দাখিল কৰিবলগীয়া বাজেটখন অহা 23 জুলাইত সদনত গৃহীত হ'ব। ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে অভিলাষী চিন্তা কৰিছে। জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ উন্নতমানৰ অত্যাধুনিক প্ৰেক্ষাগৃহসহ সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰাৰ বিষয়ে আৰু এই সাংস্কৃতিক কেন্দ্ৰসমূহত নিয়মীয়াকৈ সংগীত, নৃত্য, নাটক আৰু আনুষংগিক পাঠ্যক্ৰমৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ বিষয়টো পুঁজি আবণ্টন সাপেক্ষে যথাসময়ত বিবেচনা কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিধায়ক বেবী বেগমে উত্থাপন কৰা এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত বিধানসভাত এই কথা সদৰি কৰে। তেওঁ কয় যে যোৱা বছৰ 16 নৱেম্বৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা স্থানৰ উন্নয়ন আৰু ৰূপান্তৰৰ উদ্দেশ্যে এটা প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ পৰ্যালোচনা, চূড়ান্তকৰণ আৰু চৰকাৰক পৰামৰ্শ আগবঢ়োৱাৰ বাবে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক লৈ এখন সমিতি গঠন কৰি দিয়া হৈছে। এই সমিতিয়ে প্ৰয়োজনীয় ক্ষেত্ৰ পৰ্যায়ৰ মূল্যায়নৰ কাম হাতত লৈছে আৰু আন্তঃগাঁথনি তথা স্মৃতিসৌধৰ উপাদানসমূহৰ ধাৰণা প্ৰস্তুত আৰু পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে যোৱা 6 মাৰ্চত এখন সভা অনুষ্ঠিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে সোণাপুৰৰ সমাধিস্থলীত 10 বিঘা ভূমিত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ক হস্তান্তৰ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ জুবিন ক্ষেত্ৰত পকী চাৰিসীমা নিৰ্মাণৰ বাবে 2025-26 বিত্তীয় বৰ্ষত 319,75,000 টকা অনুমোদন জনাইছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ডিব্ৰুগড়ৰ উদ্যোগত কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদ্ধ যোজনাৰ হিতাধিকাৰীসকলক অনুদান বিতৰণ কৰা হয়। অনুষ্ঠানত মুঠ 113টা আত্মসহায়ক গোট আৰু 53গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী, জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। অনুসূচিত জাতিৰ জনগোষ্ঠীসমূহৰ বহনক্ষম জীৱিকা, আত্মনিয়োগ, দক্ষতা বিকাশ আৰু আৰ্থ সামাজিক সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে এই আঁচনি ৰূপায়ণ কৰা হৈছে। আজি ৰাষ্ট্ৰীয় মীন পালন দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জুৱাইত আয়োজিত জয়ন্তীয় সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ বেদিয়েন খালাম উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বেদিয়েন খালাম শব্দৰ অৰ্থ হৈছে মহামাৰী বা ৰোগ ব্যাধিক সমাজৰ পৰা খেদি পঠিওৱা। কৃষি বতৰৰ সামৰণিৰ পিছত প্ৰতিবছৰে জয়ন্তীয় সম্প্ৰদায়ৰ লোকসকলে এই ধৰ্মীয় তথা কৃষিভিত্তিক উৎসৱ পালন কৰি আহিছে। ৰোগ ব্যাধি, মহামাৰী আৰু অশুভ শক্তিৰ পৰা সমাজক সুৰক্ষিত কৰাৰ লগতে অনাগত দিনত

0: পশুর শস্য উৎপাদনের বাবে ভগবানের আশীর্বাদ বিচারি এই উৎসব উদযাপন করা হয়। মুখ্যমন্ত্রী ডক্টর শর্মায় এই উৎসবের জড়িয়ে আগবড়া আন্তরিকতার বাবে সম্প্রদায়টোর লোকসল গভীর কৃতজ্ঞতা প্রকাশ করে। অশুভ শক্তির বিনাশ আর শুভ শক্তির বিজয় তথা সমাজের শান্তি সমৃদ্ধির প্রতীকস্বরূপ এই ঐতিহ্যমণ্ডিত উৎসবের অংশীদার হবলে পাই আনন্দিত হওয়া বলে ব্যক্ত করে। মুখ্যমন্ত্রী ডক্টর শর্মা জয়ন্তী সম্প্রদায়ের এই সুন্দর পরম্পরায় গভীর আধ্যাত্মিক আর সামাজিক বার্তা বহন করা বলে উল্লেখ করে। ফ্রান্সে বিশ্বকাপ ফুটবল প্রতিযোগিতার সেমিফাইনেল প্রবেশ করেছে। দলটো কালি আমেরিকা যুক্তরাষ্ট্রের বস্টনত অনুষ্ঠিত প্রতিযোগিতার প্রথম কোয়ার্টার ফাইনেলত মরক্কোক 2-0 গোলত পরাস্ত করে। খেলখনের প্রথমার্ধ গোলশূন্যভাবে সমাপ্ত হওয়ার পাছত কিলিয়ান বাপ্পে 60 মিনিটত আর উসমান দেম্বেলে 66 মিনিটত গোল দি ফ্রান্সের বিজয় সুনিশ্চিত করে। স্পেইন আজি নিশা 12:30 হবলগিয়া দ্বিতীয়খন কোয়ার্টার ফাইনেলত বেলজিয়ামের বিরুদ্ধে অবতীর্ণ হব। শনিবারে নিশা নরওয়ে ইংল্যান্ডের আর দেওবারে পুয়া জবরের চ্যাম্পিয়ন আর্জেন্টিনা সুইজারল্যান্ডের বিরুদ্ধে অবতীর্ণ হব। আমার এটির বাতর ইমানতে শেষ হল।
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰ, 729 কিলোহার্জ আর FM বেণ্ডৰ 101.6 মেগাহার্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यकताओं के अनुरूप व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र स्वास्थ्य सेवाएं प्रदान की जाती है। कुछ विशेष रोग स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा परामर्श एवं मार्गदर्शन भी उपलब्ध है। चयनित रोगों से पीड़ित पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जाँच सेवाओं का लाभ भी मिल सकता है। सरकारी संस्थान में विश्वसनीय और किफायती स्वास्थ्य सेवा का लाभ उठाइए।
3: RRIH बेटापाड़ा गुवाहाटी।
2: यह संदेश जनहित में जारी। समग्र स्वास्थ्य सेवाएं अब आपकी पहुंच में है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान RRIH गुवाहाटी में विशेषज्ञ चिकित्सकों द्वारा व्यक्तियों और परिवारों के लिए व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र देखभाल प्रदान की जाती है। कुछ चयनित रोग स्थितियों के लिए विशेषज्ञ चिकित्सक बेहतर स्वास्थ्य प्रबंधन हेतु परामर्श सेवाएं भी उपलब्ध कराते हैं। पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जांच सेवाओं का भी लाभ मिल सकता है। किफायती और सरकारी सहयोग प्राप्त स्वास्थ्य सेवाएं अब आपके लिए उपलब्ध है।
3: RRIH बेटापाड़ा गुवाहाटी।
2: यह संदेश जनहित में जारी।
1: आकाशवाणी गुवाहाटीर महाबाहु खंतिक पिसते অসম বিধানসভাত মাননীয় বিত্তমন্ত্রী শ্রী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বর্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্রচার শুনিবলৈ পাব। বিবৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা কার্তিক সূত্রধৰৰ। আহক আমি এতিয়া পোনে পোনে যাওঁ অসম বিধানসভাৰ মজিয়ালৈ। তাত উপস্থিত আছে ইন্দ্ৰজিৎ দাস।
4: নমস্কাৰ শ্ৰোতাসকল, অসম বিধানসভাৰ মজিয়াৰ পৰা সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰৰ সৈতে মই ইন্দ্ৰজিৎ দাস আপোনালোকক পোনে পোনে অসম বিধানসভাৰ মজিয়ালৈ লৈ আহিছোঁ। অসম বিধানসভাৰ মজিয়াত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰা হ'ব 2026-27 বিত্তীয় বৰ্ষৰ বাবে। ইয়াৰ পূৰ্বে তেওঁলোকে লেখা দুণ্ডান দাখিল কৰিছিল ইয়াৰ পূৰ্বৰ চৰকাৰখনে, কিন্তু চৰকাৰ গঠন হোৱাৰ পাছত আজিৰ দিনটোত বহু প্ৰত্যাশিত অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়টো কাৰ্যকাল অসম চৰকাৰৰ, এই কাৰ্যকালৰ বাবে তেওঁলোকে আশা কৰা মতে অহা 5 বছৰৰ বাবে তেওঁলোকে এক পৰিকল্পনা যুগুত কৰিব। তেওঁলোকে কিদৰে অসমখনক উন্নয়নৰ দিশলৈ লৈ যাব পাৰি, অসমখনক উন্নয়নৰ দিশলৈ দ্ৰুতগতিত লৈ যোৱাৰ বাবে বিনিয়োগ বৃদ্ধি কৰা, কৰ্মসংস্থাপন বৃদ্ধি কৰা, শিক্ষা স্বাস্থ্য সকলো খণ্ডতে উন্নয়নৰ এক নতুন ৰূপৰেখা আজিৰ এই বাজেটত হয়তো প্ৰতিফলিত হ'ব, তেনেকুৱা এটা আশা কৰা গৈছে। আজি কাৰিকৰী দিশত আমাক সহযোগ কৰিছে বিজয় দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী, ধীৰাজ বৈশ্য, নিখিল শৰ্মা আৰু ৰঞ্জিৎ দৈমাৰীয়ে। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰিছে, কিন্তু অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে। গতিকে অসমৰ বিভিন্ন ঠাইৰ পৰা এই অনুষ্ঠান শুনি থকা শ্ৰোতাসকলক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। আৰু যিসকল শ্ৰোতাই নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত শুনি আছে, কোনোবাই হয়তো FM শুনি আছে 101.6 মেগাহাৰ্জত, ৰাতিপুৱাৰ সময়ত এনেও আকাশবাণী নগাঁও আৰু তেজপুৰ কেন্দ্ৰই আমাৰ অনুষ্ঠান ৰিলে কৰি শুনায়। গতিকে সমগ্র অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বা বিদেশৰ পৰাও যিসকলে এপত

0: আছে অনুষ্ঠান, তেওঁলোকক সকলোকে আমি আদৰণি জনাইছো। আজি অসম চৰকাৰৰ বিত্তমন্ত্ৰী, পৰিৱেশ আৰু বন বিভাগৰ তেখেত দায়িত্বত আছে জয়ন্ত মল্ল বৰুৱা, তেখেতে আজি বাজেট উত্থাপন কৰিব। খন্তেক সময় পূৰ্বে তেখেত বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিছে। আমি দেখিবলৈ পাইছোঁ পাটৰ চুৰিয়া আৰু কুৰ্তা পৰিধান কৰি তেখেতে প্ৰৱেশ কৰিছে। তেখেতে এটা হাফ কোট এটা পৰিধান কৰিছে, যিটো পৰম্পৰাগত বস্ত্ৰৰে তৈয়াৰ কৰা। আৰু আমি দেখিবলৈ পাইছোঁ এখন মুগাৰ গামোচা, তাত কিছু পৰম্পৰাগত মটিফ বা পৰম্পৰাগত কিছু ডিজাইন আমি দেখিবলৈ পাইছোঁ। এতিয়া জয়ন্ত মল্ল বৰুৱাদেৱে বাজেট দাখিল কৰিব, পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ।
1: ওম গণেশায় নমঃ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ জনসাধাৰণৰ আশীৰ্বাদত গভীৰ বিনম্ৰতা, কৃতজ্ঞতা আৰু দায়বদ্ধতাৰে আজি এই পবিত্ৰ সদনৰ মজিয়াত আমাৰ চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ ওলাইছোঁ। অসমৰ শান্তি, প্ৰগতি আৰু ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখি পথ প্ৰদৰ্শন কৰি অহা আমাৰ শক্তিশালী আৰু দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিত্তমন্ত্ৰী হিচাপে মই প্ৰথমখন বাজেট উপস্থাপনৰ সৌভাগ্য লাভ কৰিছোঁ। অসমৰ জনসাধাৰণে আমাৰ চৰকাৰৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিছে। এই জনাদেশ কেৱল নিৰ্বাচনী বিজয় নহয়, ই অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা আৰু আমাৰ চৰকাৰৰ সংকল্প পূৰণৰ এক পবিত্ৰ দায়িত্ব। অধ্যক্ষ মহোদয়, এই বছৰটোত অসমৰ জনসাধাৰণৰ বাবে এক বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো এই বছৰতে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপন কৰি আছোঁ। সেই অমৰ কণ্ঠস্বৰে অসমৰ আত্মা, মানৱতা আৰু সম্প্ৰীতিৰ বাণী সমগ্ৰ বিশ্বতে বিয়পাই দিছিল। মানুহে মানুহৰ বাবে শীৰ্ষক তেওঁৰ যুগজয়ী গীতে আমাক সদায় সোঁৱৰাই দিয়ে যে ৰাজহুৱা জীৱন দয়া, মৰ্যাদা আৰু জনসাধাৰণৰ সেৱাত প্ৰতিষ্ঠিত হ'ব লাগে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত সুশাসনৰ চিৰন্তৰ নীতি সন্দৰ্ভত এইদৰে উল্লেখ আছে, প্ৰজা সুখং সুখং ৰাজ, প্ৰজানংশ হিতে হিতম, নাপ্নপ্ৰিয়া হিতম ৰাজ, প্ৰজানামটো প্ৰিয়ম হিতম। ইয়াৰ অৰ্থ হৈছে শাসকৰ সুখ প্ৰজাৰ সুখতে নিহিত হৈ থাকে, শাসকৰ কল্যাণ প্ৰজাৰ কল্যাণতে নিহিত হৈ থাকে। সেয়ে কেৱল শাসকৰ ব্যক্তিগত সুখ দিয়ে সেয়া প্ৰকৃত অৰ্থত কল্যাণকৰ নহয়। প্ৰজাৰ বাবে যি কল্যাণকৰ আৰু প্ৰিয়, সেয়াই শাসকৰ বাবে প্ৰকৃতাৰ্থত কল্যাণকৰ। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱ সন্মুখত ৰাখি মই এই পবিত্ৰ সদনত 2026-27 বৰ্ষৰ বিত্তীয় বাজেট উপস্থাপন কৰিবলৈ লৈছোঁ। বিগত এটা দশকত অসমে অস্থিৰতাৰ পৰা শান্তি, অৱহেলাৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু অনিশ্চয়তাৰ পৰা দৃঢ় উন্নয়নৰ দিশে যাত্ৰা সূচনা কৰিছে। নতুন কাৰ্যকালত আমাৰ চৰকাৰে এই শক্তিশালী ভেটি অধিক সুদৃঢ় কৰি বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত কৰাৰ ক্ষেত্ৰত অসমক অগ্ৰণী অৱদানকাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। আমাৰ লক্ষ্য হৈছে এখন উৎপাদনশীল, সৰ্বাত্মক আৰু জ্ঞানচালিত অসম নিৰ্মাণ কৰা, যিয়ে অসমৰ বানপানীৰ বিপদজনক ক্ষেত্ৰৰ পৰা জলবায়ু সহনশীলতালৈ, পৰম্পৰাগত কৃষিৰ পৰা উচ্চ মূল্যৰ উৎপাদনশীলতালৈ, গতানুগতিক জীৱিকাৰ নিৰ্ভৰৰ পৰা উদ্যোগ, উদ্যমিতা আৰু ডিজিটেল অৰ্থনীতিলৈ অগ্ৰসৰ হ'ব আৰু যাৰ প্ৰগতিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ, পাহাৰীয়া অঞ্চলৰ পৰা চাহ বাগিচালৈ প্ৰতিটো অঞ্চলতে সমান অংশীদাৰিত্ব থাকে। এইখন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ একাদশ বাজেট। যোৱা নিৰ্বাচনত জনসাধাৰণে প্ৰদান কৰা ঐতিহাসিক জনাদেশে অৰ্পণ কৰা গভীৰ দায়বদ্ধতাৰে এই বাজেট দাখিল কৰা হৈছে। এই বাজেট কেৱল চৰিত বিত্তীয় বৰ্ষতে সীমাবদ্ধ নহয়, ই আগন্তুক 5 বছৰৰ বাবে এক স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কৰ্মপন্থা নিৰ্ধাৰণ কৰিছে। আমাৰ দৃঢ় সংকল্প হৈছে যে অসমত জন্ম লাভ কৰা আটাইতকৈ দুৰ্গম গাঁও আৰু দৰিদ্ৰতম পৰিয়ালৰ শিশুটিও যাতে 2047 চনৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ সময়ত নিজৰ আকাংক্ষাক বাস্তৱায়িত ৰূপায়িত কৰাৰ বাবে সমান সুযোগ

আত্মবিশ্বাস আৰু গৌৰৱান্বিত হ'ব পাৰে। অধ্যক্ষ মহোদয়, ভাষণৰ আৰম্ভণিতে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতি থকা তেখেতৰ বিশেষ গুৰুত্ব আৰু দৃঢ় সংকল্পৰ বাবে অসমত আজি আত্মবিশ্বাস, সংযোগ আৰু সুযোগৰ এক নতুন যুগৰ সূচনা হৈছে। তেখেতৰ সুযোগ্য নেতৃত্বত অসমে আজি ভাৰতবৰ্ষৰ 31 নীতিৰ প্ৰতি প্ৰধান স্তম্ভলৈ পৰিগণিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মীৰ ভিতৰত বিকাশৰ অন্যতম চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে। ৰাজ্যখনত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তাৰ বাতাৱৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে মই মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ মাৰ্গদৰ্শনত সমগ্ৰ ৰাজ্যখনৰ উন্নয়ন, বিনিয়োগ আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে। অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতি খৰতকীয়া কৰাৰ লগতে ৰাজ্যখনৰ বিত্তীয় ৰূপান্তৰণৰ দিশত আগবঢ়োৱা অবিৰত অনুপ্ৰেৰণা আৰু সমৰ্থনৰ বাবে মই মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীকো প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই কথা ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বই ৰাজ্যখনৰ শান্তি আৰু নিৰাপত্তা, কল্যাণ, আন্তঃগাঁথনি, বিনিয়োগ আৰু ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ গৈছে। প্ৰশাসনৰ সঁহাৰি আৰু আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ আশা আকাংক্ষাক কেনেকৈ বাস্তৱায়িত কৰিব পাৰি তাক বিগত 5 বছৰত ৰাজ্যখনে লাভ কৰা অগ্ৰগতিয়ে প্ৰমাণ কৰিছে। বিগত 5 বছৰত অসমৰ উল্লেখযোগ্য পৰিৱৰ্তনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু অবিচল কৰ্মনিষ্ঠাক প্ৰতিফলিত কৰে। তেখেতৰ দৃষ্টিভংগীৰে চিৰন্তৰ সংস্কৃত জ্ঞানৰ এক লগত এনেদৰে সংগতি ৰাখে, উদ্যমিত হি সিদ্ধি আন্তি, কাৰ্যনে ন মনোৰথ, ন হি সুপ্তস্য সিংহস্য প্ৰৱেশতি মুখে মৃগা। অৰ্থাৎ কাম কেৱল প্ৰচেষ্টাৰে সফল হয়, ইচ্ছাৰে নহয়। শুই থকা সিংহৰ মুখলৈ চিকাৰ নাহে। গতিকে সেই একে নীতি আগত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত কাম কৰি গৈছে। এই মনোভাৱেৰে তেখেতৰ অসমৰ ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ সপোন দেখিবলৈ আমাক উদ্বুদ্ধ কৰিছে। এই দৃষ্টিভংগীত ঋগ্বেদীয় আদৰ্শ অনুৰণিত হয়, বৃহৎ বদেম বিদতে সুবিধা। আমি শক্তিশালী আৰু সক্ষম লোকৰ মাজত মহৎ লক্ষ্যলৈ চেষ্টা কৰিব পাৰোঁ আৰু গৌৰৱেৰে কথা ক'ব পাৰোঁ। এই বাজেট 2047 চনৰ ভিতৰত সেই দৃষ্টিভংগীৰে বাস্তৱায়িত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ। আমাৰ এই সাহস আৰু শক্তি প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, অসমৰ ৰূপান্তৰৰ যাত্ৰা এনে সময়ত আগবাঢ়িছে যি সময়ত বিশ্ব অৰ্থনীতি ভূ ৰাজনৈতিক উত্তেজনা, অস্থিৰ পণ্য মূল্য আৰু পৰিৱৰ্তিত অৰ্থনৈতিক পৰিস্থিতিৰ বাবে অনিশ্চয়তাৰ মুখলৈ গৈ আছে। অসমৰ অৰ্থনীতি সুস্থিৰ আৰু স্থিতস্থাপক হৈ থাকিলেও ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিত্তীয় শৃংখলা, ৰাজহুৱা সম্পদৰ দায়িত্বশীল ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিগত 1 দশকত অসমৰ বিত্তীয় যাত্ৰা অতিশয় উল্লেখনীয় হৈ উঠিছে। 2025-26 বৰ্ষৰ বাজেটৰ আকাৰ প্ৰায় 3 গুণ বৃদ্ধি হৈ 2,82,00,000 টকা হৈছে। আনহাতে দক্ষ ৰূপায়ণৰ ক্ষমতা আৰু ৰাজহুৱা সম্পদৰ উপযুক্ত ব্যৱহাৰক প্ৰতিফলিত কৰি বাজেটৰ ধন ব্যৱহাৰৰ হাৰ 58%ৰ পৰা অভিলেখ সংখ্যক 85%লৈ বৃদ্ধি পাইছে। এনে উন্নয়ন এতিয়া জনসাধাৰণৰ জীৱনতো প্ৰতিফলিত হ'বলৈ আৰম্ভ কৰিছে। জনমূৰি আয় 2015-16 বৰ্ষত 60,817 টকাৰ পৰা 3 গুণ অধিক বৃদ্ধি হৈ 2025-26 বৰ্ষত 1,85,429 টকা হৈছে। এই পৰিসংখ্যই সূচায় যে অসমৰ বিকাশ যাত্ৰা অধিক বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক হৈ পৰিছে। অসমৰ নিজস্ব বিত্তীয় শক্তি উল্লেখনীয়ভাৱে উন্নত হৈছে। আইনৰ সঠিক ৰূপায়ণ, প্ৰযুক্তি নিৰ্ভৰ সুশাসন আৰু ধাৰাবাহিক অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যৰ নিজস্ব কৰ 2015-16 বৰ্ষত 12,848 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 39,294 কোটি টকালৈ বৃদ্ধি পাইছে।
মুঠ রাজপ্রাপ্তির ক্ষেত্রে নিজ

দুটা উচ্চ ৰাজহৰ অংক 2015-16 বৰ্ষত 30% পৰা বৃদ্ধি পায় 25-26 বৰ্ষত 37% হৈছে। আমাৰ চৰকাৰে বিত্তীয় আত্মনিৰ্ভৰতা শক্তিশালী কৰাৰ উদ্দেশ্যে 2031 চনৰ ভিতৰত নিজা উৎসৰ ৰাজহৰ বৰঙণি 50% বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ষষ্ঠদশ বিত্তীয় আয়োগে অসমৰ উন্নত বিত্তীয় প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰি ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ 3.128% পৰা 3.258% বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰ হিচাপ প্ৰায় 50,000 কোটি টকা হ'ব। উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনৰ প্ৰতিফলন কৰি মূলধনী ব্যয় 2015-16 বৰ্ষত 2,951 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। অসমৰ বহিঃসাহায্যপ্ৰাপ্ত EAPৰ পৰিহৰো যথেষ্ট বৃদ্ধি হৈছে। চতুৰ্দশ বিত্তীয় আয়োগৰ সময়ছোৱাত প্ৰায় 7,500 কোটি টকাৰ 9টা প্ৰকল্প অনুমোদিত হৈছিল। ইয়াৰ তুলনাত পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত এই পৰিহৰ 7 গুণলৈকে অধিক বৃদ্ধি পায়, প্ৰায় 53,000 কোটি টকাৰ 51টা প্ৰকল্প হয়গৈ। পুঁজি মুকলিৰ পৰিমাণ প্ৰায় 3,748 কোটি টকাৰ পৰা বৃদ্ধি পাই 14,400 কোটি টকাতকৈ অধিক হৈছে আৰু বৰ্তমান বাৰ্ষিক পুঁজি মুকলিৰ পৰিমাণ 6,000 কোটি টকা অতিক্ৰম কৰিছে। ই কেৱল প্ৰকল্পসমূহৰ ৰূপায়ণ কৰাই নহয়, বৰঞ্চ সেইবোৰ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আমাৰ দক্ষতাক প্ৰদৰ্শন কৰে। উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰাখিছে। 2025-26 বৰ্ষত ঋণ আৰু GSDPৰ অনুপাত 24.81% হৈ আছে, যি FRBMৰ 32% সীমাৰ ভিতৰতে আছে। ই অসমক দেশৰ বিত্তীয়ভাৱে বিচক্ষণ ৰাজ্যসমূহৰ ভিতৰত স্থান দিছে। ৰাজ্যখনত প্ৰতিষ্ঠানিক ঋণ প্ৰবাহ উল্লেখনীয়ভাৱে উন্নত হৈছে। 2016 বৰ্ষৰ মাৰ্চ মাহত অসমৰ ঋণ জমাৰ অনুপাত 41.10% পৰা বৃদ্ধি হৈ 2026 চনৰ মাৰ্চত 73.52% হৈছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে উৎপাদনমুখী কাৰ্যকলাপৰ বাবে অসমত সংগৃহীত জমাৰাশিৰ বৃহৎ অংশ ৰাজ্যখনৰ ভিতৰতে ব্যৱহাৰ কৰি থকা হৈছে। অধ্যক্ষ মহোদয়, বিগত কেইবছৰমান ধৰি অসমে এক শক্তিশালী উন্নয়নৰ গতি অব্যাহত ৰাখিছে। আমাৰ দলৰ সংকল্প পত্ৰৰ সৈতে সংগতি ৰাখি ফেব্ৰুৱাৰী মাহত দাখিল কৰা লেখানুদানৰ ভাষণত অতীতৰ সফলতা আৰু ভৱিষ্যতৰ দৃষ্টিভংগী বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অন্তৰ্ভুক্তিমূলক বিকাশৰ লগতে জনকল্যাণ সুনিশ্চিত কৰা আৰু এক গতিশীল শাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিয়া। এতিয়া মই আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনাৰ ধাৰণাত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰিবলৈ ওলাইছো। 2026-27 বৰ্ষৰ বাবে নিৰ্ধাৰিত এই 18খন ধ্বজাবাহী আঁচনিয়ে এক সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমৰ পথ নিৰ্দেশনা প্ৰদান কৰিব। প্ৰথম ধ্বজাবাহী আঁচনি হৈছে নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ'চাইটি, ষষ্ঠ সুনিশ্চিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পথ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক

মালা চাৰিৰ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছো। এই নতুন পৰ্যায়টোত ৰাজ্যৰ নিজা সম্পদ, পৰিসাহাৰ্যপ্ৰাপ্ত প্ৰকল্প, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাহাৰ্য আঁচনিৰ জৰিয়তে অহা 5 বছৰত আনুমানিক 10,000 কোটি টকা ব্যয়েৰে 800 কিলোমিটাৰ উন্নত মানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰৰ সহযোগত 55,000 কোটিতকৈ অধিক টকাৰ বিনিয়োগেৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰ ভিতৰত 4,954 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড, 22,864 কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ, 6,957 কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু 18,662 কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় 8 ঘণ্টা 30 মিনিটৰ পৰা 5 ঘণ্টালৈ হ্ৰাস কৰিব। 3টা গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে। সেইকেইটা হ'ল 18,812 কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকৈ 4 লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প, 3,423 কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আৰু মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যান জঁট হ্ৰাস কৰিব, জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব। ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী শিলিগুৰিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব। অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। এই সময়ছোৱাত আমি সমগ্ৰ অসমতে দলং সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উন্নয়ন দেখিবলৈ পাম। সংযোগকাৰী পথসমূহতে ধৰি 14 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাজুলী যোৰহাট দলঙে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত নতুন সকলো ঋতুতে এক নিৰবচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা ৰখা হৈছে। আমি 3,197 কোটি টকা ব্যয়েৰে নিৰ্মিত পলাশবাৰী শুৱালকুছি দলং আৰু 4,997 কোটি টকা ব্যয় সাপেক্ষে ধুবুৰী ফুলবাৰী দলঙৰ দৰে বৃহৎ দলং প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰিম। পলাশবাৰী শুৱালকুছি দলঙে ইতিমধ্যে 39% কামৰ অগ্ৰগতি লাভ কৰিছে। আনহাতে ধুবুৰী ফুলবাৰী দলঙে 77%তকৈ অধিক অগ্ৰগতি লাভ কৰিছে আৰু ই ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ দূৰত্ব 260 কিলোমিটাৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰলৈ হ্ৰাস কৰিব। সেতুবন্ধন আঁচনিৰ অধীনত মধুৰামুখৰ শিলচৰ চহৰৰ সৈতে সংযোগ কৰা গান্ধীঘাটক বৰাক নদীৰ ওপৰত এখন নতুন দলঙৰো অনুমোদন দিয়া হৈছে। প্ৰতিখন জিলাৰ বাবে একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সুনিশ্চিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি যাম। আন্তঃগাঁথনিৰ ক্ষেত্ৰত পথ আৰু দলঙৰ উপৰি ৰেল সংযোগ ব্যৱস্থাটো সুদৃঢ় কৰাটো আমাৰ লক্ষ্য। আমাৰ চৰকাৰে উমৰাংচুলৈকে ৰেল লাইন সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। 15.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ লাংকুৰৰ পৰা উমৰাংচুলৈ নতুন ব্ৰডগেজ লাইনৰ বিতং প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে 2026 চনৰ জুন মাহত ৰেলৱে বৰ্ডত দাখিল কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় 1,084 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে অংশীদাৰিত্বতে শিলচৰৰ দলুত 2,134 কোটি টকীয়া গ্ৰীণফিল্ড বিমানবন্দৰৰ কাম আগুৱাই লৈ গৈছে, যিটো বৰ্তমান ৰাজহুৱা বিনিয়োগ বৰ্ডৰ বিবেচনাধীন হৈ আছে। ইয়াৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ বাবে আমাৰ চৰকাৰে সক্ৰিয়ভাৱে সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা আগবঢ়াইছে। আমি ৰূপসী বিমানবন্দৰৰ পৰ্যায়ক্ৰমে কৰা সম্প্ৰসাৰণকো সহায় আগবঢ়াম। সংশোধিত মাষ্টাৰ প্লেনৰ প্ৰথম পৰ্যায়ৰ সকলো ঋতুতে চলাচল কৰিব পৰা এতিয়াৰ

22 বিমান আৰু দ্বিতীয় পৰ্যায়ত এটিআৰ 320 বিমান চলাচলৰ বাবে আন্তঃগাঁথনি উন্নতিকৰণৰ প্ৰকল্প কৰা পৰিকল্পনা কৰা হৈছে যিয়ে পশ্চিম অসমৰ বিমান সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সুযোগসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব এই বিমানবন্দৰটোৱে নামনি অসমক পশ্চিমবংগ মেঘালয় আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ সৈতেও সংযোগ স্থাপন কৰি অচিৰে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে পৰিগণিত হ'ব শক্তিৰ আত্মনিৰ্ভৰতা সেউজ বিকাশৰ যাত্ৰা বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শক্তিৰ ব্যৱহাৰ অধ্যক্ষ মহোদয় আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশেই ইয়াৰ জলবিদ্যুৎ উৎপাদনৰ অপাৰ সম্ভাৱনতা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে অসমো সেউজ শক্তিৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু আমি এই সম্ভাৱনা সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আমি অসমৰ বিদ্যুৎ ৰাহি হোৱা ৰাজ্য আৰু উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ অসমৰ বিদ্যুৎ খণ্ড এক ৰূপান্তৰমূলক পৰ্যায়ত প্ৰৱেশ কৰিছে জলবিদ্যুৎ সৌৰ শক্তি তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণৰ প্ৰকল্পসমূহত 77,553 কোটি টকাৰ অধিক বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে ই ৰাজ্যৰ ইতিহাসৰ এনেধৰণৰ সৰ্ববৃহৎ বিনিয়োগৰ পৰিকল্পনা এই অভিলাষী কাৰ্যসূচীৰ বাবে ৰাজ্যৰ নিজা সম্পদ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰা হ'ব আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱিত শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহত 1 নং তালিকাত সন্নিৱিষ্ট কৰা হৈছে মুঠ 8,557 মেগাৱাট ক্ষমতাসম্পন্ন 6টা প্ৰকল্পৰ বাবে 72,753 কোটি টকা ধাৰ্য কৰা হৈছে আনহাতে 2 নং তালিকাত সন্নিৱিষ্ট 4,600 কোটি টকা ব্যয় সাপেক্ষে 16 কিলোভল্ট সঞ্চালন ক্ষমতাৰ 4টা বিদ্যুৎ সঞ্চালন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ কৰা হৈছে একেদৰে 2,617 কোটি টকা ব্যয়েৰে ৰাজ্যৰ কেইবাটাও জিলাত 11খন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণেৰে 137.2 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে এই বিষয়ে 3 নং তালিকাত সবিশেষ উল্লেখ কৰা হৈছে আমাৰ চৰকাৰে পাম ষ্টৰেজ প্লাণ্টৰ জৰিয়তেও শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে 27,100 কোটি টকা ব্যয় সাপেক্ষে 4,900 মেগাৱাট ক্ষমতাসম্পন্ন এনে 4খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে 5 নং তালিকাত উল্লেখ কৰা দুটা সৌৰ শক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা একেদৰে 6 নং তালিকাত 170.32 কোটি টকা ব্যয় সাপেক্ষে 25 মেগাৱাট আৰু 100 মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আমাৰ চৰকাৰে 4,530 কোটি টকা ব্যয়েৰে 530 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ দুটা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে এই প্ৰকল্পৰ সবিশেষ 7 নং তালিকাত উল্লেখ কৰা হৈছে অধ্যক্ষ মহোদয় মই আনন্দৰে ঘোষণা কৰিছোঁ 120 মেগাৱাট ক্ষমতাসম্পন্ন দামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰিডলৈ প্ৰায় 55 মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে আনুমানিক 4,000 কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত 3,200 মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ 137.2 মেগাৱাট ক্ষমতাসম্পন্ন 11টা নতুন জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে ইয়াৰ জৰিয়তে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিদ্যুৎ ৰাহি হোৱা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে আমাৰ চৰকাৰে বৃহৎ পৰিমাণৰ নবীকৰণযুক্ত শক্তিৰ সংযোগ আৰু বহনক্ষম উদ্যোগিক বিকাশ নিশ্চিত কৰাৰ বাবে পাম ষ্টৰেজ পাৱাৰ প্ৰকল্পসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে ৰাজ্যত মুঠ 4,900 মেগাৱাট ক্ষমতাসম্পন্ন 4টা PSP প্ৰকল্প অনুমোদিত হৈছে ইয়াৰে প্ৰায় 27,100 কোটি টকাৰ ব্যক্তিগত বিনিয়োগৰ সম্ভাৱনা আছে অহা 5 বছৰত আমি 15,000 চাৰ্কিট কিলোমিটাৰ

সঞ্চালন আৰু বিতৰণ লাইন, 120টা নতুন উপকেন্দ্ৰ আৰু 20,000 উচ্চ ক্ষমতাৰ বিতৰণ ট্ৰেন্সফৰ্মাৰ সংযোজনৰ জৰিয়তে অসমৰ বিদ্যুৎ নেটৰ শক্তিশালী কৰিম। বিদ্যুৎ সঞ্চালন আৰু বিতৰণৰ ক্ষেত্ৰত হোৱা ক্ষতি ইতিমধ্যে 13.4% হ্ৰাস কৰা হৈছে। ই ৰাষ্ট্ৰীয় গড়তকৈ কম। আমাৰ চৰকাৰে অহা কেইবছৰত এই ক্ষতি আৰু হ্ৰাস কৰি 6% অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অসমৰ নগৰ উন্নয়ন অভিযান এৰত্ৰপলিচ গুৱাহাটী। মাননীয় অধ্যক্ষ মহোদয়, স্থায়ী অৰ্থনৈতিক বিকাশৰ বাবে নগৰীয়া বিকাশ কেন্দ্ৰ গঢ়ি তোলাটো অতি প্ৰয়োজন, যিয়ে বিনিয়োগৰ প্ৰতি আকৰ্ষণ কৰাৰ লগতে কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰে। নয়ডাৰ বিকাশৰ জৰিয়তে উত্তৰ প্ৰদেশে এক উল্লেখযোগ্য অৰ্থনৈতিক ৰূপান্তৰৰ সাক্ষী হৈছে। হাৰিয়ানাৰ গুৰুগ্ৰাম আৰু পশ্চিমবংগৰ নিউ টাউন কলিকতাৰ বিকাশৰ জৰিয়তেও অনুৰূপ নিদৰ্শন দাঙি ধৰিছে। অসমৰ অৰ্থনীতিৰ সম্ভাৱনা সম্পূৰ্ণৰূপে বিকশিত কৰি ইয়াৰ যুৱ প্ৰজন্মৰ বাবে অধিক সুযোগ সৃষ্টি কৰিবলৈ হ'লে এনেধৰণৰ বিকাশ কেন্দ্ৰ গঢ়ি তোলাটো অত্যন্ত জৰুৰী। সেই লক্ষ্যৰে মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কেন্দ্ৰবিন্দু হিচাপে লৈ ইয়াৰ চৌপাশে এৰত্ৰপলিচ গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। বিমানবন্দৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ নতুন দলংখনে এই নগৰ উন্নয়নক অধিক গতি প্ৰদান কৰিব। এই প্ৰকল্পটো অসম চৰকাৰৰ এক বিশেষ উদ্দেশ্যবাহী সংস্থা গুৱাহাটী উপগ্ৰহীয় চহৰ উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। উন্নয়নৰ সুফলসমূহ পোনপটীয়াভাৱে অসমৰ জনসাধাৰণে লাভ কৰাটো সুনিশ্চিত কৰিব পৰাকৈ ই হ'ব অসম চৰকাৰৰ 100% মালিকানাধীন প্ৰকল্প। বিশ্বমানৰ আন্তঃগাঁথনি, ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰ লগতে আধুনিক সামাজিক সুবিধাৰ সমৃদ্ধ এই নগৰীয়া কেন্দ্ৰটোৱে ভৱিষ্যত বিনিয়োগ আৰু কৰ্মসংস্থানৰ ক্ষেত্ৰত এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। ভৱিষ্যত প্ৰজন্মৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে এই ৰূপান্তৰকাৰী পদক্ষেপক সফল তুলিবলৈ মই অসমৰ জনসাধাৰণৰ সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰিছোঁ। ৰূপান্তৰ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰাৰ উদ্দেশ্যে মই উপগ্ৰহীয় চহৰ প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ বাবে 2,100 কোটি টকাৰ আবণ্টন দিছোঁ। জলসিঞ্চন আৰু কৃষিৰ সমন্বয়। অধ্যক্ষ মহোদয়, অসমৰ প্ৰচুৰ জলসম্পদেৰে পৰিপূৰ্ণ। বানমুক্ত অসম অভিযানৰ বৃহৎ সফলতা লাভ কৰাৰ পিছত এতিয়া আমাৰ জলসম্পদসমূহক উৎপাদনশীল কাৰ্যত ব্যৱহাৰ কৰিবলৈ জলসিঞ্চন খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ। বহু বছৰ ধৰি জলসিঞ্চন খণ্ডটোৱে পাবলগীয়া গুৰুত্ব লাভ কৰা নাছিল। আমাৰ চৰকাৰৰ এই স্থিতি সলনি কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। বাৰিষা কালত বানপানী আৰু আবদ্ধ হৈ থকা পানীৰ বাবে মুকলি নলাৰ জৰিয়তে কৰা জলসিঞ্চন অসমত কাৰ্যক্ষম নহয় বুলি প্ৰমাণিত হৈছে। এই নলাসমূহক মেৰামতি আৰু ৰক্ষণাবেক্ষণো অত্যন্ত ব্যয়বহুল হোৱাৰ লগতে ইয়াৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। মই অতি আনন্দেৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সেই দূৰদৰ্শী তথা বলিষ্ঠ পদক্ষেপৰ কথা ঘোষণা কৰিব বিচাৰিছোঁ, যাৰ অধীনত এতিয়াৰে পৰা জলসিঞ্চনৰ বাবে উচ্চ চাপযুক্ত পাইপলাইনৰ বিতৰণ নেটৱৰ্কৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উচ্চ চাপযুক্ত পাইপলাইনৰ বিতৰণ নেটৱৰ্কৰ ফলত কেৱল ভূমি অধিগ্ৰহণৰ খৰচ বা পানীৰ অপচয় হ্ৰাস পোৱাই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ অতিৰিক্ত সুবিধাও পোৱা যাব। ই অতি কম সময়ৰ ভিতৰত ৰাজ্যৰ কৃষিখণ্ডলৈ এক অভূতপূৰ্ব বিপ্লৱ কঢ়িয়াই আনিব। পাইপলাইনযুক্ত বিতৰণ নেটৱৰ্কৰ সৈতে ক্ষুদ্ৰ আৰু মজলীয়া উত্তোলিত জলসিঞ্চন আঁচনিসমূহক চিনাক্ত আৰু ৰূপায়ণ কৰিবলৈ বৰাক, সোৱণশিৰি, মানা, বেকী, পুঠিমাৰি, জীয়াভৰলী, ধনশিৰি, কপিলী আদিৰ দৰে নদীত খৰাং বতৰতো ভূপৃষ্ঠৰ পানীৰ উপলব্ধতাৰ এক বিতং মূল্যায়ন কৰা হ'ব। এই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ চৰকাৰে অহা 5 বছৰত প্ৰায় 3,000 কোটিৰ পৰা 4,000 কোটি টকাৰ আনুমানিক বিনিয়োগে উচ্চাকাংক্ষী জলসিঞ্চন সম্প্ৰসাৰণ কাৰ্যসূচী হাতত লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই বিনিয়োগৰ ধন গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন পুঁজি, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু ৰাজ্যিক বাজেটৰ সম্পদ ৰাশিৰ সদব্যৱহাৰ কৰি সংগ্ৰহ কৰা হ'ব। চলিত বৰ্ষত অগ্ৰাধিকাৰ লাভ কৰিবলগীয়া অঞ্চল, উপযুক্ত জলসিঞ্চনৰ আৰ্হি,
বিবেচনাধীন প্রকল্প আর বিত্তীয় বিকল্প সমূহ

চিনাক্ত কৰি এক ব্যাপক পৰিকল্পনা প্ৰস্তুত কৰা হ'ব। ইয়াৰ বাবে মই চলিত বৰ্ষত 200 কোটি টকা ধাৰ্য কৰিছোঁ। পৰৱৰ্তী বছৰসমূহত এই পৰিকল্পনা পৰ্যায়ক্ৰমে আৰু সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবলৈ পৰ্যাপ্ত বাজেট আবণ্টন কৰা হ'ব। নাবাৰ্ডৰ পৰা 100 কোটি টকাৰ সাহায্যৰে আমি উচ্চ মূল্যৰ ৰপ্তানিযুক্ত শস্যৰ বাবে জৈৱিক প্ৰমাণীকৰণ আৰু ৰপ্তানিকাৰীসকলৰ পৰিবহণ সাহায্য প্ৰদান কাৰ্য সৰল কৰি তুলিম। এই লক্ষ্যত উপনীত হ'বলৈ আমি গুৱাহাটীত এক এয়াৰ কাৰ্গো সুবিধাকে ধৰি ৰপ্তানি সম্পৰ্কীয় লজিষ্টিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰিম। কৃষক উৎপাদক সংগঠনসমূহক আধুনিক বজাৰমুখী কৃষি অৰ্থনীতিৰ মূল ভেটি হিচাপে স্বীকৃত দি আমাৰ চৰকাৰে কৃষি যান্ত্ৰিকীকৰণ, মূল্য সংযোজন, শস্য চপোৱাৰ পিছত আন্তঃগাঁথনি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা আৰম্ভ কৰিছে। ইয়াৰ প্ৰথম পৰ্যায়ত 2025-26 বৰ্ষত 254টা FPO FPSCক 12 লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছিল। আমি চলিত বৰ্ষত প্ৰতিটো FPO FPSCক 3 লাখ টকাৰ সাহাৰ্য প্ৰদান কৰিম। ইয়াৰ উপৰি এই বছৰ 15 কোটি টকা ব্যয়েৰে আৰু 100টা FPO FPSCক উৎকৰ্ষ যোজনাৰ আওতালৈ অনা হ'ব। আমাৰ চৰকাৰে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ জৰিয়তে চাহ খেতিয়কসকলক অধিক সহায় আগবঢ়াব। অধিক মূল্য সংযোজন কৰাৰ বাবে উদগনি যোগাবলৈ তথা অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি কৰাৰ উদ্দেশ্যে অৰ্থডক্স আৰু বিশেষ চাহৰ শ্ৰেণীত এতিয়াৰ পৰা মাছা চাহকো অন্তৰ্ভুক্ত কৰা হ'ব। 2021-22 বৰ্ষত 4 কোটি 39 লাখ কিলোগ্ৰামৰ তুলনাত অসমৰ অৰ্থডক্স চাহৰ উৎপাদন বৃদ্ধি পাই 2025-26 বৰ্ষত প্ৰায় 8 কোটি কিলোগ্ৰাম হয়গৈ, যি বিগত 4 বছৰত 80% অধিক। উৎকৃষ্টমানৰ মাছা চাহৰ সফল উৎপাদনৰ জৰিয়তে অসমে চাহ খণ্ডৰ মূল্য সংযোজনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ প্ৰথমটো অংশ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে প্ৰতি কিলোগ্ৰামত প্ৰায় 3000 টকা দৰত বিক্ৰী কৰা হৈছিল। অৰ্থডক্স আৰু বিশেষ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহায্য প্ৰতি কেজিত 10 টকাৰ পৰা 15 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি স্বীকৃত ৰপ্তানি মাধ্যমৰ জৰিয়তে পোনপটীয়াভাৱে ৰপ্তানি কৰা ৰপ্তানিযোগ্য উৎকৃষ্টমানৰ CTC চাহৰ বাবে প্ৰতি কেজিত 3 টকাকৈ নতুন ৰাজসাহায্য প্ৰৱৰ্তন কৰা হ'ব, যিয়ে বৈদেশিক মুদ্ৰা উপাৰ্জনত অৰিহণা যোগাব। আৰোগ্য অসম, সুস্থ অসম, এক স্বাস্থ্যকৰ ভৱিষ্যত নিৰ্মাণ। মাননীয় অধ্যক্ষ মহোদয়, স্বাস্থ্যসেৱা, পৰিপুষ্টি, মহিলা সবলীকৰণ আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাৰ ফল আশা কৰা ধৰণে লাভ কৰাটো এতিয়া দৃশ্যমান হৈছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ 6 আৰু 2022-24 চনৰ নমুনা পঞ্জীয়ন ব্যৱস্থাই এতিয়া স্বাস্থ্যসেৱা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উল্লেখ কৰা তৃতীয়টো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসমৰ সফলতাৰ কাহিনী স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ বিপৰীতে 84লৈ হ্ৰাস পাইছে, যিটো ৰাষ্ট্ৰীয় গড় 87তকৈ কম। ESRS 2014-16 বৰ্ষৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে 65% এক লক্ষণীয় হাৰত প্ৰতিফলিত হৈছে। অৰ্থাৎ অসমে ৰাষ্ট্ৰীয় স্বাস্থ্য স্থিৰাংকসমূহ উন্নত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰিছে। ৰাজ্যখনত প্ৰাতিষ্ঠানিক প্ৰসৱৰ হাৰো 87.6% বৃদ্ধি পাইছে আৰু দক্ষ স্বাস্থ্যকৰ্মীৰ তত্ত্বাৱধানত হোৱা প্ৰসৱৰ হাৰ 90.7% উন্নীত হৈছে। এই সাফল্যসমূহৰ সমান্তৰাল বাল্য বিবাহৰ হাৰ বিগত 3 বছৰত 62% হ্ৰাস পাইছে। মুঠ প্ৰজনন ক্ষমতাৰ হাৰ 1.9লৈ নিম্নগামী হৈছে, যাৰ ফলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ সৈতে সংগতিপূৰ্ণ হৈ পৰিছে আৰু পৰিয়াল পৰিকল্পনাৰ অপূৰ্ণ হৈ থকা চাহিদাৰ হাৰ 7.4% হ্ৰাস পাইছে। এই গতিশীলতাক বজাই ৰাখিবলৈ মই গৌৰৱেৰে প্ৰস্তাৱ কৰিব বিচাৰোঁ যে আমাৰ চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো উপকেন্দ্ৰত অন্তত 1গৰাকীকৈ MBBS চিকিৎসকৰ দ্বাৰা শক্তিশালী কৰা হ'ব আৰু তেওঁলোকক প্ৰয়োজনীয় সংখ্যক ANM GNMয়ে সহায় কৰিব। মই আপোনালোকক জনাবলৈ পাই নথৈ

আনন্দিত হৈছো যে সমগ্র দেশৰ ভিতৰত এনে ধৰণৰ এইটোৱে হ'ব প্ৰথম পদক্ষেপ যত উপস্বাস্থ্য কেন্দ্ৰত MBBS ডক্টৰ থকাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছে আমাৰ সাব সেন্টাৰ সমূহত একোজনকৈ MBBS ডক্টৰ থকাৰ এই ঘটনা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজ্য হৈ পৰিব যিয়ে সাব সেন্টাৰ লেভেলতো MBBS ডক্টৰৰ প্ৰয়োজন বা উপলব্ধতা আনিব ইয়াৰ উপৰি আন্তঃগাঁথনিৰ উন্নতিকৰণ ৰোগ নিৰ্ণয় ঔষধ সা সঁজুলি আৰু সমৰ্পিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নিয়োজিত কৰি চাহ বাগিচাৰ চিকিৎসালয়তো সহযোগিতা আগবঢ়াই আমি এই অঞ্চলসমূহৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰিম সংশ্লিষ্ট চাহ বাগিচাসমূহে এই চিকিৎসালয়সমূহত পূৰ্বৰ দৰে সহায় কৰিব আমি বৰ্তমানে থকা প্ৰথম ৰেফাৰেল ইউনিটসমূহক শক্তিশালী কৰিম আৰু প্ৰতিটো বিধানসভা সমষ্টিতে যাতে অন্তত একোখনকৈ 50খন বিচনাযুক্ত FRU থাকে সেইটো নিশ্চিত কৰিবলৈ আমি এই ইউনিটসমূহ নতুনকৈ নিৰ্মাণ কৰিম অধ্যক্ষ মহোদয় মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6814গৰাকী MBBS চিকিৎসক 82গৰাকী আয়ুষ চিকিৎসক 22000গৰাকী দন্ত চিকিৎসক 22গৰাকী দন্ত চিকিৎসক 10442গৰাকী ষ্টাফ নাৰ্ছ 4669গৰাকী ফাৰ্মাচিষ্ট 4669গৰাকী লেবৰেটৰী টেকনিচিয়ান 67গৰাকী ৰেডিঅ'গ্ৰাফাৰ 1283গৰাকী ANM 4625গৰাকী নিম্নবৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67গৰাকী ড্ৰেছাৰ সৈতে প্ৰায় 33240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ অসমৰ ইতিহাসত স্বাস্থ্যকাণ্ডত এনেদৰে একেলগে 33000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা অধ্যক্ষ মহোদয় সদনে এই কথা জানি সুখী হ'ব যে অসমত ইতিমধ্যে 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু আন 10খন নিৰ্মাণৰ বাবে বিভিন্ন পৰ্যায়ত আছে আমাৰ চৰকাৰে এতিয়া গোৱালপাৰা হাইলাকান্দি হোজাই আৰু বজালি জিলাত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে ইয়াৰ ফলত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব আৰু যিয়ে আমাক প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্যক অধিক ওচৰ চপাই আনিব বিকশিত অসমৰ শিক্ষা সংস্কাৰ বিকশিত অসমৰ বাবে শিক্ষা মাননীয় অধ্যক্ষ মহোদয় পৰৱৰ্তী 5 বছৰত উচ্চ শিক্ষা খণ্ডত আমাৰ অধিক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিম আমাৰ লক্ষ্য হৈছে এখন জিলা এখন বিশ্ববিদ্যালয় এখন চিকিৎসা মহাবিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয় এই পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাতে গুণগত উচ্চ শিক্ষাক সুবিধা নিশ্চিত কৰা হ'ব ইয়াৰ বাবে আমি এক ৰূপৰেখা প্ৰস্তুত কৰিম মই সদনক জনাবলৈ পাই আনন্দিত হৈছোঁ আমাৰ চৰকাৰে 2টা আধুনিক সমন্বিত শৈক্ষিক চৌহদ স্থাপন কৰিব একেটা চৌহদতে এখন বিশ্ববিদ্যালয় এখন চিকিৎসা মহাবিদ্যালয় এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু এখন ITI থাকিব ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত এই চৌহদ স্থাপনত অগ্ৰাধিকাৰ দিয়া হ'ব অধ্যক্ষ মহোদয় মই সদনক আনন্দৰে জনাওঁ IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান 60-70গৰাকী শিক্ষাৰ্থীৰে পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব সমগ্ৰ অসমত উচ্চ শিক্ষাক অধিক শক্তিশালী কৰিবলৈ আমাৰ চৰকাৰে নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়াইছে আমি শিৱসাগৰ বিশ্ববিদ্যালয় জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় নগাঁও বিশ্ববিদ্যালয় উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় কোকৰাঝাৰ বিশ্ববিদ্যালয় বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয় প্ৰতিখনলৈকে পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছোঁ ইয়াৰ উপৰি আমি মাধৱদেৱ বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বীৰাংগনা সতীহাদিনী ৰাজ্যিক বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় কুমাৰ হাস্বৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিখনলৈ 50 কোটি টকাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা 100 কোটি টকা আৰু এই বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত 100 কোটি টকাৰ জৰিয়তে আমি অসমত অধিক শক্তিশালী আঞ্চলিকভাৱে সুষম আৰু ভৱিষ্যতৰ বাবে সাজু উচ্চ শিক্ষা নেটৱৰ্ক গঢ়ি তোলাৰ লক্ষ্য লৈছোঁ

ইয়াৰ উপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সংস্কৃতিৰ উপৰিও বিশেষ গুৰুত্ব অব্যাহত ৰাখিব। ইয়াৰ লগতে বিজ্ঞান আৰু কলা শাখাৰ আন বিষয়সমূহ বিশ্ববিদ্যালয়খনত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। অধ্যক্ষ মহোদয়, সন্মানীয় সদনক জনাবলৈ পাই মই আনন্দিত হৈছো যে বিশ্ববিদ্যালয় অনুদান আয়োগে অসমৰ 27খন বিশ্ববিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰিছে। এই সাফল্যৰ বাবে মই শৈক্ষিক সমাজৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই স্বায়ত্তশাসিত মহাবিদ্যালয়ক সহায় কৰিবলৈ আমি 2 কোটি টকাকৈ 2টা সমান কিস্তিৰ ধন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই 27খন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ ভিতৰত বিশ্বনাথ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়, ধুবুৰী জিলাৰ বি এন মহাবিদ্যালয়, ডিব্ৰুগড় জিলাৰ ডি এইচ এছ কে মহাবিদ্যালয়, গোলাঘাট জিলাৰ ডি কে মহাবিদ্যালয়, ফৰকাটিং মহাবিদ্যালয়, এইচ বি পি ছোৱালী মহাবিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়, কামৰূপ মহানগৰ জিলাৰ আৰ্য বিদ্যাপীঠ, বি বৰুৱা কলেজ, সোণাপুৰ আৰু ডিমৰীয়া মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়।

উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ লগতে এই অমূল্য ঐতিহ্য সংৰক্ষণ কৰিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ৰাষ্ট্ৰীয় মঞ্চত অসমক সজীৱ সাংস্কৃতিক পৰম্পৰাক উদযাপন কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে উপযুক্ত সময়ত নতুন দিল্লীত বিহু উদযাপনৰ এক ভব্য অনুষ্ঠান আয়োজন কৰিব। ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ সন্মুখত অসমৰ প্ৰাণৱন্ত ৰূপ উপস্থাপিত হ'ব। অধ্যক্ষ মহোদয়, লাচিত বৰফুকন অসমৰ পৰাক্ৰম, দেশপ্ৰেম আৰু অদম্য সাহসৰ এক চিৰন্তৰ প্ৰতীক। মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত তেখেতৰ সফল নেতৃত্বত ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সামৰিক বিজয় হিচাপে পৰিগণিত হৈ আহিছে। তেখেতৰ প্ৰেৰণাদায়ক ইতিহাসক দেশ আৰু বিশ্ববাসীৰ মাজলৈ লৈ যাবৰ বাবে আমাৰ চৰকাৰে এগৰাকী প্ৰতিষ্ঠিত বোলছবি নিৰ্মাতাৰ সহযোগত লাচিত বৰফুকন বিষয়ক এক বিশ্বমানৰ বাণিজ্যিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ বাবে আৰ্থিক সহায় আগবঢ়াব। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কুশল কোঁৱৰৰ অসীম ত্যাগৰ সন্মান প্ৰদৰ্শন কৰি আমাৰ চৰকাৰে তেখেতৰ প্ৰেৰণাদায়ক জীৱনী আৰু অদম্য দেশপ্ৰেমক দেশৰ চুকে কোণে থকা দৰ্শকৰ মাজত প্ৰচাৰ কৰিবলৈ এখন বাণিজ্যিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণতো সহযোগিতা আগবঢ়াব। চৰাইদেউ মৈদানক বিশ্ব ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ হিচাপে অন্তৰ্ভুক্ত কৰাৰ পিছত আমাৰ চৰকাৰে ঐতিহ্যৰ লগত বিজড়িত অন্যান্য গৌৰৱময় উপাদানসমূহৰ সংস্থাটোক হেৰিটেজ ফ্ৰেমৱৰ্কৰ কালচাৰেল নেচাৰেল এণ্ড ইণ্টেঞ্জিবল শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। এই প্ৰচেষ্টাত অংক হিচাপে মাজুলীৰ বৈষ্ণৱ সংস্কৃতি, বিহু আৰু আহোম ৰাজধানী ৰংপুৰ শিৱসাগৰৰ লগত জড়িত প্ৰস্তাৱসমূহ পৰ্যায়ক্ৰমে বিবেচনা কৰা হ'ব। এই প্ৰচেষ্টাসমূহৰ উদ্দেশ্য হৈছে অসমৰ চহকী সংস্কৃতিৰ ঐতিহ্যক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সুৰক্ষিত কৰা, ইয়াৰ সংৰক্ষণ অধিক শক্তিশালী কৰা আৰু সাংস্কৃতিক পৰ্যটনৰ প্ৰসাৰ ঘটোৱা। আমাৰ চৰকাৰে ৰংঘৰ সংৰক্ষণ প্ৰকল্পৰ কাম খৰতকীয়াভাৱে সম্পূৰ্ণ কৰিব আৰু কাৰেংঘৰৰ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ বাবে আন্তঃগাঁথনিক উন্নয়নৰ কাম হাতত ল'ব, যাতে এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি ৰাখিব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জীৱনৰ অন্তিম সময়ছোৱাত অতিবাহিত কৰা পবিত্ৰ স্থান মধুপুৰ সত্ৰৰ অপৰিসীম আধ্যাত্মিক আৰু ঐতিহাসিক গুৰুত্বৰ স্বীকৃতি প্ৰদানেৰে ঐতিহ্যৰ সংৰক্ষণ, তীৰ্থযাত্ৰীসকলৰ সা সুবিধা আৰু সাংস্কৃতিক আন্তঃগাঁথনি সামৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজি আগবঢ়োৱা হ'ব। অসমৰ অনন্য সত্ৰসমূহ পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে যথোচিত প্ৰাতিষ্ঠানিক সহযোগিতা প্ৰদান কৰাৰ উদ্দেশ্যে অসমৰ সত্ৰ আয়োগ গঠন তথা শক্তিশালী কৰা হ'ব। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আমাৰ চৰকাৰে এই বছৰ নতুন দিল্লীত সামৰণি অনুষ্ঠানটো জাক জমকতাৰে আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এক ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি হিচাপে অনুষ্ঠানটোৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত ডক্টৰ হাজৰিকাৰ সংগীত ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা দেশৰ প্ৰতিটো চুকে কোণে বিয়পি পৰিব। ইয়াৰ জৰিয়তে আমি তেখেতৰ মানৱতা, প্ৰেম, সাংস্কৃতিক সম্প্ৰীতি আৰু ৰাষ্ট্ৰীয় একতাক চিৰস্থায়ী বাৰ্তা উদযাপন কৰিম। সবল চাহ জনগোষ্ঠী, অসমৰ চাহ বাগিচাৰ কল্যাণ। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে পূৰ্বৰ কাৰ্যকালত আমাৰ চৰকাৰে বহু প্ৰজন্ম ধৰি একেবোৰ শ্ৰমিক লাইনতে বসবাস কৰি অহা চাহ বাগিচাৰ জনগোষ্ঠীসমূহে সন্মুখীন হোৱা অনিশ্চয়তাক অন্ত পেলাবলৈ এক গুৰুত্বপূৰ্ণ আইন গ্ৰহণ কৰিছিল। সমগ্ৰ অসমৰ প্ৰায় 30,000 চাহ বাগিচাৰ পৰিয়ালে অভিলেখ সময়ৰ ভিতৰত ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিপূৰ্বে আন 250খন চাহ বাগিচাৰ জৰীপৰ কাম আৰম্ভ হৈছে আৰু এই বিত্তীয় বৰ্ষতে আমাৰ চৰকাৰে অতিৰিক্ত 1,14,000 পৰিয়ালক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব। মই অতি আনন্দেৰে জনাব বিচাৰোঁ যে ভাৰত চৰকাৰে চাহ বাগিচাৰ যোগ্য শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদানৰ সুবিধা কৰাৰ বাবে এক নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদাৰতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 5

বছৰৰ ভিতৰত আমি নিশ্চিত কৰিম যাতে অসমৰ 350,000 চাহ বাগিচাৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালে নিজৰ ভূমিৰ অধিকাৰ স্বত্ব লাভ কৰে। অধ্যক্ষ মহোদয়, মই চাহ উদ্যোগসমূহৰ পৰা সংগ্ৰহ কৰা কৃষি আয়কৰ সমগ্ৰ ধন এতিয়াৰে পৰা কেৱল চাহ বাগিচাৰ জনগোষ্ঠীসমূহৰ কল্যাণ আৰু উন্নয়নৰ বাবে সুকীয়াকৈ সংৰক্ষণ কৰি ৰখা হ'ব। কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি, কৰ্মচাৰীৰ কল্যাণ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034 গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত 707 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336 গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। মই আপোন বাহন আঁচনিখনো আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজসংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা বয় পৰিষদৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটি লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ 1 বছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটী বেটকুচিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ। 54টা সঞ্চালকালয়ে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব, ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থাক অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেলে 3য় আৰু 4থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত 2 বাৰকৈ মুকলি কৰা হ'ব। প্ৰায় 13,500 গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাাৰীক প্ৰায় 1,619টা পৰিয়ালে বয় শূন্য বীমা পেকেজৰ অধীনত 210 কোটি 50 লাখ টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত 1,565টা পৰিয়ালে প্ৰত্যেকে 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালৰ প্ৰত্যেকে 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই যাম। অগ্ৰিম আৰ্জিত বেতন বা বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় 2,642 গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু 3,164 গৰাকী অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে।

কোটি টকা টকাৰ নতুন আদালত ভৱন, 32 কোটি টকা বয়ৰ 1000 আসনযুক্ত আধুনিক প্ৰেক্ষাগৃহ আৰু খনিকৰত 209 কোটি টকা বয় সাপেক্ষে এক বহুমুখী ক্ৰিয়া প্ৰকল্প আছে। এতিয়া আমাৰ চৰকাৰে ডিব্ৰুগড় জিলাৰ পৰিসীমাৰ ভিতৰত ডিব্ৰুগড় ৰাজধানী চৌহদক 20 কিলোমিটাৰ বেসৰধৰ অন্তৰ্গত অঞ্চল সামৰি দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল ডিব্ৰুগড় গঠন আৰু দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড় স্থাপন কৰিলেও অনুমোদন জনাইছে। নিয়মীয়া উন্নয়নমূলক প্ৰকল্পৰ উপৰিও ডিব্ৰুগড় ৰাজধানী অঞ্চলৰ অতিৰিক্ত আন্তঃগাঁথনি উন্নয়নৰ আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে অহা 5 বছৰৰ বাবে 500 কোটি টকাৰ আবণ্টন কৰিছোঁ। মই এতিয়া পবিত্ৰ সদনৰ সন্মুখত 2026-27 বৰ্ষৰ বাবে আমাৰ চৰকাৰৰ মুখ্য ঘোষণাসমূহ উপস্থাপন কৰিম। স্থানীয় উন্নয়নৰ বাবে বৰ্ধিত পুঁজি। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে বিধায়ক স্থানীয় এলেকা উন্নয়ন পুঁজি 2026-27 বৰ্ষৰ প্ৰতিজন বিধায়কৰ বাবে 1,50,00,000 টকালৈ বৃদ্ধি কৰিব। 1,50,00,000, 1.5 কোটি টকালৈ বৃদ্ধি কৰিব। ইয়াৰ লগতে 2027-28 বৰ্ষৰ পৰা প্ৰতিগৰাকী বিধায়কে 2 কোটি টকালৈ বৃদ্ধি কৰা হ'ব। এই আবণ্টন 10% এই আবণ্টনৰ 10% সামূহীয়া প্ৰয়োজন অনুসৰি জৰুৰীভাৱে পূৰণ কৰা বা জনকল্যাণমূলক সহায়ৰ বাবে আছুতীয়াকৈ ৰখা হ'ব। অৱশিষ্ট ধন স্থানীয় আন্তঃগাঁথনি নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ'ব। বৰাক উপত্যকা উন্নয়ন। শিলচৰৰ পূৰ্ণাংগ কাৰ্যক্ষমতাসম্পন্ন অসম সচিবালয়কে ধৰি বৰাক উপত্যকা প্ৰশাসনিক আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। বৰাক উপত্যকা আৰু কাষৰীয়া অঞ্চলসমূহত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা সুদৃঢ় কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ পৰামৰ্শ সাপেক্ষে শ্ৰীভূমিত এইমছৰ এটা উপগ্ৰহ কেন্দ্ৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। বৰাক উপত্যকাৰ পৰ্যটন আৰু জৈৱ বৈচিত্ৰ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শিলচৰ চহৰৰ কেন্দ্ৰস্থলত আধুনিক আন্তঃগাঁথনি, প্ৰকৃতি ব্যাখ্যা কেন্দ্ৰ, দৰ্শনাৰ্থীৰ বাবে বিভিন্ন সা সুবিধা আৰু সংৰক্ষণমুখী পৰ্যটন ব্যৱস্থাৰে সজ্জিত আধুনিক পৰম্পৰাগত চিৰিয়াখানা এখন নিৰ্মাণ কৰা হ'ব। সকলোৰে বাবে খোৱা পানী। জল জীৱন অভিযানৰ পূৰ্বৰ পৰ্যায়সমূহৰ অধীনত নিৰ্মিত আন্তঃগাঁথনিসমূহ কৰাৰ লগতে অধিক শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে বৰ্তমানে চলি থকা আঁচনিসমূহ সম্পূৰ্ণ কৰাৰ বাবে কাম কৰিব। কেন্দ্ৰীয় চৰকাৰে পৰিশোধন কৰা পুঁজিৰ যোগানৰ বাবেও ব্যৱস্থা হাতত ল'ব। অহা 5 বছৰৰ ভিতৰত ৰাজ্যখনৰ খোৱা পানী যোগান আন্তঃগাঁথনি সম্পূৰ্ণ আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে আমি বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ সাহাৰ্য গ্ৰহণ কৰিম। 112 নাগৰিকসকলৰ বাবে এক জৰুৰীকালীন সঁহাৰি ব্যৱস্থা। আমি সমগ্ৰ অসমতে 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকা একত্ৰিত জৰুৰীকালীন সঁহাৰি ব্যৱস্থা স্থাপন কৰিম। ইয়াৰ জৰিয়তে নাগৰিকসকলে একেটা জৰুৰীকালীন নম্বৰ 112ৰ মাধ্যমেৰে আৰক্ষী, অগ্নি নিৰ্বাপক, স্বাস্থ্য আৰু দুৰ্যোগ সঁহাৰি সেৱা লাভ কৰিব। তদুপৰি দ্ৰুততৰ আৰু সমন্বয় সঁহাৰি নিশ্চিত কৰাৰ উদ্দেশ্যে দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত এক আধুনিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰও স্থাপন কৰা হ'ব। প্ৰটন থেৰাপি। আমাৰ চৰকাৰে অসমত প্ৰটন থেৰাপি প্ৰৱৰ্তন কৰিব। ইয়াৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেল ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডত এনে উন্নত কৰ্কট ৰোগত চিকিৎসা প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথমখন চিকিৎসালয় হ'ব। প্ৰায় 550 কোটি টকা বিনিয়োগেৰে স্থাপন হ'বলগীয়া এই প্ৰটন থেৰাপি কেন্দ্ৰটো অহা 3 বছৰৰ ভিতৰত কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। এই চিকিৎসা প্ৰযুক্তিয়ে টিউমাৰৰ জৰিয়তে শৰীৰত সুস্থ কোষসমূহৰ অধিক ক্ষতি নোহোৱাকৈ কৰ্কট ৰোগৰ বিশ্বমানৰ নিখুঁত চিকিৎসা প্ৰদান কৰা হ'ব। শ্ৰদ্ধাঞ্জলি। শোকৰ সময়ত মৰ্যাদা। আমাৰ চৰকাৰে ৰাজ্যৰ বাহিৰত মৃত্যুবৰণ কৰা লোকসকলৰ সদেহ সন্মানজনক আৰু মৰ্যাদাপূৰ্ণভাৱে অসমলৈ ঘূৰাই অনাৰ উদ্দেশ্যে 2025 চনৰ অক্টোবৰ মাহত শ্ৰদ্ধাঞ্জলি আঁচনি আৰম্ভ কৰিছিল। এই আঁচনি আৰম্ভ হোৱাৰ পিছত এতিয়ালৈকে 363টা

অধ্যয়নৰ কাম হাতত ল'ব। ইয়াৰ উদ্দেশ্য হ'ল উপগ্ৰহীয় চহৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি পথ তথা ৰেল যোগাযোগ ব্যৱস্থা সামৰি ৰিং ৰোডৰ চাৰিওকাষে মহানগৰীৰ যানজঁট হ্ৰাস কৰি নগৰীয়া বিকাশক ত্বৰান্বিত কৰা। 55 কিলোমিটাৰ এটা গ্ৰীণফিল্ড উত্তৰ বাইপাছ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন 6-লেনযুক্ত দলংসহ ৰাষ্ট্ৰীয় ঘাইপথ 27ক 6 লেনলৈ সম্প্ৰসাৰণেৰে ৰূপায়িত হ'বলগীয়া 221 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পটোৰ নগৰীয়া যাতায়াতৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিব। জাইকাৰ সহযোগত ছেমিকণ্ডাক্টৰ ইক'ছিষ্টেম জাগিৰোডত থকা টাটা ইলেক্ট্ৰনিক্ছ অ'চাত প্ৰকল্পৰ ক্ষিপ্ৰ অগ্ৰগতিৰ ভিত্তি কৰি অসমত ভাৰতৰ অগ্ৰণী ছেমিকণ্ডাক্টৰৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমাৰ চৰকাৰ দায়বদ্ধ। জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগী সংস্থাৰ সৈতে অংশীদাৰিত্বৰে আমি প্ৰায় 1164 কোটি টকা বয়েৰে 5 বছৰৰ বাবে অসম ছেমিকণ্ডাক্টৰ ইক'ছিষ্টেম এণ্ড মেনুফেকচাৰিং এণ্ড ইনভেনশ্যন প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ কৰিছোঁ। এই প্ৰকল্পটোৱে বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টি কৰি গোলকীয় বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে এক সুকীয়া পৰিৱেশ গঢ়ি তুলিব। এই প্ৰকল্পই কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক শক্তিশালী কৰিব। অসমক ভাৰতীয় ছেমিকণ্ডাক্টৰ বিপ্লৱৰ ক্ষেত্ৰত এক অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰা হৈছে। এৰস্পেচ যন্ত্ৰাংশ উৎপাদন অধ্যক্ষ মহোদয়, ৰাজ্যখনত ক্ৰমবৰ্ধমান বিমান পৰিবহণ আন্তঃগাঁথনি আৰু অসম MRO নীতিৰ 2025ৰ ওপৰত ভিত্তি কৰি এৰস্পেচ যন্ত্ৰাংশ উৎপাদন খণ্ডত বিনিয়োগৰ বাবে অসম এক উপযুক্ত স্থান হিচাপে উদ্ভাসিত হোৱাৰ পথত অগ্ৰসৰ হৈছে। এই খণ্ডটোত উন্নয়ন ক্ষিপ্ৰ কৰিবলৈ আৰু বিমান তথা প্ৰতিৰক্ষা উৎপাদনৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ মই এৰস্পেচ যন্ত্ৰাংশ উৎপাদন আৰু ইয়াৰ সৈতে জড়িত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 100 কোটি টকা ধাৰ্য কৰিছোঁ। এই পদক্ষেপে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে স্থানীয় যোগান ব্যৱস্থা শক্তিশালী কৰিব। তদুপৰি এই পদক্ষেপে মেৰাপতি সম্পৰ্কীয় সেৱাৰ প্ৰসাৰ ঘটোৱাৰ লগতে আনুষাংগিক উদ্যোগসমূহৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে। আছামছেট ভাৰতৰ প্ৰথমখন ৰাজ্য চৰকাৰৰ অধীনস্থ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ প্ৰণালী বিগত বৰ্ষৰ বাজেটত ঘোষণা কৰা অনুসৰি আমাৰ চৰকাৰে ভাৰতৰ প্ৰথমটো ৰাজ্য চৰকাৰৰ অধীনস্থ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ প্ৰণালী স্থাপিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। উচ্চ মানৰ উপগ্ৰহ ভিত্তিক তথ্য আৰু প্ৰয়োগৰ জৰিয়তে আছামছেটে দুৰ্যোগ ব্যৱস্থাপনা, প্ৰাকৃতিক সম্পদৰ নিৰীক্ষণ, কৃষি আন্তঃগাঁথনি আৰু জলবায়ু সহনীলতাত সহায় কৰিব। উন্নত অসমৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা চালিত প্ৰশাসন সেৱাহেতিক পৰৱৰ্তী প্ৰজন্মৰ কৃত্ৰিম বুদ্ধিমত্তাযুক্ত নাগৰিক সেৱা মঞ্চ হিচাপে উন্নত কৰা হ'ব। একে সময়তে ই আদালত, ভাৰ্চুৱেল শুনানি, ই ফাইলিং আৰু ডিজিটেল ন্যায় সেৱাৰ জৰিয়তে প্ৰযুক্তিচালিত ন্যায় প্ৰদান ব্যৱস্থাক অধিক সম্প্ৰসাৰিত কৰা হ'ব। আমি সংহত সামাজিক পঞ্জীয়ন ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিম আৰু বিভিন্ন জনকল্যাণকামী আঁচনিৰ মাজত পাৰস্পৰিক সমন্বয় সুদৃঢ় কৰিম। লগতে বাজেট আবণ্টনৰ পৰা আৰম্ভ কৰি চূড়ান্ত হিচাপ নিকাচলৈ ৰাজহুৱা ব্যয়ৰ সম্পূৰ্ণ স্বচ্ছতা সুনিশ্চিত কৰি কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা বিত্ত ব্যৱস্থাৰ পৰা সংহত ডিজিটেল ব্যৱস্থা কাৰ্যকৰী কৰিম। সমগ্ৰ ভাৰতবাসীৰ বাবে অসমীয়া খাদ্যৰ জুতি অধ্যক্ষ মহোদয়, ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু স্বায়ত্তশাসিত অঞ্চলসমূহৰ ৰাজধানী চহৰসমূহত নিভাজ থলুৱা অসমীয়া খাদ্যৰ বিপণী খোলাৰ বাবে উদ্যমী ব্যক্তিসকলক উৎসাহিত কৰিবৰ কাৰণে আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। উদ্যমীসকলৰ মালিকানাধীন এই বিপণীসমূহত তেওঁলোকৰ দ্বাৰাই পৰিচালিত হ'ব, কিন্তু খাদ্যসমূহৰ গুণগত

মান আৰু সামঞ্জস্যতা ৰক্ষা আৰু লগতে কৰাৰ বাবে চৰকাৰে সকলোবোৰ বিপণীতে উমৈহতীয়া খাদ্য তালিকা লগো আৰু ব্ৰেণ্ড সুনিশ্চিত কৰিব। এই পদক্ষেপৰ জৰিয়তে অসমীয়া থলুৱা খাদ্য সমগ্ৰ দেশতে উপলব্ধ হ'ব। ইয়াৰ দ্বাৰা অসমৰ থলুৱা খাদ্য বিপণনৰ প্ৰসাৰ হোৱাৰ লগতে উদ্যমীসকলে এক নতুন সুযোগ সৃষ্টি হ'ব। অসমৰ চাহ আৰু গল্ফ ট্ৰেইল এক অনন্য পৰ্যটন অভিজ্ঞতা। অসমৰ সেউজীয়া আৰু মনোমোহা চাহ বাগিচাসমূহৰ মাজত 3খন 18-হোল চেম্পিয়নশ্বিপ গল্ফ কোৰ্চ আৰু 10খন 9-হোল গল্ফ কোৰ্চ আছে। আমাৰ চৰকাৰে অসম চাহ আৰু গল্ফ ট্ৰেইলৰ শুভাৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপে অসমক বিশ্ববিস্তৃত চাহ ঐতিহ্য আৰু স্বকীয় গল্ফ কোৰ্চসমূহক এক বিশ্বমানৰ পৰ্যটন আকৰ্ষণৰ ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰিব। চাহ বাগিচা পৰ্যটন আৰু আতিথ্য খণ্ডৰ তথা স্থানীয় ৰাইজৰ সৈতে অংশীদাৰিত্বৰে গঢ়ি তোলা এই পদক্ষেপে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে এক প্ৰধান গন্তব্য স্থান হিচাপে অসমৰ স্থিতি অধিক শক্তিশালী কৰিব। খেল মহাৰণ 3, মই আনন্দেৰে এই নতুন ৰূপত খেল মহাৰণ 3 আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এই 3-স্তৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ অধীনত প্ৰথমে উন্নয়ন খণ্ড পৰ্যায়ত খেল অনুষ্ঠিত হ'ব, তাৰপিছত বিধানসভা পৰ্যায়ত আৰু শেষত ৰাজ্যিক পৰ্যায়ত চেম্পিয়নশ্বিপৰ জৰিয়তে সামৰণি পৰিব। অসম অতিথি, অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক ডিজিটেল ভঁৰাল। অধ্যক্ষ মহোদয়, অসমৰ চিনেমা, সাহিত্য, লোক সংস্কৃতি, তথ্যচিত্ৰ আৰু অন্যান্য সাংস্কৃতিক সম্পদসমূহক সংৰক্ষণ, প্ৰসাৰ আৰু বিশ্বজোৰা প্ৰদৰ্শনৰ বাবে আমাৰ চৰকাৰে এক বিশেষ অতিথি প্লেটফৰ্ম ৰূপায়ণ কৰিব। ইয়াৰ ফলত অসমৰ সাংস্কৃতিক ঐতিহ্যক এক স্থায়ী ডিজিটেল অভিলেখগাৰলৈ নিৰ্মিত হ'ব। অসম ললিত কলা একাডেমী, অধ্যক্ষ মহোদয়, এই সদনৰ সকলো সন্মানীয় সদস্যক অৱগত যে আমাৰ চৰকাৰ সদায় ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। দৃশ্যকলাৰ ক্ষেত্ৰত এক সমৰ্পিত প্ৰতিষ্ঠানগত ব্যৱস্থাক দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে অসম ললিত কলা একাডেমী স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই একাডেমীৰ জৰিয়তে চিত্ৰকলা, ভাস্কৰ্য আৰু অন্যান্য দৃশ্যকলাৰ বিকাশ আৰু প্ৰসাৰ, শিল্পীসকলৰ প্ৰতিভাৰ বিকাশৰ লগতে অসমৰ সমৃদ্ধ শিল্প সংস্কৃতিক পৰম্পৰাগত সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰবীন্দ্ৰ ভৱনৰ পুনৰুজ্জীৱীকৰণ, অধ্যক্ষ মহোদয়, গুৱাহাটীস্থ ৰবীন্দ্ৰ ভৱনে বিগত কেইবাটাও দশক ধৰি ৰাজ্যখনৰ বাবে অন্যতম প্ৰসিদ্ধ সাংস্কৃতিক পৰিচয় বহন কৰি আহিছে। ৰবীন্দ্ৰ ভৱনে অসমীয়া থিয়েটাৰ, সাহিত্য আৰু পৰিৱেশ্যকলাৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰত্যাহ্বানৰ বাবে এই ভৱনটো কিছুদিন ধৰি বন্ধ হৈ আছিল। মই এই গৰিমাময় সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ চৰকাৰে ইয়াৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। অসমৰ শিল্পী তথা সাংস্কৃতিক অনুষ্ঠানসমূহৰ শুভ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন অতি শীঘ্ৰে পুনৰ মুকলি কৰা হ'ব। অসমৰ ঐতিহ্য আৰু খিলঞ্জীয়া পৰম্পৰাৰ সংৰক্ষণ, আমাৰ চৰকাৰে ডিমা হাছৰ একক শৈলপাত্ৰ, মনোলিথিক জাৰ আৰু ৰংপুৰ শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহক ইউনেস্কোৰ সম্ভাব্য বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে মনোনয়নৰ ব্যৱস্থা কৰিব। লগতে হস্তিবিদ্যাৰ্ণৱ আৰু কাঠি বানচেঙৰ পাণ্ডুলিপিসমূহকো 2027ৰ পৰা 2029 চনৰ ভিতৰত ইউনেস্কোৰ বিশ্ব স্মৃতিপঞ্জীৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। বনাঞ্চলত আকাশমাৰ্গেৰে বীজ সিঁচা প্ৰক্ৰিয়া, মাননীয় অধ্যক্ষ মহোদয়, বনানীকৰণৰ গতি ত্বৰান্বিত আৰু অৱক্ষয় হোৱা সেউজ পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ড্ৰ'নৰ সহায়ত দুৰ্গম বনাঞ্চল, পাহাৰীয়া এঢলীয়া ঠাই আৰু নদী সংলগ্ন অঞ্চলসমূহত বীজ পল চিট বল সিঁচিবলৈ আকাশমাৰ্গেৰে বীজ সিঁচা পদক্ষেপ আৰম্ভ কৰিব। প্ৰযুক্তি নিৰ্ভৰ এই পদক্ষেপে সেউজীয়া আৱৰণ বৃদ্ধি, জলবায়ুৰ সহনশীলতা শক্তিশালীকৰণ আৰু অধিক সেউজীয়া অসম গঢ়ি তোলাত সহায়ক কৰিব। গজমিত্ৰ 2,

আমাৰ চৰকাৰে ৰাজ্যখনত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে গজমিত্ৰ টু অধীনত গজমিত্ৰ আঁচনিখন 8খন জিলাৰ পৰা 26খন জিলালৈ সম্প্ৰসাৰিত কৰিব। ইতিমধ্যে এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হোৱা জিলাসমূহৰ উপৰিও বৰপেটা, চৰাইদেউ, চিৰাং, ধেমাজি, ডিব্ৰুগড়, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ, তামোলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলালৈকে এই আঁচনি সম্প্ৰসাৰিত কৰা হ'ব। গ্ৰাম্য অঞ্চলৰ দুৰ্গম অঞ্চললৈ যোগাযোগৰ সুব্যৱস্থা। অনাগত 5 বছৰত প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰকৈ প্ৰকী গ্ৰাম্য পথ নিৰ্মাণৰ জৰিয়তে আমি সমগ্ৰ ৰাজ্যতে অধিক উন্নত যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিম। এই ক্ষেত্ৰত আওহতীয়া আৰু সংযোগবিহীন অঞ্চল, চাহ বাগিচাৰ লাইন আৰু অন্যান্য পিছপৰা অঞ্চলসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, বিভাগ অনুসৰি বাজেট আবণ্টনৰ বিশদ বিৱৰণসমূহ বাজেট ভাষণৰ পুস্তিকাত সন্নিৱিষ্ট কৰা আছে। সদনৰ বহুমূলীয়া সময়ৰ স্বাৰ্থত মই সেইসমূহ পাঠ কৰাৰ পৰা বিৰত থাকি বাজেটৰ দ্বিতীয় ভাগলৈ আগবাঢ়িব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, কৌটিল্যৰ অৰ্থশাস্ত্ৰই আমাক সোঁৱৰাই দিয়ে যে কোষ মূলদণ্ড, অৰ্থাৎ শক্তিশালী ৰাজকোষেই ফলপ্ৰসূ শাসনৰ ভেটি। এতিয়া মোৰ বাজেট ভাষণৰ দ্বিতীয় ভাগলৈ আগবাঢ়িছোঁ, য'ত ৰাজ্যখনৰ বিত্তীয় শক্তি আৰু উন্নয়ন কাৰ্যসূচীৰ কেন্দ্ৰীয় ভূমিকা পালন কৰা কৰ আৰু ৰাজহ সংগ্ৰহৰ বিষয়ে আলোচনা কৰিম। নিৰন্তৰ সংস্কাৰ, উন্নত ব্যৱস্থাৰাজি আৰু প্ৰযুক্তি নিৰ্ভৰ শাসন ব্যৱস্থাৰ জৰিয়তে অসমে বিগত কেইবাবছৰ ধৰি ৰাজহ সংগ্ৰহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। বিত্ত কৰাৰোপণ বিভাগ, অধ্যক্ষ মহোদয়, মুঠ কৰ ৰাজহৰ প্ৰায় 70% কৰ যোগাই বিত্ত কৰাৰোপণ বিভাগে ৰাজ্যৰ নিজস্ব ৰাজহ সংগ্ৰহৰ মূল ভূমিকা পালন কৰি আহিছে। 2025-26 বৰ্ষত 26,447 কোটি টকা সংগ্ৰহেৰে বিভাগটোৱে সংগৃহীত কৰৰ মুঠ পৰিমাণৰ পূৰ্বৰ বৰ্ষতকৈ 11% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনে সংগ্ৰহ কৰা GST-ৰ পৰিমাণো 14% বৃদ্ধি পাইছে। SGST-ৰ পুনৰ পৰিশোধ আঁচনিৰ অধীনত 433টা যোগ্য ঔদ্যোগিক গোটলৈ মুঠ 423 কোটি টকা পৰিশোধ কৰা হৈছে। পৰম্পৰাগত কাঁহ পিতল উদ্যোগৰ সংৰক্ষণৰ প্ৰসাৰৰ বাবেও বিশেষ সহায় আগবঢ়োৱা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক সহায় দিবলৈ আমি কৃষি আয় ৰেহাইৰ সীমা 2,50,000 টকাৰ বাৰ্ষিক আয়ৰ পৰা 10 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। একে সময়তে 2026 চনৰ 1 এপ্ৰিলৰ পৰা বৃহৎ কৰদাতাসকলৰ ক্ষেত্ৰত এই কৰ পুনৰ বলৱৎ কৰা হ'ব। ইয়াৰ ফলত সংগৃহীত অতিৰিক্ত ৰাজহ সম্পূৰ্ণ চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰ্যসূচীত ব্যয় হ'ব। স্বচ্ছ আৰু বহনক্ষম শক্তিৰ ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে নবীকৰণযুক্ত শক্তিৰ উৎসৰ পৰা উৎপাদিত বিদ্যুতৰ স্বব্যৱহাৰৰ ওপৰত প্ৰযোজ্য বিদ্যুৎ শুল্ক ৰেহাইৰ সুবিধা 2026 চনৰ 1 এপ্ৰিলৰ পৰা 2029 চনৰ 31 মাৰ্চলৈ আগন্তুক 3 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। অধ্যক্ষ মহোদয়, পৰিয়ালৰ বিদ্যুৎ ব্যয় হ্ৰাস, পৰিষ্কাৰ ইন্ধন ব্যৱহাৰৰ বৃদ্ধি আৰু চহৰ অঞ্চলত গেছ সংযোগ সম্প্ৰসাৰিত কৰিবলৈ পাই মই পাইপযুক্ত প্ৰাকৃতিক গেছৰ ওপৰত আৰোপিত ভেটৰ পৰিমাণ 14.5%-5% হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। তদুপৰি খনি আৰু খনিজাত তথা বন বিভাগৰ সৈতে সমন্বয় বৃদ্ধি কৰা হৈছে যাতে বন ৰয়েলটিৰ ওপৰত যথোচিত GST সংগ্ৰহৰ নিশ্চিত আৰু কৰ ফাঁকি ৰোধ কৰিব পৰা যায়। আবকাৰী বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, 2025-26 বৰ্ষত আবকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ যথেষ্ট বৃদ্ধি হৈছে। যোৱা বছৰ 3,609 কোটি টকাৰ তুলনাত এই বছৰ বিভাগে আবকাৰী ৰাজহ 4,054 কোটি টকা সংগ্ৰহ কৰিছে। অবৈধ সুৰাৰ ব্যৱসায় ৰোধ আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি আমাৰ চৰকাৰ দায়বদ্ধ। 2025-26 বৰ্ষৰ অবিৰত অভিযান আৰু সতৰ্কমূলক ব্যৱস্থাৰ জৰিয়তে

দূৰৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সংশোধনে আগন্তুক বছৰসমূহত স্থায়ী ৰাজহ বৃদ্ধিত নিশ্চিত কৰিব। পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগটোৱে ৰাজহ সংগ্ৰহ 2021-22 বৰ্ষত 392 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 604 কোটি টকালৈ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বৰ্তমান বিভাগটোৱে প্ৰায় 200টা ক্ষুদ্ৰ খনিজ ৰেহাই এলেকা পৰিচালনা কৰি আছে। সকলো জিলাৰ বাবে জিলাজৰীপ প্ৰতিবেদন প্ৰস্তুত হোৱাৰ লগে লগে চলিত বিত্তীয় বৰ্ষত এই সংখ্যা অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ৰাজহৰ অপচয় ৰোধ কৰিবলৈ বিভাগটোৱে ক্ষুদ্ৰ খনিজাত সামগ্ৰী পৰিবহণৰ কৰা সকলো বাহনত GPS বাধ্যতামূলক কৰাৰ লগতে ওজন জোখা স্থান বা CCTV কেমেৰাৰ নেটৱৰ্কৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। বহনক্ষম ভৱিষ্যতৰ বাবে সেউজুল্ক অধ্যক্ষ মহোদয়, পৰিৱেশৰ অৱক্ষয়ৰ অৰিহণা যোগোৱা ইয়াৰ প্ৰতিকাৰসমূহৰ ব্যৱস্থাটো সমানে

2026-27 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰা বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিলে। বিৱৰণী আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ ৰচনা ভৱেন বৰঠাকুৰৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে সংগীতা বৰঠাকুৰৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰ শুনক নগেন বৰা ৰচিত এটি গীত

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে সংগীতা বৰঠাকুৰৰ কণ্ঠত ক্ৰমে ভৱেন বৰঠাকুৰ আৰু নগেন বৰা ৰচিত গীত শুনিলে।

শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে হৰেন্দ্ৰ চন্দ্ৰনাথ আৰু সংগীতবৃন্দই গোৱা ওজাপালি।

হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু সংগীতবৃন্দই গোৱা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে কমল বৰুৱাৰ খোলবাদন।

0: শ্ৰোতাসকলে ইমান পৰে কমল বৰুৱাৰ খোলবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: অষ্ট্ৰেলিয়া ভ্ৰমণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি নিউজিলেণ্ড ভ্ৰমণ কৰিবলৈ লৈছে। অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিধানসভাত 2026-2027 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ 50% অধিক পূৰণ হৈছে বুলি বিভাগীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। ভাৰতীয় মহিলা ক্ৰিকেট দলটো আজি লণ্ডনৰ লৰ্ডছত হ'বলগীয়া একমাত্ৰ টেষ্টত ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু আজি নিশা 12:30 বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, আকাশবাণীৰ এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সেনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত দুয়োগৰাকী নেতাই বিশেষকৈ শেহতীয়া দুবছৰত বাণিজ্য আৰু প্ৰতিৰক্ষা খণ্ডত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কই লাভ কৰা অগ্ৰগতিৰ সামগ্ৰিক বিষয়টো পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে এয়া হ'ব বিগত দুকুৰি বছৰৰ ভিতৰত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নিউজিলেণ্ড ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ বাণিজ্য আৰু ক্ৰীড়াখণ্ডৰ আগশাৰীৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ভাৰতীয় মূলোদ্ভৱ লোকৰ এখন বৃহৎ সমাৱেশতো ভাষণ দিব। ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত সামৰণি পৰা প্ৰধানমন্ত্ৰী মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজকে ধৰি একাধিক নেতৃস্থানীয় ব্যক্তিৰ সৈতে ভিন ভিন বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। এনে আলোচনাত ভাৰতলৈ অষ্ট্ৰেলিয়াৰ ইউৰেনিয়ামৰ অবিৰত যোগান, সমুদ্ৰ পথৰ সুৰক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰৰ সহযোগিতাকে ধৰি ভালেমান বিষয়ে স্থান লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজৰ সৈতে আজি মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড পৰিদৰ্শন কৰে। এই ভ্ৰমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কক ক্ৰীড়া কূটনীতিৰ বৰ্ধিত ভূমিকাকে সূচায়। পৰিদৰ্শনকালত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ক্ৰিকেটভিত্তিক সহযোগিতা, ক্ৰীড়া আন্তঃগাঁথনি, খেলুৱৈৰ বিকাশ, জ্ঞানৰ আদান প্ৰদান, IPL BBL অংশীদাৰিত্ব, 2032 চনত হ'বলগীয়া ব্ৰিছবেন অলিম্পিক আৰু 2036 চনত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ আয়োজনৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱসহ গুৰুত্বপূৰ্ণ খেল মহোৎসৱৰ আয়োজনৰ পূৰ্বৰ সহযোগিতাৰ বিষয়টোৱে স্থান লাভ কৰে। ভাৰত আৰু নিউজিলেণ্ডে চলিত বৰ্ষত দেশ দুখনৰ মাজৰ ক্ৰীড়া ক্ষেত্ৰৰ সম্পৰ্কৰ শতবৰ্ষ পূৰ্তি উদযাপন কৰিছে। 1926 চনত হকীৰ জৰিয়তে এই সম্পৰ্ক আৰম্ভ হোৱাৰ পাছত এইবিধ খেলেই বৰ্তমানলৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্কক অধিক ঘনিষ্ঠ কৰি তুলিছে। উল্লেখযোগ্য যে 1926 চনত ভাৰতীয় সেনাৰ হকী দলটো নিউজিলেণ্ড ভ্ৰমণলৈ গৈছিল। সেইটোৱেই আছিল দেশখনলৈ যোৱা ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল। ভাৰতীয় ক্ৰীড়া জগতৰ কিংবদন্তী পুৰুষ মেজৰ ধ্যানচান্দে অংশগ্ৰহণ কৰা এই ঐতিহাসিক দলটোৱে দেশৰ হকীৰ ইতিহাসত অন্যতম স্মৰণীয় অধ্যায়ৰ সূচনা কৰে। আকাশবাণীৰ সংবাদদাতাই এই সন্দৰ্ভত প্ৰকাশ কৰা মতে সুদীৰ্ঘ 100 বছৰৰ পাছতো দেশ দুখনৰ মাজৰ এই সম্পৰ্ক অব্যাহত আছে। চলিত বৰ্ষৰ আগভাগতে ভাৰতীয় মহিলা হকী দলটোৱে অকলেণ্ডত অনুষ্ঠিত FIH মহিলাৰ নেশ্যনছ কাপ হকী প্ৰতিযোগিতাত আয়োজক দেশ নিউজিলেণ্ডক পৰাভূত কৰি খিতাপ অৰ্জন কৰে। সাম্প্ৰতিক প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিউজিলেণ্ড ভ্ৰমণে দেশ দুখনৰ মাজৰ এই সহযোগিতামূলক সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব বুলি হকী নিউজিলেণ্ডৰ পূৰ্বৰ মুখ্য কাৰ্যবাহী বিষয়া তথা 1976 চনৰ অলিম্পিকত সোণৰ পদক বিজেতা ৰমেশ পেটেলে আশা প্রকাশ কৰে।
1: Yeah, you know, obviously they're coming for the free trade agreement signing, and that's very significant, of course. But to have sport involved as well, because I think that's very important, because it ties countries together. We play against each other, both here in India and in New Zealand.

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত আজি মেলবৰ্ণত দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগাছ টেইলৰক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ এই বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা, ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা, বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বিষয়টোৰ প্ৰতি দেশখনৰ উভয় দলৰ সমৰ্থন নিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ৰমবৰ্ধমান শক্তি আৰু সম্ভাৱনাসমূহৰ বিষয়ে দুয়োগৰাকী নেতাই দীঘলীয়াকৈ আলোচনা কৰে। অষ্ট্ৰেলিয়াত ভাৰতবৰ্ষই আন্তৰিকতাপূৰ্ণ তথা বৃহৎ পৰিসৰৰ সমৰ্থন লাভ কৰাৰ বিষয়টো গভীৰভাৱে উপলব্ধি কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ লগতে প্ৰকাশ কৰে। অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত 2026-2027 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱ সন্মুখত ৰাখি সদনত এই বাজেট উপস্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। এই বাজেটত 18খন ধ্বজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বাজেট ভাষণত উল্লেখ কৰে।
1: এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফৰ্চ গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পথ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ।
0: বিধানসভা নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈ ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কামো আৰম্ভ কৰা হ'ব। একেদৰে স্নাতক ডিগ্ৰীধাৰীসকলক জীৱন প্ৰেৰণা নামৰ আঁচনিৰ অধীনত অহা ছেপ্টেম্বৰৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকক বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাৰ্থহীন কাম কাজক মানৱতাৰ সবাতোকৈ বৃহৎ শক্তি বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ নিজৰ হেণ্ডেলত সংস্কৃতৰ এটা হিতোপদেশৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সেৱা আৰু নিষ্ঠাৰ এই মানসিকতাৰে উদ্বুদ্ধ হৈ ভাৰতবৰ্ষ প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ সংকল্পৰে আগবাঢ়ি গৈছে। নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ 50%ৰো অধিক পূৰণ হৈছে বুলি প্ৰকাশ কৰিছে। শ্ৰীযোশীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা 6 জুলাইত নবীকৰণযোগ্য উৎসৰ জৰিয়তে 50.2% বিদ্যুৎ যোগান ধৰা হয়। মন্ত্ৰীগৰাকীয়ে এই সাফল্যক নিকা শক্তিখণ্ডৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ প্ৰাকৃতিক সম্পদৰ ক্ষতি নকৰাকৈ অৰ্থনৈতিক কাম কাজ সম্প্ৰসাৰণৰ দিশে দ্ৰুত গতিত আৰু দৃঢ়তাৰে অগ্ৰসৰ হৈছে। খেলৰ বাতৰি। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দলটো আজি লণ্ডনৰ লৰ্ডছত হ'বলগীয়া একমাত্ৰ টেষ্টত ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। এয়া হ'ব লৰ্ডছত খেলোৱা প্ৰথমখন মহিলা টেষ্ট মেচ। এই 4-দিনীয়া টেষ্ট খেলখনৰ বাবে ইতিমধ্যে 33,000ৰো অধিক লোকে টিকট ক্ৰয় কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজত এতিয়ালৈকে 16খন টেষ্ট অনুষ্ঠিত হৈছে। ভাৰতে ইয়াৰে 3খন খেলত জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ডে 1খন খেলত জয়লাভ কৰিছে। স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই 60 মিনিটত আৰু উছমান ডেম্বেলেই

0: ৬১ মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ কৰিবলৈ লৈছে। অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত 2026-2027 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। নিকা শক্তিৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে দেশৰ বিদ্যুৎ চাহিদাৰ 50%ৰো অধিক পূৰণ হৈছে বুলি বিভাগীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। ভাৰতীয় মহিলা ক্ৰিকেট দলটো আজি লণ্ডনৰ লৰ্ডছত হ'বলগীয়া একমাত্ৰ টেষ্টত ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু আজি নিশা 12:30 বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে হৰেণ কলিতাৰ কণ্ঠৰ দুটি লোকগীত।

0: মোৰ লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

Thank you.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱ সন্মুখত ৰাখি সদনত এই বাজেট উপস্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। এই বাজেটত 18খন ধ্বজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে

মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত পাঁচ বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বাজেট ভাষণত উল্লেখ কৰে। বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰে ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈ ৰেহাই মূলত মচুৰ দাইল আৰু চেনী যোগান ধৰাৰ কামো আৰম্ভ কৰিব। একেদৰে স্নাতক ডিগ্ৰীধাৰীসকলক জীৱন প্ৰেৰণা নামৰ আঁচনিৰ অধীনত অহা ছেপ্টেম্বৰৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকক বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অপ্ৰাদেশিক

0: অহা ছেপ্টেম্বৰৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকক বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অপ্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ আৰু বিশ্ববিদ্যালয়সমূহলৈ 50 কোটি টকাৰ আৰ্থিক সাহায্য দিয়া হ'ব বুলি বাজেট ভাষণত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰে। তেওঁ লগতে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চপদস্থ প্ৰতিনিধি দলে শেহতীয়া প্ৰলয়ংকাৰী বানৰ ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব নিষ্ঠা তিৱাৰীৰ নেতৃত্বত অহা 6-জনীয়া আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে কালি অৰুণাচলৰ পূব চিয়াং জিলাৰ বিলাত চাৰ্কল আৰু লোৱাৰ চিয়াং জিলাৰ কোৰা চাৰ্কলৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান আৰু খহনীয়াৰ ব্যাপক ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাসমূহৰ লগতে বানত ক্ষতিগ্ৰস্ত পথ, দলং, কৃষিভূমি, ভূমিস্খলন আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষয়ক্ষতিৰ বুজ লৈ কেন্দ্ৰীয় সাহায্যৰ জৰিয়তে অতি শীঘ্ৰে সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে যোৱা 28 জুনত হোৱা প্ৰবল বৰষুণ আৰু বানৰ ফলত অসমৰ জোনাই অঞ্চলৰ লগতে অৰুণাচল প্ৰদেশৰ ভালেসংখ্যক অঞ্চল বানত ক্ষতি হয়। কেন্দ্ৰীয় দলটোৰ পৰিদৰ্শনৰ সময়ত পশ্চিম পাছিঘাট সমষ্টিৰ বিধায়ক নিনং এৰিং, নাৰী কয়ু সমষ্টিৰ বিধায়ক তাজিৰ কাডু আৰু ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত থাকে। ৰাষ্ট্ৰীয় মৎস্যপালক দিৱস উপলক্ষে আজি কামৰূপ জিলাৰ আমিনগাঁৱৰ বায়'টেক উদ্যানত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত নাবাৰ্ডৰ বিষয়া ভামা দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ভাৰতীয় কিষাণ সংঘৰ কৃষ্ণকান্ত শৰ্মা, বজালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ নিপেন্দ্ৰনাথ শৰ্মা তথা কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰও এই অনুষ্ঠানত উপস্থিত থাকে। অনুসূচিত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত 176টা আত্মসহায়ক গোটলৈ 50,000 টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু জিলা মিছন মেনেজমেণ্ট ইউনিটৰ ধেমাজি জিলাৰ উদ্যোগত জিলাখনৰ চিলাৰাই ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত আত্মসহায়ক গোটসমূহৰ মাজত এই অনুদান বিতৰণ কৰা হয়। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই অনুমোদন পত্ৰসমূহ বিতৰণ কৰে। অনুষ্ঠানত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ, জিলা পৰিষদৰ অধ্যক্ষ ভূপেন চুতীয়া, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তুলন কোঁৱৰ প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰৰ শ্ৰীকোণা অঞ্চলৰ পৰা 7 কেজি 23 গ্ৰাম ওজনৰ মুঠ 112টা নকল সোণৰ টুকুৰা জব্দ কৰে। এই অভিযানত আৰক্ষীয়ে আশীষ কুমাৰ ৰায় নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু জব্দ হোৱা সামগ্ৰীসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে বিনোদ ভৰদ্বাজৰ কণ্ঠৰ দুটি গীত নয়নে নয়নে শ্ৰব্য সফুৰাটিৰ পৰা দুয়োটি গীতৰ কথা অৰূপৰ ঠাকুৰৰ সুৰ শিল্পীৰ নিজা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

শ্ৰাব্য সফুৰা নয়নে নয়নেৰ পৰা বিনোদ ভৰদ্বাজৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 25 দিন 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 10 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয় অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্টজত। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী ত্ৰৈলোক্য বৰাৰ সৈতে প্ৰচাৰণ কক্ষত আপোনালোকৰ সন্মুখত এয়া মই শান্তনু শইকীয়া।

0: স্বামী বিবেকানন্দই কৈছিল, তুমি নিজকে দুখীয়া বুলি দুখ নকৰিবা, কাৰণ ধন মানে শক্তি বা পৰাক্ৰম নহয়, চৰিত্ৰ, সাধুতা আৰু পবিত্ৰতাহে প্ৰকৃততে শক্তি আৰু পৰাক্ৰম। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ অৰ্ধ আকাশ অনুষ্ঠানটি।
1: আইডিয়াসকল, সকলোকে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছোঁ। সকলো নিশ্চয় কুশলে আছে। আজিৰ অনুষ্ঠানত আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে তেজপুৰৰ অগ্নিশিখা দলে। প্ৰথমেই শুনক এয়া বন্তি হাজৰিকাই পৰিৱেশন কৰা এটি বৰগীত। বাদ্যযন্ত্ৰত সংগত কৰিছে বাঁহী মৃদুল দাস আৰু সুলত তপন নাথে।
2: নমস্কাৰ, মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত। এই বৰগীতভাগৰ ৰাগ বেলুৱাৰ তাল ৰূপক।

0: এইবাৰ আপোনালোকলৈ আগবঢ়াইছো গায়ত্ৰী দেৱী বৰঠাকুৰৰ স্বৰচিত কবিতা পাঠ। আহকচোন শুনো।
1: কবিতাৰ শিৰোনাম তেওঁৰ সুখৰ মুখ বিচাৰি। তেওঁৰ সুখত মই সুখী। সৌ সিদিনালৈকে দুৰ্ভিক্ষৰ মৰুভূমিত নীলকণ্ঠ হৈ আছিল তেওঁ। যিটো শিকিক ৰাজঘৰীয়া মুদ্ৰা বুলি সাঁচি তেওঁ দূৰ দেশলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল, সেইটো আচলতে এটা ধাতু নথকা ধাতুহে আছিল। জটায়ু পক্ষীজাকে তেওঁক কৈছিল, এইবাতে যোৱা, বিচাৰি পাবা বহু প্ৰজাতিৰ প্ৰজাপতিৰ ৰোদ। জুই ভালপোৱা পৰৱানাৰো এই দিশতেই যে ফুলে ফাগুন, বিদ্ৰ ফুকৰ ভাত তেওঁৰোতো প্ৰাপ্য। তেওঁৰ সুখত মই সুখী। এইবাৰ বাৰিষাত জানিব পাৰিলোঁ তেওঁ হেনো মেঘৰ তালত আখৰা কৰিছে প্ৰাণোচ্ছল মোহনীয়া নৃত্যৰ। বৰষুণত তিতিছে তিতাইছে নিয়ৰকো। নিৰুদ্দেশ হৈছে বুলি ভাবি তলাতল ঘৰৰ পিৰালিত বহি পঢ়িছে চৰাইদেউৰ বুৰঞ্জী। তেওঁৰ সুখত মই সুখী। ৰংপুৰৰ ৰংমেলাত এইবাৰহে লগ পালোঁ তেওঁক। তেওঁ প্ৰাণ খুলি জুৰিছে জুৰীয়া ঐনিত মেজুৰী। তেওঁ বাট লৈছে বাটলৈ বুলি উৰুৱাই এৰুৱাই কঁকালৰ খুচনিৰ খোপনি। তেওঁৰ সুখত মই ভীষণ সুখী। ধন্যবাদ।
0: আইদেউসকল, অগ্নিশিখা দলৰে সদস্যা অঞ্জুমণি কলিতাই এটি স্বৰচিত কথিকা পাঠ কৰিছে। আহকচোন শুনো।
2: নাৰী যত্ৰ নাৰ্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, যত্ৰেতাস্তু ন পূজ্যন্তে সৰ্বাস্ত ত্ৰাফলা ক্ৰিয়া। অৰ্থাৎ য'ত নাৰী বা স্ত্ৰীৰ আদৰ সন্মান হয় তাত দেৱতাই বাস কৰে, য'ত নাৰীৰ কোনো আদৰ সন্মান নহয় তাত সকলো কৰ্মই নিষ্ফল হয়। সৃষ্টিৰ আদিতে যেতিয়া ভগৱানে নাৰীৰ সৃষ্টি কৰিছিল তেতিয়া নাৰদ মুনিয়ে ভগৱানক সুধিছিল, হে প্ৰভু, আপুনি যি সৃষ্টি কৰিছে সেয়া শাৰীৰিক আৰু মানসিকভাৱে বহুত কোমল, সমাজৰ কঠিন সমস্যাবোৰৰ কেনেকৈ মুখামুখি হ'ব? তেতিয়া ভগৱানে মিচিকীয়া হাঁহিৰে উত্তৰ দিছিল, হে নাৰদ, যাক তুমি ইমান কোমল দেখিছা তেওঁ ভিতৰৰ পৰা বহুত বেছি শক্তিশালী। মই এনেকুৱা এবিধ জীৱ সৃষ্টি কৰিছোঁ যি সকলো সহিব পাৰে। সেই নাৰীৰ যোগেদিয়ে সমগ্ৰ পৃথিৱী চলিব। পুৰুষ দেখিবলৈ শক্তিশালী হ'লেও তেওঁলোকো নাৰীৰ গৰ্ভৰ পৰাই জন্ম ল'ব আৰু তেওঁৰ লালন পালনতেই ডাঙৰ দীঘল হ'ব। নাৰী এই দুটা আখৰৰ শব্দটো বৰ বিশাল। প্ৰাচীন কালৰে পৰা নাৰী নানা ঘাত প্ৰতিঘাতেৰে আগুৱাই নিজৰ দক্ষতা প্ৰতিপন্ন কৰি আহিছে। ভাৰতৰ নাৰী সকলো ক্ষেত্ৰতেই পাৰ্গত, প্ৰয়োজনত ৰণলৈ যাবলৈও ভয় নকৰে। আমাৰ দেশৰ আৰাধ্য দেৱীসকলো নাৰীয়েই। এগৰাকী নাৰী শক্তিশালী হোৱাৰ প্ৰথম খোজটো ঘৰখনৰ পৰাই আৰম্ভ হয়। এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত ঘৰখনেই তাইক আগবঢ়াই লৈ যাব লাগিব। সমাজৰ কুসংস্কাৰ আওপুৰণি মনোভাৱবোৰ আঁতৰাই বিজ্ঞানসন্মত চিন্তাধাৰাৰে শিক্ষিত কৰিব লাগিব। তেতিয়াহে তাই ভৱিষ্যতে মাতৃ হৈ ঘৰখনৰ লগতে নিজৰ সন্তানক উপযুক্ত কৰি গঢ়ি তুলিব পাৰিব। এজনী ছোৱালীৰ বিয়াৰ আগৰ সময়ছোৱাত মাকৰ আৰু বিয়াৰ পিছত শাহুৱেকৰ ভূমিকা যথেষ্ট। নিজৰ জন্ম হোৱা ঘৰখনৰ পৰা চিৰদিনলৈ বিদায় লৈ বেলেগ এখন ঘৰলৈ আহিব লগা হয়। নানা আশা ৰঙীন কল্পনাৰে নতুন ঘৰ এখনৰ সপোন ৰচে। বোৱাৰীজনীক ঘৰলৈ অনাৰ লগে লগে শাহুগৰাকীয়ে তেখেতৰ অভিজ্ঞতাপুষ্ট মানসিকতাৰে বোৱাৰীগৰাকীক চম্ভালি ল'ব লাগে। বাল্য বিবাহ, পৰ্দা প্ৰথা, সতীদা প্ৰথা, উচ্চ শিক্ষাৰ পৰা বিৰত ৰখা আদি বিভিন্ন বাধা নেওচি আজিৰ নাৰী বহুত স্বাধীন হ'ল। বৰ্তমান সময়ত নীতি নিয়মবোৰো শিথিল হ'ল। তথাপি কোনোবাখিনিত যেন এতিয়াও নাৰী পৰাধীন। কণমানীজনীৰ পৰা 80 বছৰীয়া বৃদ্ধাজনীলৈ নাৰী নিৰাপদ নহয়। বহুতো লোলোভ দৃষ্টিৰ পুৰুষৰ ওচৰত নাৰী কামনাৰ বলি হৈছে। এচাম পুৰুষে নাৰীক হাতৰ পুতলা বুলি ভাবে। নাৰীক সন্মান কৰিবলৈ আমি মাতৃবোৰে নিজৰ পুত্ৰ সন্তানক সৰুৰ পৰাই শিক্ষা দিব লাগে। তেতিয়াহে সিহঁতে ডাঙৰ হৈ এগৰাকী অকলশৰীয়া বা বিপদত পৰা নাৰীক লালসাৰ দৃষ্টিৰ সলনি সহায়ৰ হাত আগবঢ়াই দিব। আজি নাৰী আকাশত উৰিছে, মহাকাশতো উৰিছে। এনেদৰে প্ৰত্যেকগৰাকী নাৰীয়েই নিজৰ মনৰ ৰেউকা মেলি দিয়ক। দূৰ দিগন্ত বিয়পি চাৰিওফালে নিজকে বিলাই দিয়ক। আমাক অৰ্ধাকাশ নালাগে, লাগে এখন বিশাল আকাশ।
0: আমাৰ ৰাইডিঅ'সকলৰ ৰন্ধন সকলোৰে প্ৰিয়। আহকচোন শুনো এটি ৰন্ধন প্ৰণালী। আগবঢ়াইছে পিংকুৰাণী শইকীয়াই।
3: তেল মছলাবিহীন থলুৱাভাৱে প্ৰস্তুত কৰা মাংসৰ ব্যঞ্জন, গৰম ঠাণ্ডা সকলো সময়তে সোৱাদযুক্ত এইখন সিদ্ধ

0: মাংসৰ তৰকাৰী আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয় খাদ্য। এইখন মাংসৰ জোল বাটিত লৈ চুপৰ নিচিনাকৈ খাবলৈও ভাল লাগে আৰু সিদ্ধ মাংসৰ চুপ স্বাস্থ্যৰ বাবেও অতি উপযোগী। যিসকল লোক স্বাস্থ্য সম্পৰ্কে অতি সজাগ তেওঁলোকৰ বাবে এইবিধ সিদ্ধ মাংসৰ ব্যঞ্জন সঁচাই ভাল বুলি ভবা হয়। আহকচোন তেল মছলা নোহোৱাকৈ সিদ্ধ মাংস কেনেধৰণে প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে অলপ কথা পাতোঁ। প্ৰথমতে মাংসৰ সোৱাদ আনিবলৈ দুটা বিলাহী, দুটা পিঁয়াজ আৰু দুটা নহৰু লৈ জুইত ভালদৰে পুৰি ল'ব লাগে। পোৰা বিলাহী, নহৰু আৰু পিঁয়াজৰ গোন্ধৰ সৈতে মাংসৰ আঞ্জাখন অধিক জুতি লগা হৈ উঠে। এতিয়া 1 কেজি হাড় থকা লোকেল কুকুৰাৰ মাংস ভালদৰে ধুই পৰিষ্কাৰ কৰি তাৰপিছত পোৰা নহৰু পিঁয়াজখিনিৰ সৈতে অলপমান আদা খুন্দনাত ভালদৰে থেতেলিয়াই ল'ব লাগে আৰু পোৰা নহৰু বিলাহীখিনি বেলেগকৈ খুন্দনাত পিহি লৈ গোটেইখিনি একেলগে ধুই চাফা কৰি থোৱা মাংসখিনিৰ লগত মিহলাই ল'ব লাগে। ইয়াৰ লগতে মাংসখিনি অধিক জুতি লগা কৰি তুলিবলৈ এটা কেঁচা পিঁয়াজ চকলা চকলিকৈ কাটি মাংসখিনিৰ লগত মিহলাই জোখমতে নিমখ দি গোটেই মাংসখিনি ভালদৰে সানিব লাগে আৰু তেনেদৰে সানি থোৱা মাংসখিনি প্ৰায় 10 মিনিটমান সময় ৰাখি থ'ব লাগে যাতে নিমখে কোমলাই তোলা মাংসখিনি ভিতৰলৈ আদা নহৰু আৰু পিঁয়াজৰ ৰস সহজে সোমাই যাব পাৰে। ইয়াৰ পিছত মাংসখিনি গৰম কৰি ৰখা এটা কেৰাহীত ঢালি দি জুইৰ তাপ কিছু বঢ়াই 5 মিনিটমান সময় লৰাই থাকিব লাগে যাতে মাংসত থকা পানীখিনি লাহে লাহে শুকাই যায়। মাংসৰ পানী শুকাই কমি যোৱাৰ লগে লগে কেইডোখৰমান কাটি থোৱা আলু আৰু অলপমান বাঁহৰ গাজ মাংসখিনিৰ লগত মিহলাই কিছু সময় তল ওপৰ কৰি তাৰপিছত জোক অনুৱাৰে উতলা পানী ঢালি মাংসখিনি প্ৰায় 20-25 মিনিটমান সময় ঢাকোন দি থৈ দিব লাগে। মাংসখিনি ভালদৰে সিজাৰ পাছত জোখমতে জালুকৰ গুড়ি অলপ মাংসখিনিৰ লগত মিহলাই দিব লাগে। শেষত মান ধনিয়াৰ পাত অলপ সৰু সৰুকৈ ছিঙি তাৰ লগত বি জলকীয়াৰ টুকুৰা কেইটামান মিহি মিহিকৈ কাটি মাংসখিনিৰ লগত ভালদৰে মিহলাই দিয়াৰ পিছত ইয়াৰ সোৱাদেই বেলেগ হৈ পৰে আৰু খাবলৈ বৰ জুতি লগা হয়।
1: আইদেউসকলে, এইবাৰ আহকচোন শুনো এটি চুটি গল্প ৰচনা গায়ত্ৰী দেৱী বৰঠাকুৰৰ, পাঠ কৰিছে জ্যোৎস্না তালুকদাৰে।
2: পূজাৰ বজাৰখন। বৌ, ব'লক বজাৰৰ পৰা আহোঁ, মোৰ অলপ বজাৰ কৰিবলগীয়া আছে। মলয়াৰ এই লোভনীয় প্ৰস্তাৱত অতি সহজেই সন্মত হ'ল পূজা। অঁ, মোৰ মনৰ কথাটোৱেই ক'লা দেই। আজি মোৰো এটা দৰকাৰী বস্তু কিনিবলগীয়া আছে আৰু এই সুযোগতে তোমাৰ লগত বজাৰ কৰাৰ অভিজ্ঞতা হ'ব, বৰ ভাল লাগিব নহয়নে বাৰু? দুমাহৰ আগৰ ন ছোৱালী মলয়াৰ প্ৰস্তাৱ দি হয়ভৰ দি বৰ উৎসাহৰে ক'লে পূজাই কথাখিনি। পূজা আৰু মলয়া যা যোৱালি, চাকৰি সূত্ৰে পূজাহঁত থাকে দুলীয়া জানত। প্ৰতি বছৰে বিহু পূজাৰ উপৰিও গৰমৰ বন্ধত মাহটোৰ বাবে থকাকৈ আহে নিজৰ ঘৰখনত। ঘৰত শাহুৱেক, 2 দেউৰেক, 2 জা ভতিজা ভতিজীৰে ভৰা সংসাৰ। পূজাহঁতৰ পৰিয়ালটো 4 জনীয়া। ঘৰ পূৰা উৰু উৰু হৈ থাকে। আজি এবছৰৰ আগতে হাৰ্টষ্ট্ৰোক হৈ তাহাঁতৰ মাজৰ পৰা আঁতৰি গৈছে শহুৰেক বিমান বৰুৱা। দেউতাকৰ অভাৱ সকলোৱে অনুভৱ কৰে ঘৰখনত। আবেলি 4 বজাত ওলাই যাব বুলি সিদ্ধান্ত ল'লে পূজা আৰু মলয়াই। তাৰ আগতে ঘৰৰ সকলোখিনি কাম কাজ কৰি থৈ ঠিক ঠাক কৰি যাব লাগিব। আবেলিৰ আহাৰ, শাহুৱেকৰ ঔষধ, কাপোৰ কানি সামৰি সুতৰি 4 বজাৰ সলনি ঘৰৰ পৰা পূজাহঁত ওলাব পাৰিলে 5 বজাতে। ৰ'দ তেতিয়াও প্ৰখৰ। ৰিক্সাখনত উঠি 2 যাত্ৰা আৰম্ভ কৰিলে হেঁপাহৰ বজাৰখনলৈ বুলি। 2জনীয়ে কিনিবলগীয়া বস্তুকেইটি কিনি ল'লে অতি সোনকালেই। এটি বিশেষ বস্তু বিচাৰিহে অলপ ঘূৰিবলগীয়া হ'ল তাহাঁত দুজনী। একেখন দোকানততো সকলো বস্তু পোৱা নাযায়, ঘূৰিব লাগে। তাৰোপৰি পচন্দ অপচন্দৰ কথাও থাকে। লৰালৰিকৈ কৰিবলগীয়া কামৰ ভিতৰত আটাইতকৈ দিগদাৰী লৰা কামটোৱেই হৈছে বজাৰ কৰাটোৱেই। কিবাচোন খদমদমখন লাগে, তথাপিও তাহাঁতি আজৰি হ'ল। পূজাই কিনিলে এটি বিশেষ বস্তু তাই জীৱনৰ বিশেষ মানুহজনৰ বাবে। আচলতে তাই আজি মলয়াৰ লগত বজাৰলৈ আহিছে এই বিশেষ বস্তুটি কিনিবৰ বাবেই। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ দিন পূজাৰ জীৱনৰ। পূজাহঁতে ৰাতিপুৱা বজাৰলৈ যোৱাৰ পৰিকল্পনা কৰি থাকোঁতেই পূজাৰ ডাঙৰ দেউৰাক মানৱে ফোন কৰিছে। মা, চানে চকুত অলপ দুখ পালে, কালি ৰাতিয়েই অকণমান, মানে অকণমান বেছিকৈয়ে পাইছে। মানৱে ৰাতিপুৱা 10 বজাত ফোন কৰি কথাখিনি কৈছে তাৰ মাক, অৰ্থাৎ পূজাহঁতৰ শাহুৱেকক। গতিকে পূজাহঁতৰ বজাৰলৈ যোৱাৰ প্ৰগ্ৰেমটোত কৰবীহঁতৰ ঘৰলৈ এপাক মৰাৰ কথাটোও অন্তৰ্ভুক্ত হ'ল। কৰবী পূজাৰ ডাঙৰ জা, তাই বৰ্তমান আছেগৈ একেখন চহৰতে থকা তাই মাকৰ ঘৰত সপৰিয়ালেৰে। সেয়ে পূজা আৰু মলয়াই এঘণ্টাতেই তাহাঁতৰ বজাৰখন সামৰি ওলালগৈ কৰবীহঁতৰ ঘৰ। 10 মিনিটৰ বাবে মাত্ৰ কণমানিটোৰ খবৰ এটা কৰিবলৈ যোৱা পূজাহঁতৰ কৰবীহঁতৰ ঘৰৰ পৰা ওলাল 7 বজাতে। কোনোমতে ৰিক্সা এখন লৈ তাহাঁতি সোমালহি মণিহাৰী দোকান এখনত। মলয়াৰ আকৌ মাহৰ জৰুৰী বস্তুটো ল'বলৈ মনত পৰিল তেতিয়াহে।

0: তাৰপিছত দুয়ো খৰখেদাকৈ খোজ ল'লে ঘৰলৈ। ঘৰ পাই গৈ মানে ঘড়ীত তেতিয়া সময় 7:30। ঘৰত সোমাইহে পূজাৰ মনত পৰিল, গিৰিয়েক প্ৰবীৰেচোন বজাৰলৈ যাবৰ সময়তেই কৈছিল 6:30 ঘৰত পাবাহি, মোৰ এখন দৰকাৰী মিটিং আছে, তোমালোক নহালৈকে ল'ৰা দুটাক এনেকৈ থৈ মই নাযাওঁ, নাপাহৰিবা, বহুত বহুত দৰকাৰী। কিন্তু কি কৰিব এতিয়া তাই, কোনোদিনেই মিটিং কৰি নোপোৱা প্ৰবীৰৰ আকৌ কিহৰ মিটিং ওলাল। কোনোমতে ঘৰত সোমাই কাপোৰ কানি সলাই ভৰি হাতকেইটা ধুই ল'লে তাই। সন্ধ্যাৰ চাকি গছ দি তাই হাতত একাপ চাহ লৈ প্ৰবীৰৰ ওচৰ পালেগৈ। খঙত পূৰা অগ্নিশৰ্মা হৈ আছে প্ৰবীৰ, একো নমতাকৈ চাহকাপ থৈ গুচি আহিল তাই। আধা ঘণ্টামান পাছত প্ৰবীৰৰ খঙৰ লেবেল জুখিবলৈ বুলি আকৌ গ'ল তাই প্ৰবীৰৰ ওচৰলৈ। নাই, প্ৰবীৰচোন কোঠাতেই নাই, ঘৰতেই নাই। পূজাই মনতে জুকিয়াই চালে, কিহৰ মিটিং হ'ব পাৰে এইখন, বিহু পূজাৰ বতৰটো নহয়, তেন্তে কি দৰকাৰী মিটিং এইখন, তাকো ইয়াত দুলীয়াজনত হ'লেও অলপ পানী ল'ব পাৰি। বন্ধৰ বাবে ঘৰলৈ আহি প্ৰবীৰচোন কেৱল মাৰ ওচৰতে থাকে। নিশা 10:00 উভতি আহিল প্ৰবীৰ, হাতত কেইবাটাও ডাঙৰ ডাঙৰ টোপোলা। উৎকণ্ঠা দমাব নোৱাৰি ল'ৰাকেইটাই তাইক সুধিলে, আমি কাৰ বিয়ালৈ যাম মা, দেউতাই কিয় ইমানবোৰ গিফ্ট আনিছে? পূজাৰ মনত নপৰিল এইকেইদিনত কাৰোবাৰ বিয়া, জন্মদিন ইত্যাদি আছে বুলি। তাই প্ৰবীৰলৈ চালে, প্ৰবীৰৰ চকুমুখত এক ৰহস্য ভৰা হাঁহিৰ আভাস। নিশা 12:00 পাকঘৰৰ পৰা আহৰি পালে পূজাই, প্ৰবীৰচোন একো খবৰেই নাই, অৱশ্যে আগতেনো কি পাইছে তাই এই দিনটোত প্ৰবীৰৰ পৰা, তাই ভাবি চালে কথাবোৰ। এইবোৰ ভাবি গুণি নিজৰ কোঠালী পালেগৈ তাই। ল'ৰাকেইটাইচোন শোৱাই নাই তেতিয়ালৈকে, প্ৰবীৰো, মলয়া, সৰুদেউৰ, প্ৰশান্তওচোন মাজৰাতিখনো তাহাঁতৰ কোঠাতেই, কি হৈছে এইবোৰ? পূজাই সকলোৰে চকুলৈ চালে, হাঁহি হাঁহি সকলোৱে তাইক জনালে শুভকামনা আৰু তাইৰ জীৱনৰ বিশেষ দিনটোৰ। 10 বিবাহিত জীৱনৰ আজি প্ৰথমবাৰলৈ উদযাপন কৰিলে স্বামী প্ৰবীৰে। অকল তাইৰে নহয়, তাহাঁতৰ জীৱনৰ এই বিশেষ দিনটো আজিৰ পৰা 10 আগতেই দেউতাকে দান কৰিছিল তাইক প্ৰবীৰৰ হাতত। এই অনুভূতিত খদমদম লাগিল পূজাৰ। আজৰি হ'ল প্ৰবীৰ আজি প্ৰথমবাৰলৈ অকৃত্ৰিম এধানি মৰম পূজাৰ গালে মুখে আঁকি দিলে। পূজাৰ নাকত লাগিল তাই অথনি বজাৰৰ পৰা কেৱল প্ৰবীৰৰ বাবেই বিচাৰি বিচাৰি অনা সুগন্ধি ঢৌৰ গোন্ধতেই। আত্মসহাৰা হ'ল পূজাৰ হেঁপাহৰ বজাৰখন, তাই ভিতৰখনৰ দৰেই।
1: আইদেউসকল, শেষত এয়া অগ্নিশিখা দলৰ বন্তি হাজৰিকা আৰু সদস্যাসকলে পৰিৱেশন কৰিছে এটি বিয়ানাম। সদস্যাসকল হ'ল ৰেৱতী হাজৰিকা, নয়নমণি দেৱী, পিংকুৰাণী শইকীয়া, অঞ্জুমণি কলিতা, জ্যোৎস্না তালুকদাৰ আৰু গায়ত্ৰী দেৱী বৰঠাকুৰে।

0: আইদেউসকল, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি সামৰিবৰ সময়ো হ'ল। সকলোৰে কুশল কামনা কৰি আন এটি অৰ্ধ আকাশ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত তেজপুৰৰ অগ্নিশিখা দলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰি সম্পাদনা কৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতা, ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। আকাশবাণী তেজপুৰ।
2: এক প্ৰকাৰ পিএম জয় আৰু গৰীবৰ জয় বন গ।

শ্ৰোতাইমান পৰে আৰাধনা অনুষ্ঠানত ছয়ফুৰ ৰহমান আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ শুনিলে। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিচিতিৰ ঘোষণা।

আজিৰ এই অনুষ্ঠানৰ ঘোষণাৰ পিছতেই নিবেদন কৰা হ'ব গীতালী। এই অনুষ্ঠানত আজি শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবি গীত। ছয় বাজি পঞ্চল্লিছ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়া আঞ্চলিক বাতৰি, সাত বজাত আৰু সাত বাজি পাঁচ মিনিটত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু তাৰ পাছতেই সাত বাজি দহ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব।

7:20 প্ৰচাৰ কৰা হ'ব ভদাৰ চোতালৰ মেল। ৭:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। ৮:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। ৮:02 আগবঢ়োৱা হ'ব উপন্যাস পাঠ অনুষ্ঠানটি। ৮:20 প্ৰচাৰ কৰা হ'ব।

খেল জগত অনুষ্ঠানটি। আট বাজি পঁয়ত্রিশ মিনিটত শুনিবলে পাব কেইটিমান অসমীয়া আধুনিক গীত। আট বাজি পঞ্চল্লিছ মিনিটত আৰু ন বজাত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন শুনিবলৈ পাব। ন বাজি পোন্ধৰ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত বিধানসভাৰ আজিৰ দিনটোৰ এটি প্ৰতিবেদন আগবঢ়োৱা হ'ব। ন বাজি ত্ৰিছ মিনিটত আগবঢ়োৱা হ'ব বৰ্ণালী অনুষ্ঠানটি। নিশা দহ বজাত প্ৰচাৰ কৰা হ'ব এখনি আলক্ষ্য কেতেকী, ৰচনা ৰাজু বৰুৱাৰ। আজি আমাৰ এই অধিৱেশনৰ অন্ত পৰিব নিশা দহ বাজি ত্ৰিছ মিনিটত। শ্ৰোতা, ইমান পৰে আজিৰ অনুষ্ঠান পৰিস্থিতিৰ ঘোষণা শুনিলে।

গীতালি অনুষ্ঠানত এইবাৰ এয়া আগবঢ়াইছোঁ ৰ'দালি বোলছবিৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যত বিগত 10 বছৰত খহনীয়াত 2,31,100 ভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত স্পেইন আৰু বেলজিয়াম মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জয়ন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ 1,56,714.88 কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা, মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱেৰে সদনত এই বাজেট উত্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। বাজেটত 18খন ধ্বজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ 8 মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰী শ্ৰী মল্লবৰুৱাই এইদৰে কয়।
1: নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2,00,000 নিযুক্তিৰ লক্ষ্য। আমাৰ চৰকাৰে 1,00,000 নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছো। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছো। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছচাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে।
0: বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক

0: আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধাৰাবাহিকতা নিবনুৱা স্নাতকসকলক কৰ্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান আদি জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত 2026-27 শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে এখন জিলা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাত গুণগত উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বাজেটত আই আই এম গুৱাহাটীৰ এম বি এ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব আৰু নতুনকৈ স্থাপিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। 2026-27 শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত অক্টোবৰৰ পৰা ধন হস্তান্তৰ কৰা হ'ব। লগতে নিযুত বাবুক নিয়মীয়া চৰকাৰী আঁচনি হিচাপে গঢ়ি তুলি এই আঁচনি দুখনৰ অধীনত চলিত বিত্তীয় বৰ্ষত 5 কোটি 3 লাখৰো অধিক ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। এইবাৰ বাজেটত মূলধনী ব্যয় 38,152 কোটি 65 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাঁথনি সৃষ্টি আৰু দীৰ্ঘম্যাদী সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী ছেটেলাইট চিটি অঞ্চলৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু সংবহন আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বৃহৎ পৰিসৰৰ জলসিঞ্চন আধুনিকীকৰণ কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। স্বাস্থ্য সেৱা খণ্ডত এই বাজেটত চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট আৰু লেবৰেটৰী টেকনিচিয়ানকে ধৰি 33,000ৰো অধিক পদ সৃষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে এই বাজেটৰ জৰিয়তে গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি জিলাত 4খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে। ধান, কুঁহিয়াৰ আৰু সৰিয়হ ক্ৰয়ৰ বাবে ৰাজসাহায্য, জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, যোগ্য শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ আৰু অসমীয়া চিনেমা, সাহিত্য, সংগীত তথা সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে অতিথি মঞ্চ মুকলি কৰাৰ কথাও বাজেটত উল্লেখ আছে। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাৰ মজিয়াত এইদৰে কয়।
1: আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে। এই আঁচনিৰ অধীনত পি এম কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমাৰ চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য প্ৰভু নিশ্চিত কৰিছে।
0: দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপোৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীয়ে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক বিকাশক গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে।
2: এই বছৰৰ আমাৰ বাজেট অৰ্থাৎ সৰ্বমুঠ ব্যয় যিটো আমাৰ কনচলিডেট ফাণ্ডৰ পৰা হ'ব, সেইটো হৈছে 1,56,714.88 কোটি টকা। অৰ্থাৎ এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে 1,50,000 কোটি টকাৰ সংখ্যা পাৰ কৰিলে আৰু আমি অনুমান কৰিব পাৰোঁ আজিৰে পৰা মাৰ্চলৈকে আৰু 2খন বিধানসভাৰ অধিৱেশন হ'ব আৰু 2বাৰে ছাপ্লিমেণ্টেৰী ডিমাণ্ডৰো সম্ভাৱনা থাকে। শেষলৈ আমাৰ বাজেটে আৰু 1,56,000 কোটি টকাতকৈ

0: আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকি যাব আৰু সকলো ফালৰ পৰা আমাৰ ৰাজ্যৰ বিকাশৰ দিশত আজিৰ বাজেটখন এখন অত্যন্ত উল্লেখনীয় বাজেট।
1: বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব। এই বাজেটত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰাকৈ বিজ্ঞানসন্মত প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়। বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰে। বাজেটখনে সৰ্বস্তৰৰ লোককে সাঙুৰি লৈছে বুলি তেওঁ কয়। বিৰোধী দলপতি ওৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। বাজেটৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এইদৰে কয়।
2: ইয়াত বিশেষ একো নাই, গতানুগতিক বাজেট আৰু ঘাটি বাজেট। নতুন কিবা আমি এই বাজেটত থাকিব বুলি আশা কৰিছিলো, কিন্তু আমি বাজেটখনত একো নাপালো।
1: উপ বিৰোধী দলপতি ডাঃ জয়প্ৰকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা কৰে। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো নতুন পদ সৃষ্টি কৰা কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনিৰ বিষয়সমূহো অকল গুৱাহাটী কেন্দ্ৰিক হোৱা বুলি ডাঃ দাসে সমালোচনা কৰে। বিধায়ক অখিল গগৈয়েও আজি দাখিল কৰা বাজেটখনক অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰে। তেওঁ কয় যে বাজেটখনত কোনো জিলাৰ বাবে উন্নয়নমূলক প্ৰকল্পৰ কথা সন্নিৱিষ্ট নহল। উল্লেখযোগ্য, কোনো নতুন বিষয় বাজেটত সন্নিৱিষ্ট নহল বুলি বাজেটখনৰ বিৰুদ্ধে বিধায়ক গগৈয়ে সংবাদ মাধ্যমৰ আগত সমালোচনাত সৰব হৈ পৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
3: ৰাজ্যত 2016 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত 231,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় 100খন গাঁও সম্পূৰ্ণৰূপে আৰু 230খন গাঁও আংশিকভাৱে নদীত জাহ গৈছে। তদুপৰি প্ৰায় 39,000 লোকক খহনীয়াৰ বাবে স্থানান্তৰিত কৰা হৈছে। বিগত 10 বছৰত বানত 57,56,700 বিঘা কৃষিভূমি নষ্ট হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বান আৰু খহনীয়াত প্ৰায় 23,360 পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। ইপিনে বৰপেটা সত্ৰ আৰু থানসমূহৰ ভূমি সংৰক্ষণ তথা দখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভত বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী শ্ৰীমহন্তই কয় যে অসমৰ সত্ৰ আৰু থানসমূহৰ চাৰিসীমাৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাখিলঞ্জীয়া লোকৰ দ্বাৰা ভূমি স্থানান্তৰ ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা চলিত বিধানসভাৰ অধিৱেশনতে এখন বিধেয়ক দাখিলৰ প্ৰস্তুতি চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিধায়ক আব্দুল কালাম ৰচিদ আলমে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণৰত বিজ্ঞান কেন্দ্ৰসমূহৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমান বাক্সা, বিশ্বনাথ, চৰাইদেউ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হোজাই, ওদালগুৰি, শোণিতপুৰ, হাইলাকান্দি আৰু শ্ৰীভূমিকে ধৰি 11টা জিলা বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। ইতিমধ্যে আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত বিজ্ঞান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি শ্ৰীমহন্তই জানিবলৈ দিয়ে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই মুঠ 1,949 বিধ ৰোগৰ চিকিৎসা সামৰি লয়। বিধানসভাৰ বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে এই কথা উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালে বছৰত 5,00,000 টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা সুবিধা লাভ কৰে। চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে তালিকাভুক্ত চিকিৎসালয়ত এই সেৱা উপলব্ধ হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত 1,949 বিধ, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত 263 বিধ ৰোগৰ চিকিৎসা প্ৰদান কৰা হয়। ইপিনে ৰাজ্যত বৰ্তমান চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ সংখ্যা সন্দৰ্ভত বিধায়ক ৰকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰীসিংহলে কয় যে ৰাজ্যত সম্প্ৰতি 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু 100খন আসন বিশিষ্ট 10খন চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ ভিতৰত বঙাইগাঁও, বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ফ্ৰান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ফ্ৰান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2026-27 বিত্তীয় বৰ্ষত 1.56 লাখ কোটি টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। ৰাজ্যত বিগত 10 বছৰত খহনীয়া 2,31,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত স্পেইন আৰু বেলজিয়াম মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: বিত্তীয় বৰ্ষত 5,03,00,000ৰো অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। এইবাৰ বাজেটত মূলধনী ব্যয় 38,152,65,00,000 টকা নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাঁথনি সৃষ্টি আৰু দীৰ্ঘম্যাদী সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি মাস্কাট ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ বিন হামাদ আল বুছাইডিক সাক্ষাৎ কৰি দুয়োখন দেশৰ সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই আলোচনাত বাণিজ্য, বিনিয়োগ, সংযোগ, সামুদ্ৰিক প্ৰযুক্তি, প্ৰতিৰক্ষা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। উপসাগৰীয় অঞ্চলৰ উন্নয়ন আৰু অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ ওপৰতো দুয়োগৰাকী নেতাই মত বিনিময় কৰে। এই আলোচনাসমূহে ভাৰত আৰু ওমানৰ মাজত কৌশলগত অংশীদাৰিত্বৰ আস্থা আৰু শক্তিক প্ৰতিফলিত কৰে বুলি ডঃ জয়শংকৰে মন্তব্য কৰে।
1: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত উল্লেখ কৰা হয় যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযান বিশ্বৰ অন্যতম বৃহৎ ডিজিটেল স্বাস্থ্য ব্যৱস্থা হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ অধীনত প্ৰায় 94 কোটি আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট খোলা হৈছে আৰু 105 কোটি স্বাস্থ্য নথি সংযুক্ত কৰা হৈছে। 5,00,000 স্বাস্থ্য প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পঞ্জীয়নত অন্তৰ্ভুক্ত হৈছে বুলিও আজিৰ বৈঠকত প্ৰকাশ কৰে। বৈঠকত ভাষণ দি শ্ৰীনাড্ডাই কয় যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অধীনত শক্তিশালী ডিজিটেল স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। ইয়াৰ পৰিৱৰ্তে দেশজুৰি ইয়াৰ গ্ৰহণযোগ্যতা আৰু ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব দিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সামূহিক স্বাস্থ্যসেৱাৰ লক্ষ্য পূৰণৰ বাবে নতুন প্ৰযুক্তিয়ে শক্তিশালী সহায়ক হিচাপে কাম কৰি যাব লাগিব। লগতে প্ৰতিজন নাগৰিকৰ বাবে অন্তৰ্ভুক্তিমূলক সহজলভ্য স্বাস্থ্যসেৱা নিশ্চিত কৰিব লাগিব। মন্ত্ৰী জে পি নাড্ডাই কয় যে নতুন ডিজিটেল আন্তঃগাঁথনিয়ে উন্নত স্বাস্থ্যসেৱা, চিকিৎসাৰ ধাৰাবাহিকতা বৃদ্ধি আৰু জনসাধাৰণৰ সন্মতি ভিত্তিক স্বাস্থ্য নথিলৈ প্ৰৱেশিকাধাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈঠকত আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ ভৱিষ্যত কাৰ্যসূচী সন্দৰ্ভতো আলোচনা কৰা হয়। তাৰ ভিতৰত ডিজিটেল স্বাস্থ্যসেৱাৰ ব্যৱহাৰ অধিক বিস্তাৰ কৰা, কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি উন্নত প্ৰযুক্তিৰ সৎ ব্যৱহাৰ, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা আদি বিষয়সমূহৰ আলোচনা কৰা হয়। জলশক্তি মন্ত্ৰালয়ে জনাইছে যে ছত্তীশগড়ৰ বলোদ জিলাই যোৱা বছৰত বৰষুণৰ পানী সংগ্ৰহৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে 2,85,000 জল সংৰক্ষণৰ প্ৰকল্প নিৰ্মাণ কৰিছে। মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ 135 সংখ্যক খণ্ডত বৰষুণৰ পানী ধৰি ৰাখিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বলোদ জিলাৰ দ্বিতীয় পৰ্যায়ৰ জল সঞ্চয় জন ভাগিদাৰী অভিযানৰ অধীনত পানীৰ সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গাঁও পঞ্চায়ত, স্থানীয় সংস্থা আৰু জিলা প্ৰশাসনৰ সহযোগিতাৰে জিলাখনত বৰষুণৰ পানী সংগ্ৰহৰ বিভিন্ন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপসমূহে বৰ্ষাকালত ইতিবাচক ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে বুলিও আমাৰ সংবাদদাতাই জানিবলৈ দিছে। প্ৰথম পৰ্যায়ৰ জল সঞ্চয় জন ভাগিদাৰী অভিযানৰ অধীনত বালোদ জিলাই 1,00,000তকৈ অধিক বৰষুণৰ পানী সংৰক্ষণ কৰিব পৰা বিভিন্ন প্ৰকল্প নিৰ্মাণ কৰিছিল। জিলাখনে দেশৰ ভিতৰত তৃতীয় স্থান আৰু পূব মণ্ডলত প্ৰথম স্থান লাভ কৰিছিল। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই আলোচনাত বিভাগসমূহৰ মাজত সমন্বয় অধিক শক্তিশালী কৰা, প্ৰতিষ্ঠানসমূহৰ সক্ষমতা বৃদ্ধি কৰা আৰু উৎপাদনশীলতা তথা সেৱা প্ৰদান মান উন্নত কৰিবলৈ আধুনিক পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সুশৃংখলিত, দক্ষ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা প্ৰশাসনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰো পৰ্যালোচনা কৰে। স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধত গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পে 60 মিনিট আৰু উছমান ডেম্বেলে 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিৰুদ্ধে সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পে 30 বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত 20টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্ৰান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব।

0: বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি নিউজিলেণ্ডত উপস্থিত হৈছে। অসম বিধানসভাত আজি 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ওমানৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰি দুয়োখন দেশৰ সহযোগিতাৰ দিশ সম্পৰ্কে আলোচনাত মিলিত হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। আৰু স্পেইন আজি নিশা 12:30 হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8:00 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। এতিয়া আগবঢ়াইছো ভদাই চোতালৰ মেল।
2: আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।

0: যদি আমি তাৰ পৰা পৰিত্ৰাণ পাব লগা হয় তেতিয়াহ'লে বৃক্ষৰোপণেই একমাত্ৰ আমাৰ উপায়। কাৰণ কি জানিছানে, খৰাং পীড়িত অঞ্চলসমূহত গছ গছনি নথকাৰ কাৰণে এনেধৰণৰ খৰাং নামি আহে। তাৰোপৰি এই যে বাৰিষাৰ কালত আমাৰ যে বানপানী হয় বা বৰষুণৰ ফলত যেতিয়া পাহাৰৰ পৰা পানী নামি আহে, তেতিয়াহ'লে পানীৰ ঢলে গোটেইখন তোমাৰ বোৱাই পেলায়। আৰু তেতিয়া কি হৈছে, তোমাৰ এফালৰ পৰা গাঁও চহৰ একেবাৰে উচন যায়, মানুহৰ থাকিব নোৱাৰা অৱস্থা হয়, তেওঁলোকে আশ্ৰয় শিবিৰত থাকিব লগা হয়। চৰকাৰে বিভিন্ন ধৰণৰ আশ্ৰয় শিবিৰ স্থাপন কৰি তাত অস্থায়ীভাৱে ৰখাৰ ব্যৱস্থা কৰে, কিন্তু তোমাৰ ঘৰখন যে এৰি আহিব লগা হয় কিমান এটা পৰিতাপৰ কথা।
1: তাৰ উদাহৰণ তোমাৰ সেই সৌ সিদিনা তোমাৰ সেই অৰুণাচলৰ সেই পাহাৰ তোমাৰ ভূমিস্খলন হৈ পেলাই আমাৰ সেই ধেমাজিখন সেই বানাক্ৰান্ত কৰা নাই জানো? ইফালে তোমাৰ সেই ভূটানৰ পাহাৰৰ পৰা সেই নামি অহা পানী আকৌ তোমাৰ সেই বানপানীৰ সৃষ্টি কৰিছে। এইবোৰেই সেই ইয়াৰ উদাহৰণ। আচলতে সেই ভাৰতীয়সকলে সেই বৃক্ষৰোপণৰ প্ৰতি সেই উৎসাহিত কৰা হৈছে আমাৰ এই বন মহোৎসৱৰ সেই অন্যতম উদ্দেশ্য বা লক্ষ্য। আৰু আচলতে যে সেই খেউজ অঞ্চলৰ পৰিৱেশ বৃদ্ধি কৰিলে তোমাৰ সেই বৃক্ষৰ দ্বাৰা বিকল্প শক্তিও পোৱা যায় বিজ্ঞানীসকলে কৈছে, লগতে সেই খাদ্যৰ সমলো বৃদ্ধি হয় আৰু সেই পশুৰ বাবেও খাদ্য আৰু আশ্ৰয় স্থল পোৱা যায়। লগতে সেই খৰাং হ্ৰাস কৰাৰ কাৰণেই হওক বা সেই ভূমিস্খলন ৰোধ কৰাৰ ক্ষেত্ৰতো কিন্তু সেই বৃক্ষৰূপেণ এটা ভূমিকা পালন কৰে।
0: এতিয়া শুনা, এই 1950 চনতেই চিন্তা কৰিছিল সেই সময়ৰ মনীষীসকলে যে এনেধৰণৰ এটা সমস্যা আমাৰ ভৱিষ্যতে হ'ব পাৰে, খৰাং পীড়িত অঞ্চল হওক বা বান আক্ৰান্ত এটা পৰিৱেশ যে আহিব, সেইখিনি কথা সেইখিনি সময়তে অনুধাৱন কৰিব পাৰিছিল আৰু সেইকাৰণে এই বন মহোৎসৱৰ আয়োজন কৰিছিল। আৰু এই যে বন মহোৎসৱৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক বৃক্ষৰোপণৰ প্ৰতি আগ্ৰহী কৰি তোলা বা বৃক্ষই কেনেধৰণে আমাক অৱদান আগবঢ়াই আহিছে সেই বিষয়ে আমাৰ উঠি অহাসকলক সম্যক জ্ঞান দিয়া, এই বন সপ্তাহৰ জৰিয়তে এইখিনি আমাৰ কৰা হয় বা এইখিনি আমাৰ সচেতনতা বৃদ্ধি কৰে।
1: চৰকাৰীভাৱেও এই বন মহোৎসৱৰ সেই দিনকেইটাতহে যথেষ্ট তোমাৰ সেই সজাগতাৰ সেই কাৰ্যসূচী হাতত লয়, লগতে সেই বিভিন্ন সেই বেচৰকাৰী সংস্থা মানে এন জি অ'বিলাকেও এই ক্ষেত্ৰতহে যথেষ্ট সেই কাম কৰি থকা দেখা যায়।
0: বন বিভাগৰ তৰফৰ পৰা ৰাজ্যিক পৰ্যায়তে হওক বা জিলা পৰ্যায়ত এনেধৰণৰ বন সপ্তাহ আয়োজন কৰে আৰু এই বন সপ্তাহৰ কাৰ্যসূচীত আমাৰ উঠি অহা প্ৰজন্মক বা ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিবৰ বাবে তেওঁলোকৰ মাজত ৰচনা প্ৰতিযোগিতা বা তোমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰে আৰু এই প্ৰতিযোগিতাৰ জৰিয়তে ল'ৰা ছোৱালীক এই বৃক্ষৰোপণৰ প্ৰতি আকৰ্ষিত কৰি তোলে। সেইকাৰণে বন উৎসৱৰ উদ্দেশ্য কিন্তু বহুত মহান। আৰু এই বন উৎসৱ পালন কৰিবলৈ যে 1 তাৰিখৰ পৰা 7 তাৰিখ বা জুলাইত লৈছে সেইখিনি সময়তে যে আমি পালন কৰিব লাগিব এইটো নহয়, গোটেই বছৰে আমি বৃক্ষৰোপণৰ কাৰ্যসূচী আমাৰ তৰফৰ পৰা ল'ব পাৰোঁ। উঠি অহা ল'ৰা ছোৱালীবিলাকক বিদ্যালয়ত হওক ঘৰত যাতে একোজোপাকৈ তেওঁলোকে বৃক্ষৰোপণ কৰে, আমাৰ ঘৰত যেতিয়া উৎসৱ পালন কৰে লাগিলে সেই জন্মদিনেই হওক বা আন কিবা উৎসৱেই হওক এজোপাকৈ বৃক্ষৰোপণ কৰাৰ একোটা প্ৰচেষ্টা সকলোৱে ল'ব লাগে।
1: এইটো এটা সুন্দৰ প্ৰচেষ্টা। আচলতে বন মহোৎসৱ মানে 7 দিন তোমাৰ 1 জুলাইৰ পৰা 7 জুলাইলৈকে সেই বৃক্ষৰোপণেই নহয়, আমাৰ সেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া জানো সেই যোৱা বছৰ সেই মাতৃৰ নামত এডাল বৃক্ষ বুলি এটা সেই শ্লোগানৰ দ্বাৰা সেই সৰ্ব ভাৰততে তোমাৰ সেই বৃক্ষৰোপণৰ এটা নিশ্চিতকৈ কাৰ্যসূচী লোৱা নাই। এই ধৰণৰ কাৰ্যসূচীহে যদি সফল ৰূপায়ণ হয় তেতিয়াহ'লে আমি সেই উৎকট গৰমৰ পৰাও ৰক্ষা কৰিব পাৰিম, লগতে সেই প্ৰদূষণমুক্ত হৈ এখন পৃথিৱী আমি সেই গঢ়িব পাৰিম।
0: এই ভাৰতীয়সকলক বৃক্ষৰোপণৰ প্ৰতি উৎসাহিত কৰাই হৈছে বন মহোৎসৱৰ অন্যতম লক্ষ্য। দেশত সেউজ যাতে বিপ্লৱ এটা আহে আৰু আমাৰ বন জংঘলৰ পৰিসৰ যাতে বৃদ্ধি হয় তাৰ কাৰণে এই ধৰণৰ উৎসৱে আমাক উৎসাহিত কৰে। কাৰণ বৃক্ষৰ দ্বাৰা বিকল্প শক্তি পোৱা যায়, পশুৰ বাবে আশ্ৰয় হওক বা খাদ্য যোগানেই হওক বা খৰাং পীড়িত অঞ্চল যিখিনি সেইখিনি নাইকিয়া কৰিবলৈ এই বৃক্ষৰোপণেই হওক বা ভূমিস্খলন ৰোধ কৰিবৰ বাবে বৃক্ষৰোপণ এনেধৰণৰ কাৰ্যসূচীবিলাক আমাৰ ল'ব লাগে বা লোৱা হয়।
1: হয় আৰু সেই জুলাই মাহতে হওক বা সেই আগষ্ট ছেপ্টেম্বৰতেই হওক তোমাৰ সেই আমাৰ অসমত সেই বানপানী আৰু সেই বানপানীৰ ফলত আমাৰ সেই পশুকুল মানে সেই জীৱকুলৰো সেই যথেষ্ট ক্ষয় ক্ষতি হোৱা দেখা যায়। বিশেষকৈ তোমাৰ সেই কাজিৰঙাত তোমাৰ সেই যেতিয়া পানী বাঢ়িবলৈ ধৰে সেই বিভিন্ন জীৱ জন্তুবিলাক সেই কাৰ্বি পাহাৰলৈ ধাৱমান হয় আৰু তাতেই যেতিয়া সেই ৰাষ্ট্ৰীয় ঘাইপথটো আছে তাতে যথেষ্ট সেই দুৰ্ঘটনাজনিত কাৰণো সেই সৃষ্টি হয় নহয়।
0: কাৰণ চাৰিওফালে যেনেকৈ জীৱ জন্তুবিলাকে বান আক্ৰান্তত পৰি সিহঁত ঘূৰি ফুৰে তেতিয়া দুৰ্ঘটনা হয়।
1: সেইকাৰণে আমাৰ সেই গাড়ী চালকসকলক সেই সতৰ্ক হবলৈ কওঁ যে সিহঁতে কাজিৰঙাৰ মাজেৰে যোৱা বা সেই কোনো সেই এনেকুৱা ধৰণৰ ডাঠ হাবি জংঘলৰ মাজেৰে যোৱা সেই ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা সেই PWD পথেই হওক সেই গাড়ী মটৰ চলাওঁতে সেই খুব সাৱধানে খুব কম স্পীডত সেই যোৱাৰ সেই ব্যৱস্থাটো কৰিব লাগে, তেতিয়া কমচে কম আমাৰ সেই জীৱ জন্তু বা সেই জীৱকুল সেই ৰক্ষা পৰিব। এই ক্ষেত্ৰত অৱশ্যে

0: চৰকাৰ প্ৰশাসনেও তোমাৰ সেই কাজিৰঙাৰ মাজেদি যোৱা সেই ৰাষ্ট্ৰীয় ঘাইপথতহে স্পীড লিমিট বা সেই গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতহে যথেষ্টহে পদক্ষেপ লোৱা দেখা গৈছে সেই মাষ্টৰ।
1: এতিয়া চোৱাচোন, এই যে গৰা খহনীয়া হয়, নদীতীয়া বানপানী হয়, এই গৰা খহনীয়াই তোমাৰ কি কৰে, বিভিন্ন অঞ্চল একেবাৰে খহাই লৈ যায়।
0: এই আমাৰ নিচিনাহে চহা খেতিয়কসকলৰহে বিঘাই বিঘাই খেতি মাটি তোমাৰ সেই নদীৰ বুকুতহে বিলীন হৈ যোৱা নাই জানো।
1: সেইখিনিৰ পৰা যদি আমি পৰিত্ৰাণ পাবলৈ যাওঁ, আমাৰ একমাত্ৰ এটা উদ্দেশ্য হ'ব লাগিব বৃক্ষৰোপণ। কাৰণ এই বৃক্ষৰোপণ কৰিলে এই উদ্ভিদৰ শিপাই মাটিখিনি খামুচি ধৰি ৰাখি সংৰক্ষণ কৰি ৰাখে।
0: সেইকাৰণে পাৰিলেহে নৈপৰীয়া মানুহসকলেহে নৈ পাৰত যিমান পাৰেহে বৃক্ষৰোপণৰ এটা প্ৰচেষ্টা হাতত ল'ব।
1: তেতিয়া তোমাৰ কি হয়, মাটিৰ গুণাগুণো ৰক্ষা পৰে আৰু মাটি সোনকালে ক্ষয়ো নাযায় বা পানীয়ে উটুৱাই নিব নোৱাৰে। বৃক্ষৰোপণৰ যিখিনি অৱদান, সেইখিনি বিষয়ে আমাৰ উঠি অহা প্ৰজন্মই হওক বা শিশুৱে ভালদৰে জানে, কিন্তু
0: জানে জানেহে আজিকালি তোমাৰ সেই বন ৰক্ষাৰ কাৰণে শ্লোগানো চলিছে নহয়, বোলো সেই এক বৃক্ষ তোমাৰ সেই দশ পুত্ৰ সম, তাৰমানে সিহঁতক পোৱা গছ তোমাৰ সেই দহোটা পুত্ৰৰ সমান বুলি কৈছে। তাতে আকৌ সেই গছ ভাল পোৱা ককাৰ বুলি সেই কবিতা এটাও আছিল নহয়, বিয়া খাবলৈ গ'লে আমলখি গছজোপা কটা দেখি ককাই কৈছে মই একোকে নাখাওঁ, তোমাক সেই একাজলি সেই আশীৰ্বাদহে দিলো। কাৰণ আমলখিজোপাই যে কিমান মানুহক সেই কি ধৰণে তোমাৰ স্বাস্থ্যসন্মত এটা সহায় কৰিলেহেঁতেন, সেই কথা সেই ককাই কিন্তু সেই তেওঁৰ কবিতাটোৰ জৰিয়তেহে বুজাব বিচাৰে।
1: সঁচাকৈ এনেধৰণৰ কবিতাই আমাৰ উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰে, এনেধৰণৰ যিবিলাক কাৰ্যসূচীয়ে আমাৰ উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰিব যে এজোপা গছৰ অৱদান কিমান। কাৰণ আমি জানো যে এজোপা উদ্ভিদে আমাক আমাৰ জীয়াই থকাৰ বা উশাহ নিশাহ লোৱাৰ যিখিনি বায়ু বা অক্সিজেন, সেইখিনি আমাক প্ৰদান কৰে উদ্ভিদজোপাই।
0: লগতে খাদ্যৰ যোগানো জানো সেই উদ্ভিদৰ দ্বাৰাই নহয়,
1: আমি খোৱা খাদ্যৰ বেছিভাগে আমি লাভ কৰোঁ উদ্ভিদৰ পৰা, আৰু পৰোক্ষভাৱে কিন্তু উদ্ভিদে আমাক সকলো ক্ষেত্ৰত সহায় কৰি আহিছে।
0: এটাৰ লগত আনটোৰ এটাহে ওতঃপ্ৰোত সম্বন্ধ আছে, যে আমাৰ সেই চেইন বা তোমাৰ সেই এধাৰি যেন মালাৰে
1: শিকলি শিকলি এই খাদ্য শিকলি বুলি কয়। এই খাদ্য শিকলিৰ জৰিয়তে যেনেকৈ শহাপহুটোৱে তোমাৰ কি খায়,
0: ঘাঁহ
1: খাব, আৰু সেই শহাপহুটোক খাব তোমাৰ বাঘ বা সিংহই, হয়নে নহয়? যদি ঘাঁহ নাথাকে তেতিয়াহ'লে শহাপহু বাচিব নোৱাৰে বা বংশবৃদ্ধি নহ'ব, আৰু শহাপহু নাথাকিলে বাঘ বা সিংহ নাথাকিব, আমাৰ গোটেই বিৰূপ প্ৰতিক্ৰিয়া পৰিব প্ৰাকৃতিকগতভাৱে। সেইকাৰণে গছ গছনি ৰোপণৰ জৰিয়তে প্ৰাকৃতিকগত যিটো ভাৰসাম্য সেইটো ৰক্ষা কৰিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব।
0: তাৰ উপৰি মই সেই গছজোপাই সেই গৰমৰ দিনত সেই কম ছাঁ দিয়েনে, সেই ঠাণ্ডাৰ পৰিৱেশ জানো সেই ডাঙৰ ডাঙৰ সেই গছবিলাকে আমাক নিদিয়ে।
1: ঠিকে কৈছা তুমি, মই অলপ আগতে কৈছিলোৱে নহয় যে অক্সিজেন বা বায়ু প্ৰদান কৰে আমি জীয়াই থকাৰ কাৰণে উদ্ভিদে, ঠিক সেইদৰে আমাক খাদ্য প্ৰদান কৰে, তাৰোপৰি বৃক্ষ য'ত থাকে গোটেই অঞ্চলখিনি তোমাৰ শীতল হৈ থাকে।
0: আৰু চৰাই চিৰিকটিৰ সেই বাসস্থান তোমাৰ বৃক্ষই নহয়,
1: চৰাই চিৰিকটি বুলিয়ে নহয় আন জীৱ জন্তুও তোমাৰ এই গছক আশ্ৰয় কৰিয়ে থাকে। ইয়াৰ উপৰি আমাক এই উদ্ভিদে আমাক ইন্ধন যোগায়, গছজোপা শুকান হৈ পৰি যায় তেতিয়া তাৰ খৰি ব্যৱহাৰ কৰিব পাৰোঁ ইন্ধন হিচাপে।
0: লগতে সেই গা গছকে আমি বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰোঁ, ব্যৱহাৰ নকৰোঁ জানো।
1: এই গছৰ পৰাই মানুহে কাঠ তৈয়াৰ কৰে আৰু এই কাঠৰ জৰিয়তে বিভিন্ন ধৰণৰ আমাৰ আচবাব তৈয়াৰ কৰে, ঘৰ বনোৱা যিখিনি আমাৰ সম্বল সেই সমলখিনিও তোমাৰ উদ্ভিদৰ পৰাই বেছিকৈ নাপাওঁ জানো। বৰ্তমান সময়ত তোমাৰ উদ্ভিদ নোহোৱা হৈ পৰিছে, উদ্ভিদ নোহোৱা হোৱাৰ কাৰণে আমাৰ খাদ্যৰ অভাৱ ঘটিছে, আমাৰ যিদৰে জনসংখ্যা বৃদ্ধি পাইছে ঠিক সেইদৰে কিন্তু উদ্ভিদ বৃদ্ধি পোৱা নাই, উদ্ভিদৰ সংখ্যা তাৰ বিপৰীতে কমি গৈছে। ইয়াৰ ফলত কি হৈছে, খাদ্য সংকট হৈছে, আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, কাৰণ যেতিয়া গছ নাথাকিব তেতিয়া কি হয়, বায়ুমণ্ডল গোটেই গৰম হৈ থাকে আৰু আমাৰ গৰমৰ পৰিমাণটো বৃদ্ধি পাবলৈ ধৰে। বৰষুণ হোৱাৰ যিটো আমাৰ গতি তাত কিন্তু পাৰ্থক্য দেখা যায় বা তাৰতম্য দেখা যায়, যিখিনি সময়ত বৰষুণ হ'ব লাগে সেইখিনি সময়ত বৰষুণ নহয়, কাৰণ পাহাৰত থকা গছবিলাক এফালৰ পৰা যেতিয়া তোমাৰ নোহোৱা হ'ব, পাহাৰৰ যেতিয়া টকলা হৈ যাব তেতিয়া তোমাৰ সেই মৌচুমী বতাহৰ ফলত যিখিনি আমাৰ বৰষুণ হয় সেইখিনি কিন্তু তেতিয়া দেখা নাযায়। গান এটি শুনাম বাৰু, কিন্তু চাহ অকণ বনাই আনিবলৈ তোমাক ক'বলৈ মোৰ অলপ বেয়াই লাগিছে। সোনপাহি নাই যেতিয়া তোমাক এইখিনি কষ্ট দিবলৈ অৱশ্যে মোৰ মন নাযায়।
0: মই বিস্কুট আনি থৈছো নহয়, খালি চাহৰ লগতে দুখন বিস্কুট চোপালেই হ'ল।
1: ঠিকে আছে দিয়া, এই দুয়োজনে চাহ একাপ একাপ খাই লওঁ আৰু এটি সুন্দৰ গীত শুনি লওঁ। আহা
0: শুনোৱা শুনোৱা শুনোৱা।

0: ভদাই
1: মাষ্টৰ কোৱাচোন,
0: আমাৰ ভাৰতবৰ্ষত যি মৌচুমী বতাহৰ বাবে বা মৌচুমী বায়ুৰ বাবে আমাৰ বতৰ পৰিৱৰ্তন ঘটে বা বৰষুণ হয়, সেইখিনি বেছিভাগে কিন্তু নিৰ্ভৰ কৰে আমাৰ হাবি জংঘল বা পাহাৰ পৰ্বতৰ ওপৰত। কিন্তু বৰ্তমান সময়ত হাবি জংঘলবিলাক নোহোৱা হৈছে, গছ গছনি নোহোৱা হৈছে, পাহাৰবিলাক একেবাৰে নোহোৱা হৈছে। সেইকাৰণে এই মৌচুমী বায়ুৰ ফলত যিখিনি আমাৰ বৰষুণ হ'ব লাগে সেই বৰষুণৰ পৰিমাণটো সময়ত কিন্তু কমি গৈছে।
1: হয়, যোৱাটো দশকতহে বৰষুণৰ সংখ্যাহে যি হাৰতহে কমি আহিছে। এই এনেধৰণে যদিহে চলি থাকে সেই আৰু দহটামান বছৰলৈকে থাকে লাহে লাহে বৰষুণ নহয় এটাহে খৰাং সদৃশ পৰিৱেশৰহে সৃষ্টি হ'ব। হে মাষ্টৰ,
0: ইয়াৰ ফলত কি হ'ব জানিছেনে? আমাৰ পানীৰ অভাৱ ঘটিব, আমাৰ যিখিনি জলভাগ সেইখিনি শুকাবলৈ ধৰিব, ভূগৰ্ভৰ পানীভাগ শুকাই একেবাৰে তললৈ যাব। তেতিয়া কি হ'ব, আমাৰ ভূগৰ্ভৰ পানী নহ'লে আমাৰ কিন্তু সেইখিনি সময়ত আমাৰ জীৱকুল বাচি থকাটো কিন্তু সম্ভৱ নহ'ব। সেইকাৰণে বৰ্তমান সময়ত আমাৰ চৰকাৰে কি হৈছে, পঞ্চায়তে পঞ্চায়তে বা গাঁৱে গাঁৱে চহৰে চহৰে কিছুমান ব্যৱস্থা কৰিছে যে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা এটা। কাৰণ আমি জানো যে বৰষুণৰ পানী বিশুদ্ধ পানী, এই বিশুদ্ধ পানীক আমি সংৰক্ষণ কৰিবৰ ঘৰতে ব্যৱস্থা কৰি ল'ব পাৰোঁ। তাৰ কাৰণে কিছুমান কণ্টেইনাৰ পানী জমা হোৱাৰ কাৰণে বৰষুণৰ পানী য'ত পৰে সেই ঠাইত নাওৰাৰ ব্যৱস্থা কৰি সেই পানীখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কিন্তু আমি ঘৰে ঘৰে কৰিবলৈ এনেধৰণৰ এটা অৱস্থা আহিছে। কিন্তু
1: আজিকালিহে প্ৰায় মানুহে তোমাৰ বৰষুণৰ পানীহে ধৰি ৰাখিহে বিভিন্ন কামতহে ব্যৱহাৰ কৰাৰ কথাটো এটা নিয়মত পৰিণত হৈছে। হে মাষ্টৰ,
0: আমি ইতিমধ্যে গম পাইছোঁ আমাৰ ভাৰতবৰ্ষৰ যিখিনি শুকান অঞ্চল, বিশেষকৈ ৰাজস্থান হওক বা তেনেধৰণৰ অঞ্চলসমূহত এই বৰষুণৰ পানী সংৰক্ষণ কৰি এতিয়া ৰাজস্থানখন সেউজ কৰি তুলিব পাৰিছে। কাৰণ আমি জানো যে ৰাজস্থানখন বালিময় মৰুভূমি অঞ্চল, কিন্তু বৰ্তমান এই বালিময় মৰুভূমি অঞ্চলতো গছ গছনি ৰুই সকলোফালে সেউজীয়া কৰি তুলিব পাৰিছে। আমি উঠি অহা প্ৰজন্মকো আমি শিকাব লাগিব যে আমি বৃক্ষ ৰোপণ কৰাই আমাৰ মূল উদ্দেশ্য হ'ব লাগে।

0: হয় হয় প্ৰবল ইচ্ছা শক্তি থাকে তেতিয়াহে তুমি অকলেহে যুঁজিব পাৰা নহয় মাষ্টৰ। তাৰহে সমুজ্জ্বল উদাহৰণ জানোহে ভদাই ঘৰখন নহয়। এ ভদাইৰ এই 20 বিঘাৰ মেৰটোত চোৱাচোন কি গছ নাই, কিমান গছ গছনিৰ একেবাৰে সেই সেউজীয়া হৈ আছে।
1: এনেধৰণৰ বাৰী এখন যদি আমাৰ গাঁৱে গাঁৱে হওক চহৰত যদি ৰখাৰ ব্যৱস্থা কৰিব পাৰোঁ, সেইখিনি নহ'লেও ঘৰৰ চৌকাষে যদি কেজোপাকৈ গছ আমি ৰুব পাৰোঁ, ফল মূলৰ গছেই হওক বা ঔষধীয় গছ হওক ৰোপণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বায়ুখিনিও নিৰ্মল হয়, আমি তাৰ পৰা খাদ্যও পাব পাৰোঁ আৰু লগতে উষ্ণতা, সেই উষ্ণতাৰ পৰা আমি ৰক্ষা পাব পাৰিম।
0: এ হয় হয় আমাৰহে প্ৰতিঘৰ মানুহৰ ঘৰত যদি তোমাৰ সেই আমলখি, সেই শিলিখা, তোমাৰ সেই কঁঠাল আম, তাৰপিছত সেই নিম গছ, পনিয়ল, তোমাৰ সেই লেটেকু, ক'লা জামু, এই ধৰণৰ গছ যদি আমি সেই ৰোপণ কৰি সেই বাৰীখন সুন্দৰ কৰি ৰাখোঁ, প্ৰকৃতিকো তুমি সেই সহায় কৰা হ'ল, লগতে তুমি সেই ফল মূলৰ দ্বাৰা নিজৰ সেই স্বাস্থ্যৰ প্ৰতিও সেই যতন লোৱা হ'ল।
1: আমাৰ অসমীয়াত কথা এষাৰ আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। সকলোৱে যদি আমাৰ এটা সেউজ বিপ্লৱ গঢ়ি তুলিব পাৰোঁ, আমি গছ গছনি ৰোপণ কৰাৰ বাবে সামাজিক যিবিলাক ঠাইত গছ গছনি ৰোপণ কৰিবৰ বাবে অনুষ্ঠানসমূহে যিবিলাক আমাৰ সংস্থা সেইবিলাকো যদি আগবাঢ়ি আহে, আমাৰ উঠি অহা প্ৰজন্মক উৎসাহিত কৰি এই বৃক্ষৰোপণৰ কাৰণে যদি তেওঁলোকক আগবঢ়াই দিয়ে, তেতিয়াহ'লে এই পৃথিৱীখন আমাৰ আকৌ সেউজ হৈ পৰিব।
0: হেৰি কৰিবাচোন মাষ্টৰ, এই গৰম বন্ধৰ পিছত হে স্কুল খুলিলে, এ তুমিহে তোমাৰ স্কুলৰ সেই ল'ৰা ছোৱালীবিলাকক হে আমাৰ সেই নামঘৰটোলৈ লৈ আহিবাচোন। সেই নামঘৰৰ সেই 20 জোপা বকুলে সেই নামঘৰটোকে ঘেৰি ধৰি এটা কি সেউজীয়া পৰিৱেশ কৰিছে, সেয়া সিহঁতক দেখুৱাবা আৰু সেই তেনেধৰণৰ কাৰ্য কৰিবলৈ সিহঁতক উৎসাহিত কৰিবা, তেতিয়াহে বন মহোৎসৱৰ নিচিনা মহোৎসৱবিলাক সেই সফল কাম হ'ব হে মাষ্টৰ।
1: ঠিকে কৈছা তুমি, বন মহোৎসৱ মানে এনেকুৱা নহয় যে আনন্দ উল্লাসেৰে পালন কৰা এটা উৎসৱ। এই বন মহোৎসৱৰ তাৎপৰ্য বহুত মহান। এই বন মহোৎসৱৰ জৰিয়তে আমি গোটেই পৃথিৱীখনক আমি সেউজ কৰি তুলিব পাৰোঁ। তুমি যে কৈছিলা অলপ আগতে নিজৰ ইচ্ছা শক্তি লাগে, এজন অসমৰ ব্যক্তি তেওঁৰ নিজৰ ইচ্ছা শক্তিৰে এখন হাবি তৈয়াৰ কৰিছে বা এখন হাবিৰ সৃষ্টি কৰিছে।
0: তুমি তোমাৰ মানে আমাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ কথা কৈছা, তেখেতে তেখেতৰ নিজৰ হে কৰ্মৰাজিৰে অকল অসম তথা ভাৰত নহয় গোটেই পৃথিৱী বিখ্যাত হৈ পৰিছে নহয় মাষ্টৰ।
1: তেওঁ এনেধৰণৰ খোলা ঠাইত হাবি জংঘল নোহোৱা চন পৰা মাটিত তেওঁ গছ গছনিৰে এখন হাবি সৃষ্টি কৰিছে আৰু সেই হাবিত বৰ্তমান সময়ত চৰাই চিৰিকটি বা জীৱ জন্তু আনকি তোমাৰ বাঘ আৰু হাতীৰো পদাৰ্পণ ঘটিছে সেই হাবিখনলৈ। এতিয়া তাত বাসস্থান হিচাপে হাতী, বাঘ আৰু চৰাই চিৰিকটি হওক আন জীৱকুল পহু আদিয়ে গোটেই হাবিখন ভৰি পৰিছে। চোৱাচোন, এজন ব্যক্তিৰ এনে প্ৰচেষ্টাৰে যদি এখন হাবি সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে আমি সকলোৱে মিলি আমি গোটেই পৃথিৱীখনক বা আমাৰ ভাৰতখনক সেউজ কৰি তুলিব নোৱাৰিম নে কোৱাচোন বাৰু?
0: এ পাৰিম পাৰিম, হে মন কৰিলে চন বোলে বাকৰি মাটিতে ধন। আমাৰ ৰাইজে যদি হে নখ জোকাৰে বা হে মন বান্ধে, আমিহে আমাৰ দেশখন বা আমাৰ সেই ৰাজ্যখন সেউজীকৰণ কৰিবলৈ হে বেছি সময় নালাগিব। মানে হে এটা দশকমান ভালধৰণে গছপুলি ৰুই তোমাৰ সেই লালন পালন বা সেই প্ৰতিপালন কৰিলে দেখিবা হে আমাৰ দেশখন আকৌ সেই আগৰ ধৰণৰ সেই সেউজীয়া এটা পৰিৱেশ।
1: এতিয়া তোমাৰ চোৱা, যদি আমি বিভিন্ন মূল্যৱান গছ গছনিৰ এখন বাৰী তৈয়াৰ কৰিব পাৰোঁ, চেগুন গছেই হওক বা শাল গছ হওক, এনেধৰণৰ যিবিলাক উদ্ভিদ বা যাৰ জৰিয়তে আমি কাঠ হিচাপে পাব পাৰোঁ, যদি তেনেধৰণৰ বাৰী এখন আমি গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিসকল উঠি অহা প্ৰজন্ম বা ভৱিষ্যতৰ বংশধৰৰ কাৰণে আমি কিছুমান সম্বল বা সঞ্চয় হিচাপে ৰাখি থৈ যাব পাৰিম।
0: সেইবোৰৰ দ্বাৰাহে সিহঁত একেবাৰে আৰ্থিকভাৱে যথেষ্ট হে টনকিয়াল হ'ব পাৰিব।
1: বৰ্তমান সময়ত চৰকাৰীভাৱেও অনুমোদন দিছে, যদি বাৰী এখন তৈয়াৰ কৰিব পাৰোঁ বিভিন্ন মূল্যৱান গছৰ, সেই গছবিলাক ডাঙৰ যেতিয়া হ'ব, তেতিয়া সেইখিনিৰ পৰা কাঠ সংগ্ৰহ কৰিবলৈ তেওঁ গছ কাটিব পাৰিব, গৃহস্থই গছ কাটিব পাৰিব, বুজিছানে? সেইকাৰণে আমি ঘৰতে এখন সুন্দৰ বাৰী তৈয়াৰ কৰিব পাৰোঁ, তাত ঔষধি গছ হওক বা বিভিন্ন মূল্যৱান কাঠৰ কাৰণে যিবিলাক গছ, সেইখিনি আমি তাত ৰুব পাৰোঁ, তাৰ জৰিয়তে আমি ভৱিষ্যতটো সংৰক্ষণ কৰিব পাৰোঁ বা ভৱিষ্যত ল'ৰা ছোৱালীৰ কাৰণে আমি এখন সুন্দৰ পৃথিৱী দি থৈ যাব পাৰোঁ।
0: তাৰহে সমুজ্জ্বল উদাহৰণ আমাৰ সেই তেজপুৰ চহৰৰ সেই উপকণ্ঠ অঞ্চলবোৰত থকা তোমাৰ সেই লিচি বাগানবিলাক নহয় জানো মাষ্টৰ? অসমৰ সেই তেজপুৰৰ লিচুৱে ইতিমধ্যে ভাৰতবৰ্ষৰ বজাৰ দখল কৰাৰ লগতে বিদেশৰো সেই উন্নত ৰাষ্ট্ৰবিলাকত সেই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এই ধৰণে তেওঁ সেই উদ্ভিদ ৰোপণ কৰিয়ে সেই আৰ্থিকভাৱে টনকিয়াল হ'ব পৰা নাই মাষ্টৰ?
1: পাৰিছে, কিন্তু কি জানিছে নে নাই, বৰ্তমান সময়ত যি লিচু গছ আছে তাৰ পৰা যে আমি উৎপাদন পাই আছোঁ, সেই লিচু গছখিনি।

0: কিন্তু এতিয়াৰ নহয়। সেই লিচু গছ ইতিমধ্যে প্ৰায় 40-50 বছৰ আগতে ৰোৱা। সেই 40-50 বছৰ আগতে ৰোৱা লিচুৰ পৰা তেওঁলোকে উৎপাদন পাই আহিছে। তেতিয়া চোৱা, এজোপা লিচু গছ ৰুলে কিমান বছৰলৈ তাৰ পৰা ফল পাই থাকিব পাৰে, উৎপাদন পাই থাকিব পাৰে বা আৰ্থিকভাৱে সবল হ'ব পাৰে।
1: তেজপুৰৰ লিচুৰহে সোৱাদে বেলেগ বুলিহে আগতেহে জনমানসত শুনা গৈছিল। এতিয়া কিন্তু সেই প্ৰশাসনে কিন্তু সেই লিচু মহোৎসৱ পাতি সেই তেজপুৰৰ লিচুৰ এটা সেই সুন্দৰ পৰিৱেশ আনিলে, যাৰ ফলত আজি লিচু বিশ্বমুখী।
0: আৰু এই লিচু উৎসৱ যে পালন কৰিলে শোণিতপুৰ জিলাৰ তৰফৰ পৰা, তাৰ জৰিয়তে আমাৰ কৃষকসকলকো উৎসাহিত কৰিছে যাতে তেওঁলোকে লিচু গছ ৰোপণ কৰে। লিচু উৎসৱত ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আহ্বান জনাইছে কৃষকসকলৰ প্ৰতি যে তেওঁলোক যাতে আগবাঢ়ি আহে লিচু খেতি কৰিবৰ বাবে। আৰু চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰতি কৃষককে দুজোপাকৈ লিচু গছ দিয়াৰ ব্যৱস্থা কৰিছে।
1: বৰ সুন্দৰ কাম কৰিছে হে মাষ্টৰ। আৰু আমিও আমাৰ এই মজিয়াৰ পৰা, সেই ভদাইৰ চোতালৰ পৰা, আমাৰ সেই তেজপুৰবাসী বা অসমবাসীক মই সেই অনুৰোধ জনাব বিচাৰোঁ যে অকল সেই লিচুৱেই কিয়, সেই তামোল, নাৰিকল, বিভিন্ন ফল মূল, তোমাৰ সেই বগৰীয়েই হওক বা আন আন ফল মূল, কল খেতিয়েই হওক, এই ধৰণৰ খেতিত যদি আমি সেই ভালদৰে মনোনিৱেশ কৰোঁ তেতিয়াহ'লে আমি আৰ্থিকভাৱে সেই যথেষ্ট সেই টনকিয়াল হ'ব পাৰিম। তাৰ উদাহৰণ আমি সেই লিচুৱে আমাক ইতিমধ্যে দিছে।
0: এই এনেধৰণে তামোল বা নাৰিকল হওক, লিচু হওক, এইবিলাক গছ ৰুলে তাৰ পৰা আমি ফলো লাভ কৰিলোঁ, উৎপাদন লাভ কৰিলোঁ, আৰ্থিকভাৱেও সবল হ'লোঁ আৰু আমি মাটি সংৰক্ষণ কৰাও হ'ল,
1: লগতে সেই পৰিৱেশৰ ক্ষেত্ৰত এটা সেই সুন্দৰ পদক্ষেপ নহ'ল জানো?
0: ঠিকে কৈছা তুমি। এনেধৰণে যদি আমি সকলোৱে আগবাঢ়ি বৃক্ষৰোপণৰ কাৰণে নিজকে নিয়োজিত কৰিব পাৰোঁ, উঠি অহা প্ৰজন্মকো যাতে আমি বৃক্ষৰোপণত তেওঁলোকক আগ্ৰহী কৰি তোলোঁ, তেতিয়াহ'লে এই বন মহোৎসৱ আয়োজন কৰা, এই জুলাই মাহত যিটো বন মহোৎসৱ আয়োজন কৰে, তাৰ সাৰ্থকতা কিন্তু বৃদ্ধি পাব।
1: গতিকে মই সেই ৰাইজলৈ সেই আহ্বান জনাম, আমাৰ সেই গছপুলি ৰোপণো কৰিব লাগিব, প্ৰতিপালনো কৰিব লাগিব, লগতে তোমাৰ সেই বন্য জন্তুক সেই মৰমৰ দৃষ্টিৰে চাব লাগিব। বন্য জীৱ জন্তু মানে হানি বিঘিনি নহয়, তাৰ প্ৰতি আমাৰ সেই মানৱ সমাজ সদায় সতৰ্ক হৈ থাকি সেই তেওঁলোককো সেই ৰক্ষণাবেক্ষণ দিয়াৰ এটা সেই মনত সদায় ইতিবাচক দিশ ৰাখিবই লাগিব।
0: আমি যিমানেই উদ্ভিদ বৃদ্ধি কৰিম বা উদ্ভিদ ৰুম, বৃক্ষ ৰোপণ কৰিম, সেই বৃক্ষ ৰোপণে এই জীৱ জন্তুৰ বাসস্থানৰ পৰিমাণ বৃদ্ধি কৰিব। আৰু এই বাসস্থান যেতিয়া বৃদ্ধি পাব, খাদ্যৰ সংকট নঘটিব জীৱ জন্তুৰ ক্ষেত্ৰত, তেতিয়া এই জীৱ জন্তুৱে আমাৰ চহৰত আহি হানি বিঘিনি নঘটায়। কাৰণ আমি জানো যে ঠায়ে ঠায়ে সময়ে সময়ে দেখা যায় তোমাৰ জনা অঞ্চলত হাতী, বাঘ এনেধৰণৰ জীৱ জন্তু আহি এটা অৰাজকতাৰ সৃষ্টি কৰে বা অশান্তিৰ সৃষ্টি কৰে।
1: বিশেষকৈ হাতী মানুহৰ সংঘাতটো সেই সদায় তুমি সেই বাতৰি কাকততে হওক বা সেই টেলিভিশ্যনতে তুমি পায়েই থাকা। আমি যদি সেই পৰ্যাপ্ত পৰিমাণৰ সেই উদ্ভিদ কৰোঁ আৰু সেই তেওঁলোকক সেই খোৱা বস্তুৰ অভাৱ নহয়, তেতিয়া তেওঁলোক কেতিয়াও সেই জনাঞ্চললৈ সোমাই নাহে। আৰু আমাৰ মনত সদায় এটা সেই ইতিবাচক দৃষ্টিভংগী সেই প্ৰতিটো জীৱকুলৰ ওপৰত থাকিব লাগিব, যাতে সকলোৱে একেলগে সেই আমি সহনশীলভাৱে সেই সহবাস্থান কৰি সেই আমাৰ জীৱন প্ৰণালীটো সেই আগুৱাই নিব।
0: ঠিকেই কৈছা তুমি, এটা বৰ সুন্দৰ কথা কৈছা। আমি অকল নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আমি এই বৃক্ষ ধ্বংস নকৰি বা হাবি জংঘল ধ্বংস নকৰি সকলোৰে কথা চিন্তা কৰিব লাগিব, জীৱ জন্তুৰ বাবে বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব। যেনেদৰে আমি বাস কৰোঁ, আমি শান্তিৰে বাস কৰিব বিচাৰোঁ, ঠিক তেনেদৰে জীৱকুলেও যাতে শান্তিৰে বাস কৰে, বাসস্থানৰ অভাৱ নঘটে, খাদ্যৰ সংকট নঘটে, তাৰ কথা আমি মানুহে চিন্তা কৰিব লাগিব। কাৰণ মানুহৰ বিবেক, বুদ্ধি, জ্ঞান আছে। আমাক সেইকাৰণে জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় মানুহক। সেইকাৰণে জীৱশ্ৰেষ্ঠ বুলি আমাৰ কৰ্মৰ জৰিয়তে সেইখিনি দেখুৱাব লাগিব। ভদাই আহোঁ দিয়া, বুইছা?
1: যোৱা
0: আহোঁ দিয়া, এ যাবাচোন, বুইছা?
1: এ যাম, এনেই অকলশৰে আমনি লগা হৈছে নহয় মাষ্টৰ।
0: এই মাজতে যেনেকে গৈছিলা, এ যাবা, গ'লে তোমাৰ মনটো ভাল লাগিব, হয়নে নহয়? আহোঁ দেই।
1: এ যোৱা।
2: শ্ৰোতা, ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই, অজিত চক্ৰৱৰ্তী আৰু মাষ্টৰৰ চৰিত্ৰত শান্তনু শইকীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা শান্তনু শইকীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

এতিয়া আগবঢ়াইছোঁ ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডা দক্ষিণ পূব উপকূল অঞ্চলত কেৰিবিয়ান সাগৰৰ দ্বীপপুঞ্জ বাহামা এটি দ্বীপপুঞ্জৰ স্বাধীন ৰাষ্ট্ৰ। কেৰিবিয়ান সাগৰৰ উত্তৰ দিশৰ প্ৰায় 700 প্ৰবাল দ্বীপ আৰু বহু ক্ষুদ্ৰ ক্ষুদ্ৰ দ্বীপক লৈ ৰাষ্ট্ৰখন গঠিত হৈছে। অৱশ্যে এই দ্বীপবোৰৰ 30টামান দ্বীপতহে জনবসতি আছে। দ্বীপৰাষ্ট্ৰখনৰ উত্তৰে আটলাণ্টিক মহাসাগৰ, পূব আৰু দক্ষিণে কেৰিবিয়ান সাগৰ, পশ্চিমে ফ্লৰিডা প্ৰণালী আছে। বাহামা দেশৰ দ্বীপবোৰ হৈছে চাপৰ। সৰ্বোচ্চ অঞ্চলৰ উচ্চতা 120 মিটাৰ অৰ্থাৎ 400 ফুট। আকৰ্ষণীয় সমুদ্ৰ উপকূল আছে আৰু লগতে প্ৰবাল প্ৰাচীৰে আগুৰা দ্বীপৰাষ্ট্ৰখনৰ প্ৰায় সোঁমাজেৰে কৰ্কটক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে। ইয়াৰ জলবায়ু বৰ মনোৰম। শীতকালৰ উষ্ণতা প্ৰায় 20 ডিগ্ৰী চেলচিয়াছ আৰু জহকালিৰ উষ্ণতা প্ৰায় 30 ডিগ্ৰী চেলচিয়াছ। বাহামা দ্বীপপুঞ্জৰ সৰ্ববৃহৎ দ্বীপ হৈছে এণ্ড্ৰুছ। দেশখনৰ অধিবাসীসকলক বাহামিয়ান নামে জনা যায়। অধিবাসীসকলৰ 85% কৃষ্ণাংগ আৰু 15% শ্বেতাংগ। সকলো অধিবাসী খ্ৰীষ্টধৰ্মী। ইয়াৰ প্ৰধান ভাষা হৈছে ইংৰাজী। 1492 চনত কলম্বাছ এই দ্বীপলৈ আহিছিল। কলম্বাছে অৱতৰণ কৰা দ্বীপটোৰ নাম হ'ল ছান ছালভাদোৰ। সেই সময়ত দ্বীপটোতে বসবাস কৰা লোকসকলে সেই অঞ্চলৰ বৃহৎ দ্বীপ কিউবালৈ কলম্বাছক বাদ দেখুৱাই দিছিল। 16শ শতিকালৈকে বাহামাৰ দ্বীপবোৰ আছিল জলদস্যু আৰু চোৰাং বেপাৰ ঘাটি। 1717 চনত এই দ্বীপবোৰত ব্ৰিটিছ উপনিৱেশ স্থাপন হৈছিল। কৃষ্ণাংগসকলক এই দেশত কাম কৰিবৰ বাবে ইংৰাজসকলে ক্ৰীতদাস হিচাপে বিভিন্ন দেশৰ পৰা আনিছিল। 1967 চনলৈকে সংখ্যালঘু ইংৰাজীসকলেই সকলো ৰাজনৈতিক অৰ্থনৈতিক

অধিকাৰ ভোগ কৰিছিল। আৰু 1967 চনত কৃষ্ণাংগসকলৰ প্ৰগ্ৰেছিভ লিবাৰেল পাৰ্টীয়ে সংসদ দখল কৰিছিল। আজি বামা দেশখনৰ বিষয়ে এইকাৰণে অৱগত কৰা হৈছে যে আজিৰ দিনটোত অৰ্থাৎ 10 জুলাইত এই দেশখনে পূৰ্ণ স্বাধীনতা লাভ কৰিছিল। 1973 চনৰ আজিৰ দিনটোতেই বামাই স্বাধীনতা লাভ কৰিছিল। বামাৰ সম্পূৰ্ণ ভূভাগৰ 1% ভূমিহে কৃষিৰ বাবে উপযোগী। সামান্য পৰিমাণৰ ফল আৰু শাক পাচলি উৎপন্ন হয়। কম পৰিমাণে হ'লেও দেশখনত চিমেণ্ট, তেল, শোধনাগাৰ, মৎস্য শিল্প, ঔষধ ইত্যাদিৰ উদ্যোগ গঢ়ি উঠিছে। জাতীয় আয়ৰ অধিকাংশ হৈছে পৰ্যটনৰ পৰা অহা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত বিমান যোগাযোগ হোৱাৰ লগে লগে বিভিন্ন দেশৰ পৰা এই দেশলৈ পৰ্যটক আহিবলৈ ধৰে আৰু লগে লগে ঠায়ে ঠায়ে হোটেল আদি গঢ়ি উঠিবলৈ ধৰে। দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় অধিকাংশ বিভিন্ন ধৰণৰ পৰ্যটনৰ লগত জড়িত।

এতিয়া আগবঢ়াইছো ইতিহাসত আজি দিনটোৰ কেইটিমান টুকুৰা খবৰ। 1857 চনৰ আজিৰ দিনটোতেই মীৰাটত চিপাহী বিদ্ৰোহৰ আৰম্ভ হৈছিল। ১৯৩৮ চনৰ আজিৰ দিনটোতেই খ্যাতিনামা পদাৰ্থ বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ জন্ম হৈছিল। ১৯৪৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ সুনীল মনোহৰ গাভাস্কৰৰ জন্ম হৈছিল।

1960 চনৰ আজিৰ দিনটোতে ভাৰত আৰু কানাডাৰ যৌথ নিউক্লিয়াৰ ৰিয়েক্টৰ চাইৰাছ কাৰ্যক্ষম কৰা হৈছিল। ১৯৬২ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ টেলিষ্টাৰ 1 উৎক্ষেপণ কৰা হৈছিল। ১৯৬৫ চনৰ আজিৰ দিনটোতেই গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা NCC কলেজ মুকলি কৰা হৈছিল। ১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম ভাৰতত নিৰ্মিত দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হৈছিল। ২০০৮ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাহিত্যিক চলমান ৰুচিডিয়ে বিশ্বৰ সন্মানীয় বেষ্ট বুকাৰ এৱাৰ্ড লাভ কৰিছিল।

1559 চনৰ আজি দিনটোতেই ফ্ৰান্সৰ ৰজা হেনৰী দ্বিতীয়ৰ মৃত্যু হৈছিল। ২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰখ্যাত অভিনেত্ৰী, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক জোহৰা সেহগলৰ মৃত্যু হৈছিল।

1940 চনৰ আজি দিনটোতে ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ মেঘনাথ দেশাইৰ জন্ম হৈছিল। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। 2026-27 বিত্তীয় বৰ্ষত 1.56 লাখ কোটি টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী উৎকৰ্ষ আঁচনিৰ অধীনত 12 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰা বিশ্বনাথ জিলাৰ 10টা কৃষক উৎপাদক সংস্থাৰ ভিতৰত অন্যতম নিজবিহালী গাংমো কৃষক উৎপাদক সংস্থাৰ উদ্যোগত কঠীয়া ৰোপণ যন্ত্ৰৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে ধান ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুসূচিত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত 176টা আত্মসহায়ক গোটলৈ 56,000 টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়। ৰাষ্ট্ৰীয় মৎস্যপালক দিৱস উপলক্ষে আজি কামৰূপ জিলাৰ আমিনগাঁৱৰ বায়'টেক উদ্যানত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত দিনজোৰা বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি অৰুণাচল প্ৰদেশৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো উপন্যাস পাঠ অনুষ্ঠানটি।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 45 সংখ্যক খণ্ডটি।
1: আৰু দণ্ডবিধান কৰিব লাগে কিয়? কাক বিহিব দণ্ড? ৰজাই হ'ল দেশ এখনৰ সৰ্বময় কৰ্তা, ভগৱানৰ পিছতে প্ৰজাই তেওঁক স্থান দিয়ে। কিবা দণ্ডবিধান কৰিবই যদি লাগে, বিশেষকৈ ধৰ্ম সম্পৰ্কীয় কথাত, তেন্তে ভগৱানেই কৰিব। তাত ৰজাৰ হকাবধা চলা অনুচিত। যদিও ৰজা ন্যায়পালন আৰু দণ্ডবিধানৰে মূল অধিকাৰী, তথাপিও যেতিয়ালৈকে অন্যায় হোৱা দেখা নাযায় তেতিয়ালৈকে দণ্ডবিধানো কৰা উচিত নহয়। নিজ ধৰ্ম পালন কৰাত অন্যায় ক'ত? কুমাৰ ৰজাই এইখিনি কথাহে হিউৱেনচাঙক কৈছিল। কৰ্ণ সুবৰ্ণৰ জয়স্কন্ধাবাৰৰ পৰা কামৰূপ দেশলৈকে এক সুদীৰ্ঘ পৰিক্ৰমা। ৰাজসভাত নানান বিষয়ৰ আলোচনা কৰাৰ পিছত আবেলি তেওঁ অতিথিশালালৈ আহিছিল আৰু হিউৱেনচাঙক তেওঁৰ কথা কৈছিলহি। বিভিন্ন কথাৰ মাজত তেওঁৰ ব্যক্তিগত কথাৰো সামান্য অংশ এটা সোমাই আছিল।

চিৰকুমাৰ কুমাৰ ৰাজাৰ চিৰকুমাৰত্ব সম্পৰ্কে হিউৱেন চাঙৰ কৌতূহল এটা জাগ্ৰত হৈ উঠা বুলি তেওঁ বুজ পাইছিল। কৌতূহল জাগ্ৰত হৈ উঠাৰ কথাই চিৰকুমাৰ কুমাৰ ৰাজাৰ পিছত কোনে প্ৰবাহিত কৰি লৈ যাব এই ভূম ৰাজবংশ, সেই কথা যে কুমাৰ ৰাজাই মাজে মাজে নেভাবে তেনে নহয়, মাজে মাজে এই কথাটোৱে তেওঁৰ নিদ্ৰাহৰণো কৰে। কিন্তু ৰজা হ'লেও কুমাৰ ৰাজা মানুহ, আৰু তেওঁৰ এই মানুহ সত্তাটোৱেই বাৰে বাৰে পৰাজিত হৈ পৰে। কিন্তু কাৰ ওচৰত পৰাজিত হয় তেওঁ? কোন তেওঁৰ শত্ৰু? মানুহ পৰাজিত হ'বলৈ জানো কেৱল শত্ৰুৰেই প্ৰয়োজন, মানুহ প্ৰেমৰ ওচৰতো নত জানো। প্ৰেমে মানুহক বিধ্বস্ত কৰে, আৰু বিধ্বস্ত এইবাবেই কৰে যে মানুহে প্ৰেমৰ ওচৰত বিধ্বস্ত আৰু পৰাজিত হোৱাৰে আকাংক্ষা কৰে। হিউৱেন চাঙৰ লগত কথোপকথন কৰি আনন্দিত হোৱা যায়। এজন মানুহে পৃথিৱীৰ কিমান কথা জানিব পাৰে, আচৰিত কথা! ধৰ্ম, সাহিত্য, সংস্কৃতি, ভূগোল, ইতিহাস, এনেকুৱা একো এটা বিষয় নাই

0: হলেও কুমাৰ ৰাজা মানুহ আৰু তেওঁৰ এই মানুহ সত্তাটোৱেই বাৰে বাৰে পৰাজিত হৈ পৰে। কিন্তু কাৰ ওচৰত পৰাজিত হয় তেওঁ? কোন তেওঁৰ শত্ৰু? মানুহ পৰাজিত হ'বলৈ জানো কেৱল শত্ৰুৰেই প্ৰয়োজন, মানুহ প্ৰেমৰ ওচৰতো নত জানো। প্ৰেমে মানুহক বিধ্বস্ত কৰে, আৰু বিধ্বস্ত এইবাবেই কৰে যে মানুহে প্ৰেমৰ ওচৰত বিধ্বস্ত আৰু পৰাজিত হোৱাৰে আকাংক্ষা কৰে। হিউৱেন চাঙৰ লগত কথোপকথন কৰি আনন্দিত হোৱা যায়। এজন মানুহে পৃথিৱীৰ কিমান কথা জানিব পাৰে, আচৰিত কথা। ধৰ্ম, সাহিত্য, সংস্কৃতি, ভূগোল, ইতিহাস, এনেকুৱা একো এটা বিষয় নাই যিটো এই মহাচীন দেশৰ বিদ্বানজনৰ অৱগত নহয়। ফলৰ ভৰত দোঁ খাই থকা গছৰ দৰে তেওঁ সদায়েই বিনয়ী। ওঠত প্ৰস্ফুটিত হোৱা ঈষৎ হাঁহি, মাজে মাজে মূৰ দুপিয়াই সঁহাৰি জনায়, এইজন মানুহে কুমাৰ ৰাজাক যিমান প্ৰভাৱান্বিত কৰিছে অইন কোনেও কৰা নাই। এই বিদ্বানজনক লগ নোপোৱা হ'লে তেওঁৰ জীৱন পৰিপূৰ্ণ নহ'লহেঁতেন।
1: কামৰূপাধিপতি, আমি বিনিময়ৰ কথা পাতিছিলোঁ,
0: কুমাৰ ৰাজাই উত্তৰ দিলে।
1: মোৰ পূৰ্বজ কল্যাণ বৰ্মদেৱৰ দিনত যিজন দেখাত আছিল অতিশয় সুশোভন, সেই কল্যাণ বৰ্মাদেৱে মহাচীন দেশলৈ এজন ৰাজদূত পঠিয়াইছিল। সেয়া আজিৰ পৰা প্ৰায় 200 বছৰৰ আগৰ কথা। ৰাজদূত পঠিওৱাৰ কাৰণ যিয়েই নহওক, এটা কথা সঠিক যে ৰাজদূত প্ৰেৰণ কৰা কাৰ্যই দুখন দেশৰ মাজত বিনিময় এটা হোৱাৰ কথাও সূচায়।
0: ৰাজন, আপুনি উচিত কথাই কৈছে। মনত আছেনে আপোনাৰ যিদিনা মই আহি কামৰূপ দেশত উপস্থিত হৈছিলোঁ, সেইদিনা আপুনি মোক এটা প্ৰশ্ন সুধিছিল?
2: হয়, মই আপোনাক সুধিছিলোঁ। মই বহুদিনৰ আগতে শুনা এটা গীতৰ কথা। গীতটোত মহাচীন দেশৰ চীন বংশৰ কুমাৰ এজনে এটা বিদ্ৰোহ দমন কৰাৰ কথা আছিল, আৰু কুমাৰজনৰ বিজয় সেই গীতটোৰে উদযাপন কৰা হৈছিল। গীতটোত মহাচীন দেশৰ ভাষাৰ পৰা কিৰাত ভাষালৈ অনুবাদ কৰি বাণিজ্য কৰিবলৈ যোৱা সেই দেশীয় বণিকসকলে গাইছিল। মই আপোনাক সুধিছিলোঁ।
1: হয় ৰাজন, আপুনি মোক সুধিছিল যে যিটো মূল ভাষাত সেই গীত ৰচনা কৰা হৈছিল সেইখনেই মোৰ দেশ নেকি? মই কৈছিলোঁ সেইখনেই মোৰ দেশ, মোৰ জন্মভূমি। কামৰূপ দেশৰ পূব সীমাৰ পৰা মহাচীনৰ ছেজুৱানলৈ 2 মাহৰ পথ। মই সেই সময়ত জানিব পাৰিছিলোঁ যে কামৰূপ দেশৰ পূবলৈ কোনো ধৰণৰ প্ৰধান নগৰ নোপোৱালৈকে ওখ চাপৰ পাৰ্বত্য অঞ্চল পাৰ হৈ মান আৰু লাও জনজাতিৰ সৈতে সাদৃশ্য থকা লোক বসবাস কৰা দেশ এখনৰ সীমা পায়গৈ, সেইখনেই মহাচীন দেশৰ ছেজুৱান।
2: আপুনি মোক সেই কথা কৈছিল। উত্তৰত মই আপোনাক কৈছিলোঁ যে সেইখন দেশ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ মোৰো বিশেষ আগ্ৰহ, কিন্তু দুৰ্ভাগ্য পৰ্বতমালা আৰু বেগৱতী নদীসমূহে মোক বাধা দিছে।
1: আপোনাক বাধা দিছে? কিন্তু সকলোৱে বাধা দিয়া নাই ৰাজন। এই বিপদ সংকুল পথেৰেও বাণিজ্যিক যাত্ৰা চলি আছে। মহাচীন দেশৰ চীন ৰাজবংশৰ ৰজা কাওচুৰ দ্বিতীয় পুত্ৰই দমন কৰা বিদ্ৰোহ উদযাপিত কৰি ৰচনা কৰা গীত কিৰাত ভাষালৈ অনুবাদ হৈ এই দেশ পাইছেহি। মই কি ভাবিছোঁ জানেনে ৰাজন? বোধহয় এই গীতেই কামৰূপ দেশৰ ভাষালৈ অন্য ভাষাৰ পৰা হোৱা প্ৰথম অনুবাদ। এইটো এটা সাংস্কৃতিক বিনিময় নহয়নে?
0: মহাচীন দেশৰ বিদ্বানজনৰ কথাই কুমাৰ ৰাজাৰ মনত তোলপাৰ লগাইছিল, এতিয়াও লগায়। বিদ্বান লোকৰ প্ৰতিটো কথাই অৰ্থব্যঞ্জক আৰু মনত ৰাখিবলগীয়া। কুমাৰ ৰাজাই মনত ৰাখিছে, এতিয়াও মনত ৰাখিছে অতি কৃতজ্ঞতাসহ। তেওঁক লগ পোৱা, তেওঁৰ সৈতে বাৰ্তালাপ কৰি কটোৱা সেই দিনবোৰ কুমাৰ ৰাজাৰ কাৰণে এতিয়াও স্মৰণীয় আৰু বৰণীয় দিন। এতিয়া বহুত দিন হ'ল তেওঁৰ সৈতে প্ৰগাঢ় মিত্ৰতা থকা পৰম সখা শ্ৰী হৰ্ষ বৰ্মাদেৱো গ'লগৈ। ইতিহাসত নানান উত্থান পতন ঘটিল। মহাচীন দেশৰ পৰা অহা অন্য এজন পৰিব্ৰাজকক অনুৰোধ কৰি আনি লোৱা টাউটেহ কিঙৰ ৰচনাৰাজিৰ সংস্কৃত অনুবাদ পঢ়িয়েই তেওঁ দিনৰ কিছু সময় সুখেৰে পাৰ কৰে। তেওঁৰ শয়নকক্ষৰ দেৱালত ওলমাই থোৱা হৈছে টাউটেহ কিঙৰ এখন ছবি। ৰাতিপুৱা শুই উঠি তেওঁ সেই ছবিখনক নমস্কাৰ কৰে। কুমাৰ ৰাজাৰ এতিয়া বয়স হৈছে, কিন্তু বয়সৰ ভাৰত তেওঁ আক্ৰান্ত হোৱা নাই। বিশ্ৰামৰ সময়ত তেওঁৰ মনলৈ বিভিন্ন চিন্তা আহে। চিৰদিন কুমাৰ হৈ থকা হ'ল। ৰাজসিংহাসনৰ ওপৰত তেওঁ স্থান দিলে প্ৰেমক। মহাচীন দেশৰ বিধি বিশাৰদজন থকা হ'লে এই মুহূৰ্ততে তেওঁ নিশ্চয় সেই কথাই সুধিলেহেঁতেন। কওকচোন মহাশয়, সামান্য দেৱদাসী এজনৰ প্ৰেমৰ কাৰণে মই প্ৰজাৰ সুখ আৰু কল্যাণৰ চিন্তা পৰিত্যাগ কৰিলোঁ নেকি?

0: বিধি বিষয়জনে কি উত্তৰ দিলেহেঁতেন তেওঁ নাজানে, কিন্তু তেওঁ নিজকে নিজে উত্তৰ দিয়ে, ব্যক্তি সমষ্টিতকৈ ঊৰ্ধত নহয়, ময়ো নহওঁ মোৰ প্ৰজাগণতকৈ ঊৰ্ধত। কিন্তু কুমাৰ ৰাজাৰ পিছৰ ইতিহাস কি হ'ব, ইতিহাসে নিশ্চয় নিৰ্ণয় কৰি থৈছে। কি হ'ব? একো নহয়, সাৱলীল গতিত বৈ যাব লোহিত ব্ৰহ্মপুত্ৰ। কুমাৰ ৰাজা? কোন কুমাৰ ৰাজা? লোহিতৰ এটোপাল পানীও কুমাৰ ৰাজাক মনত নেৰাখে। জনগণে যিদৰে বিচাৰিব সেইদৰেই কামৰূপ দেশ চলিব, ৰজাই বিচৰাৰ দৰে নহয়। সেই সময়ত কুমাৰ ৰাজা বৰ অসহায় হৈ পৰে, তেওঁক চিন্তাক্লিষ্ট যেন দেখা যায়। আৰু কুমাৰ ৰাজাই নিজকে অসহায় বুলি ভবা সেই মুহূৰ্ততে সোমাই আহে সুনয়না, দেৱদাসী সুনয়না। এতিয়া তেওঁ দেৱদাসী নহয়, কিন্তু দেৱদাসী বোলা শব্দ এটাৰে এতিয়াও তেওঁৰ নামটো বিশেষ কৰি থোৱা হৈছে। সুনয়নাই এতিয়াও অপূৰ্বভাৱে সাজ সজ্জা কৰে, তেওঁৰ কজ্জল চৰ্চিত আয়ত দুচকু এতিয়াও আকৰ্ষণীয়, শৰীৰৰ বান্ধোন শিথিল হোৱা নাই। এতিয়াও তেওঁৰ শৰীৰৰ মাজত লুকাই আছে পথৰ দাঁতিৰ পাণশালাৰ পাণপাত্ৰ ভৰাই দিয়াৰ ৰাগিয়াল মাদকতা, আম্ৰমুকুলৰ সুগন্ধিখনা শৰীৰ। তেওঁৰ চৰণৰ অলংকাৰৰ পৰা খোজ কাঢ়োঁতে ৰুণুজুনু শব্দ হয়, সৰ্বশৰীৰ জুৰি থকা লাৱণ্যই মনটো উজ্বলাই তোলে, কথাত বুদ্ধিদীপ্ত স্বব্যক্তিত্বৰে সুনয়না উজ্জ্বল, আৰু হৃদয়খনত আছে দুকুল উপচি পৰা প্ৰেম। এক চঞ্চল সদ্য আৰ্জিত কৈশোৰৰ মাতৃ গৌৰ ললনা সুনয়নায়ো এসময়ত কুমাৰ ৰাজাই আঙুলিৰ নখ দীঘলকৈ ৰখাটো বিচাৰিছিল। কুমাৰ ৰাজাই নিজৰ আঙুলিৰ নখ দীঘল আৰু জোঙাকৈ ৰাখিছিল সেই সময়ত তেওঁলোক দুয়োজন তাৰুণ্যভৰত প্ৰজ্বলিত অগ্নিসদৃশ হৈ পৰিছিল। এতিয়া বিশাল সমুদ্ৰৰ উচ্ছল ঢৌ স্তিমিত হৈ পৰিছে, কিন্তু স্তিমিত হৈ পৰিছে কিছু পৰিমাণেহে, সম্পূৰ্ণৰূপে নহয়। সুনয়নাৰ শাৰীৰিক আৰু মানসিক অভিব্যক্তিয়েই এনে, তেওঁক দেখিলে মৃত নদীখনো পুনৰ্জীৱিত হৈ উঠিব আৰু চলচলকৈ বৈ যাব যেন লাগে। কামৰূপাধিপতিক চিন্তাক্লিষ্ট যেন দেখা গৈছে। সুনয়না কুমাৰ ৰাজাৰ শয়নকক্ষলৈ সোমাই আহিল। বিনা অনুমতিত এইদৰে শয়নকক্ষলৈ সোমাই অহাৰ অধিকাৰ একমাত্ৰ সুনয়নাৰে আছে।
1: অহ সুনয়না, মই তোমাৰ কথাকে ভাবিছিলোঁ।
2: মই জানো আপুনি চিন্তাক্লিষ্ট হৈ পৰিছে, চিন্তাৰ কাৰণো মই গম পাইছোঁ। কামৰূপাধিপতি, আপুনি দ্বাৰ পৰিগ্ৰহ কৰক। কামৰূপ ৰাজসিংহাসনৰ বাবে এজন সুযোগ্য উত্তৰাধিকাৰী সকলোৰে প্ৰয়োজন।
1: কিন্তু তোমাৰ পুত্ৰ সুনয়না, মোৰ তেজ যাৰ শৰীৰত সেই পুত্ৰ?
2: দাসী পুত্ৰ কামৰূপাধিপতি।
1: তুমি জানো মোৰ দাসী সুনয়না,
2: আগতে আছিলোঁ দেৱদাসী, এতিয়া দাসী। আপুনি অবিচলিত হিমালয়, কামৰূপ দেশৰ প্ৰজাৰ হিতাৰ্থে আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক।
1: কামৰূপ দেশৰ প্ৰজাৰ হিত? কোন ৰজাই প্ৰজাৰ হিতাৰ্থে কাম কৰে সুনয়না? প্ৰজাইহে ৰজাৰ হিতাৰ্থে কাম কৰে, ৰজাই নিজৰ মনৰ মতেহে কাম কৰে। মই আজি মানসিকভাৱে বৰ অসহায় আৰু দুৰ্বল, আকাশখন দেখিছানে, জলদ মেঘেৰে পৰিপূৰ্ণ হৈ পৰিছে। তুমি কালিদাসৰ শ্লোক এটা গাই শুনোৱাচোন।
2: আজি আষাৰৰ প্ৰথম দিৱস মহাৰাজ, মই মেঘদূত কাব্যৰ শ্লোক এটা আপোনাক গাই শুনাইছোঁ, শুনকচোন।
0: সুললিত স্বৰৰে সুনয়নাই মেঘদূতৰ শ্লোক আবৃত্তি কৰিবলৈ লাগিল। ইতিমধ্যে আকাশখন বৰষুণৰ ভৰত ভাগি পৰিবলৈ ধৰিছে। সুনয়নাৰ কোলাত কুমাৰ ৰজাই মূৰ ঠুলে। কুমাৰ ৰজা তেতিয়া আৰু কামৰূপাধিপতি হৈ থকা নাই, তেওঁ এটি সৰল শিশুত পৰিণত হৈছে। সুনয়নাই কুমাৰ ৰজাৰ চুলিত হাত বোলাবলৈ লাগিল।
1: মোক তেনে অনুৰোধ নকৰিবা সুনয়না, তোমাৰ প্ৰেমত মই আজীৱন আকণ্ঠ ডুব গৈ থাকিব খোজো।
0: সন্ধ্যা ধীৰ পদক্ষেপেৰে আগবাঢ়ি আহিল। বাহিৰত আকাশ ভাগি পৰা বৰষুণ, চঞ্চল বিদ্যুৎ তৰংগই আকাশ চিৰাচিৰ কৰিছে, প্ৰবল বতাহে বৰষুণজাক কোবাল কৰি আনিছে। আষাৰৰ প্ৰথম দিৱসৰ বৰ্ষণ, মাদকতা এটা আছেই। কুমাৰ ৰাজাই লাহে লাহে চকু মেলিলে। তেওঁৰ চিলমিল টোপনি আহিছিল নেকি? সুনয়না ক'ত? সুনয়না? তেওঁ বোধহয় উঠি গ'ল। কোবাল বতাহে

0: কপাইছে, জ্বলাই থৈ যোৱা মৌসীতাৰ প্ৰদীপ শিখা আজিকালি তেওঁ বৰ অলপতে ক্লান্ত হৈ পৰে। শাৰীৰিকভাৱেও মানসিকভাৱেও কি হৈছে? বয়স কেৱল বয়সৰ বাবেই নে? বয়সে মানুহক বৃদ্ধ আৰু অক্ষম নকৰে। মানুহ বৃদ্ধ আৰু অক্ষম হয় কেৱল মানুহৰ ভিতৰত থকা নিৰন্তৰ অস্থিৰ মানুহ এটাৰ বাবে। মানুহৰ ভিতৰৰ সেই মানুহটো, নিৰন্তৰ অস্থিৰ মানুহটো, সেই মানুহটোক স্থিৰ আৰু যুক্তি নিৰ্ভৰ কৰাৰ উপায় কি? হিউৱেন চাঙে কি উত্তৰ দিলেহেঁতেন? মহাশয়, জীৱনটোক চিৰদিনেই আবেগে মৰ্মাহত কৰে।
1: আবেগক যুক্তিনিষ্ঠ কৰাৰ উপায় কি?
0: হিউৱেন চাঙে হয়তো এনেকৈয়ে ক'লেহেঁতেন, কোনো আবেগেই যুক্তি নিৰ্ভৰ নহয় ৰাজন, আবেগক আবেগ হৈয়ে থাকিবলৈ দিয়ক, যুক্তিৰে খেলি মেলি নকৰিব।
1: মোৰ পিছত এই ৰাজবংশ?
0: প্ৰজাই সিদ্ধান্ত ল'ব, সিদ্ধান্ত ল'ব কামৰূপৰ ইতিহাসে।
1: যদি প্ৰজাৰ ভুল হয়, যদি ৰাজবংশ লোপ পায়?
0: প্ৰজাৰ ভুল নহয়, আৰু পৃথিৱীৰ ইতিহাসত কোনো এটা ৰাজবংশই চিৰদিন একাধাৰে থকা নাই।
1: ধৰ্ম কি?
2: আপুনি যে ক'লে সাংস্কৃতিক বিনিময়, সেইটো কি কথা?
1: ধৰ্ম আৰু দৰ্শন একেই নে?
2: ধৰ্ম মানে শুদ্ধ কাম নে জীৱন, আৰু জগত সম্পৰ্কে অন্বেষণ।
0: কামৰূপ দেশৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ ৰাজসভাত আলোচনা চলিছে। দেশখনৰ পণ্ডিত সজ্জনৰে ৰাজসভাত এটা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। হিউৱেন চাঙে মূৰ তুলি চালে। প্ৰশ্নকেইটা তেওঁকেই কৰা হৈছে। পণ্ডিত সজ্জন, বিষয়াবৰ্গ, লগতে কুমাৰ ৰাজাৰো অনুসন্ধিত হোৱা মুখকেইখন তেওঁৰ চকুত পৰিল। সকলোৱে উৎকৰ্ণ হৈ তেওঁৰ ফালেই চাই আছে। প্ৰশ্নকৰ্তাই প্ৰশ্নহে কৰিছে। প্ৰশ্নবাণেৰে থকা সৰকা কৰাৰ ইচ্ছা তেওঁলোকৰ নাই, কেৱল জানিবৰ আগ্ৰহৰ বাবেই প্ৰশ্ন কৰা হৈছে। অলপ আগতে ৰাজকবি এজনে স্বৰচিত কবিতা পাঠ কৰি গ'ল। গায়ক এজনে ভীমপলাচীৰ আগৰ সংগীতৰ মূৰ্চনাৰে ৰাজসভা জোকাৰি পেলালে। হিউৱেন চাং তন্ময় হৈ আছিল কাব্যপাঠ আৰু মাৰ্গ সংগীতৰ সুললিত জগতখনত। হয়, এয়ে সেই কামৰূপ দেশ য'ত কামদেৱে নৱজীৱন পায়। কেৱল কামদেৱেই নৱজীৱন পায়নে? এই সংগীত, কবিতাৰ এই সুললিত স্বৰ, এইবোৰেতো সকলোকে নৱজীৱন প্ৰদান কৰে। প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ সাজু হ'ল। এডল সষ্টম সৈনিকৰ দৰে তেওঁ কুমাৰ ৰাজাৰ ফালে চালে। ৰাজন, শুদ্ধ কামেই হ'ল ধৰ্ম। ধৰ্মই শুদ্ধ পথৰ নিৰ্দেশ দিয়ে। ধৰ্ম আনুষ্ঠানিক হ'লেও শুদ্ধ পথৰ কথাই কয়, তেওঁ প্ৰথম প্ৰশ্নৰ উত্তৰ দিলে। কিন্তু ধৰ্ম মানেই আনুষ্ঠানিকতা নহয়। উত্তম, উত্তম, সকলোৱে শলাগিবলৈ লাগিল। এতিয়া আপোনালোকৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দিওঁ। হিউৱেন চাঙে ক'লে, সাংস্কৃতিক বিনিময় কি? দেশ এখন বা জাতি এটাৰ ধৰ্ম, ভাষা, আচাৰ, অনুষ্ঠান, সাহিত্য, শিল্প, সকলোবোৰেই দেশ বা জাতি এটাৰ সংস্কৃতিৰ অন্তৰ্গত। কিন্তু কোনো এটাই দেশখনৰ বা জাতিটোৰ সম্পূৰ্ণ নিজা নহয়। বিনিময়েই এটা সংস্কৃতি গঢ় দিয়ে। উত্তম, উত্তম, সভাত উপস্থিত থকা সকলোৱে পুনৰ শলাগিলে। হিউৱেন চাঙে ক'লে, ধৰ্মই মানুহৰ শুদ্ধ পথ আৰু আচৰণ বিধি নিৰ্দেশ কৰে, আৰু দৰ্শনে জীৱন ৰহস্যৰ অন্বেষণ কৰে। শেষৰ প্ৰশ্নৰ উত্তৰো আপোনালোকে এই প্ৰশ্নৰ উত্তৰতেই পাব। দৰ্শনে জীৱন আৰু জগতৰ সত্যৰ অনুসন্ধান কৰে। প্ৰশ্নোত্তৰ শেষ হ'ল। ৰাজসভাত গুঞ্জন এটা শুনা গৈছে। আটায়ে বৰ কৃতজ্ঞ চিত্তে হিউৱেন চাঙৰ ফালে চাই আছে। তেওঁলোক বৰ সৰল। হিউৱেন চাঙে ভাবিলে, ধৰ্ম সম্পৰ্কীয় কথাবোৰ বৰ স্পৰ্শকাতৰ, উত্তৰ দিয়াটো কঠিন। আজি কেইবাদিনো ধৰি তেওঁ বিভিন্নজনৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে, আলোচনাটো মিলিত হৈছে। তেওঁলোকৰ অধিকাংশ প্ৰশ্নই ধৰ্ম সম্পৰ্কীয়। ধৰ্ম কি? বিভিন্ন ধৰ্মৰ প্ৰয়োজন আছেনে? সকলো মানুহেই যিহেতু একোটা ধৰ্ম অৱলম্বন কৰে আৰু ধৰ্মই শুদ্ধ পথৰ নিৰ্দেশ দিয়ে বুলি কোৱা হয়, তেন্তে ধৰ্মলৈ মানুহৰ বিৰোধ কিয় হয়? আমোদজনক প্ৰশ্ন, লগতে বুদ্ধিদীপ্তও। কিছুমান প্ৰশ্নই হিউৱেন চাঙক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে, কাৰণ সকলো প্ৰশ্নৰে সহজ আৰু সুশৃংখলিত উত্তৰ তেওঁৰ হাতত নাই। দৰাচলতে ধৰ্ম কি? ৰাজসভাত আলাপ আলোচনা শেষ কৰি হিউৱেন চাং অতিথিশালালৈ আহিল আৰু জিৰণি ল'লেহি। জিৰণি

0: সময়তো তেওঁ বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰাৰ উপৰিও তাৰ টকা আৰু অনুবাদ প্ৰস্তুত কৰে। আজিও তাকে কৰিলে আৰু সন্ধিয়া লগাৰ আগে আগে তেওঁ অতিথিশালাৰ সন্মুখৰ প্ৰাংগণত পদচালনা কৰিবলৈ লাগিল।
1: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 45 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। উপন্যাসনীৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অৰ্ণৱ কুমাৰ নাথ আৰু ত্ৰৈলক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

0: ইমান পৰে শ্ৰোতাসকলে সাপ্তাহিক খেল সংবাদ সম্পৰ্কে অনুষ্ঠান খেল জগত শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
1: আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব।

কল্যাণৰ মনোভাৱ সন্মুখত ৰাখি ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ আজি পঞ্চম দিনা সদনত বাজেট উপস্থাপন কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে এখন উৎপাদনশীল সৰ্বাত্মক আৰু জ্ঞানচালিত অসম নিৰ্মাণ কৰাই হৈছে ৰাজ্য চৰকাৰৰ মূল লক্ষ্য। এই লক্ষ্য আগত ৰাখিয়ে বাজেট প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিগত এটা দশকৰ ভিতৰত ৰাজ্যৰ বিত্তীয় যাত্ৰাই এক অনন্য মাত্ৰা লাভ কৰিছে, যাৰ বাবে 2025-26 বৰ্ষত অসম বাজেটৰ আকাৰ তিনিগুণ পৰ্যন্ত বৃদ্ধি হৈ 2,82,00,000 টকা হৈছে। কেৱল সেয়াই নহয়, বাজেটত আবণ্টিত ধন ব্যৱহাৰৰ হাৰ 58%ৰ পৰা 85% পৰ্যন্ত বৃদ্ধি পাইছে ৰাজ্যত। লগে লগে ৰাজ্যত ত্বৰান্বিত হৈছে উন্নয়ন প্ৰক্ৰিয়া, যি উন্নয়ন প্ৰক্ৰিয়াই জনসাধাৰণৰ জীৱনতো প্ৰতিফলিত হবলৈ আৰম্ভ কৰিছে। 2015-16 বিত্তীয় বৰ্ষত অসমত জনমূৰি আয় আছিল 60,897 টকা, কিন্তু 2025-26 বিত্তীয় বর্ষত জনমূৰি আয় 1,85,429 টকা পর্যন্ত বৃদ্ধি পাইছে। এই পরিসংখ্যায় নিশ্চিতভাবে অসমৰ বিকাশৰ যাত্রা অধিক বিস্তৃত হোৱাকে সূচায়। বিত্তীয় অনুশাসন আইনৰ সঠিক ৰূপায়ণ আৰু সুশাসনৰ বাবে ক্ৰমাগতভাৱে ৰাজ্য চৰকাৰৰ ৰাজহ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে 2015-16 বিত্তীয় বৰ্ষত ৰাজ্যৰ নিজস্ব কৰ ৰাজহ আছিল 12,848 কোটি টকা, কিন্তু 2025-26 বিত্তীয় বৰ্ষত ৰাজ্যৰ নিজস্ব কৰ ৰাজহ 39,294 কোটি টকা পৰ্যন্ত বৃদ্ধি পাইছে। মুঠ ৰাজহ প্ৰাপ্তিৰ ক্ষেত্ৰত নিজা উৎসৰ ৰাজহৰ অংশ 2015-16 বিত্তীয় বৰ্ষত আছিল 30%, কিন্তু 2025-26 বিত্তীয় বৰ্ষত এই হাৰ 37% পৰ্যন্ত ৰাজ্যত বৃদ্ধি পাইছে। 2031 চনৰ ভিতৰত নিজা উৎসৰ ৰাজহৰ বৰঙণি 50% পৰ্যন্ত বৃদ্ধিৰ বাবে ইতিমধ্যে সংকল্প গ্ৰহণ কৰা হৈছে। মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰো পৰিকল্পনা কৰা বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনক প্ৰতিফলিত কৰি মূলধনী ব্যয় 2015-16 বিত্তীয় বৰ্ষত 2,951 কোটি টকাৰ পৰা 2025-26 বিত্তীয় বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি পাইছে। সেয়ে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰৰ পৰিমাণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ষষ্ঠ বিত্ত আয়োগে ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ 3.128%ৰ পৰা 3.258% বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰৰ হস্তান্তৰ হিচাপে প্ৰায় 50,000 কোটি টকা লাভ কৰিব। ৰাজ্যত উন্নয়নমূলক বিত্তীয় ব্যয় বৃদ্ধিৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰখা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে 2025-26 বিত্তীয় বৰ্ষত ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত 24.89% হৈ আছে, যিটো বৰ্তমানো FRBM আইনে নিৰ্ধাৰণ কৰা 32% সীমাৰ ভিতৰতে আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতা আৰু সুপৰিকল্পনাৰ বাবে চলিত বিত্তীয় বৰ্ষতো ৰাজ্যত 18খন ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সংকল্প গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়ে অনাগত 5 বছৰত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, হাস্পতাল, আইনসংগত সংস্থা, বিভিন্ন নিগম নিকায়, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদিক সামৰি ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত ইতিমধ্যে বিশেষ টাস্ক ফৰ্চ গঠন কৰা হৈছে। ৰাজ্যত লিংগ সমতা স্থাপনৰ বাবেও চিন্তা চৰ্চা কৰাৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰী বৰুৱাই পুনৰ কয় যে মহিলা সবলীকৰণ আৰু লিংগ বৈষম্য দূৰীকৰণেৰে এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসাৰে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে এতিয়াৰে পৰা কোনো ধৰণৰ চৰকাৰী কল্যাণমূলক আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। কেৱল সেয়াই নহয়, বহু বিবাহ কৰা বুলি প্ৰমাণ হোৱা কৰ্মচাৰীক চাকৰিৰ পৰা তৎকালে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হ'ব। ইয়াৰ বাবে 1964 চনৰ অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলীৰ সংশোধনীৰ বাবেও ৰাজ্য চৰকাৰে প্ৰস্তাৱ কৰিছে। লগতে যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত হোৱা ব্যক্তিয়ে লাভ নকৰিব কোনো ধৰণৰ কল্যাণমূলক চৰকাৰী আঁচনি। ইফালে 1 আগষ্টৰ পৰাই ৰাজ্যত ধ্বজাবাহী আঁচনিসমূহ পৰ্যায়ক্ৰমে ৰাজ্যত ৰূপায়ণ হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণতে উল্লেখ কৰে। তেওঁ কয় যে অৰুণোদয় আঁচনিয়ে ৰাজ্যৰ 40,00,000 পৰিয়ালক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহ আগষ্টৰ পৰা ৰাজ্যত পুনৰ ৰূপায়ণ হ'ব। সেই অনুসাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত আগষ্টৰ পৰাই পূৰ্বৰ দৰে নিৰ্ধাৰিত ধনৰাশি বিতৰণ কৰা হ'ব। একেদৰে অৰুণোদয় প্লাছৰ জৰিয়তে ৰূপায়ণ হ'ব শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু বিধৱা পেঞ্চন আঁচনিও। সেইদৰে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ অধীনত শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থাপন লাভ কৰাৰ আগৰ সময়ছোৱাত স্নাতক ডিগ্ৰীধাৰীসকলে প্ৰতিমাহে নিবনুৱা ভাট্টা হিচাপে 2,500 টকাকৈ লাভ কৰিব। অক্টোবৰত আৰম্ভ হ'ব চলিত বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিও। অৱশ্যে অনাগত শিক্ষাবৰ্ষৰ পৰা ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত শিক্ষাৰ্থীয়ে লাভ নকৰিব বিনামূলীয়া স্কুটাৰ। তাৰ বিপৰীতে নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখন সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেও আগষ্টৰ পৰা ৰেহাই মূল্যত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লাভ কৰিব।

বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে আগষ্টৰ পৰাই ৰেহাই মূল্যত দাইল আৰু চেনি লাভ কৰিব। কিন্তু পশ্চিম এছিয়াৰ সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। হিতাধিকাৰীসকলৰ মাজত ৰেহাই মূল্যত সৰিয়হৰ তেল যোগান বিষয়টো পৰীক্ষা কৰিব বুলিও তেওঁ উল্লেখ কৰে। অনুৰূপ ধৰণে পূৰ্বৰ দৰে আপোন ঘৰ আপোন বাহন আদি অভিলাষী আঁচনিসমূহো বাহাল থাকিব বুলি বিত্তমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। ইপিনে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব অসম মালাৰ চতুৰ্থ সংস্কৰণ। ইয়াৰ জৰিয়তে অনাগত 5 বছৰত 10,000 কোটি টকা ব্যয়েৰে 800 কিলোমিটাৰ দীৰ্ঘৰ উন্নত মানৰ পথ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। চলিত বিত্তীয় বৰ্ষৰ পৰা প্ৰতিগৰাকী বিধায়কৰ বাবে বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰিমাণ 1 কোটি টকাৰ পৰা 1.5 কোটি টকালৈ বৃদ্ধি পাব। 2027-28 বিত্তীয় বৰ্ষৰ পৰা এই পুঁজিৰ পৰিমাণ 2 কোটি টকালৈ বৃদ্ধি পাব। প্ৰায় 93 পৃষ্ঠাজোৰা বাজেট ভাষণৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীত মেট্ৰ ৰেলৰ চলাচল, ইয়াৰ বাবে ভূগৰ্ভস্থ বৈদ্যুতিক নেটৱৰ্ক গঢ়ি তোলা, এৰস্পেচ যন্ত্ৰাংশ উৎপাদন কেন্দ্ৰ স্থাপন কৰা, দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত নিভাজ থলুৱা অসমীয়া খাদ্য বিপণী খোলাৰ বাবে উদ্যমী অসমীয়াক উৎসাহিত কৰা, দুগ্ধ মৎস্য কণী আদিৰ উৎপাদন বৃদ্ধিত মনোনিৱেশ কৰা, গজ মিত্ৰ আঁচনিৰ সম্প্ৰসাৰণ ঘটোৱা, নতুন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰাকে ধৰি বিভিন্ন উন্নয়নমূলক বাৰ্তাও প্ৰদান কৰে। মহাভাৰত, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, কালিদাসৰ ৰঘুবংশমৰ পৰা আৰম্ভ কৰি ৰুকুৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ উদ্ধৃতিলৈকে স্থান পোৱা বাজেট ভাষণৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে সদনত দাখিল কৰা বাজেট অনুসৰি বছৰটোৰ শেষত ৰাজ্য চৰকাৰৰ বিত্তীয় ঘাটি হ'বগৈ 419.26 কোটি টকা। এই সন্দৰ্ভত বিত্তমন্ত্ৰী বৰুৱাই পুনৰ কয় যে 2026-27 বিত্তীয় বৰ্ষৰ বাজেট প্ৰাকলনত ৰাজ্যখনৰ একত্ৰীকৃত নিধিত মুঠ 1,51,843.23 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30 বজাৰ লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টা আৰু অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনতো আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অহা 13 জুলাইৰ পুৱা 9:30 বজা পৰ্যন্ত সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটো শুনিলে যুগুতালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: কাইলৈ নিশা 9:30 বজাত
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহৰ্টজত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে।

হাঁহি মানুহৰ জীৱনৰ ই এক মৌলিক উপাদান। অকৃত্ৰিম হাঁহিয়ে মনৰ মলিনতা দূৰ কৰে। হাঁহিমুখীয়া ব্যক্তিত্বই মানুহ সহজে আকৰ্ষণ কৰে। হাঁহিয়ে মানুহক জীৱন যন্ত্ৰণাৰ পৰা মুক্ত কৰি ৰাখে। মানুহে কেতিয়াও এটা জটিল জীৱন বা কষ্টকৰ জীৱন নিবিচাৰে। সেয়ে মানুহে যদি হাঁহি হাঁহি কাম কৰে, তেন্তে কষ্ট লাঘৱ হয় আৰু সাৰ্থকতা পোৱা যায়।

0: শ্রোতা ইমান পড়ে বৃন্দ গানটি শুনিলে আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো বৰ্ণালী।

সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, জীৱনৰ অৰ্থই হ'ল হাঁহি। তোমাৰ হাঁহিখিনি আনৰ সৈতে ভগাই ল'বা আৰু কান্দোনখিনি নিজে লুকুৱাই থবা। তুমি যিমানেই হাঁহি বিলাবা সিমানেই মহান হ'বা। হাঁহি হৈছে মনৰ আঁৰ নথকা দাপোন। হাঁহি সুখ আনন্দ আৰু সুস্থ শৰীৰৰ প্ৰতীক। ই শক্তিদায়িনী। হাঁহিয়ে মানুহৰ সুস্থতাৰ পৰিচয় দিয়ে।

হাঁহিয়ে সৌন্দৰ্য বঢ়ায়, আত্মবিশ্বাস বঢ়ায়, হাঁহিয়ে কষ্ট আৰু মানসিক চাপ দূৰ কৰে, হাঁহিয়ে আয়ুস বঢ়ায়। কাৰোবাক অভিনন্দন জনাবলৈ হাঁহিতকৈ ডাঙৰ উপহাৰ আৰু একো নাই। হাঁহিয়ে ইজনে সিজনক কাষ চপাই আনে। হাঁহি জীৱনৰ মূল মন্ত্ৰ।

মানুহে জীৱনৰ বাবে যে অতি প্ৰয়োজনীয় সেই কথা অনুধাৱন কৰিয়ে বিশ্বৰ বিভিন্ন ঠাইত হাঁহিবৰ বাবে লাফিং ক্লাব গঢ় লৈ উঠিছে। যিকোনো বয়সৰ মানুহে ইয়াত যোগদান কৰি ব্যায়াম নতুবা যোগৰ যোগেদি সহাৰ অনুশীলন কৰে।

মানুহৰ জীৱন সুখ দুখৰ সংমিশ্ৰণ। দুখ আছে বাবেই সুখ প্ৰাপ্তিৰ অনুভৱ আছে। জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ বাবে আনন্দমধুৰ পৰিৱেশ এটাৰ সৃষ্টি কৰি যদি আমি হাস্যৰস আহৰণ কৰিব পাৰোঁ, তেন্তে কোনো আলৈ আহোকালে আমাক আমনি কৰিব নোৱাৰে। এমুকুৰা হাঁহিয়ে নিজৰ ঘৰখন স্বৰ্গীয় কৰি তোলাৰ লগতে জীৱন উদযাপনৰ মাদকতা আনি দিব পাৰে। হাঁহি সংক্ৰামক। সমজুৱাৰ মাজত এজনে হাঁহি দিলে উপস্থিত অন্যান্য ব্যক্তিসকলো হাঁহিৰ অংশীদাৰ হয়, ৰসাল পৰিৱেশ এটা গঢ় লৈ উঠে। খুহুতীয়া কথায়ো মানুহৰ মাজত হাস্যৰস সৃষ্টি কৰে। হাস্যৰস সৃষ্টি কৰিব পৰাটো মানুহৰ অনন্য গুণ। হাঁহিয়ে মনটো আনন্দময় কৰি ৰাখিব পৰাটো বিশেষ সফলতা।

0: বৰ্ণালী শুনিলে অনুষ্ঠানটি যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে
1: প্ৰিয়ংকা দাসে,
0: প্ৰযোজনা গৌতম নাথৰ।
2: আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছো মালবিকা বৰাৰ কণ্ঠৰ অসমীয়া আধুনিক।

এয়াই বৰলুইত, যাৰ সোঁতে যাৰ কল কল খল খল শব্দই জনজীৱনৰ হাঁহি কান্দোন, প্ৰেম প্ৰীতি একতা এনাজৰীৰ সৰু বৰ কত কাহিনী বুকুত সাঁচি থৈ পুনৰ বুকুৱে বুকুৱে বিলাই দিয়ে, যাৰ পাৰে পাৰে উপচি থকা প্ৰজাবিলাকে হিয়া ভঙা বুকুৰ বেধাৰ কথা ক'ব জানে। সৰু বৰ এই গছ লতিকাবোৰে যে কত বিৰহীৰ হিয়া বিদৰা বেদনাৰ ভাৰ লৈ লৈ ভৰত দৌ খাই পৰিছে। এই নদীৰ বুকুতেই আছে কত জীৱনৰ চন্দ ৰচা পাৰত তাৰ কত হিয়াৰ সপোন ৰচা। আৰু সেই লঠঙা গছজোপা, তাৰ ক'লা গা গছডালে, বুকুখনে নকয়নে সি কত বেদনা।

কত ত্যাগৰ কত হিয়াফালিত তেজালমণি পিন্ধোৱাৰ কাহিনী জানে। এয়াচোন ৰাজকোঁৱৰ, কথাৰ চন্দই চন্দই হাঁহিৰ ফুলফুলা খোজৰ লহৰে লহৰে ৰাংঢালি মনে নচা ৰাজকোঁৱৰৰ সুন্দৰ মুখশ্ৰী দেখোন বিষাদৰ কলীয়া মেঘে আৱৰা। আহা, তেওঁৰ খোজৰ কি ধীৰ গতি, মন চিন্তাক্লিষ্ট। কুঁৱলীৰ জালফালি সোণৰ সোলেং ৰোজাকে যেন ৰজাৰ কোঁৱৰক বাট দেখুৱাই লৈ আহিছে। কোঁৱৰ এখুজি দুখুজিকৈ আহি আছে, কলৈ যাব বাৰু তেওঁ? মিঠা ৰোজাকত গছলতিকাৰ কাণেমূৰে লাগি থকা নিয়ৰৰ সোণকণাবোৰ কিদৰে উজলিছে, কিন্তু কোঁৱৰৰ চকুত জলমল কৰিছে দুটুপাল অশ্ৰুকণাই। কোঁৱৰ আজি যেন লক্ষ্যহীন, তেওঁ দেখোন আগবাঢ়ি আহি লঠঙা গজ

0: লৈ যাব বাৰু তেওঁ? মিঠা ৰ'দজাকত গছলতিকাৰ কাণে মূৰে লাগি থকা নিয়ৰৰ সোণকণাবোৰ কিদৰে উজলিছে, কিন্তু কোঁৱৰৰ চকুত জলমল কৰিছে দুটুপাল অশ্ৰুকণাই। কোঁৱৰ আজি যেন লক্ষ্যহীন, তেওঁ দেখোন আগবাঢ়ি আহি লঠঙা গছজোপাৰ তলতে ক্লান্ত হৈ বহি পৰিল। তেওঁ ঘনে ঘনে চাই পঠিয়াইছে খোজমান আঁতৰত থকা কেতেকী ফুলজোপালৈ। কিয় কিয় বাৰু? কোনে উদঙাই দিব কোঁৱৰৰ হিয়াৰ সাফৰ?
1: কুমাৰ, মই নমৰো, মই যে মৰিব নোখোজো কুমাৰ, মই মৰিব নোৱাৰো। মোক বচোৱা, মোক বচোৱা কুমাৰ, উহ কুমাৰ।
2: ৰাজকুমাৰী, ৰাজকুমাৰী, হাই, মই কি অসহায়।
0: কুমাৰ, এপাহি কেতেকী ফুলে ৰাজকুমাৰীৰ জীৱন ফিৰাই আনিব পাৰে, নহ'লে কালিলৈ ৰাতিপুৱাৰ লগে লগে ৰাজকুমাৰী অনন্ত হেতেলিত পৰি চিৰনিদ্ৰা যাব। কিন্তু ৰাতিটোৰ ভিতৰতে অসম্ভৱক সম্ভৱ কৰি কোনে ফুলাই দিব সেই পাহি শীতৰ ঋতুৰ কেতেকী, যাৰ ৰেণুৰ পৰশত ৰাজকুমাৰীৰ জীৱন কেতেকী ফুলি উঠিব?
3: এপাহ কেতেকী ফুল ৰাজকুমাৰীৰ জীৱনৰ বাবে, এপাহ কেতেকী কেতেকী ফুল।
0: ৰাজকোঁৱৰ ইমান অস্থিৰ হৈছে কিয়? তেওঁ দেখোন লাহে লাহে উঠিব খুজিছে। উঠিলেই কেতেকীজোপাৰ ফালে ম্লান বদনে চাই এখোজ আগবাঢ়িল, আৰু এখোজ, আৰু নাই, এইবাৰ তেওঁ উভতি আহি লঠঙা গছজোপাৰ কাষত আকৌ বহিলহি। এপাহ কেতেকী, ৰাজকুমাৰীৰ ৰোগমুক্তিৰ বাবে প্ৰয়োজন হ'ল এপাহ অকাল কেতেকী। কেতেকীৰ ৰেণু নহ'লে কালিলৈ ৰাতিপুৱা সূৰ্য উঠাৰ লগে লগে ৰাজকুমাৰীৰ জীৱন কুসুম জয় পৰি যাব। লাগে এপাহ কেতেকী, এপাহ কেতেকী। শীতৰ থৰঙা লগা জাৰত কাৰ উমত ফুলি উঠিব কেতেকী? অসম্ভৱ, অসম্ভৱ, অসম্ভৱ, মৃত্যু অনিবাৰ্য, অনিবাৰ্য, অনিবাৰ্য।
2: ৰাজকুমাৰী, ৰাজকুমাৰী,
0: ৰাজকোঁৱৰ, ৰাজকোঁৱৰ, কি হ'ল ৰাজকোঁৱৰৰ? অসম্ভৱক সম্ভৱ কৰাৰ অক্ষমতাত তেওঁ ছাতি ফুটি কৰি উঠিছে দেই। বেদনাত তেওঁৰ হিয়া ফাটি গৈছে। তেওঁ কাণ দুখন হেঁচা মাৰি দুচকু মুদি ক্ৰন্দনত ভাগি পৰিব খুজিছে। হঠাৎ কেতেকী চৰাইজনীৰ মাত শুনি চঞ্চল হৈ উঠিছে ৰাজকোঁৱৰ। কাণৰ হাত গুচাই তেওঁ যেন প্ৰাণ ভৰি শুনিছে ৰাজকুমাৰীৰ প্ৰাণপক্ষী কেতেকীজনীৰ মাত। জানেনে বাৰু কেতেকীজনীয়ে ফুল ফুলোৱাৰ গান? চোৱা চোৱা, ৰাজকোঁৱৰৰ চকুৱে কেতেকী চৰাইজনীক কেনে ব্যগ্ৰতাৰে বিচাৰি ফুৰিছে।
4: মই কেতেকী,

0: এয়াচোন আমাৰ সোণালী কোঁৱৰ। আইঐ দেহি, মুখখন ইমান মলিন বা কিয়? ফুলৰ দৰে হাঁহিটি, গীতৰ দৰে কথাবোৰ আজিনো কোনে হৰি নিলে? কোঁৱৰ, মোৰ কেঁচা সোণৰনো আজি কি হ'ল? কুমাৰ, কেঁচা সোণ মোৰ কি হ'ল কোৱাচোন? তোমাৰ বেজেৰুৱা মুখখনি দেখি মোৰ হিয়া দেই গৈছে। কোৱা, তোমাৰ দুখ দেখিলে মই জানো বুকুত দুখ নাপাওঁ।
1: বনৰ চৰাই তই,
2: বনে বনে চিঞৰি উৰি ফুৰ, মানুহৰ দুখ তই কি বুজিবি?
0: হ'ব বাৰু বনৰ চৰাই, বনৰ চৰাই হ'লেও আনৰ দুখ অনুভৱ কৰিব পৰা শক্তি মোৰো আছে। কোৱা কোৱাচোন কুমাৰ, তোমাৰ কি হৈছে? তোমাৰ দুখৰ ভাগ মোকো অকণ দিয়া।
2: অকণমানি দুৰ্বল প্ৰাণী, তই মানুহৰ আঁত ছিগিব ধৰা জীৱনৰ কি জোৰা লগাবি?
0: দুৰ্বল হ'লেও, অকণমানি হ'লেও এধানি অন্তৰ মোৰো আছে। আনৰ ভগা অন্তৰৰ প্ৰতি অকণমান সহানুভূতি জনোৱাৰ হেঁপাহ মোৰো আছে কুমাৰ।
2: ৰাজকুমাৰী সজ্জাগত, কালিলৈ পুৱাই ৰাজকুমাৰীৰ মৃত্যু অনিবাৰ্য, মাজত মাত্ৰ ৰাতিটোহে বাকী। আজি ৰাতিটোৰ ভিতৰতে যদি
0: আজি ৰাতিটোৰ ভিতৰতে কি কুমাৰ? কোৱা কোৱা কোৱা কুমাৰ।
2: নাই নাই, অসম্ভৱ কি হ'ব? অসম্ভৱক সম্ভৱ কৰাৰ সপোন দেখি কয়েই বা লাভ কি?
0: নহয় নহয়, অধৈৰ্য নহ'বা কুমাৰ। কোৱা, কিজানিবা সেয়া মোৰ বাবে সম্ভৱেই হৈ যায়। কোৱা কোৱা কুমাৰ, পলম নকৰিবা।
2: তেন্তে শুন বনৰ পক্ষী, আজি ৰাতিটোৰ ভিতৰতে এপাহ কেতেকী ফুল আনিব পাৰিলে ৰাজকুমাৰী জীৱন ফিৰাই আনিব।
0: ফুলাম, তোমাৰ ৰাজকুমাৰীয়ে প্ৰাণ পাব, তোমাৰ ওঠত পুনৰ হাঁহিৰ ফুল ফুলিব।
2: মিছা কথা, মিছা কথা কৈয়ে মনক বুজনি দি লাভ কি? সেয়া যে অসম্ভৱ।
0: সম্ভৱ কোঁৱৰ, সম্ভৱ। মই নাচি নাচি গীত গাম, গীতৰ সুৰত নাচোনৰ চন্দত মই সৰগৰ পৰা নমাই আনিম অকাল বসন্ত। এই কেতেকীজোপাৰ পাতৰ আঁৰত সোমাই তাৰ কাঁইটেৰে মোৰ বুকু ফুটাই বুকুৰ তেজেৰে কেতেকী ফুল ফুলাম। মোৰ এই সামান্য দুৰ্বলী প্ৰাণ কেতেকী ফুল হৈ ফুলিব কুমাৰ?
2: নালাগে নালাগে, তোমাৰ প্ৰাণৰ বিনিময়ত মোক ৰাজকুমাৰী জীৱন নালাগে।
0: কিয় কুমাৰ? ৰাজকুমাৰী জানো তোমাৰ প্ৰাণতকৈও মৰমৰ নহয়।
2: হয় হয়,
0: বুকুৰ তেজেৰে কেতেকী ফুল ফুলাম। মোৰ এই সামান্য দুৰ্বলী প্ৰাণ কেতেকী ফুল হৈ ফুলিব কুমাৰ?
2: নালাগে নালাগে, তোমাৰ প্ৰাণৰ বিনিময়ত মোক ৰাজকুমাৰী জীৱন নালাগে।
0: কিয় কুমাৰ? ৰাজকুমাৰী জানো তোমাৰ প্ৰাণতকৈও মৰমৰ নহয়।
2: হয় হয়, কিন্তু মোৰ সুখৰ বাবে তুমি বলি যাব নোৱাৰা, তুমিওতো বাচি থাকিব লাগিব।

0: মোৰ কলিজাৰ তেজেৰে বুকুৰ উমেৰে অকাল বসন্তৰ ফুল ফুলাম, মই মূৰ্চা গ'লে তোমাৰ বুকুৰ উমেৰে তোমাৰ উঠৰ তপত পৰশেৰে মোক জানো জীয়াই তুলিব নোৱাৰিবা।
1: কিয় নোৱাৰিম কেতেকি, মোৰ বুকুৰ উম দি মোৰ ওঠ পৰশৰ উত্তাপ ফানি তোমাৰ জীৱন মই ফিৰাই আনিম, কিয় নোৱাৰিম?
0: পাৰিবা কোঁৱৰ, পাৰিবা, পিছে তোমাৰ আকৌ সময়ে আতে বা নাতে। কুমাৰ, ৰাতিকৈ আহিবা, সকলো ঠিক হৈ যাব।
2: সৌৱা কোঁৱৰ উভতিছে। কেতেকী চৰাইজনী বুকুৰ তেজ ঢালি ফুল ফুলাব খোজা কেতেকীজনী দেও দি দি কোনোবাখিনি পালেগৈ। জগতত সৰু সৰু মানুহৰ তেজ, কৰ্মশক্তি আৰু ভাল পোৱাৰ বিনিময়ত এই মৰততে সভ্যতাৰ ফুলপাহি ফুলি উঠাৰ দৰে বনৰ কণমান কেতেকী প্ৰকৃতিয়েও ফুলাব কেতেকী। কিন্তু আনৰ বাবে দেহা ভাঙি দেহা মন ঘূনীয়া হোৱা মৰতৰ খাটি খোৱা মানুহবোৰৰ দৰে কণমানি কেতেকীজনীও দেহা ভাঙি শেষ হোৱাৰ পাছত ক'ৰবাত অৱহেলিত হৈ পৰিব নেকি বাৰু? হ'ব পাৰে এই বাট বহুতো বহুতো বহুতো বহুতো নহয় অন্তহীন, হ'ব পাৰে এই যাত্ৰা দুৰূহ নহয় গতিহীন গতিহীন গতিহীন গতিহীন এই দুভৰিয়ে মাৰিলে কত লকচা বন, ৰুক্ষ হাতৰ সতেজ প্ৰকাশ, ক্ষোভে দেহা মন, ক্ষান্ত নহয় যাত্ৰা অবিশ্ৰান্ত অজয় নবীন। হ'ব পাৰে এই বাট বন্ধুৰ আন্ধাৰ ঘোৰ, লক্ষ্য নহয় জ্যোতিহীন, আহিব নতুন দিন, যাত্ৰা শেহত প্ৰভাতী পক্ষীয়ে গীত জুৰিব এদিন এদিন এদিন এদিন। জন্তুক কুঁৱলীয়ে ঢাকি ধৰিছে, ইমান আন্ধাৰ, হাড় কপোৱা শীত, কোন পক্ষীয়ে এই মাজনিশা চঞ্চলতাৰে উৰি ফুৰিছে যেন কাৰোবাক বিচাৰিছে। এইজনী দেখোন কেতেকীহে, তাই তেন্তে পাহৰা নাই কেতেকী ফুলৰ কথা, তাই তেন্তে ফুলাবই অকাল বসন্তৰ কেতেকী। এৰা, সৰু হ'লেও দুৰ্বলী হ'লেও বঞ্চনা গঞ্জনাত বাচি থাকিলেও প্ৰকৃত প্ৰাণত লুকাই থাকে মহৎ কৰ্মৰ বীজ। তেন্তে কোঁৱৰ, কোঁৱৰ ক'তা? সৌৱা, সৌৱা, কোঁৱৰ দেখোন আহি আছে। কি প্ৰেমময় দৃশ্য! আগে আগে কেতেকীজনী, পিছে পিছে ঢলং পলং খোজেৰে কোঁৱৰ। কোঁৱৰ গৈ গৈ লঠঙা গছজোপাৰ তলতে বহিছে। কেতেকীজনী জঁপিয়াই লঠঙা গছজোপাত বহিলগৈ, আকৌ দেখোন কেতেকীজোপাত পৰিলগৈ। তাইলৈ কোঁৱৰৰ বেগ্ৰ চাৱনি।
0: কেতেকী, মই গীত গাম, নাচিম, বসন্ত আনিম, তই ফুলিবি দে। প্ৰেমৰ প্ৰীতিৰ বতৰা সাঁচোতা, প্ৰেম মানৱতাৰ বাতৰি সিঁচোতা, মৰমৰ লুইতখনি মই গীত গাম, নাচিম, নাচি নাচি নাচৰ চন্দেৰে নিশাৰ নিৰ্জনতা কপাই বসন্ত আনিম, তই সহায় কৰিবি দেই লুই। আকাশ, মোৰ চেনেহী আকাশ, ডাৱৰ, জোন, বেলি, তৰা, ফুল আৰু সেউজীয়া প্ৰকৃতি, মই কলিজাৰ বুল দি গীত গাম, নাচিম, নাচি নাচি অকাল বসন্ত আনিম, তহঁতে মোক সহায় কৰিবি দেই।

0: फूल फूलील कुमार, फूल फूलील मुर्गे कुमार, विदाय विदाय।
1: মাজ নিশাৰ আন্ধাৰ ফালি মৰতলৈ নমা বসন্ত কেইনি আঁতৰি পলাল। হাই হাই, কেতেকীৰ নিষ্প্ৰাণ দেহ সহুৱা কেতেকী জোপাৰ গুৰিত বাগৰি পৰিল। বসন্ত পক্ষীৰ কুজন স্তব্ধ হ'ল। আৰু আৰু কোঁৱৰ, সহুৱা কোঁৱৰ, পাতৰ মাজৰ পৰা কেতেকী ফুলপাহ একেজাপে কাটি আনি কোঁৱৰে আগপিছ নুগুনি মাথো দৌৰিছে, মাথো দৌৰিছে, দৌৰিছে কাৰেঙলৈ। কোঁৱৰ, কোঁৱৰ, তুমি পাহৰি গলা কেতেকীক দিয়া কথা? কেতেকীৰ নিষ্প্ৰাণ দেহটোক অকণমান ওঠৰ পৰশ দিবলৈ, অকণমান বুকুৰ উম দিবলৈ তোমাৰ সময় নাটিল? ঢিক তোমালোক, তোমালোকৰ জীৱন, ঢিক তোমালোকৰ লালসা কামনা বাসনা।
2: বনৰ সামান্য পক্ষী হৈ কেতেকীয়ে কাৰেঙৰ ভিতৰৰ বেদনা অনুভৱ কৰিলে। কিন্তু কোঁৱৰ, ক'ত সামৰি নোহোৱা কৰিলা তোমাৰ প্ৰতিশ্ৰুতি? কি বিচিত্ৰ এই মৰদভূমি! আনৰ বাবে জীৱন দিওঁ তাৰ কোনো দাম নাই, মূল্য নাই। আঁতৰি নপলাবা কোঁৱৰ, ক'তনো লুকাই থাকিবা তুমি? শুনি যোৱা, যিমান দিন এই ভূমিত থাকিব ৰজা প্ৰজাৰ বিভেদ কিম্বা বঞ্চনাৰ লালসা, সিমান দিনলৈ গৰজি থাকিব জগতৰ ৰূপকাৰসকল। প্ৰতিদ্বন্দ্বী ৰূপত নিজৰ স্থিতিত থিয় দি থাকিব প্ৰকৃতি জগত। নিথৰুৱা জীৱসকল, প্ৰতিবাদ কৰা আজি! হে লুইট, তুমি গৰজি উঠা! হে আকাশ, নুমুৱাই পেলোৱা জোনতৰাৰ চাকি! হে মেঘ, বজ্ৰ নমাই গৰজি উঠা! হে বিশ্ব প্ৰকৃতিৰ বাসিন্দাসকল, প্ৰতিবাদ কৰা! প্ৰতিবাদ!
3: মই লুইট, মোৰ প্ৰচণ্ড সোঁতে ধৌৱে বুটুৱাই লৈ যাম পৰপৰ মানুহৰ ভেম। প্ৰতিষ্ঠা কৰিম সৰু সৰু জীৱৰ ন্যায় কামনা বাসনা।
4: উৰিবলৈ মাথো দুখনী ডেউকা আমাৰ, কিন্তু আমাৰ প্ৰতিবাদৰ কণ্ঠ আছে। কণ্ঠ ফালি গীত গাই বুকুৰ ৰঙা পোৱালৰে কেতেকী ফুলোৱা কেতেকীজনীৰ দৰে আমি গাম মুকুটিৰ গান। বৰ বৰ ৰজাৰ কাণ ঘোলা কৰিম বিকট কাকলিৰে।
5: এয়া মোৰ প্ৰচণ্ড বিদ্যাগ, সৰু সৰু জীৱনক নেওচা দিয়া, সিহঁতক লৈ হেথালি খেলা, ডাঙৰ জীৱবোৰক বিষৰে বুৰাই পেলাওঁ, কোনো ক্ষমা নাই, ক্ষমা নাই।
6: মেঘময় কাণতাল মৰা গাজনী, ধেৰকণীৰে ওলট পালট কৰি দিম মিছা ভেমৰ জগত, উৰুৱাই লৈ যাম জগতৰ কাৰেঙৰ চাল।
2: প্ৰতিবাদ, কেওফালে প্ৰতিবাদ! নিষ্পেষিত

শ্ৰোতাইমান পৰে ৰাজু বৰুৱা ৰচিত আলেখ্য কেতেকী শুনিলে। কথা অংশত আছিল সেয়া অৰুণ নাথ। অভিনয়ত আছিল অংকিতা শইকীয়া, উজ্জ্বল শইকীয়া, তলুক্য বৰা, কুমুদ বৰা, ইমতিয়াজ হুছেইন, পাপৰি হাজৰিকা, চিত্ৰামণি বড়ো। সংগীতত আছিল আলিম্পন চৌধুৰী, অঞ্জনা দাস বৈশ্য, ৰাজেন বৰা আৰু লিখন কুমাৰ শৰ্মা।

আকাশবাণী তেজপুৰ, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগেই আমাৰ আজিৰ বিয়লীয় অধিৱেশনৰো অন্ত পৰিল। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈৰ বিয়লি অধিৱেশন মুকলি কৰা হ'ব 5:25 AM-তে। এই প্ৰতিশ্ৰুতিৰে ডিউটিৰ মত থকা প্ৰচাৰণ সহযোগী ত্ৰৈলোক্য বৰাৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই শান্তনু।